মহাবাহুৰ পৰা। আজি বুধবাৰ, 1433 ভাস্কৰাব্দৰ আহিন মাহৰ 12 দিন, 1948 শকাব্দৰ আহিনৰ 8 দিন, 2026 খ্ৰীষ্টাব্দৰ ছেপ্টেম্বৰ মাহৰ 30 তাৰিখ। এতিয়া সময় পোৱা 5:33 আৰু 52 ছেকেণ্ড গৈছে। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত, 729 কিলোহাৰ্টছত আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্টছত। লগতে আমাৰ অনুষ্ঠানসমূহ নিউজ অন AIR মোবাইল এপতো শুনিবলৈ পাব।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। প্ৰিয় শ্ৰোতা, আমাৰ এতিয়া বিভিন্ন দায়িত্বত বিউটি ৰুমত আছে মীনাক্ষী দেৱী আৰু অস্মিতা ভাগৱতী। নিয়ন্ত্ৰণ কক্ষত আছে নিখিল শৰ্মা, বিবেক শৰ্মা, বিশ্বদীপ স্বৰ্গীয়াৰী আৰু আনোৱাৰ আলী। এফ এম ট্ৰান্সমিটাৰত আছে বিজয় দাস, ট্ৰান্সমিটাৰত মিতুল গগৈ আৰু ময়ূৰ কৃষ্ণ মহন্ত, আৰু ষ্টুডিঅ'ত মই প্ৰেৰণা খনিকৰ। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। বন্দনা।

আজিৰ বন্দনাত আপোনালোকে মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত বৰগীত প্ৰশান্ত ৰাজখোৱাৰ কণ্ঠত, লোকগীত নাৰায়ণ কলিতাৰ কণ্ঠত, টোকাৰী গীত ৰমণী লাহনৰ সংগীবৃন্দৰ কণ্ঠত, ভক্তিমূলক গীত মহানন্দ দাস আৰু লগৰীয়াসকলৰ কণ্ঠত আৰু মৃণালিনী বৰঠাকুৰৰ কণ্ঠত ভজন শুনিলে।

0: Body requested all young electors to avail this opportunity for enrollment of their names in electoral rolls and participate in the democratic process. Special camps will also be held at all polling station locations on 4th and 11th of next month for enrollment of all categories of electors. The commission said that new applicants attaining the age of 18 years on or before 1st October this year should apply in Form 6 for inclusion of their names in the electoral roll. EC noted that as of now, more than 4 lakh hearings have been conducted in Delhi. In Jammu and Kashmir, a top Lashkar-e-Taiba terrorist was killed in an encounter with security forces in Budgam district yesterday evening. The terrorist was identified as Fauzi Musa, a top Lashkar-e-Taiba commander. In a social media post, the Indian Army's Chinar Corps said the operation was carried out jointly by the Army Police and the Central Reserve Police Force CRPF in Korag near Yusmarg in Budgam. In men's cricket, India will face the West Indies at Barsapara Cricket Stadium in Guwahati today in the second ODI of the three-game series. The match will begin at 2 p.m. Indian Standard Time. And that is the end of this news bulletin.
1: Medium of horse, sorry, I heard of me pass meter. Our FM vendor, echo ectomic soy megahertz, ea, akahmani guahatir, mohabaho. Etiak brazo, mukuta mala.
2: Nubin hokolakud de shokori, rup quar, joti prahad, agarola coisil. দুষ্কৃতিৰে সংঘাত কৰি সংস্কৃতি গঢ়িবলৈ ওলোৱা সকলোকে সকলো আদৰ্শবাদীকে ক'ব খোজোঁ যে যদিও বাস্তৱৰ মীমাংসাৰ কাৰণে তেওঁলোকে অৰ্জুনৰ দৰে হাতত গান্ধীবোৰ তুলি ল'বলগীয়া হয় তথাপিও তেওঁলোকে মানৱ আদৰ্শৰূপে ভাৰতীয় তেজৰ সন্তান হৈ অহিংসাই যে মানৱ জীৱনৰ চৰম আদৰ্শ তাক মানি ল'বই লাগিব জীৱনৰ সকলো ক্ষেত্ৰতে অহিংসা প্ৰয়োগ কৰিব পাৰিলে মানৱ সংস্কৃতিৰ পূৰ্ণ বিকাশ অৱশ্যেই ঘটিব অৱশেষত অহিংসাৰ বাটেদিয়েইতো মানৱে মহাপ্ৰগতিলৈ আগবাঢ়িব লাগিব ভাৰতৰ মাটিৰ ভাৰতৰ আকাশৰ ভাৰতৰ মনিষাৰ ভাৰতৰ প্ৰতিভাৰ ভাৰতৰ সকলো চিন্তাৰ ভাৰতৰ দুখ বেদনা ব্যথাৰ ভাৰতৰ গোপনৰ ভাৰতৰ সপোনৰ মৰ্মবাণীয়েই হ'ল অহিংসা মানৱৰ মহাপ্ৰগতিৰ বাটৰ ধ্ৰুৱ জ্যোতি হ'ল অহিংসা আদিম ভাৰতৰ আৰ্য মনিষাই দি যোৱা এই প্ৰদীপৰ পোহৰতেই বৰ বৰ হিংসাপূৰ্ণ পৃথিৱীত কালী হৈ দুৰ্গা হৈ বস্তুৰ ব্যৱহাৰ কৰিও সংস্কৃতি ৰক্ষা কৰি ভাৰতবৰ্ষ উত্থান পতনৰ মাজেদি আগবাঢ়ি আহিব লাগিছে ভাৰতীয় নবীনে আনকি প্ৰতিকূল পৰিস্থিতিটো সংঘাতৰ মাজতো ভাৰতীয় ঐতিহ্যৰ নুনুমুৱা চাকিটো অনিৰ্বাপীকৈ জ্বলাই ৰাখিব লাগিব যিদিনাই এই আদৰ্শৰ চাকিগছ ভাৰতত নুমাব সেইদিনাই ভাৰতৰ কপালত ঐতিহ্যই আঁকি দিয়া পোহৰৰ ইন্দ্ৰধনু মচ খাই যাব ভুৱন ভুলোৱা চিৰসুন্দৰৰ বাঁহী হৈ যাব স্তব্ধ সৎ আৰু অসৎ ইয়াৰ ওপৰতে সংস্কৃতি আৰু দুষ্কৃতি প্ৰতিষ্ঠিত মানুহ শিল্পীহে আৰু তাৰ সৌন্দৰ্য সৃষ্টি কৰা মতে তাৰ দুষ্কৃতি বিনাশটো একেলগে থাকিব লাগিব আৰু সেইটোহে মানুহৰ পূৰ্ণ ৰূপ আৰু পৰিচ্ছন্ন জীৱনেইহে মানুহৰ পূৰ্ণ জীৱন ইয়াকেই দাপৰত উপলব্ধি হ'ল সেইবাৰ সংস্কৃতিৰ যি মূৰ্তি সাজিলে তাক সাজিলে সুন্দৰ ললিত বলিত অংগৰ ত্ৰিভংগ বংকী বংশীবাদক বৃন্দাবনৰ সুকুমাৰ কলাবিশাৰদ কৃষ্ণৰ মোহনমালা আকাৰত আৰু এই চিৰসুন্দৰ শিল্পীৰ মুখৰ বাঁহীৰ লগতে নাচৰ ভংগীৰ দেহাতেই দিলে কুবলয় হাতীকো উফৰাব পৰা বল আৰু অজস্ৰ সুৰক পঠিব পৰা বল সংস্কৃতিয়ে প্ৰথমে সুকুমাৰ কলাৰ যোগেদি জগত মুগ্ধ কৰি জনতাৰ মৰমেৰে পৰিপুষ্ট হৈ জীৱনৰ মহাসংঘাতক তাৰ প্ৰতিষ্ঠাৰ বাবে মানৱ জীৱনৰ চৰম সাংস্কৃতিক আদৰ্শকেই মানি লৈও বাস্তৱতাৰ বাবে দুষ্কৃতি বিনাশত নিয়োজিত

0: তেতিয়া দুষ্কৃতিৰ সমূল অঞ্চ নাশ কৰি সংস্কৃতিয়ে জয় জয়কাৰ ঘোষণা কৰে। দুষ্কৃতিৰ সৈতে মহাসংঘাতৰ মাজতো মানুহৰ মহামহত্বৰ জীৱন আদৰ্শ আৰু সেই আদৰ্শক কেনেকৈ পাব পাৰি সংস্কৃতিয়ে তাকো কৈ দিয়ে। মানুহ যে শিল্পীহে, শিল্পী হৈয়ে সি জীৱনক অপৰিচ্ছিন্নৰূপে চাব লাগিব, ধৰিব লাগিব আৰু শিল্পীৰূপেই তাৰ জীৱন আদৰ্শক পূৰ্ণ কৰি তুলিব লাগিব। অশোকৰ জীৱন দেখি বুজিছোঁ যে ভাৰততেই এই মানৱ অন্তৰৰ শিল্পীটোৰে পুনৰূপ ল'বলৈ প্ৰচণ্ড এটা চেষ্টা চলিছিল। সেই শিল্পীটোৱে কি ভুল কৰি দুষ্কৃতিৰ সৈতে পৰাজিত হ'ল বাৰু? কৃষ্ণৰ জীৱনতে তাৰ আমি উত্তৰ বিচাৰি পাওঁ। কৃষ্ণ কিয় ব্যাধৰ শৰত মৰে, যদুবংশ কিয় ধ্বংস হয়, ইয়াৰ অৰ্থ উলিয়াই তাৰ প্ৰতিকাৰ কৰিব পাৰিলেহে সংস্কৃতি স্থায়ী হ'ব। মহাত্মাই কিন্তু কয়, সংস্কৃতিক সাংস্কৃতিক অস্ত্ৰৰেই ৰক্ষা কৰাৰ উপায় উলিয়াব পাৰিলেই সমস্যাৰ সমাধান হ'ব। দুষ্কৃতিক ধ্বংস কৰিবলৈ যাওঁতে সংস্কৃতিয়ে যদি দুষ্কৃতিৰ উপায়বোৰ যেনে হিংসা, কূটনীতি, চল চাতুৰি এইবোৰ ব্যৱহাৰ কৰে, তেন্তে সংস্কৃতিও সেই ব্যাধিৰে কবলত পৰি নিজে নষ্ট হয়। কৃষ্ণৰ জীৱনেও তাকেই কয়।
1: আজিৰ মুকুতামালাৰ কথাখিনি জ্যোতিপ্ৰসাদ আগৰৱালাৰ ৰচনাৰ পৰা লোৱা হ'ল। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আগবঢ়াইছোঁ শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠান। আজিৰ অনুষ্ঠানত শুনক প্ৰজ্ঞান বৰুৱাৰ কণ্ঠৰ খেয়াল ৰাগ আলহয়া বিলাৱল।

ইমান পৰে শ্ৰোতাসকলে, প্ৰজ্ঞান বৰুৱাৰ কণ্ঠত ৰাগ আলহয়া পিলাৱল শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলোহাৰ্টছত আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টছত। অনুষ্ঠান পৰিচিতি।

আজি নিশা 9:30 বজাত সাহিত্য চৰা অনুষ্ঠানত হেমলতা বৰুৱা দত্তৰ গল্প আৰু প্ৰকল্প ৰঞ্জন ভাগৱতীৰ কবিতা পাঠ, প্ৰযোজনা প্ৰবাল কুমাৰ শৰ্মাৰ। দিনৰ 12:30 বজাত আইডিঅ' বুলনি অনুষ্ঠানৰ স্বাস্থ্য শিতানৰ বিষয়, মহিলাৰ PCOSৰ বিভিন্ন সমস্যা আৰু সমাধান। অতিথি ডাক্তৰ প্ৰিয়ংকা ৰয়। তেখেতৰ সৈতে কথা বতৰাত ভাগ ল'ব ভাস্বতী কলিতাই। পুৱা 9:20 বজাত প্ৰভাতী তৰংগ, আগবঢ়াব সীমান্ত বৰ্মাই। 8:30 বজাত গীতি মালিকা, শিল্পী অনুপম শইকীয়া, নমিতা দাস, লোকনাথ গোস্বামী, ৰাজশ্ৰী বৰদলৈ আৰু বিমল কুমাৰ দীপমেধি। আজি পুৱা অনুষ্ঠানটি প্ৰচাৰৰ সময় পুৱা 7:15 বজাত। প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ।

পুৱা 6:55 জ্ঞান বিজ্ঞান, পুৱা আৰু সন্ধিয়া 7 নিয়োগ বাতৰি, 7:30 স্মৃতিৰ দিনলিপি অনুষ্ঠানত নবীন বৰুৱাৰ সৈতে হোৱা সাক্ষাৎকাৰৰ 4th খণ্ডটি শুনিবলৈ পাব। সাক্ষাৎ গ্ৰহণ অশোক ভট্টাচাৰ্যৰ। 9:15 জিলা ৰেৰু। 10:30 ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ দ্বাৰা প্ৰযোজিত এটি শৈক্ষিক অনুষ্ঠান উমাংগ। 11:05 পাৰাগমালা লাইভ।

11:30 বজাত আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানত ললিত চন্দ্ৰ ভৰালী মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে পৰিৱেশন কৰা বিচিত্ৰানুষ্ঠান আগবঢ়াব স্নেহা পাঠক আৰু পম্পি মালাকাৰে। প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। 12:15 বজাত শ্ৰোতাৰ অনুৰোধৰ গীতৰ অনুষ্ঠান কল্পতৰু। 1:10 বজাত আৰু 7:45 বজাত বিপুল বৰুৱাৰ কণ্ঠত আধুনিক গীত। জোনাৰাম কলিতা আৰু লগৰীয়াসকলে গোৱা ওজাপালি 1:20 বজাত। 1:50 বজাত লোকনাথ ডেকাৰ কণ্ঠত লোকগীত। 2:30 বজাত পাশ্চাত্য সংগীতৰ অনুষ্ঠান। 3:05 বজাত জিতুল সোণোৱালৰ কণ্ঠত আধুনিক গীত শুনিবলৈ পাব। 3:15 বজাত নেপালী অনুষ্ঠান। 3:45 বজাত কাৰ্বি অনুষ্ঠান আৰু 4:30 বজাত বড়ো অনুষ্ঠান। 5:25 বজাত গয়া মহিলাৰ অনুষ্ঠানত গৰুখুটি চিপাঝাৰত থলিতে বাণীবদ্ধ কৰা এটি অনুষ্ঠান। প্ৰযোজনা উৎপল বৰাৰ। 5:45 বজাত বিদ্যাৰ্থীৰ অনুষ্ঠানত 10ম শ্ৰেণীৰ শিক্ষাৰ্থীৰ বাবে ইংৰাজী বিষয়ৰ পাঠ দ্য বল পয়েম। পাঠ যুগুতাই আগবঢ়াব মনীষা ৰাজখোৱাই। 6:10 বজাত কৃষিজগত অনুষ্ঠানত মাটিৰ উৰ্বৰতাৰ প্ৰত্যাৱৰ্তন এই বিষয়ে আলোচনা কৰিব

সন্ধিয়া 6:40 আৰু 7:05 বৃন্দগান, 7:20 আধুনিক গীতৰ অনুষ্ঠান আকৌ শুনোৱা হওক, 7:35 পূবালীৰ সুৰত বিদান মিতালী আৰু সংগীসকলৰ কণ্ঠত তিৱা গীত, নিশা 8:02 ধাৰাবাহিক নাট্যানুষ্ঠানৰ নিবেদন অস্তৰাগ, হোমেন বৰগোহাঁইৰ মূল উপন্যাসৰ আধাৰত অনাতাঁৰ অভিযোজনা মহেন্দ্ৰ বৰঠাকুৰৰ, প্ৰযোজনা অবিনাশ শৰ্মাৰ। আজি প্ৰচাৰ কৰা হ'ব নাটখনিৰ প্ৰথম খণ্ড। 8:30 আধুনিক গীতৰ অনুষ্ঠান, 9:00 চিনেমা গীতৰ অনুষ্ঠান চিত্ৰগীত, আৰু নিশা 10:00 অভিলেখাগাৰৰ পৰা অনুষ্ঠানত মিহিৰ বৰদলৈৰ বিষয়ে শুনিবলৈ পাব। অনুষ্ঠানটিৰ প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। অনুষ্ঠান পৰিচিতি ইমানেই।

কাহিনী পড়ি আপুনি নিশ্চয় ভাল পায়, উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9 বজাত FM এণ্ডৰ 100.8 MHz।

সংগীত ভারতী গুৱাহাটীর বিভিন্ন অনুষ্ঠানত ভাগ লোবলৈ আপুনি আমালৈ হোৱাটছএপত মেসেজ কৰিব পাৰে। আমাৰ নম্বৰ হৈছে 6003166944। পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজিয়েই টুকি থওক। আমাৰ নম্বৰ হৈছে 6003166944। আপোনাৰ সৈতে আমাৰ যোগাযোগৰ এক নতুন মাধ্যম হৈছে হোৱাটছএপ মেছেজ। আমাৰ নম্বৰ 6003166944।

0: অগ্নিযুগৰ গান।
1: অগ্নিযুগৰ পিৰিঙতে মই নতুন অসম গঢ়িম।
2: ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে আমাৰ দৈনিক আয়োজন অগ্নিযুগৰ গান।
1: ও মোৰ প্ৰিয় জনগণ, মই গাওঁ তোমাৰ গান।
0: প্ৰতি পুৱা 8:15 পৰা 8:25 সুধা কণ্ঠৰ গীত
2: বিবিধ ভাৰতে গোৱা।
3: বিদ্যার্থীর অনুষ্ঠান প্রাথমিকর পৰা মাধ্যমিক বিদ্যালয়ৰ পাঠ্যক্ৰমৰ ভিত্তিত ছাত্ৰ-ছাত্ৰীক সমৃদ্ধ কৰা একমাত্র অনুষ্ঠান। প্ৰচাৰৰ সময় প্ৰতি সোম, বুধ আৰু শুক্ৰবাৰে বিয়লি 5:45।
4: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্রোতাৰ কাষ চাপক।
5: Our voice gets you heard everywhere.
4: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
5: 6900453528।
4: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্র আপোনাৰ সৈতে।

0: জ্ঞান বিজ্ঞান যুগুতাই আগবঢ়াইছে প্রবাল কুমার শর্মায়।
1: জল প্ৰদূষণ মানৱ সভ্যতাৰ বিকাশৰ লগে লগে প্ৰাকৃতিক সম্পদবোৰৰ ব্যৱহাৰো দিনে দিনে বাঢ়ি গৈ আছে। এই সম্পদবোৰৰ কিছুমান এবাৰে ব্যৱহাৰ কৰিব পাৰি আৰু কিছুমান এবাৰ ব্যৱহাৰ কৰাৰ পাছত পুনৰ ব্যৱহাৰ কৰিব পাৰি। পুনঃপুনৰ ব্যৱহাৰ কৰিব পৰা এবিধ প্ৰাকৃতিক সম্পদ হ'ল পানী। খোৱাৰ বাহিৰেও আমি কল কাৰখানা, কাগজ, বস্ত্ৰ, দৰৱ, খাদ্য সামগ্ৰী প্ৰস্তুত, খেতি বাতি কৰা, বাটপথ নিৰ্মাণ, গৃহ নিৰ্মাণ, আমোদ প্ৰমোদৰ বাবেও প্ৰচুৰ পৰিমাণৰ পানী দৈনিক ব্যৱহাৰ কৰি আছোঁ। হওক, মানুহৰ বাহিৰেও প্ৰকৃতিৰ বুকুত থকা প্ৰতিবিধ জীৱকেই পানীৰ প্ৰয়োজন হয়। মাটিৰ স্বাভাৱিক উৰ্বৰা শক্তি অটুট থকাৰ বাবেও পানীৰ প্ৰয়োজন হয়। কিন্তু বৰ্তমান যুগত আমি পৃথিৱীৰ বুকুত থকা পানীখিনিক যিধৰণে অপব্যৱহাৰ কৰিবলৈ লৈছোঁ, তাৰ ফলত অচিৰেই পৃথিৱীখনত ব্যৱহাৰৰ উপযোগী পানীৰ অভাৱ হ'ব। এই ক্ষেত্ৰত যদি প্ৰতিগৰাকী নাগৰিকেই সাৱধান নহওঁ, তেনেহ'লে জল প্ৰদূষণৰ সমস্যাটো অচিৰেই আমাৰ নিয়ন্ত্ৰণৰ বাহিৰ হৈ যাব। পানীৰ কথা কওঁতে আমি সাধাৰণতে খোৱা পানীৰ কথাকে ভাবোঁ, কিন্তু আমি এই কথা সকলোৱে মন কৰা উচিত যে দূষিত পানী গ্ৰহণ কৰাৰ ফলত গছ গছনি, কীট পতংগ, পশু পক্ষী, পথাৰৰ শস্যবোৰৰ ভিতৰলৈকেও বিষাক্ত পানী সোমাই গৈ ই খোৱাৰ অনুপযোগী কৰি তুলিব পাৰে। মাটিভাগ দূষিত হোৱাৰ ফলত পথাৰত কাম কৰা খেতিয়ক আৰু হালোৱা গৰু ম'হৰ ছালত দুৰাৰোগ্য ৰোগ হ'ব পাৰে। এই কথা আমি সকলোৱে জানি থোৱা ভাল যে পানী উতলাই কিছুমান ৰোগৰ বীজাণুহে নাশ কৰিব পাৰি, কিন্তু তাত থকা জটিল বিষাক্ত ৰাসায়নিক উপাদানবোৰ নষ্ট কৰিব নোৱাৰি। গতিকে পানীত বিষাক্ত দ্ৰব্য মিহলি হোৱা মানেই মানুহৰ লগতে পশু পক্ষী গছ গছনিৰ বাবেও ভয়াৱহ বিপদে দেখা দিব পাৰে। সেয়েহে এই বিপদক বাধা দিয়াৰ বাবে আমি সকলোৱে কিছু কথা জানি বুজি লোৱাৰ প্ৰয়োজন থাকে। পানী বিভিন্ন কাৰণত দূষিত হ'ব পাৰে। ঘৰত ব্যৱহাৰ কৰা বিভিন্ন ৰাসায়নিক দ্ৰব্য মিহলি হৈও পানী বিষাক্ত হ'ব পাৰে। উদ্যোগৰ পৰা পেলাই দিয়া বিষাক্ত আৱৰ্জনা মিহলি হৈ খেতিপথাৰ, চাহ বাগিচা আৰু উদ্যানবোৰত ব্যৱহৃত ৰাসায়নিক পদাৰ্থ মিহলি হৈও পানী বিষাক্ত হ'ব পাৰে। খেতিপথাৰৰ পৰা ওলোৱা নানা ধৰণৰ আৱৰ্জনা মিহলি হৈ বিভিন্ন দুৰ্ঘটনাৰ ফলত কল কাৰখানা, যান বাহনৰ পৰা ওলোৱা বিষাক্ত পদাৰ্থ মিহলি হৈ ফাৰ্মাচী, নাৰ্ছিংহোম আদিৰ পৰা অশোধিতভাৱে পেলাই দিয়া বেণ্ডেজ, দৰৱৰ বটল আদিকে ধৰি অন্যান্য আৱৰ্জনাৰ দ্বাৰাও পানী দূষিত হ'ব পাৰে। বজাৰ এলেকাত পশু পক্ষীৰ নাড়ী ভুৰু, মাছৰ অৱশিষ্টৰ লগতে বজাৰৰ পৰা ওলোৱা বিভিন্ন ধৰণৰ আৱৰ্জনা মিহলি হৈও পানী বিষাক্ত হ'ব পাৰে। মানুহৰ শৌচ প্ৰস্ৰাৱ, থু খেকাৰ আদি মিহলি হৈও পানী বিষাক্ত হ'ব পাৰে। ভূগৰ্ভৰ পানীও বিভিন্ন ধৰণে বিষাক্ত হয়। জলাশয়বোৰৰ পৰা বহু পৰিমাণৰ পানী নিগৰি গৈ মাটিৰ তলত জমা হয়। যেতিয়া বিষাক্ত পদাৰ্থ মিহলি হৈ জলাশয়বোৰৰ পানী বিষাক্ত হৈ পৰিব, তেতিয়া তাৰ পৰা বিষাক্ত পানী নিগৰি গৈ ভূগৰ্ভত থকা জলভাণ্ডাৰো বিষাক্ত কৰে। এনেদৰে কুঁৱা অথবা দমকলৰ পানীও বিষাক্ত হ'ব পাৰে। অধিক গভীৰতাৰ পৰা পানী উঠোৱাৰ ফলত পানীৰ সৈতে ভূগৰ্ভত থকা অপকাৰী ৰাসায়নিক দ্ৰব্যবোৰো অধিক পৰিমাণে ওপৰলৈ উঠি আহে। অৱশ্যে প্ৰাকৃতিক জলাশয়বোৰ বিষাক্ত হোৱাৰ পৰা আমি ৰক্ষা কৰাৰ বিভিন্ন পন্থা গ্ৰহণ কৰিব পাৰোঁ। কৃষিক্ষেত্ৰত ব্যৱহৃত ৰাসায়নিক সাৰ, ৰাসায়নিক কীটনাশক আৰু তৃণনাশক দ্ৰব্য পোনপটীয়াকৈ জলাধাৰসমূহত বা বৰষুণৰ পানীৰ লগত উটি গৈ জলাশয়ত মিহলি হয়। এনে ৰাসায়নিক দ্ৰব্যৰ ব্যৱহাৰ কমাই জৈৱিক সাৰ আৰু জৈৱিক কীট তৃণ নিয়ন্ত্ৰণ ব্যৱস্থাৰ প্ৰয়োগ বৃদ্ধি কৰাৰ প্ৰয়োজন আছে। নগৰ চহৰত কল কাৰখানা আৰু ঘৰৰ পৰা ওলোৱা লেতেৰা পানীবোৰ শোধন কৰাৰ পিছতহে প্ৰাকৃতিক জলাশয়ত পৰিবলৈ দিব লাগে। হস্পিটেল, নাৰ্ছিংহোম আদিৰ পৰা ওলোৱা পানী সম্পূৰ্ণকৈ বীজাণুমুক্ত কৰাৰ পিছতহে প্ৰাকৃতিক পৰিৱেশত মুকলি কৰি দিব লাগে। ৰাসায়নিক দ্ৰব্য নিৰ্গত কৰা কল কাৰখানা বা মেৰামতি কেন্দ্ৰবোৰৰ পানী বা আন বিষাক্ত দ্ৰব্য উৎসতে শোধন কৰাৰ পিছতহে এৰি দিব লাগে।

লগতে বৰ্তমানৰ লগতে ভৱিষ্যত পৃথিৱীখনৰ নিৰাপত্তাৰ বাবে আমি কিছু কথা গুৰুত্ব সহকাৰে গ্ৰহণ কৰি মাটি পানী বায়ুত বিষাক্ত দ্ৰব্যবোৰ মিহলি নোহোৱাকৈ বিভিন্ন কাম কৰাৰ কৌশল সকলোৱে মিলি প্ৰয়োগ কৰাৰ প্ৰয়োজন আছে। চুবুৰী বা চহৰৰ কলনীবোৰত ব্যৱহৃত পানী নৰ্দমাৰে গৈ প্ৰাকৃতিক জলাশয়ত মিহলি হোৱাৰ আগতে কোনো স্থানত শোধনৰ ব্যৱস্থা কৰা উচিত। অৱশ্যে এনে কামৰ বাবে ব্যক্তিগত সজাগতাৰ উপৰিও সমূহীয়া প্ৰচেষ্টাৰ নিশ্চয় প্ৰয়োজন হ'ব।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু নিয়োগ বাতৰি আগবঢ়াইছে উৎপল বৰাই।
1: ৰেলৱে ৰিক্ৰুটমেণ্ট বৰ্ডে 560টা পেৰামেডিকেল পদৰ বাবে আবেদন বিচাৰিছে। পদসমূহ হৈছে নাৰ্ছিং ছুপাৰিণ্টেণ্ডেণ্ট 365টা পদ, ডায়েলাইছিছ টেকনিচিয়ান 1টা পদ, হেল্থ এণ্ড মেলেৰিয়া ইন্সপেক্টৰ গ্ৰেড 2 43টা পদ, অডিঅ'লজিষ্ট এণ্ড স্পীচ থেৰাপিষ্ট 1টা পদ, ফাৰ্মাচিষ্ট এণ্ট্ৰিগ্ৰেড 118টা পদ, ৰেডিঅ'গ্ৰাফাৰ এক্সৰে টেকনিচিয়ান 25টা পদ, ECG টেকনিচিয়ান 4টা পদ, অপ্টোমেট্ৰিষ্ট 2টা পদ আৰু লেবৰেটৰী এছিষ্টেণ্ট গ্ৰেড 2 31টা পদ। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট indianrailways.gov.in। আবেদনৰ শেষ তাৰিখ 14 অক্টোবৰ। ভাৰত চৰকাৰৰ বিভিন্ন বিভাগত খালী হোৱা বিভিন্ন শাখাৰ 480টা ইঞ্জিনিয়াৰ পদ পূৰ কৰাৰ বাবে ইঞ্জিনিয়াৰিং ছাৰ্ভিচেছ এক্সামিনেশ্যন 2027 এই পৰীক্ষাৰ আয়োজন কৰা হৈছে। প্ৰাৰ্থী চিভিল, মেকানিকেল, ইলেক্ট্ৰিকেল বা ইলেক্ট্ৰনিক্স এণ্ড টেলিকমিউনিকেশ্যন ইঞ্জিনিয়াৰিং শাখাৰ গ্ৰেজুৱেট হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 21-30 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট upsc.gov.in। আবেদনৰ শেষ তাৰিখ 6 অক্টোবৰ। কৰ্মচাৰী চয়ন আয়োগে 2536টা লোৱাৰ ডিভিজনেল ক্লাৰ্ক, জুনিয়ৰ ছেক্ৰেটেৰিয়েট এছিষ্টেণ্ট আৰু ডেটা এণ্ট্ৰি অপাৰেটৰ পদত নিযুক্তিৰ বাবে প্ৰাৰ্থী বাছনিৰ উদ্দেশ্যে কম্বাইণ্ড হায়াৰ ছেকেণ্ডাৰী লেভেল এক্সামিনেশ্যন 2026 এই পৰীক্ষাৰ আয়োজন কৰিছে। প্ৰাৰ্থী উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 18-27 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট ssc.nic.in। আবেদনৰ শেষ তাৰিখ 7 অক্টোবৰ। অসম ভূমিলেখ্য আৰু জৰীপ অধিকৰ্তাৰ কাৰ্যালয়ে 579টা লেণ্ড ৰেকৰ্ড এছিষ্টেণ্ট পদৰ বাবে আবেদন বিচাৰিছে। দৰমহাৰ নিৰিখ মাহে 14,000 টকাৰ পৰা 70,000 টকালৈ, লগত 6,200 টকা গ্ৰেড পে আৰু অন্যান্য বানচ থাকিব। প্ৰাৰ্থী ৰেকৰ্ডাৰ চাৰ্টিফিকেট ক্লাছ কোৰ্ছ প্ৰশিক্ষণ থকা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 21-40 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট dlrs.assam.gov.in। আবেদনৰ শেষ তাৰিখ 21 অক্টোবৰ। নিয়োগ বাতৰি ইমানেই।
2: প্ৰতিখন ঘৰৰে বাণী আকাশবাণী, সকলোৰে হৃদয়ৰ বাণী আকাশবাণী। আমি আগবাঢ়িছো আপোনালোকৰ সৈতে অন্তৰংগ সম্পৰ্ক গঢ়িবলৈ। মাত্ৰ এটা ক্লিকতে আমাৰ কেন্দ্ৰবোৰৰ অনুষ্ঠান লাইভ, মন কী বাত, সংগীত, নাটক, খেল আৰু প্ৰতিটো পলৰ নিৰ্ভৰযোগ্য বাতৰিৰ সৈতে আমাৰ ৱেবছাইট akashvani.gov.in-ত। নতুন ভাৰত, ন ৰূপত আকাশবাণী।
3: এক জমানে সে কাহানী হ্যা সুনা রহী আকাশবাণী, ফির আয়া এন্টারটেইনমেন্ট কা রেভোলিউশন, জব কোনে কোনে পৌঁছা দূরদর্শন, কাহানী নহি বদলি স্টাইল গয়া হ্যা বদল, জো কাহানিয়া হম সুনতে আয়ে দেখতে আয়ে আব বহি ভেসি হি কাহানী সুনায়েগা ডিজিটাল।
4: ডাউনলোড ওয়েভস OTT অ্যাপ নাও এন্ড ওয়াচ ফর ফ্রি।
2: আকাশবাণীত বিজ্ঞাপন দিয়ক, অগণিত শ্রোতার কাষ চাপক।
5: আও ভয়েস

0: It's you heard everywhere.
1: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
0: 6900453528.
1: আকাশবাণী গুৱাহাটী সৰ্বক্ষণ সৰ্বত্ৰ আপোনাৰ সৈতে।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া 7:05 বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী। পুৱাৰ বাতৰিৰ সৈতে মই মৰমী কাশ্যপ। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি পাঞ্জাবৰ জলন্ধৰত নিচামুক্ত পাঞ্জাব শীৰ্ষক সজাগতামূলক যাত্ৰাৰ শুভাৰম্ভ কৰিব। নিৰ্বাচন আয়োগে যুৱ ভোটদাতাসকলক ভোটদানৰ প্ৰতি আকৰ্ষিত কৰাৰ বাবে দিল্লীৰ শিক্ষানুষ্ঠানসমূহত বিশেষ পঞ্জীয়ন শিবিৰৰ আয়োজন কৰিছে। মিজোৰামৰ চাইৰাং আৰু মণিপুৰৰ লামকাৰ মাজত 21খন আসনযুক্ত 2খন বাছ সেৱা কালি মুকলি কৰা হয়। জম্মু কাশ্মীৰৰ বুদগাম জিলাৰ উজনি অঞ্চলত কালি সন্ধিয়া নিৰাপত্তাৰক্ষীৰ সৈতে লগা সংঘৰ্ষত সন্ত্ৰাসবাদী সংগঠন লস্কৰ ই তৈয়বাৰ এজন শীৰ্ষ নেতা নিহত হয়। আৰু ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ মাজত আজি বৰ্ষাপাৰাত 3খনীয়া ক্ৰিকেট শৃংখলাৰ দ্বিতীয়খন খেল অনুষ্ঠিত হ'ব। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি পাঞ্জাবৰ জলন্ধৰত নিচামুক্ত পাঞ্জাব শীৰ্ষক সজাগতামূলক যাত্ৰাৰ শুভাৰম্ভ কৰিব। এই উপলক্ষে আয়োজিত অনুষ্ঠানত গৃহমন্ত্ৰীগৰাকীয়ে ভাষণ দিব। বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনে যোৱা 18 ছেপ্টেম্বৰত পাঠানকোটত আৰম্ভ কৰা এই যাত্ৰাই বিগত 13 দিনত 117টা বিধানসভা সমষ্টিৰ 4000 কিলোমিটাৰ দূৰত্বক সামৰি লৈছে। এই যাত্ৰাৰ জৰিয়তে জনসাধাৰণৰ মাজত মাদক দ্ৰব্য বিৰোধী সজাগতা সৃষ্টিৰ প্ৰয়াস কৰা হৈছে। তদুপৰি এই যাত্ৰাৰ জৰিয়তে ৰাজ্যখনৰ 3টা মূল প্ৰত্যাহ্বান মাদক দ্ৰব্যৰ সৰবৰাহ, আইন শৃংখলাৰ অৱনতি আৰু প্ৰশাসন ব্যৱস্থাৰ দুৰ্নীতিৰ বিৰুদ্ধেও সজাগতা সৃষ্টিৰ পদক্ষেপ লোৱা হৈছে। নিৰ্বাচন আয়োগে যুৱ ভোটদাতাসকলক ভোটদানৰ প্ৰতি আকৰ্ষিত কৰাৰ বাবে দিল্লীৰ শিক্ষানুষ্ঠানসমূহত বিশেষ পঞ্জীয়ন শিবিৰৰ আয়োজন কৰিছে। কালি এই শিবিৰত ভালেসংখ্যক শিক্ষাৰ্থীয়ে ভোটাৰ তালিকাৰ বিশেষ সংহত সংশোধনী নাইবা বিশেষ পুংখানুপুংখ সংশোধনী সন্দৰ্ভত অৱগত হোৱাৰ লগতে ভোটদাতাৰ আবেদন পত্ৰ জমা কৰে। আজিও এই শিবিৰ মুকলি থাকিব। নিৰ্বাচন আয়োগে প্ৰকাশ কৰা মতে BLOসকল এই শিবিৰত উপস্থিত থাকি শিক্ষাৰ্থীসকলক তেওঁলোকৰ আবেদন প্ৰপত্ৰ পূৰ্ণ কৰাত সহায় কৰাৰ লগতে তেওঁলোকৰ প্ৰশ্নসমূহৰ উত্তৰ দিব। অহা 7 আৰু 8 অক্টোবৰত পুনৰ এনেধৰণৰ শিবিৰ বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়সমূহত মুকলি কৰা হ'ব। নিৰ্বাচন আয়োগে সকলো যুৱ ভোটদাতাক এই সুবিধা গ্ৰহণ কৰি ভোটাৰ তালিকাত নিজৰ নাম অন্তৰ্ভুক্ত কৰাৰ লগতে গণতান্ত্ৰিক প্ৰক্ৰিয়াৰ সক্ৰিয় অংশীদাৰ হ'বলৈ আহ্বান জনাইছে। মিজোৰামৰ গড়কাপ্তানী মন্ত্ৰী ভানলাহ লানহে কালি আন্তঃৰাজ্যিক বাছ সেৱাৰ বাবে চালটুলাঙৰ পৰিবহণ কাৰ্যালয় চৌহদৰ পৰা আইজলৰ চাইৰাঙক মণিপুৰৰ লামকাৰ সৈতে সংযোগ কৰা 21খন আসনযুক্ত 2খন বাছ মুকলি কৰে। এই সেৱা কাইলৈৰ পৰা আৰম্ভ হ'ব। এই উপলক্ষে আয়োজিত এখন সভাত ভাষণ দি শ্ৰী ভানলাহ লহনাই কয় যে এখন শক্তিশালী ৰাষ্ট্ৰ গঢ়াৰ বাবে পাহাৰীয়া অঞ্চলত বসবাস কৰা যুৱ জনজাতি সম্প্ৰদায়ৰ মাজত একতা অপৰিহাৰ্য। তেওঁ মিজোৰামক যুৱ জনগোষ্ঠীৰ মাতৃভূমি বুলি অভিহিত কৰে। মণিপুৰৰ সংঘাতৰ মাজতে মণিপুৰ আৰু মিজোৰামৰ মাজত ভ্ৰমণ কৰা যুৱ সম্প্ৰদায়ে সন্মুখীন হোৱা অসুবিধাৰ প্ৰতি উদ্বেগ প্ৰকাশ কৰি তেওঁ কয় যে এই নতুন সেৱাই তেওঁলোকৰ যাত্ৰা সুচল কৰি তুলিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জনসেৱাৰ জৰিয়তে দেশসেৱাৰ লক্ষ্যৰে ৰাজহুৱা সেৱাৰ ক্ষেত্ৰত 25 বছৰ সফলতাৰে সম্পূৰ্ণ কৰিছে আৰু সম্পূৰ্ণ দায়বদ্ধতাৰে এই সেৱা অব্যাহত ৰাখিছে। সেৱা আৰু সুশাসনৰ লক্ষ্যৰে চৰকাৰে 2047 চনৰ ভিতৰত বিকশিত ভাৰতৰ লক্ষ্যত উপনীত হোৱাৰ বাবে নিৰন্তৰ কাম কৰি আছে। সৰ্বাত্মক বিকাশ আৰু সামাজিক সবলীকৰণৰ জৰিয়তে চৰকাৰৰ এই নিষ্ঠাপূৰ্ণ সেৱাই জনসাধাৰণৰ জীৱনত ৰূপান্তৰ সাধন কৰিবলৈ সমৰ্থ হৈছে। এই শৃংখলাত আজি 2018 চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসমত মুকলি কৰা বগীবিল দলঙে কিদৰে পৰিবহণ আৰু যাতায়াতৰ ক্ষেত্ৰত নতুন দিগন্তৰ সূচনা কৰিছে এই বিষয়ে আলোকপাত কৰা হৈছে। বগীবিল দলংখনে ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ ধেমাজি জিলাক দক্ষিণ পাৰৰ ডিব্ৰুগড়ৰ সৈতে সংযোগ কৰিছে। এই দলংখনে উজনি অসমৰ আৰ্থসামাজিক, ঔদ্যোগিক, জনস্বাস্থ্য আৰু শৈক্ষিক ক্ষেত্ৰত আমূল পৰিৱৰ্তন আনিছে। ডিব্ৰুগড় উজনি অসমৰ এখন মুখ্য চহৰ আৰু চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশকে ধৰি অঞ্চলটোৰ শিক্ষা তথা চিকিৎসাৰ কেন্দ্ৰ। 4.94 কিলোমিটাৰ দৈৰ্ঘ্যৰ এই দুখলপীয়া দলংখন ভাৰতৰ ভিতৰতে সৰ্বাধিক দীঘল দলং।

0: হিচাপে স্বীকৃতি লাভ কৰিছে। 1997 চনত তেতিয়াৰ প্ৰধানমন্ত্ৰী এইচ ডি দেৱেগৌড়াই এই দলংখনৰ আধাৰশিলা স্থাপন কৰিছিল যদিও ইয়াৰ নিৰ্মাণ কাৰ্য স্থবিৰ হৈ আছিল। এন ডি এ চৰকাৰৰ দিনত দলংখনৰ নিৰ্মাণ কাৰ্য দ্ৰুতগতিত আগবাঢ়ে আৰু বহু প্ৰত্যাশিত এই প্ৰকল্পটোৰ কাম সম্পূৰ্ণ হয়। এই বিষয়টো সন্দৰ্ভত এই আকাশবাণী সংবাদদাতা ৰাকেশ দলৰ প্ৰতিবেদন।
1: बोगीबिल पुल ने ऊपरी असम के सामाजिक, आर्थिक, औद्योगिक, स्वास्थ्य तथा शिक्षा क्षेत्रों में व्यापक बदलाव लाए हैं। 4.94 किलोमीटर लंबा यह 2-स्तरीय रेल सह सड़क पुल भारत में अपनी तरह का सबसे लंबा पुल माना जाता है। यद्यपि इसकी आधारशिला वर्ष 1997 में तत्कालीन प्रधानमंत्री एच डी देवेगौड़ा ने रखी थी, लेकिन कई वर्षों तक इसका निर्माण कार्य धीमी गति से चलता रहा। बाद में एनडीए सरकार के दौरान परियोजना को गति मिली और लंबे समय से प्रतीक्षित इस पुल का निर्माण सफलतापूर्वक पूरा हुआ। आज उस क्षेत्र के उत्तरी तट के लोग चिकित्सा, आपात स्थितियों, शिक्षा तथा अन्य कार्यों के लिए कुछ ही मिनटों में डिब्रूगढ़ पहुंच सकते हैं। धेमाजी से हरेंद्रनाथ शर्मा के साथ राकेश दोले, आकाशवाणी समाचार, गुवाहाटी।
0: জম্মু কাশ্মীৰৰ বুদগাম জিলাৰ উজনি অঞ্চলত কালি সন্ধিয়া নিৰাপত্তাৰক্ষীৰ সৈতে লগা সংঘৰ্ষত সন্ত্ৰাসবাদী সংগঠন লস্কৰ ই তৈবাৰ এজন শীৰ্ষ নেতা নিহত হয়। কাশ্মীৰস্থিত সেনাবাহিনীৰ চিনাৰ কৰে নিহত সন্ত্ৰাসবাদীজনৰ পৰিচয় প্ৰকাশ কৰা নাই যদিও বিষয়াসকলে তেওঁক পাকিস্তানস্থিত লস্কৰ ই তৈবাৰ মষ্ট ৱান্টেড সন্ত্ৰাসবাদী চুলেইমান শ্বাহ ওৰফে মুছা বুলি চিনাক্ত কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাযোগে চিনাৰ কৰে প্ৰকাশ কৰা মতে বুদগামৰ ইউছমাৰ্গৰ সমীপত সেনাবাহিনী, আৰক্ষী আৰু চি আৰ পি এফকে অপাৰেচন কৰা শীৰ্ষক এই অভিযান চলাইছিল। এই বাতৰি অহাৰ পৰলৈকে অভিযান চলি আছে। সংবাদ প্ৰতিষ্ঠানসমূহৰ সূত্ৰই প্ৰকাশ কৰা মতে এই সন্ত্ৰাসবাদীজন জম্মু কাশ্মীৰত সংঘটিত কেইবাটাও আক্ৰমণৰ সৈতে জড়িত থকাৰ অভিযোগত তেওঁৰ সন্ধান চলাই থকা হৈছিল। যোৱা 5 ছেপ্টেম্বৰত ইউছমাৰ্গ পাহাৰত হোৱা এনকাউণ্টাৰত তেওঁ পলায়ন কৰিছিল যদিও সন্ত্ৰাসবাদীজনৰ ঘনিষ্ঠ সহযোগী ইয়াছিৰৰ মৃত্যু হৈছিল। কেন্দ্ৰীয় সাংস্কৃতিক আৰু পৰ্যটন মন্ত্ৰী গজেন্দ্ৰ সিং শেখাৱতে কালি নতুন দিল্লীত অনুষ্ঠিত 65 সংখ্যক ৰাষ্ট্ৰীয় শিল্পৰ প্ৰদৰ্শনীত 20 গৰাকী বঁটা বিজয়ী শিল্পীক সম্বৰ্ধনা জনায়। এই উদ্দেশ্যে আয়োজিত সভাত ভাষণ দি শ্ৰীশেখাৱতে সৃষ্টিশীলতা আৰু বহন ক্ষমতাক একত্ৰিত কৰাৰ তাৎপৰ্যৰ ওপৰত আলোকপাত কৰে। তেওঁ কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিন উপলক্ষে আয়োজন কৰা সেৱাহী সংস্কৃতি পদক্ষেপে সৃষ্টিশীলতা আৰু সেৱাৰ মনোভাৱ কেনেদৰে অৰ্থপূৰ্ণভাৱে একত্ৰিত হ'ব পাৰে সেয়া প্ৰদৰ্শন কৰে। ইয়াৰ পূৰ্বে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ঘোষণা কৰে যে ললিত কলা একাডেমীৰ উদ্যোগত আয়োজিত 65 সংখ্যক ৰাষ্ট্ৰীয় শিল্প প্ৰদৰ্শনীৰ সময়সীমা এমাহলৈ বৃদ্ধি কৰা হৈছে। শ্ৰীশেখাৱতে লগতে ঘোষণা কৰে যে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৰ সুবিধা অনুসৰি শীঘ্ৰে এটা বৃহৎ অনুষ্ঠানৰ আয়োজন কৰি বিজয়ী শিল্পীসকলক বঁটা প্ৰদান কৰা হ'ব। অৰুণাচল প্ৰদেশৰ গৃহমন্ত্ৰী মামা নাটুঙৰ সভাপতিত্বত কালি অসম অৰুণাচল প্ৰদেশ আন্তঃৰাজ্যিক সীমা আৰু দুয়োখন ৰাজ্যৰ 12খন আঞ্চলিক সমিতিৰ যৌথ ক্ষেত্ৰ ভ্ৰমণৰ অগ্ৰগতিৰ এখন পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয়। বৈঠকৰ সময়ত মন্ত্ৰীগৰাকীয়ে সমিতিসমূহৰ অধ্যক্ষক অসমৰ সৈতে ঘনিষ্ঠ সমন্বয়েৰে তথা আলোচনা আৰু পাৰস্পৰিক বুজাবুজিৰ মনোভাৱেৰে ক্ষিপ্ৰতাৰে ক্ষেত্ৰ ভ্ৰমণ কৰিবলৈ আহ্বান জনায়। তেওঁ আন্তঃৰাজ্যিক সীমান্তত শান্তি, সম্প্ৰীতি আৰু আন্তৰিক সম্পৰ্ক শক্তিশালী কৰি সৌহাৰ্দ্যপূৰ্ণ তথা পাৰস্পৰিকভাৱে গ্ৰহণযোগ্য সমাধানৰ বাবে স্থায়ী সংযোগ আৰু গঠনমূলক ৰাজনৈতিক সহমতত গুৰুত্ব আৰোপ কৰে। উচ্চতম ন্যায়ালয়ে ব্যক্তিগত চিকিৎসালয়সমূহে কৰ্কট ৰোগৰ ঔষধৰ ওপৰত অত্যাধিক মূল্য সংযোজনৰ বিষয়টোত উদ্বেগ প্ৰকাশ কৰিছে আৰু এই প্ৰথাক হত্যাকাণ্ড স্বৰূপ বুলি অভিহিত কৰিছে। ন্যায়ালয়ে সকলো ঔষধৰ ওপৰত একেধৰণৰ 16% ব্যৱধানৰ পোষকতা কৰে। ন্যায়াধীশ বিক্ৰম নাথ আৰু সন্দীপ মেহতাৰ বিচাৰপীঠে কেন্দ্ৰক কৰ্পৰেট চিকিৎসালয়সমূহে ৰোগীক নিজৰ বা নিৰ্দিষ্ট ফাৰ্মাচীৰ পৰা ঔষধ ক্ৰয় কৰিবলৈ বাধ্যতামূলক কৰা অভিযোগসমূহ পৰীক্ষা কৰিবলৈ কয়। ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ মাজত আজি বৰ্ষাপাৰাত 3খনীয়া ক্ৰিকেট শৃংখলাৰ দ্বিতীয়খন খেল অনুষ্ঠিত হ'ব। দিনৰ 2 বজাত খেলখন আৰম্ভ হ'ব। কালি 2টা দলে অনুশীলনত অংশগ্ৰহণ কৰে। তিৰুৱনন্তপুৰমত অনুষ্ঠিত 3খনীয়া মেচৰ প্ৰথমখন খেলত ভাৰতে 8 উইকেটত জয়লাভ কৰাৰ পাছত আজি হ'বলগীয়া দ্বিতীয়খন খেলত জয়ৰ পুনৰাবৃত্তিৰে ভাৰতীয় দলটোৱে শৃংখলা হস্তগত কৰাৰ চেষ্টা চলাব। প্ৰথমখন এদিনীয়াত বিৰাট কোহলি আৰু শুভমন গিলৰ শতকেৰে বিজয়ী হৈ দলটো আত্মবিশ্বাসী হৈ আছে। একেদৰে প্ৰতিদ্বন্দ্বী ৱেষ্ট ইণ্ডিজ দলটোৱে বৰ্ষাপাৰাৰ খেলখনত জয়লাভেৰে শৃংখলাটোত সমতা স্থাপনৰ বাবে অহোপুৰুষাৰ্থ কৰিব। এই খেলখনক লৈ গুৱাহাটীত ক্ৰিকেটপ্ৰেমীৰ মাজত আগ্ৰহ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। খেলখনৰ প্ৰতি লক্ষ্য ৰাখি যান বাহন আৰক্ষীয়ে গুৱাহাটীত যান বাহনৰ চলাচলৰ ক্ষেত্ৰত

0: দুৰ বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰি কেইটিমান পুনৰ এবাৰ। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি পঞ্জাৱৰ জলন্ধৰত নিচামুক্ত পঞ্জাৱ শীৰ্ষক সজাগতামূলক যাত্ৰাৰ শুভাৰম্ভ কৰিব। নিৰ্বাচন আয়োগে যুৱ ভোটদাতাসকলক ভোটদানৰ প্ৰতি আকৰ্ষিত কৰাৰ বাবে দিল্লীৰ শিক্ষানুষ্ঠানসমূহত বিশেষ পঞ্জীয়ন শিবিৰৰ আয়োজন কৰিছে। জম্মু কাশ্মীৰৰ বুদগাম জিলাৰ উজনি অঞ্চলত কালি সন্ধিয়া নিৰাপত্তাৰক্ষীৰ সৈতে লগা সংঘৰ্ষত সন্ত্ৰাসবাদী সংগঠন লস্কৰ ই তৈবাৰ এজন শীৰ্ষ নেতা নিহত হয়। আৰু ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ মাজত আজি বৰ্ষাপাৰাত তিনিখনীয়া ক্ৰিকেট শৃংখলাৰ দ্বিতীয়খন খেল অনুষ্ঠিত হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি পুৱা 7:55 শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু আৰু বিবিধ ভাৰতী গুৱাহাটী। আজি পুৱা অনুষ্ঠানটি প্ৰযোজনা কৰিছে কাৰ্তিক সূত্ৰধৰে, অনুষ্ঠানটি আগবঢ়াইছে লিউচিনিয়া বৰজেতিয়াই।
2: সুপ্ৰভাত প্ৰিয় শ্ৰোতা, আৰম্ভ কৰিছো আজি পুৱা। আজি বুধবাৰ 1433 ভাস্কৰাব্দৰ আহিন মাহৰ আজি 12 দিন, 2026 খ্ৰীষ্টাব্দৰ ছেপ্টেম্বৰ মাহৰ 30 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি কৃষ্ণপক্ষৰ চতুৰ্থী তিথি। আজি সূৰ্যোদয় হৈছিল পুৱা 5:18:47 আৰু আজি সূৰ্যাস্তৰ সময় সন্ধিয়া 5:09:40।

0: গুৰু নানকে কৈছিল, সত্য সবাতোকৈ মহান, কিন্তু তাতোকৈ মহান হ'ল সত্যানুৰাগী জীৱন। প্ৰিয় শ্ৰোতা, বিশিষ্ট সাংবাদিক সাহিত্যিক ৰাধিকা মোহন ভাগৱতীৰ আজি স্মৃতি দিৱস। তেখেতৰ জীৱন তথা কৃতিৰ বিষয়ে উল্লেখ কৰি আমাৰ সৈতে এয়া লেখক সমালোচক অৰিন্দম বৰকটকী।
1: অসমত সত আৰু জাতীয়তাবাদী সাংবাদিকতাৰ যিটো ধাৰা, তাৰ প্ৰাৰম্ভক হিচাপে যদি আমি হৰেন্দ্ৰনাথ বৰুৱা, কীৰ্তিনাথ হাজৰিকা আদি বা তাৰো আগতে লক্ষ্মীনাথ ফুকনৰ প্ৰসংগ আনো, তাৰ উত্তৰসূৰী হ'ব নিঃসন্দেহে ৰাধিকা মোহন ভাগৱতী। মোৰ এটা কথা ভাবিলে আচৰিত লাগে যে 1958 চনত বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ পৰা অৰ্থনীতি বিভাগত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰি গোটেই জীৱন সাংবাদিকতাই কৰি যোৱা ৰাধিকা মোহন ভাগৱতীৰ প্ৰথম পৰিচয় আমাৰ বাবে সম্পাদক, তাৰপিছত সাংবাদিক, তাৰপিছত শিশু সাহিত্যিক, তাৰপিছত অনুবাদক, আৰু তাৰপিছত একে সময়তে দেশ আৰু জাতিক ভাল পোৱা এজন সঁচা অসমীয়া। তেখেতৰ জন্ম 1933 চনত জামুগুৰি হাটত। পৰৱৰ্তী সময়ত তেখেতে নতুন অসমীয়া কাকতত সাংবাদিকতাৰে নিজৰ সাংবাদিক জীৱন আৰম্ভ কৰিছিল আৰু 1960 চনত মাহেকীয়া সাহিত্য আলোচনীৰ সহকাৰী সম্পাদক হিচাপে অংশগ্ৰহণ কৰিছিল। সেই সময়ত ৰামধেনুৰ সম্পাদক আছিল বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। 1963 চনত ৰামধেনু আলোচনীৰ তেখেতে দায়িত্বভাৰ গ্ৰহণ কৰে আৰু 1967 চনলৈকে ৰামধেনুৰ সম্পাদকৰ পদত দায়িত্ব বহন কৰে। ইয়াৰ পিছত আমি লক্ষ্য কৰোঁ তেখেতে 1981 চনত তিনিদিনীয়া বাতৰিৰ সম্পাদক, এটা সময়ত গুৱাহাটী বিশ্ববিদ্যালয়ৰ সাংবাদিকতা বিভাগৰ অংশকালীন অধ্যাপক আৰু পৰৱৰ্তী সময়ত 1987ৰ পৰা 2004 চনলৈকে চেণ্টিনেল কাকতৰ আজিৰ অসম আৰু যিখন হিন্দী কাকত আছিল, বোধহয় হিন্দী কাকতৰ সম্পাদনা কৰা প্ৰথমজন হিন্দী ভাষী নোহোৱা সম্পাদকো তেখেতে আছিল। তেখেতৰ সাংবাদিকতাৰ আচল গুৰিটো আছিলে মূল্যবোধ, জাতীয় চেতনা আৰু যিটো ভাষিক আৰু সামাজিক দায়িত্ববোধ। তেখেতে জীৱনটোত কেইবাটাও সন্মান লাভ কৰিছে আৰু অসমীয়া সাংবাদিকতাৰ জগতলৈ এটা নতুন পথ তেখেতে আগুৱাই থৈ গৈছে। তেখেতক আজি শ্ৰদ্ধাৰে স্মৰণ কৰিছো আৰু অসমৰ সাংবাদিকতাৰ জগতত তেখেত যে সদায় এটা গুৰুত্বপূৰ্ণ নাম হৈ ৰব। অনুবাদক হিচাপেও সাহিত্য একাডেমী বঁটা তেখেতে লাভ কৰিছিলে, মিডিয়া ট্ৰাষ্টৰ ন্যাসৰক্ষী হিচাপে তেখেতৰ যিটো দায়িত্ব সেইটো অতি গুৰুত্বপূৰ্ণ আছিল। আজি তেখেতৰ মৃত্যু তিথিৰ দিনা শ্ৰদ্ধাৰে স্মৰণ কৰিছো আৰু অনুভৱ কৰিছো নতুন প্ৰজন্মৰ সাংবাদিকতা তেখেতে দেখুওৱা পথেৰে আগবাঢ়ি মূল্যৰ সাংবাদিকতাক আগুৱাই নিবলৈ সক্ষম হ'ব।
0: আমাৰ সৈতে সেয়া আছিল লেখক সমালোচক অৰিন্দম বৰকটকী।

পৰুধা ব্যক্তিগৰাকীলৈ আমিও জনাইছো শ্ৰদ্ধাঞ্জলি। প্লাজমা বিজ্ঞানী হিচাপে পৰিচিত ভাৰতীয় পদাৰ্থবিজ্ঞানী, শিক্ষাবিদ তথা অধ্যাপক ডক্টৰ ধীৰাজ বৰাৰ আজি উপজা দিন। তেওঁ গুজৰাটৰ গান্ধীনগৰত অৱস্থিত প্লাজমা গৱেষণা প্ৰতিষ্ঠানৰ প্ৰাক্তন সঞ্চালক তথা ভাৰতৰ আন্তৰ্জাতিক থাৰ্মনিউক্লিয়াৰ পৰীক্ষামূলক ৰিয়েক্টৰৰ মুখ্য বিজ্ঞানী আছিল। বিজ্ঞানৰ ক্ষেত্ৰখনলৈ আগবঢ়োৱা অৱদানৰ স্বীকৃতিস্বৰূপে 2012 চনত তেওঁ কমল কুমাৰী ৰাষ্ট্ৰীয় বঁটা লাভ কৰে। 2016 চনত অসম বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিশ্ববিদ্যালয়ৰ উপাচাৰ্য পদ লাভ কৰে আৰু মৃত্যুৰ সময়লৈকে তেওঁ এই পদতে অধিষ্ঠিত হৈ থাকে। 1951 চনৰ 30 ছেপ্টেম্বৰ তাৰিখে গুৱাহাটীত জন্মগ্ৰহণ কৰা ডক্টৰ ধীৰাজ বৰাই 1968 চনত দ্বাদশ শ্ৰেণী উত্তীৰ্ণ হৈ দিল্লী বিশ্ববিদ্যালয়ৰ অন্তৰ্গত ছেইণ্ট ষ্টিফেন কলেজত নামভৰ্তি কৰে আৰু ইয়াৰ পৰাই বিজ্ঞানৰ স্নাতক ডিগ্ৰী লাভ কৰে। 1975 চনত ছোভিয়েট সংঘৰ মস্কোৰ পিপলছ ফ্ৰেণ্ডশ্বিপ ইউনিভাৰ্চিটিৰ পৰা প্ৰায়োগিক পদাৰ্থবিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰি তাৰ পাছত তেওঁ গুজৰাট বিশ্ববিদ্যালয়ৰ অন্তৰ্গত আহমেদাবাদৰ ভৌতিক গৱেষণাগাৰৰ পৰা 1979 চনত PhD ডিগ্ৰী লাভ কৰে। এই গৱেষণাগাৰতে কৰ্মজীৱন আৰম্ভ কৰি ডক্টৰ ধীৰাজ বৰাই প্লাজমা বিজ্ঞান আৰু নিউক্লিয়াৰ ফিউজন বিজ্ঞান প্ৰযুক্তিৰ ক্ষেত্ৰখনত বহু অতুলনীয় অৱদান আগবঢ়াই যায়। 1979 চনৰ পৰা 1982 চনলৈ এই ভৌতিক গৱেষণাগাৰতে অতিথি বিজ্ঞানী হিচাপে কৰ্মৰত হৈ থাকি তাৰ পাছত তেওঁ 1983 চনৰ পৰা 1989 চনলৈ গুজৰাটৰ গান্ধীনগৰস্থিত প্লাজমা প্ৰতিষ্ঠানৰ সভ্য হিচাপে জড়িত হৈ পৰে। এই প্ৰতিষ্ঠানত কৰ্মৰত অৱস্থাতে 1984 চনত আমেৰিকা যুক্তৰাষ্ট্ৰৰ টেক্সাছৰ অষ্টিনত অৱস্থিত ফিউজন গৱেষণা প্ৰতিষ্ঠানত অতিথি গৱেষক হিচাপেও যোগদান কৰে। 1990 চনত তেওঁ ভাৰতলৈ ঘূৰি আহে আৰু গুজৰাটৰ প্লাজমা গৱেষণা প্ৰতিষ্ঠানত অধ্যাপক হিচাপে যোগদান কৰে। ইয়াত প্ৰজেক্ট মুৰব্বী হিচাপেও কৰ্ম সম্পাদন কৰা ডক্টৰ ধীৰাজ বৰা আমেৰিকাৰ জৰ্জ ৱাশ্বিংটন বিশ্ববিদ্যালয়ৰ বিজনেছ স্কুলৰ প্ৰজেক্ট মেনেজাৰো আছিল। বিশ্বৰ বিভিন্ন ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় জাৰ্নেলত 200ৰো অধিক প্ৰবন্ধ লিখাৰ লগতে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ ক্ষেত্ৰখনত বহুবাৰ ভাৰতবৰ্ষক প্ৰতিনিধিত্ব কৰা এগৰাকী অধ্যাপক তথা বিজ্ঞানী ডক্টৰ ধীৰাজ বৰাৰ দেহাৱসান হয় 2021 চনৰ 19 জুন তাৰিখে। শিশু সাহিত্যিক গগন চন্দ্ৰ অধিকাৰীৰ আজি স্মৃতি দিৱস। 1941 চনৰ 1 জুন তাৰিখে জন্মগ্ৰহণ কৰা গগন চন্দ্ৰ অধিকাৰীয়ে 1957 চনত ছয়গাঁও হাইস্কুলৰ পৰা মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হৈ কটন কলেজত কলেজীয়া জীৱনৰ পাতনি মেলে। ISC পাছ কৰি 1962 চনত বি বৰুৱা মহাবিদ্যালয়ৰ পৰা তেওঁ অৰ্থনীতিত অনাৰ্চসহ BA পৰীক্ষাত উত্তীৰ্ণ হয়। তেওঁ প্ৰথমে জীৱন বীমা নিগমত চাকৰি জীৱন আৰম্ভ কৰে। 1967 চনত তেওঁ অসম লোকসেৱা আয়োগৰ পৰীক্ষাত উত্তীৰ্ণ হৈ সহকাৰী নিয়োগ বিষয়াৰূপে অসম চৰকাৰৰ চাকৰিত যোগদান কৰে। শেষত অসম চৰকাৰৰ নিয়োগ বিভাগৰ যুটীয়া সঞ্চালকৰ পদৰ ভাৰপ্ৰাপ্ত বিষয়া হিচাপে 1999 চনৰ 31 মে'ৰ অৱসৰ গ্ৰহণ কৰে। চতুৰ্থ শ্ৰেণীত পঢ়ি থাকোঁতেই সাপ্তাহিক কাকত সাদিনীয়া অসমীয়াত প্ৰকাশিত হৈছিল তেওঁৰ প্ৰথমটো পদ্য মিনতি, পখিলী বাইদেউলৈ চিঠি তেওঁৰ দ্বিতীয় পদ্য। গৌৰীকান্ত তালুকদাৰ সম্পাদিত শিশু আলোচনী দীপকত আৰু অসমবাণীৰ মইনা পাৰিজাত চৰাৰ পাছত প্ৰায় সকলো আলোচনীতে তেওঁ শিশু সাহিত্যৰ নিয়মীয়া লেখক হৈ অসমীয়া শিশু সাহিত্যৰ জগতলৈ অৱদান আগবঢ়াই যায়। কিতাপ আকাৰে প্ৰকাশিত তেখেতৰ গ্ৰন্থসমূহৰ ভিতৰত উল্লেখযোগ্য শিশু সাহিত্য কেইখনমান হ'ল ৰোদালিয়ে ৰোদে কন্দে, তিনিখন ঠেং হ'ল বুঢ়ী আইতাৰ, আখৰৰ গীত, টৰ্চ মৰা মহ, মাৰগুলি, পকাচুলি, ভিজা মেকুৰীৰ অতপালি ইত্যাদি। ইয়াৰ উপৰিও তেওঁ মাখন মামাৰ সাধু শীৰ্ষক সাধুকথাৰ পুথি আৰু মনোৰম খবৰৰ পেৰা শীৰ্ষক শিশু উপযোগী প্ৰবন্ধ সংকলন ৰচনা কৰিছে। 2003 চনত নৱকান্ত বৰুৱাৰ শিশু সাহিত্য সমগ্ৰ তেওঁ সম্পাদনা কৰি উলিয়ায়। 2010 চনত সাহিত্য একাডেমি পুৰস্কাৰ লাভ কৰা শিশু সাহিত্যিক গগন চন্দ্ৰ অধিকাৰীৰ জীৱনাৱসান হয় 2020 চনৰ 30 ছেপ্টেম্বৰ তাৰিখে। এজন ভাৰতীয় চলচ্চিত্ৰ পৰিচালক লেখক ঋষিকেশ মুখাৰ্জীৰ আজি জন্মদিন। তেওঁক ভাৰতীয় চলচ্চিত্ৰৰ অন্যতম শ্ৰেষ্ঠ চলচ্চিত্ৰ নিৰ্মাতা হিচাপে গণ্য কৰা হয়। জনপ্ৰিয়ভাৱে ঋষিদা নামেৰে পৰিচিত মুখাৰ্জীয়ে 40 দশকৰো অধিক সময়ৰ কৰ্মজীৱনত প্ৰায় 42খন ছবি পৰিচালনা কৰে। তেওঁক ভাৰতৰ মধ্যম

0: উঠি চলচ্চিত্ৰৰ পথ প্ৰদৰ্শক হিচাপে স্বীকৃতি দিয়া হয়। পৰিৱৰ্তনশীল মধ্যবিত্তীয় জীৱনধাৰাক প্ৰতিফলিত কৰা সামাজিক ছবিৰ বাবে বিখ্যাত মুখাৰ্জীয়ে মূলসুঁতিৰ চলচ্চিত্ৰৰ অবাস্তৱতা আৰু সমান্তৰাল চলচ্চিত্ৰৰ তীব্ৰ বাস্তৱবাদৰ মাজত এটা মধ্যম পথ খোদিত কৰিছিল। আনাৰী, সত্যকাম, চুপকে চুপকে, অনুপমা, আনন্দ, গুড্ডি, গোলমাল, আশীৰ্বাদ, নমক হাৰাম আদি তেওঁৰ কেইখনমান উল্লেখযোগ্য ছবি। তেওঁ কেন্দ্ৰীয় চলচ্চিত্ৰ প্ৰমাণীকৰণ বোৰ্ড আৰু ৰাষ্ট্ৰীয় চলচ্চিত্ৰ উন্নয়ন নিগমৰ অধ্যক্ষৰ দায়িত্বত আছিল। ভাৰত চৰকাৰে তেওঁক 1999 চনত দাদাচাহেব ফাল্কে বঁটা আৰু 2001 চনত পদ্মবিভূষণ বঁটাৰে সন্মানিত কৰে। অন্ধ্ৰপ্ৰদেশ চৰকাৰে প্ৰদান কৰা NTR ৰাষ্ট্ৰীয় বঁটা লাভ কৰাৰ লগতে 8টা ফিল্মফেয়াৰ বঁটাও লাভ কৰে হৃষিকেশ মুখাৰ্জীয়ে। তেওঁ 1940ৰ দশকৰ শেষৰ ফালে কেমেৰামেন হিচাপে নিজৰ কৰ্মজীৱন আৰম্ভ কৰে। পিছলৈ তেওঁ চলচ্চিত্ৰ সম্পাদক হিচাপে কাম কৰিবলৈ লয়। সেই সময়ৰ সুপৰিচিত সম্পাদক সুবোধ মিত্ৰৰ পৰা কাম শিকিছিল হৃষিকেশ মুখাৰ্জীয়ে। 1951 চনৰ পৰা বিমল ৰায়ৰ সৈতে তেওঁ মুম্বাইত চলচ্চিত্ৰ সম্পাদক আৰু সহকাৰী পৰিচালক হিচাপে কাম কৰে। তেওঁৰ প্ৰথম পৰিচালনা মুছাফিৰ সফল নহল, কিন্তু 1959 চনত তেওঁৰ দ্বিতীয়খন ছবি আনাৰী প্ৰশংসিত হয়। ছবিখনে 5টাকৈ ফিল্মফেয়াৰ বঁটা লাভ কৰে। 1922 চনৰ 30 ছেপ্টেম্বৰ তাৰিখে জন্মগ্ৰহণ কৰা এইগৰাকী ভাৰতীয় চলচ্চিত্ৰ পৰিচালক, সম্পাদক, লেখক হৃষিকেশ মুখাৰ্জীৰ মৃত্যু হয় 2006 চনৰ 27 আগষ্ট তাৰিখে। প্ৰিয় শ্ৰোতা, আজি আন্তৰ্জাতিক অনুবাদ দিৱস। প্ৰতিবছৰে 30 ছেপ্টেম্বৰ তাৰিখে এই দিৱস পালন কৰা হয়। ভাষিক আৰু সাংস্কৃতিক বিভাজন দূৰ কৰাত অনুবাদক আৰু দ্বিভাষীৰ অমূল্য অৱদানক স্বীকৃতি দিয়াৰ বাবে বিশ্বব্যাপী এই দিৱস উদযাপন কৰা হয়। ছেইণ্ট জেৰোম উত্তৰ পূব ইটালীৰ এগৰাকী পুৰোহিত আছিল, যি বেছিভাগ বাইবেলক নতুন নিয়মৰ গ্ৰীক পাণ্ডুলিপিৰ পৰা লেটিনলৈ অনুবাদ কৰাৰ প্ৰচেষ্টা কৰিছিল। ইয়াৰ উপৰিও তেওঁ হিব্ৰু গস্পেলৰ কিছু অংশ গ্ৰীক ভাষালৈ অনুবাদ কৰিছিল। তেওঁ ইলিৰিয়ান বংশৰ আছিল আৰু তেওঁৰ মাতৃভাষা আছিল ইলিৰিয়ান উপভাষা। তেওঁ বিদ্যালয়ত লেটিন ভাষা শিকিছিল। শিক্ষা গ্ৰহণ আৰু ভ্ৰমণৰ জৰিয়তে তেওঁ গ্ৰীক আৰু হিব্ৰু ভাষাও ভালদৰে শিকি লৈছিল। 30 ছেপ্টেম্বৰত বেথেলহেমৰ ওচৰত জেৰোমৰ মৃত্যু হয়। ছেইণ্ট জেৰোমৰ স্মৃতি হিচাপে এই দিৱসটো উদযাপনৰ বাবে বাছনি কৰা হয়। সেয়েহে 2017 চনৰ 24 মে'ত ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই ৰাষ্ট্ৰসমূহক সংযোগ কৰাৰ লগতে শান্তি, বুজাবুজি আৰু বিকাশৰ বাবে এই প্ৰস্তাৱ গ্ৰহণ কৰে, যাৰ ফলত 30 ছেপ্টেম্বৰ তাৰিখটো আন্তৰ্জাতিক অনুবাদ দিৱস হিচাপে ঘোষণা কৰা হয়। আজি এই বিশেষ দিনটোত অনুবাদ সাহিত্যৰ লগত জড়িত প্ৰতিগৰাকী ব্যক্তিৰ লগতে সকলোলৈ জনাইছো আন্তৰিক শুভেচ্ছা। ইতিহাসৰ পাতত আজিৰ দিনটোৰ গুৰুত্ব বিচাৰিলে আমি আৰু পাওঁ 1946 চনত ৰাধা গোবিন্দ বৰুৱাৰ উদ্যোগত অসমৰ প্ৰথম ইংৰাজী দৈনিক আছাম ট্ৰিবিউন প্ৰকাশিত হয়। এই বাতৰি কাকতখন প্ৰথমতে সাপ্তাহিকভাৱে ডিব্ৰুগড়ৰ পৰা প্ৰকাশিত হৈছিল 1939 চনৰ 4 আগষ্ট তাৰিখে। 1941 চনত ভাৰতীয় শিক্ষাবিদ, কূটনীতিবিদ কমলেশ শৰ্মাৰ জন্ম হয়। 1985 চনত ভূমিকম্পৰ প্ৰাবল্য জোখ লোৱা ৰিখটাৰ স্কেলৰ উদ্ভাৱক, আমেৰিকান ভূমিকম্প আৰু পদাৰ্থ বিজ্ঞানী চাৰ্লছ ফ্ৰান্সিছ ৰিখটাৰৰ মৃত্যু হয়। 2001 চনত ভাৰতীয় ৰাজনীতিবিদ মাধৱৰাও সিন্ধিয়াৰ মৃত্যু হয়।
1: প্ৰিয় শ্ৰোতা, এতিয়া আগবঢ়াইছো গুৱাহাটীৰ পৰা আজি প্ৰকাশিত কেইখনমান দৈনিক বাতৰি কাকতৰ ঘাই ঘাই বাতৰিসমূহ। ৰাজ্যৰ প্ৰতিখন বিদ্যালয়ত বাধ্যতামূলকভাৱে অটুট থাকিব লাগিব শৈক্ষিক বাতাবৰণ। ইয়াৰ বাবে ৰাজ্য চৰকাৰৰ বিদ্যালয় শিক্ষা বিভাগে জাৰি কৰিছে কেতবোৰ মৌখিক নীতি নিৰ্দেশনা। সেই অনুসৰি ৰাজ্যৰ প্ৰতিখন বিদ্যালয়ত প্ৰাতঃসভা আৰম্ভ হোৱাৰ পূৰ্বে বাধ্যতামূলক বন্ধ হ'ব লাগিব ৰাজহুৱা খণ্ডৰ প্ৰতিখন শিক্ষানুষ্ঠানৰ প্ৰৱেশ দুৱাৰ। বিদ্যালয় শিক্ষা বিভাগৰ এক শীৰ্ষ সূত্ৰই এই কথা সদৰি কৰে। কেন্দ্ৰীয় চৰকাৰে 1,58,00,000 ৰেচন কাৰ্ড নিষ্ক্ৰিয় কৰাৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে। যিসকল ৰেচন কাৰ্ড ধাৰকে একেৰাহে 6 মাহলৈ ৰেচন কাৰ্ডৰ বিপৰীতে আবণ্টিত সামগ্ৰী সংগ্ৰহ কৰাত ব্যৰ্থ হৈছে তেওঁলোকৰ কাৰ্ডসমূহ অস্থায়ীভাৱে নিষ্ক্ৰিয় কৰা হ'ব বুলি সংবাদ মাধ্যমত প্ৰকাশ কৰিছে। নিৰ্বাচন আয়োগ আৰু মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত দাখিল কৰা এখন আবেদনৰ আগতীয়া শুনানি গ্ৰহণৰ বাবে সন্মত হৈছে সৰ্বোচ্চ ন্যায়ালয়। স্তনৰ কৰ্কট ৰোগ প্ৰাৰম্ভিকতে চিনাক্তকৰণৰ বাবে অসম কেন্সাৰ কেয়াৰ ফাউণ্ডেশ্যনৰ উদ্যোগত বিনামূলীয়া মেমোগ্ৰাফীৰ জৰিয়তে ব্যাপক অভিযান।

আৰম্ভ কৰাৰ কথা ঘোষণা কৰিছে স্বাস্থ্যমন্ত্ৰী অশোক সিংহলে। ৰাজ্যত অপ্ৰাদেশিকৃত শিক্ষানুষ্ঠানৰ শিক্ষক কৰ্মচাৰীৰ চাকৰি প্ৰাদেশিককৰণৰ অৰ্থে 2017 চনত নতুন আইন বলবৎ কৰাৰ পূৰ্বে তথা পুৰণি আইনমতে চাকৰি প্ৰাধিকীকৰণ হোৱাসকলৰ যোগ্যতা আৰু অৰ্হতা পৰ্যালোচনাৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিবলৈ অসম চৰকাৰে উচ্চতম ন্যায়ালয়ৰ পৰা অনুমতি বিচাৰিছে। অচিৰেই দেশত এনালগ পনীৰৰ পেকেটত পনীৰ শব্দ ব্যৱহাৰৰ ক্ষেত্ৰত প্ৰতিবন্ধকতা আৰোপ কৰা হ'ব। এই সন্দৰ্ভত খচৰা নিৰ্দেশনা জাৰি কৰিছে খাদ্য সুৰক্ষা সংস্থা FSSAI-এ। সন্ত্ৰাসবাদক লৈ এইবাৰ আমেৰিকাক কঠোৰ সকিয়নি দিলে ভাৰতে। বিশেষকৈ পাকিস্তানে সীমান্তৰ সিপাৰৰ পৰা ভাৰতত চলাই অহা সন্ত্ৰাসবাদী কাৰ্যকলাপক লৈ ভাৰতে গভীৰ উদ্বেগ প্ৰকাশ কৰি আমেৰিকাক কঠোৰ সকিয়নি দিয়ে। ভাৰতৰ সহযোগী দেশবোৰে যদি এই বিষয়টোক গুৰুত্ব নিদিয়ে তেন্তে তাৰ প্ৰভাৱ দ্বিপাক্ষিক সম্পৰ্কত পৰিব পাৰে বুলি ভাৰতৰ বিদেশ মন্ত্ৰী এছ জয়শংকৰে সকিয়াই দিয়ে। ইৰাণৰ সৈতে সংঘাতৰ পৰিস্থিতিৰ মাজতে ইৰাকৰ পৰা সম্পূৰ্ণৰূপে সেনা প্ৰত্যাহাৰৰ সিদ্ধান্ত লৈছে আমেৰিকাই। ইৰাণৰ প্ৰতিবেশী দেশখনত এতিয়া কোনো মাৰ্কিন সেনাৰ ঘাটি নাথাকিব। খেলৰ পৃষ্ঠাত তিৰুৱন্তপুৰমত সহজ জয়েৰে ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে তিনিখনীয়া এদিনীয়া শৃংখলাত 1-0 অগ্ৰগতি লাভ কৰিছে টীম ইণ্ডিয়াই। আজি বৰ্ষাপাৰাত ভাৰতীয় দলটো দ্বিতীয়খন এদিনীয়াত মুখামুখি হ'ব কেৰিবিয়ান দলৰ। এছিয়ান গেমছত দুৰ্দান্ত প্ৰদৰ্শন দাঙি ধৰি এথলেটিক্সত কালি ভাৰতে প্ৰথমটো স্বৰ্ণ পদক দখল কৰিছে। ছয়গাঁও ক্ৰীড়া সন্থাৰ তত্বাৱধানত অনুষ্ঠিত তুলসীৰাম কলিতা সোঁৱৰণী আমন্ত্ৰণমূলক ফুটবল প্ৰতিযোগিতাৰ কালি অনুষ্ঠিত দ্বিতীয়খন কোৱাৰ্টাৰ ফাইনেলত মহাৰাণা FC-এ কোকৰাঝাৰ FC-ক 4-1 ব্যৱধানত পৰাস্ত কৰি ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। প্ৰিয় শ্ৰোতা, আজি পুৱাৰ বাবে সময়ো শেষ হৈ আহিল। আপোনাৰ আজি দিনটো শুভ আৰু মংগলময় হওক এই কামনাৰে মই লিউচিন্যা বৰচেতিয়াই অনুষ্ঠান ইমানতে সামৰিছোঁ। নমস্কাৰ।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। স্মৃতিৰ দিনলিপি। স্মৃতিৰ দিনলিপিত আজি শুনাবলৈ লোৱা হৈছে ঔপন্যাসিক তথা আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ একালৰ অনুষ্ঠান প্ৰযোজক নবীন বৰুৱাৰ সৈতে হোৱা কথোপকথন। তেখেতৰ সৈতে কথা পাতিছে অশোক ভট্টাচাৰ্যই। অনুষ্ঠানটিৰ প্ৰযোজনা সীমান্ত বাৰ্মাৰ। আজি এয়া চতুৰ্থ খণ্ড।
1: শ্ৰোতালৈ প্ৰীতি আৰু সম্ভাষণ জনাই আৰম্ভ কৰিছোঁ স্মৃতিৰ দিনলিপি। আমি এই মুহূৰ্তত যিজন ব্যক্তিৰ দিনলিপিত ভুমুকি মাৰিছোঁ সেয়া হৈছে প্ৰসিদ্ধ ঔপন্যাসিক, এসময়ত আকাশবাণীৰ অনুষ্ঠান প্ৰযোজক নবীন বৰুৱা। নমস্কাৰ জনাইছোঁ আপোনাক।
2: নমস্কাৰ।
1: আপোনাৰ সৈতে আগৰ তিনিটা খণ্ডত আমি কিছু সংক্ষিপ্ত কথা বতৰা হৈছোঁ আকাশবাণীৰ সেইখিনি সময়ৰ ভিতৰচৰা কেনেকুৱা আছিল। আজি মই জানিব খুজিছোঁ সেইখিনি সময়ত যুৱবাণী, যিটো অনুষ্ঠানৰ আপুনি প্ৰযোজক আছিলে, যুৱবাণীৰ জৰিয়তে বহুত শিল্পীৰ সৃষ্টি হৈছে। আপোনাৰ সেই সময়খিনিত তেনেকুৱা শিল্পী কেইগৰাকীমানক আমি জানিব পাৰিম নেকি?
2: এতিয়া বহুতেতো নিজকে স্বীকাৰ কৰক বা নকৰক, কিন্তু এটা কথা ঠিক যে সেই সময়ত যুৱবাণীৰ মাজেদি বহুবোৰ শিল্পী, অকল শিল্পীয়ে নহয়, অসমত প্ৰতিষ্ঠা লাভ কৰা সাহিত্যিক আৰু অন্যান্য দিশত প্ৰতিষ্ঠা লাভ কৰা ব্যক্তি ইয়াত আছে, যিসকলে পিছত আকাশবাণীটো হয়তো চাকৰি কৰিছিল বা সেই বিষয়ে তেওঁলোকক আগবাঢ়ি গৈছিলে, তেওঁলোকে যুৱবাণীৰ যোগেদি আৰম্ভ কৰিছিলে। তেনেকৈ উদাহৰণ প্ৰতাপ বৰদলৈ, তেনে অৱনী পাঠক, এইবিলাক যুৱবাণীৰ শিল্পী।

আছিলে, তেওঁলোকে যুৱবাণীত অনুষ্ঠান কৰিছিলে, তাৰপিছত গৈ আকৌ আকাশবাণীতে তেওঁলোকে যোগদান কৰিলে, কৰি পেলাই বিভিন্ন দায়িত্ব তেওঁলোকে ল'লে। মিনতি চৌধুৰী আছিলে, যিবিলাক আকাশবাণীতেই যোগেদিয়েই হেৰি হ'ল। ঠিক তেনেকৈ গান চানৰ কথাত আমি ক'ব পাৰোঁ, শান্তাউজীৰ শান্তা শৰ্মা আছিলে, তেওঁ মই এই হেৰিয়াত ইয়থ ফেষ্টিভেলত, ইয়থ ফেষ্টিভেলত তেওঁ মই গান শুনিলোঁ। গানটো শুনি মোৰ ভাল লাগিলে, মই ৰেকৰ্ড কৰি আনিলোঁ। আৰু ৰেকৰ্ড কৰি আনি যদিও মানে সাধাৰণতে নিয়মটো পুৰুষোত্তম দাস তেখেতৰ লগত কেতিয়াবা সংগীত সম্পৰ্কীয় কথাটো যে তেখেতক আমি জনো বা কিবা থাকিলে, যিহেতু মই সংগীতৰ মানুহ নহয় উপদেশ লয়, কিন্তু মই বেছিভাগ সময়

0: সাধাৰণতে নিয়মটো পুৰুষোত্তম দাস তেখেতৰ লগত কেতিয়াবা সংগীত সম্পৰ্কীয় কথাটো যে তেখেতক আমি জনো বা কিবা থাকিলে, যিহেতু মই সংগীতৰ মানুহ নহয় সেইটো উপদেশ লয়। কিন্তু মই বেছিভাগ সময় মই জে পি দাসৰ লগত মানে আলোচনা কৰিছিলোঁ আৰু তেওঁ যেতিয়া জে পি ক'লে তেতিয়া ক'লে যে জে পিয়ে ক'লে এই ছোৱালীজনীৰ বহুত সম্ভাৱনা আছে, আপুনি এওঁক মাতি আনক আৰু হেৰি কৰক। জে পি কথামতে মই যিহেতু সংগীতৰ মানুহ নহয় সেইকাৰণে মই এজন সংগীত জনা মানুহৰ লগত সাধাৰণতে কথা পাতি লওঁ। আৰু যদিও আমাৰ এটা অডিশ্যনৰ ছিষ্টেম এটা আছিলে, কিন্তু যুৱবাণীত প্ৰযোজকজনে ইচ্ছা কৰিলে উদাহতেনি অডিশ্যন কাৰোবাক গান গাব পৰা
1: অধিকাৰ
0: আছিলে। তেনেকৈ এই ভূপেন উজিৰহঁতে আমাৰ ইয়াত অনুষ্ঠান প্ৰকাশ কৰিছিলে, কিন্তু যুৱনীতে কৰিছিলে, কিন্তু তেওঁলোকৰ কোনো অডিশ্যন বা কোনো কৰা হোৱা নাছিলে। তেনেকৈ তেওঁক আমি মাতি আনি প্ৰথম যুৱবাণীত আমি কৰিলোঁ। তাৰপিছতে সকলোৱে তেওঁ গান শুনি এই জেনেৰেল প্ৰগ্ৰেমৰ কাৰণে অডিশ্যন দিবলৈ ক'লে আৰু তেওঁ জেনেৰেল প্ৰগ্ৰেমৰ আৰ্টিষ্ট হৈ গ'ল। নমিতা ভট্টাচাৰ্যটো মানে তেওঁ বহুদিন ধৰি যুৱবাণীত গান গালে, মানে জেনেৰেলত তেওঁ হেৰি হোৱাৰ পিছতো তেওঁ বেছিভাগ তেওঁ প্ৰিফাৰ কৰিছিলে যুৱবাণীত গান গাবলৈ, কাৰণ যুৱবাণী তেওঁলোকে পাৰ্টৰ নিচিনা হৈ গৈছিল। তেনেকৈ অৰুণিমা ভৰালী জেনেৰেল প্ৰগ্ৰেমৰ আৰ্টিষ্ট আছিলে, ড্ৰামা আৰ্টিষ্ট মলয়া ৰাজখোৱা, তেতিয়া মলয়া গোস্বামী আছিলে, তেওঁলোক জেনেৰেল প্ৰগ্ৰেমৰ আৰ্টিষ্ট আছিলে যুৱবাণী হোৱাৰ আগতেই, কিন্তু তেওঁলোকে তাত ফিজটো হাই হ'লেও তেওঁলোকে বহু ক্ষেত্ৰত মানে যুৱবাণীত অনুষ্ঠানত
1: অংশগ্ৰহণ
0: কৰিছিলে। তেনেকুৱা ধৰণে বহুতবিলাক মানুহে যুৱবাণীৰ লগত এনেকুৱাভাৱে ঘনিষ্ঠভাৱে জড়িত হৈ পৰিছিলে আৰু অন্যান্য ফিল্ডতো তেওঁলোকে ইয়াৰ পৰা গৈ কোনোবাই ৰাজনীতিত, কোনোবাই অন্য সামাজিক, কোনোবাই অন্যান্য প্ৰফেশ্যনত বা ডক্টৰ এনেকুৱা ধৰণৰ বিভিন্ন প্ৰফেশ্যনত তেওঁলোকে হয়তো আজি প্ৰতিষ্ঠা লাভ কৰিছে। সেইবিলাক আছিল যুৱবাণীৰ
1: সৃষ্টিশীল।
0: মোক এটুকুৰা এটা কথা কিছুদিনৰ আগতে এজন সাংবাদিকে কৈছিলে যে আপুনি ক'তো ভাত কিনি খাব নালাগে। মই বোলো কিয়, মানে কথাটো এনেকুৱা যে অসমৰ যিকোনো ঠাইলৈকে নাযাওঁ কিয়, তাত সেই সময়ত যুৱবাণী কৰা কোনোবা এজন কোনোবা আছেই যি আপোনাৰ আপুনি গ'লে অতি আনন্দৰে তেওঁ ঘৰখনলৈ লৈ যায় বা হেৰি কৰে। এতেকে আপুনি গোটেই জীৱনত কেতিয়াও অসমত ভাত কিনি খাব লগা নহয়, কাৰণ ক'ৰবাত নহয় ক'ৰবাত আপোনাৰ সেই সময়ত যুৱবাণী কৰা
1: যোগসূত্ৰ ওলাই যায়।
0: সেইটো এটা বৰ মই নিজেই ভাবোঁ সি আছিল এটা ডাঙৰ মানে মানে মোৰ স্বীকৃতি বুলি মই ভাবোঁ যে এইটো এটা এটা পৰিৱেশ আমি কৰি তুলিব পাৰিছিলোঁ। দ্বিতীয়তে ধৰি লওক এটা সেই সময়ত কেইবাটাও কথা ঘটনা ঘটিছিল, এটা হ'ল ইমাৰ্জেঞ্চি আহিছিল, অসম আন্দোলন হৈছিল, এইবিলাকৰ মাজতো চলি থকাৰ পিছত মই ইয়াত যেতিয়া আকাশবাণীৰ ভিতৰতে যেতিয়া এই ল'ৰা ছোৱালীবিলাক সোমাই আহে, সেই সময়ত এছ এফ আই কৰা বা ছাত্ৰ সন্থা কৰা এই ল'ৰা ছোৱালীবোৰৰ মাজত কিন্তু তেওঁলোক আৰু এছ এফ আই আৰু ছাত্ৰ সন্থা নহয়, তেওঁলোক যুৱনী হৈ যায়। তেওঁলোকৰ মাজত কোনো ধৰণৰ
1: দ্বন্দ্ব নাথাকে,
0: কোনো ধৰণৰ ইয়াত দ্বন্দ্ব নাথাকে। এই এই এই সেইকাৰণে মোষ্ট খুব সম্ভৱ জেনেৰেল প্ৰগ্ৰেমৰ আৰ্টিষ্টো যুৱবাণীৰ সেই বয়সৰ যিবিলাক আছিলে তেওঁলোকে বহু ক্ষেত্ৰত পইচাটোতকৈও সেই যে এটা ইউনিটি একেলগে যে কাম কৰাৰ যিটো ভাৱ, তেওঁলোকে আহি পেলাই ইয়াত কাম কৰিবলৈ বেছি ভাল পাইছিল, সেইটো মই দেখিছিলোঁ।
1: দৰাচলতে কি হয়, যুৱবাণীত ধৰকচোন সেই পৰিৱেশটো আছিল, আজিও আছে, সাধাৰণতে আজিকালি বয়সৰ সীমাটো আৰু কমাই দিছে, মানে এতিয়া আগতে তেওঁ মিনিমাম গ্ৰেজুৱেশ্যন ল'ব লাগিছিলে, তেনেকুৱা কথা এটা আছিল। আজিকালি কিন্তু যুৱবাণীত এই যিটো আমি যিটো কওঁ অংশকালীন হেৰি এছাইনি বুলি কয় আজিকালি, তেনেকৈ যুৱবাণীত অংশগ্ৰহণ কৰিবৰ কাৰণে তেওঁলোকে 10+2 পাছ কৰিলেই হৈ যায়। তেনেকৈও আমি অৱশ্যে তেওঁলোকৰ এটা পৰীক্ষা লয়, তেনেকৈ প্ৰৱেশ কৰে, কিন্তু শিল্পী হ'বৰ কাৰণে আমাৰ এটা নিৰ্দিষ্ট সময়সীমা থাকে, যেনে এটা বয়সৰ সময়সীমা থাকে। তাৰোপৰি শিল্পীৰ হয় কি, আমাৰ অডিশ্যনৰ মানদণ্ড যুৱবাণীৰ ক্ষেত্ৰত কিছু শিথিল, তেনেকৈ জেনেৰেল প্ৰগ্ৰেমত অকণমান তাতকৈ কটকটীয়া হয়। যেনেকৈ নহওক, আপুনি যিসকল শিল্পীৰ নাম কৈছে তেওঁলোক পিছত গৈ আজি

0: বৰুৱাৰ নাম হৈ গৈছে, নমিতা ভট্টাচাৰ্য, শান্তাউজীৰ, ভূপেনজীৰ, এইসকলৰ কথা কৈছে। অবনী ৰঞ্জন পাঠক নিজে আহি আমাৰ মাজতে সোমাই গ'ল, প্ৰতাপ বৰুৱাই আমাৰ মাজতেই সোমাই গ'ল। কিন্তু এইসকল সৃষ্টিৰ এই যে আপুনি গায়কৰ কথা কৈছে, তেনেকৈ সেইখিনি সময়ত নাট্যকাৰ বহুত নাটক, মই জানো যুৱবাণীত সেই সময়ছোৱাত বহুত নাটক হৈছিল। এনেকুৱা নাট্যকাৰ আপোনালোকে সৃষ্টি কৰিব পাৰিছিল নে অকল ৰেডিঅ'ৰ কাৰণে যোনে নাটক কৰিছিলে?
1: অঁ, তেনেকুৱা তেতিয়া বিশেষকৈ ভূপেন চক্ৰৱৰ্তী, ভূপেন বৰকটকী, এওঁলোকে যথেষ্টখিনি ভাল নাটক কৰিছিলে। তেওঁলোকৰ কিছুমান হেৰি আমাৰ ইয়াত হৈছিলে। তেওঁলোকৰ কিছুমান নাটকৰ সৃষ্টি আমাৰ ইয়াত প্ৰায় 15 দিনত আমি এখন নাটক আমি প্ৰচাৰ কৰিছিলোঁ, আৰু 15 দিনত এখন সংগীতাক্য প্ৰকাশ কৰিছিলোঁ। অৰ্থাৎ প্ৰত্যেক সপ্তাহতে আধা ঘণ্টাৰ এনেকুৱা এটা প্ৰগ্ৰেম থাকে। তাৰোপৰি এই গুৱাহাটী এইট মানে ইয়াৰ পৰা নিৰ্বাচিত তেনেকুৱা এটা 2:30 বজাত আধা ঘণ্টা আমি এটা প্ৰগ্ৰেম কৰিছিলোঁ, যে আগতে এইটো বিচ হেৰিয়াত হৈছিলে, এইটো মিডিয়াম ৱেভত হৈছিলে, এইটো কি কয় তেনেকুৱা এটা নিৰ্বাচিত আমি অনুষ্ঠানবিলাক তেনেকৈ কৰিছিলোঁ। এতিয়া হেৰি হ'ল কি, আজি বহুদিন হৈ গৈছে, বিভিন্ন ধৰণত তেওঁলোকে নাট্যকাৰ হিচাপে যেনে জিতেন শৰ্মা, তেওঁ বহুকেইখন নাটক কৰিছিলে, পিছত তেওঁ নাট্যকাৰ হিচাপে তেওঁ ভ্ৰাম্যমাণকনো নাটক লিখিছে, তেনেকুৱা আছিলে। তেনেকে ভূপেন বৰকটকী, তেওঁ বহুতখিনি নাটক ষ্টেজত হৈছে, কিন্তু তেওঁলোকে সেইবিলাক যুৱবাণীৰ যোগেদি তেওঁলোক ওলোৱা এনেকুৱা ধৰণৰ নাট্যকাৰ কিছু হৈছিলে আৰু দেখিছিলোঁ। আৰু অলপ পৰীক্ষামূলকভাৱে কেইবাটাও অনুষ্ঠান আমাৰ ভূপেন চক্ৰৱৰ্তীয়ে কৰিছিলে, কবিতা আৰু অন্যান্য বিষয় সাঙুৰি তেওঁলোকৰ সংগীতাক্যৰ দৰে কিছুমান অনুষ্ঠান আমাৰ কৰিছিলে, যিবিলাকে যথেষ্ট জনপ্ৰিয়তা অৰ্জন কৰিছিলে।
0: হয়, এতিয়া মই আজি এই যিটো চতুৰ্থ খণ্ড আমাৰ, সেই চতুৰ্থ খণ্ডৰ শেষৰ পিনলৈকে আহিব খুজিছোঁ। তাত মোৰ এটা প্ৰশ্ন আহিছে যে আপুনি যেতিয়া আকাশবাণীত যোগদান কৰিছিল 1974 চনত, তেতিয়া ইতিমধ্যে আপুনি প্ৰতিষ্ঠিত এগৰাকী লেখক, ঔপন্যাসিক, আপোনাৰ সমাদৃত হৈছে আপোনাৰ লিখনি, আৰু মানুহে আপোনাক এটা নতুন ধৰণৰ তাৰমানে কলেজীয়া ল'ৰা ছোৱালীৰ মনস্তত্ব কেনেকুৱা, তেওঁলোকৰ মাজত চিন্তাৰ কি ধৰণৰ প্ৰতিফলন ঘটে, তেওঁলোকৰ চিন্তাৰ প্ৰতিফলন কাম কাজত কেনেকৈ ঘটে, এই ধৰণৰ কথাবিলাক লৈ আপুনি আলোচনা কৰিছে আপোনাৰ উপন্যাসত। তেওঁলোকৰ মাজত সৃষ্টিশীলতাৰ কেনেকুৱা হেৰি আপুনি পাইছিল, মানে চিকমিকনি দেখিছিল, যিটো আজি হয়তো বহুত পৰিমাণে স্তিমিত, কাৰণ আজি যিখিনি গীত মাতৰ সৃষ্টি হৈছে তাত আমাৰ ধাৰণাত যে আগৰ যিটো কাব্যিক সৌন্দৰ্য সেইটো যেন কিছু কমি গৈছে এনেকুৱা লাগিছে। গতিকে মই আপোনাক সুধিব খুজিছোঁ, আপোনাৰ দৃষ্টিৰে
1: শেষ সময়ত যুৱবাণী কৰা অনুষ্ঠানত ভাগ লোৱা প্ৰায়বিলাক মানুহে এটা প্ৰতিষ্ঠা বহুতখিনিয়ে কৰিছে, বহুকেইজন কবি, বহুকেইজন নাট্যকাৰ এইটো হৈছে। তাৰপিছতে ইতিমধ্যে ধৰি লওক অন্য দৃষ্টিৰে ধৰি লওক সাংবাদিকতাৰ জগতে হওক, যেনে অজিত ভূঞা যুৱবাণী কৰা হেৰি আছিলে, দেৱব্ৰত দত্তৰ নিচিনা বলিষ্ঠ লেখক যুৱবাণীত অনুষ্ঠান কৰিছিলে, অৰূপা
0: পতংগীয়া
1: কলিতা, তেওঁলোক যুৱবাণীত অনুষ্ঠানত অংশগ্ৰহণ কৰিছিলে। সেইধৰণে অসমৰ বিভিন্ন মানুহ, আনকি হেৰি য়েছে দৰ্জে থংচি, তেখেতে মোক নিমন্ত্ৰণ কৰিছিলে কেইবছৰমানৰ আগতে অৰুণাচলৰ ইটানগৰলৈ। তাত এই অৰুণাচলৰ লিটাৰী ফেষ্টিভেল যিটো হয় ফেষ্টিভেলটোলৈ, যেতিয়া তেখেতে মোক চিনাকি কৰি দিলে, দিওঁতে তেওঁ কৈছিলে এষাৰ কথা যে আজি যে মই লেখক হ'লোঁ, আজি যে সকলোৱে মোক লেখক বুলি চিনাকি দিছে, সেই চিনাকিৰ একমাত্ৰ কাৰণটো আছিল

0: त्यसलाई गुवाहाटी আকাশ বাণীৰ যুৱবাণী অনুষ্ঠান আৰু নবীন বৰুৱা
1: সেইটো জীৱনত খুব ডাঙৰ
0: তেওঁ এটা কথাটো কৈছিলে, কাৰণ তেওঁ কৈছিলে যে মই যেতিয়া এম এ পঢ়িবলৈ আহিছোঁ মোৰ যথেষ্ট আৰ্থিক সুবিধা হৈছিলে, আৰু বৰুৱা দাদাই মোক তেওঁ দাদা বুলিয়ে কয়, দাদাই মানে মোক মাহেকত দুটাকে মই অৰুণাচলী ল'ৰাৰ কাৰণে কিবা প্ৰগ্ৰেম মোক দিছিলে। এই যে মই অসমীয়াত লিখিবলৈ আৰম্ভ কৰিলোঁ যে মই 25 টকাকৈ 50 টকা পাওঁ, সেই 50 টকাই মোৰ মানে মোৰ মানে প্ৰত্যেক মাহত সেই 50 টকাটো মোৰ কাৰণে বৰ ডাঙৰ পইচা আছিলে। সেই পইচাটোৰ কাৰণেই মই অসমীয়াত লিখিবলৈ ধৰিলোঁ। লিখি লিখি আজি এনেকুৱা সাহিত্যিক হ'ল, যদি সেই যুৱবনী নাথাকিলহেঁতেন, যদি নবীন বৰুৱা নাথাকিলহেঁতেন, মোক মাতি নগ'লহেঁতেন, মই আজি এইটো লেখক নহ'লহেঁতেন, মই আজি ইয়াত যেনেকৈ বিশেষ আই এছ অফিচাৰ হৈ থাকিলোঁ।
1: হয়, গতিকে তেখেতৰ সেই ইমান সুন্দৰ সৃষ্টিশীল প্ৰতিভা থকা এগৰাকী লিখকে আপোনাৰ কথা তেনেকৈ কোৱাটো আপোনাৰ জীৱনৰ কাৰণে খুব ডাঙৰ প্ৰাপ্তি,
0: বৰ ডাঙৰ ডাঙৰ ডাঙৰ প্ৰাপ্তি বুলি মই ভাবোঁ। কাৰণ তেখেতে সেইটো কথা কৈছে যে যুৱবনীৰ আৰু নবীন বৰুৱা এই দুজন দুটাক তেওঁ মানে খুব মানে হেৰি কৰিছিলে, যদি যুৱবনী নহ'লহেঁতেন আৰু নবীন বৰুৱা যদি নাথাকিলহেঁতেন আজি মই হয়তো, কাৰণ মই তেতিয়া অসমীয়াত লিখিবৰ মোৰ প্ৰয়োজন নাছিলে, মোৰ এটা চাকৰিৰ কাৰণে প্ৰয়োজন আছিলে, লিখাটো প্ৰয়োজন হৈছিলে মোৰ একমাত্ৰ আৰ্থিক কাৰণত। শেষত গৈ সেইটো এটা মোৰ নিচালে বা সেইটোত লেখা বা সেইটো ধৰণে লিখিবলৈ মই আৰম্ভ কৰিলোঁ, কিন্তু আৰম্ভণিটো মোৰ কেনে অসমীয়া সাহিত্যৰ এজন লেখক হ'ম বা অমুক হ'ম সেইটো মোৰ নাছিল, এইটো স্পষ্টকৈ কৈছে। এতিয়া আজি যে মই আৰু সেইকাৰণে তেখেতে মোক তালৈ লৈ গৈ অৰুণাচলী মাজত মোক পৰিচয় কৰি দিছিল যে এইজনেই কাৰণেই মই আজি যুৱবাণী অনুষ্ঠানটো, কাৰণ এইটো যুৱনীৰ এটা ডাঙৰ স্বীকৃতি যে আমি এনেকুৱা এজন লেখক সৃষ্টি কৰিছিলোঁ। বাকীবিলাক সকলোৱে হয়তো অন্যান্য লেখকবিলাক আমাৰ ইয়াৰ যিখিনি লেখক আছে এইবোৰ পটঙীয়া বা দেৱবোধ দাস, তেওঁলোকৰ নিজৰ প্ৰতিভা আছিলে, তেওঁলোকে যুৱনী নোহোৱা হ'লেও তেওঁলোকে হ'লহেঁতেন, লেখক হ'লগৈহেঁতেন, কিন্তু এওঁৰ গোটেই কথাটো আছিলে সম্পূৰ্ণ বেলেগ। তেওঁ আহিছিলে যে মই ইয়াত লিখিলে পইচা পাওঁ,
1: পইচা কেইটামান পাম,
0: এই পইচাটো মই মোৰ পালে মই এম এ
1: সুবিধাজনক
0: সেইটো কৰি কৰি তাৰপিছত তেওঁ পিছলৈহে তেওঁ লেখক হোৱাৰ নিচাটো বা লিখি থকাৰ যিটো আনন্দ সেইটো সেইটো এটা বৰ মই ভাবোঁ যুৱনীৰ এটা অন্যতম ডাঙৰ স্বীকৃতি।
1: হয়,
0: মোৰ বুলি নকওঁ যুৱবাণী।
1: হয় হয়, ঠিক আছে, আজি আমি চতুৰ্থ খণ্ড এইখিনিতে সামৰিব লৈছোঁ, কিন্তু আমি যেনেকৈ আগতেও শুনিছোঁ আজি আপোনাৰ ঠিক পচন্দৰ গীত এটা আমি শুনি শেষ কৰিব
0: খুজিছোঁ। এই পচন্দৰ মানে এতিয়া কথাটো হ'লগৈ, যিহেতু মই সংগীতৰ মানুহ নহয়, কিন্তু মই শিল্পীজনৰ কথা কওঁ, মই যিহেতু শান্তা উজিৰক এদিন মাতি আনিছিলোঁ, এতিয়া শান্তা উজিৰৰ এটি গীতেৰে সৈতে,
1: ঠিক আছে, আমি শান্তা উজিৰৰ কণ্ঠৰ গীত এটি শুনিছোঁ। আমি পঞ্চম খণ্ডত আকৌ শ্ৰোতাক লগ পাম, আপোনাক লগ পাম।

0: ইমান পৰে শ্ৰোতাসকলে, স্মৃতিৰ দিনলিপিত ঔপন্যাসিক তথা আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ একালৰ অনুষ্ঠান প্ৰযোজক নবীন বৰুৱাৰ সৈতে হোৱা কথোপকথন শুনিলে। তেখেতৰ সৈতে কথা পাতিলে অশোক ভট্টাচাৰ্যই। অনুষ্ঠানটিৰ প্ৰযোজনা সীমান্ত বাৰ্মাৰ। ইয়াৰ পৰৱৰ্তী খণ্ডটি শুনিবলৈ পাব অহা সপ্তাহৰ এই একেটিবাৰৰ একে সময়তে।
1: দেউতাৰ সঞ্চিত ধন, তেওঁৰ শিক্ষা
2: আৰু সদায়ে আমাক লৈ কৰা চিন্তা।
3: বাৰু, তেওঁৰ এটা জমা পুঁজি বেংকতো আছে,
1: কিন্তু দাবী কৰিবলৈ অসুবিধা হ'ব নেকি?
4: এতিয়া আৰু সহজ হৈ গ'ল।
5: বেংকৰ ৱেবছাইট বা শাখালৈ যাবা, ক্লেইম ফৰ্ম ভৰিবা, নথি পত্ৰ জমা দিবা, 15 দিনতে নিষ্পত্তি পাবা, আৰু মনোনয়নৰ যোগেৰে দাবী নিষ্পত্তি হৈ পৰে আৰু সহজ।
6: RBI কয়,
4: জানক সতৰ্ক হৈ ৰওক।
7: তুমি মোৰ মৰমৰে মইনা, তুমি মোৰ আকাশৰে জোন।
8: সাধক সুন্দৰৰ অনুষ্ঠানটিত আমি কথা পাতি আছো বিশিষ্ট কণ্ঠশিল্পী কণিকা ভট্টাচাৰ্যৰ সৈতে।

0: সংগীত জীৱনত আগুৱাই যোৱাৰ ক্ষেত্ৰত তেখেত কিদৰে অনুপ্ৰাণিত হৈছিল? যিসকল ব্যক্তিয়ে তেখেতৰ সংগীত জীৱনত বিশেষ অৰিহণা যোগাইছিল সেইসকলৰ বিষয়ে জানিবলৈ বিপুল বৰুৱাদেৱে কিধৰণে তেখেতক সংগীত জীৱনত সহযোগ কৰিছিল, তেখেতৰ সংগীত জীৱনত নৰেৰেকৰ ভূমিকা কি আছিল, এই সকলো কথা জানিবলৈ শুনিবলৈ নাপাহৰিব দেওবাৰে দিনৰ 10 বজাত সাধক সুন্দৰৰ
1: সাক্ষাৎ গ্ৰহণ আৰু প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ,
0: পুনৰ প্ৰচাৰ মঙলবাৰে নিশা 9:30 বজাত।

0: আলাপ অনুরাগ। আকাশবাণী গুৱাহাটীৰ মহাবাহু শাখাত এতিয়াৰে পৰা প্ৰতি শনিবাৰে নিশা 9:30 বজাত প্ৰচাৰ হৈ আছে আলাপ অনুৰাগ। অসমৰ বৰেণ্য শিল্পীসকলৰ কৰ্মজীৱনৰ আধাৰত ৰচিত এই ধাৰাবাহিক প্ৰামাণ্য অলেখ্যলানীৰ ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ বৰাৰ।
1: আকাশবাণীত বিজ্ঞাপন দিয়ক, অগণিত শ্ৰোতাৰ কাষ চাপক।
2: Our voice gets you heard everywhere.
1: বিজ্ঞাপন জনসাধাৰণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
2: 6900453528।
1: আকাশবাণী গুৱাহাটী, সৰ্বক্ষণ সৰ্বত্ৰ আপোনাৰ সৈতে।
3: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া 7:55 আঞ্চলিক বাতৰি, 8:00 সমাচাৰ প্ৰভাত আৰু 8:15 মৰ্ণিং নিউজ শুনিবলৈ পাব।
4: এয়া

0: আকাশবাণী গুৱাহাটী ডিব্ৰুগড়। পুৱাৰ বাতৰিৰ সৈতে মই মৰমী কাশ্যপ। গুৱাহাটী আৰক্ষীয়ে মহানগৰৰ হোমষ্টে, লজ আৰু হোটেললৈ নীতি নিৰ্দেশনা জাৰি কৰিছে। সেই অনুসৰি হোমষ্টে, লজ, হোটেলসমূহে উপযুক্ত নথিপত্ৰ নোহোৱা গ্ৰাহকক ৰুম দিব নোৱাৰিব। হোমষ্টে, লজৰ কোঠাত হেল্পলাইন নম্বৰ থাকিব লাগিব। হোমষ্টে, লজৰ স্বত্বাধিকাৰীৰ সৈতে কালি হোৱা এখন বৈঠকত আৰক্ষী উপায়ুক্ত বলিন দেউৰীয়ে এই কথা ঘোষণা কৰে।
1: ভেৰিফাই কৰিব লাগে, মানুহক প্ৰপাৰলি ভেৰিফাই কৰিব লাগে, ডকুমেণ্ট ৰখাব লাগে। কিনি ৰুদ্ৰাজ কিচেনত হৈছে, তাততো ডকুমেণ্ট ৰখোৱা নাই, সেইকাৰণে আমি চিল কৰি দিছো। আৰু ছেকেণ্ড হৈছে, তালে মদ লৈ গৈছে, তাত ডেকা ল'ৰা ছোৱালী আছে বা ডেকা ল'ৰাই আছে, তাত যদি মদ খাবলৈ দিয়া হয় তেনেহ'লে তাত হুলস্থুল হ'ব, কাজিয়া হ'ব। চ' সেইবিলাকৰ পৰা এভইড কৰি হোমষ্টে, লজ, হোটেল কিছুমান ঘটনা ঘটিছে আৰু সেই ঘটনা সন্দৰ্ভত মানে আমাৰ তেওঁলোকৰ মালিক বা মেনেজাৰ তেওঁলোকৰ লগত কথা পাতিবৰ কাৰণে আজি মিটিংখন আমি আহ্বান কৰিছোঁ। এইটো আমাৰ পাঁচখন থানা আছে, পাঁচখন ঠাইত মিটিং হৈছে, আমাৰ চব থানাতে হৈছে মিটিং। আৰু তাত আমাৰ যিসকল গৈছে, যিসকল গেজেটেড অফিচাৰ আছে তেওঁলোকক কোৱা হৈছে, তাতে গৈ তেওঁলোকে ৰাইজক, যিসকল মেনেজাৰ আছে, অৰ্ডাৰসকল অৰ্ডাৰ আছে তেওঁলোকৰ লগত কথা পাতিছে।
0: গুৱাহাটীৰ এটা হোমষ্টেত নিমিষা ঠাকুৰীয়াৰ ৰহস্যজনক মৃত্যুৰ পাছত হোমষ্টে, লজ, হোটেলসমূহত সুৰক্ষা আৰু নিৰাপত্তা ব্যৱস্থা শক্তিশালী কৰাৰ বাবে চলোৱা প্ৰচেষ্টাৰ অংশ হিচাপে এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে। চৰকাৰী বিদ্যালয়ত ছাত্ৰ ছাত্ৰীৰ সংখ্যা হ্ৰাস পোৱা নাই বুলি শিক্ষামন্ত্ৰী ডঃ ৰণোজ পেগুৱে দৃঢ়তাৰে প্ৰকাশ কৰিছে। ৰাজহুৱা খণ্ডৰ শিক্ষা অনুষ্ঠানত শিক্ষাৰ্থীৰ সংখ্যা হ্ৰাস, আধাতে বিদ্যালয় এৰা শিক্ষাৰ্থীৰ সংখ্যা বৃদ্ধি হোৱাৰ কথা বিভিন্ন প্ৰতিবেদনত প্ৰকাশ হৈ থকাৰ সময়তে শিক্ষামন্ত্ৰীগৰাকীয়ে এই অভিযোগ অস্বীকাৰ কৰিছে। ডঃ পেগুৱে কয় যে বিদ্যালয়ত শিক্ষাৰ্থীৰ সংখ্যা হ্ৰাস হোৱা নাই তাৰ তথ্য প্ৰমাণ আছে। ইপিনে শিক্ষা বিভাগে আজিৰে পৰা কাৰ্যকৰী হোৱাকৈ ৰাজ্যৰ প্ৰতিখন বিদ্যালয়ত কেতবোৰ কঠোৰ নিৰ্দেশনা জাৰি কৰিছে। এই অনুসৰি বিদ্যালয় চৌহদত অবাঞ্চিত লোকৰ প্ৰৱেশ নিষিদ্ধ কৰা হৈছে। প্ৰাৰ্থনা প্ৰাৰ্থনাৰ লগে লগে বিদ্যালয়ৰ প্ৰৱেশদ্বাৰ বন্ধ কৰিব লাগিব বুলিও কোৱা হৈছে। আনহাতে বিদ্যালয় চলি থকা অৱস্থাত অনুমতি অবিহনে কোনো লোকে ফটো বা ভিডিঅ' ল'ব নোৱাৰিব। বিদ্যালয় চৌহদৰ ভিতৰত অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি কৰাটো বাধা আৰোপ কৰা হৈছে। তদুপৰি প্ৰতিখন বিদ্যালয়তে শৌচাগাৰ আৰু প্ৰস্তাৱগাৰ পৰিষ্কাৰ পৰিচ্ছন্ন কৰাৰ পৰামৰ্শ দিয়া হৈছে। কংগ্ৰেছে প্ৰচাৰ কৰা ধৰণে নিৰ্বাচন আয়োগত কোনো অন্তদণ্ড নাই বুলি বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘাৰিটে প্ৰকাশ কৰিছে। যোৰহাটৰ বিজেপি কাৰ্যালয়ত কালি বিয়লি এখন সংবাদমেলত মন্ত্ৰীগৰাকীয়ে এইদৰে মন্তব্য কৰে। তেওঁ কয় যে ৰাহুল গান্ধীৰ নেতৃত্বত কংগ্ৰেছে দেশত এশৰো অধিক নিৰ্বাচনত পৰাজিত হৈছে আৰু দলটোৱে নিৰ্বাচনৰ পাছত প্ৰত্যেকবাৰ পৰাজয়ৰ দোষ EVM, ন্যায়পালিকা, নিৰ্বাচন আয়োগ আদি গণতান্ত্ৰিক সংস্থাসমূহলৈ ঠেলি নিজে দোষমুক্ত হ'ব বিচাৰে। তেওঁ কয় যে বিৰোধীয়ে সকলো সময়তে, বিশেষকৈ নিৰ্বাচনত পৰাজিত হোৱাৰ পাছত, দেশক বিপথে পৰিচালিত কৰাৰ চেষ্টা কৰি আহিছে। এই ক্ষেত্ৰত বিৰোধী বাৰে বাৰে বিফল হোৱা বুলিও তেওঁ মন্তব্য কৰে। মন্ত্ৰীগৰাকীয়ে কয় যে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে সমগ্ৰ বিশ্বই সন্মান কৰা ভাৰতীয় গণতান্ত্ৰিক ব্যৱস্থাক দেশৰ লগতে বিদেশতো অপমান কৰি আহিছে। তেওঁ লগতে নিৰ্বাচনত আয়োগত কোনো মতানৈক্য হোৱা নাই বুলি স্পষ্ট কৰে। ভোটাৰ তালিকাৰ বিশেষ পুংখানুপুংখ সংশোধনক লৈ কংগ্ৰেছ আৰু বিৰোধী দলসমূহে দেশবাসীক বিপথে পৰিচালিত কৰাৰ চেষ্টা চলাইছে বুলি অভিযোগ উত্থাপন কৰি শ্ৰীমাৰ্ঘেৰিটাই কয় যে দেশৰ নিৰ্বাচন আয়োগকে ধৰি সাংবিধানিক আৰু স্বতন্ত্ৰ সংস্থাসমূহক কংগ্ৰেছ তথা INDI মিত্ৰজোঁটে বাৰে বাৰে আক্ৰমণ কৰি আহিছে। কংগ্ৰেছে ভোটাৰ তালিকাৰ বিশেষ পুংখানুপুংখ সংশোধনক ৰাজনৈতিক বিষয় হিচাপে ব্যৱহাৰ কৰাৰ চেষ্টা চলাইছে বুলিও তেওঁ অভিযোগ তোলে। তেওঁ কয় যে নিৰ্বাচন আয়োগৰ তিনিওগৰাকী আয়ুক্তই উমৈহতীয়াভাৱে সাংবিধানিক নিয়মৰ ভিতৰত থাকি সিদ্ধান্ত গ্ৰহণ কৰি আহিছে। তেওঁ লগতে কয় যে ভোটাৰ তালিকাৰ পুনৰীক্ষণ কোনো নতুন প্ৰক্ৰিয়া নহয়। মৃত ব্যক্তি, অন্য স্থানলৈ স্থানান্তৰিত হোৱা ব্যক্তি অথবা একাধিক স্থানত নাম থকা ভোটদাতাৰ নাম পৰীক্ষা কৰি সংশোধন কৰাটো নিৰ্বাচনী ব্যৱস্থাৰ স্বাভাৱিক প্ৰক্ৰিয়া বুলি তেওঁ মন্তব্য কৰে। ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ মাজৰ তিনিখনীয়া এদিনীয়া ক্ৰিকেট শৃংখলাৰ দ্বিতীয়খন খেল আজি বৰ্ষাপাৰাত অনুষ্ঠিত হ'ব। খেলখন দিনৰ 2 বজাত আৰম্ভ হ'ব। তিৰুৱনন্তপুৰমত অনুষ্ঠিত প্ৰথমখন খেলত ভাৰতে 8 উইকেটত জয়লাভ কৰাৰ পাছত আজি হ'বলগীয়া দ্বিতীয়খন খেলত জয়ৰ পুনৰাবৃত্তিৰে ভাৰতীয় দলটোৱে শৃংখলা হস্তগত কৰাৰ চেষ্টা চলাব। প্ৰথমখন এদিনীয়াত বিৰাট কোহলি আৰু শুভমন গিলৰ শতকেৰে বিজয়ী হৈ দলটো আত্মবিশ্বাসী হৈ আছে। একেদৰে প্ৰতিদ্বন্দ্বী ৱেষ্ট ইণ্ডিজ দলটোৱে বৰ্ষাপাৰাৰ খেলখনত জয়লাভেৰে শৃংখলাটোত সমতা স্থাপনৰ বাবে অহোপুৰুষাৰ্থ কৰিব। এই খেলখনক লৈ গুৱাহাটী ক্ৰিকেটপ্ৰেমীৰ মাজত আগ্ৰহ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। খেলখনৰ প্ৰতি লক্ষ্য ৰাখি যান বাহন আৰক্ষীয়ে গুৱাহাটীত যান বাহনৰ চলাচলৰ ক্ষেত্ৰত কেতবোৰ বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে। সেই অনুসৰি আজি গুৱাহাটীৰ AK আজাদ ৰোড, AK দেৱ ৰোড আৰু বৰ্ষাপাৰাৰ মূল পথত বাণিজ্যিক বাহন আৰু ধীৰ গতিৰ বাহন চলাচল কৰিব নোৱাৰিব। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি পুৱা 9 বজাত।

হার্টছ আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টছত শ্ৰোতাসকলে অনুষ্ঠান শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। নিবেদন কৰিছো সুগম সংগীতৰ অনুষ্ঠান গীতিমালিকা।

আজিৰ গীতিমালিকা অনুষ্ঠানটি আৰম্ভ কৰিবলৈ লৈছোঁ অনুপম শইকীয়াৰ কণ্ঠৰ এটি গীতেৰে। গীতৰ কথা ছাহিৰুদ্দিন আলী আহমেদৰ, প্ৰযোজনা সুনীল দেৱৰ।

কীৰ্তিকমল ভূঞাৰ গীতৰ কথাৰে অনুষ্ঠানত এইবাৰৰ শিল্পী নমিতা দাস, গীতটিৰ প্ৰযোজনা কিশোৰ দাসৰ।

গীতিমালিকা শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। এইবাৰ শুনোৱা হওক লোকনাথ গোস্বামীৰ কণ্ঠৰীতি গীত। গীতটি লিখিছে অশ্বিনী কুমাৰ বৰাই, প্ৰযোজনা কৰিছে বিপুল বৰুৱাই।

অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছোঁ কেশৱ মহন্তই লিখা আৰু জয়ন্ত দাসে প্ৰযোজনা কৰা এটি গীত। গীতটি গাইছে ৰাজশ্ৰী বৰদলৈয়ে।

গীতিমালিকা অনুষ্ঠানৰ শেষত এবাৰ শুনোৱা হওক প্ৰফুল্ল পাঠকৰ কথা আৰু বিপুল বৰুৱাৰ প্ৰযোজনাৰে বিমল কুমাৰ দেৱমেধিৰ কণ্ঠত এই গীতটি।

সংগীত জীৱনত আগুৱাই যোৱাৰ ক্ষেত্ৰত তেখেত কিদৰে অনুপ্ৰাণিত হৈছিল? যিসকল ব্যক্তিয়ে তেখেতৰ সংগীত জীৱনত বিশেষ অৰিহণা যোগাইছিল সেইসকলৰ বিষয়ে জানিবলৈ বিপুল বৰুৱাদেৱে কিধৰণে তেখেতক সংগীত জীৱনত সহযোগ

0: কৰিছিল, তেখেতৰ সংগীত জীৱনত নৰেৰেকৰ ভূমিকা কি আছিল, এই সকলো কথা জানিবলৈ শুনিবলৈ নাপাহৰিব দেওবাৰে দিনৰ 10 বজাত সাধক সুন্দৰৰ
1: সাক্ষাৎ গ্ৰহণ আৰু প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ,
0: পুনৰ প্ৰচাৰ মঙলবাৰে নিশা 9:30 বজাত।

0: আলাপ অনুরাগ। আকাশবাণী গুৱাহাটীৰ মহাবাহু শাখাত এতিয়াৰে পৰা প্ৰতি শনিবাৰে নিশা 9:30 বজাত প্ৰচাৰ হৈ আছে আলাপ অনুৰাগ। অসমৰ বৰেণ্য শিল্পীসকলৰ কৰ্মজীৱনৰ আধাৰত ৰচিত এই ধাৰাবাহিক প্ৰামাণ্য অলেখ্যালানীৰ ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ বৰাৰ।
1: কাহিনী পঢ়ি আপুনি নিশ্চয় ভাল পায়, উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9:00 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9:00 বজাত FM 100.8 MHz।

প্ৰিয় শ্ৰোতা, আজি নিশা 9:30 বজাত সাহিত্য চৰাৰ অনুষ্ঠানত হেমলতা বৰুৱা দত্তৰ গল্প আৰু প্ৰকল্প ৰঞ্জন ভাগৱতীৰ কবিতা পাঠ, প্ৰযোজনা প্ৰবাল কুমাৰ শৰ্মাৰ।

দিনৰ 11:30 বজাত আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানত ললিত চন্দ্ৰ ভৰালী মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে পৰিৱেশন কৰা বিচিত্ৰানুষ্ঠান আগবঢ়াব স্নেহা পাঠক আৰু পম্পী মালাকাৰে। প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ।

দিনৰ 4:30 বজাত আইডিঅ' বোলনি অনুষ্ঠানৰ স্বাস্থ্য শিতানৰ বিষয়, মহিলাৰ PCOSৰ বিষয়ে সমস্যা আৰু সমাধান। অতিথি ডাক্তৰ প্ৰিয়ংকা ৰয়। তেখেতৰ সৈতে কথা বতৰাত ভাগ ল'ব ভাস্বতী কলিতাই।

5:25 মিনিটত গয়া মহিলাৰ অনুষ্ঠানত গৰুখুটি চিপাঝাৰত থলিতে বাণীবদ্ধ কৰা এটি অনুষ্ঠান প্ৰযোজনা উৎপল বৰাৰ। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া 9:00 বজাত পুৱাৰ আঞ্চলিক বাতৰি আৰু 9:15 মিনিটত জিলাৰ হেৰুপ শুনিবলৈ পাব।

এয়া আকাশবাণী গুৱাহাটী পুৱাৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে। মুখ্যমন্ত্ৰী হিচাপে দ্বিতীয়বাৰৰ বাবে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাছত আজি ডঃ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰথম শিলচৰ ভ্ৰমণ, বৰাক উপত্যকাত অসম সচিবালয়ৰ কাম কাজৰ পৰ্যালোচনা বৈঠক, চৰকাৰী বিদ্যালয়ত ছাত্ৰ ছাত্ৰীৰ সংখ্যা হ্ৰাস পোৱা নাই বুলি শিক্ষামন্ত্ৰী প্ৰকাশ, ৰাজ্যৰ 10টা কেন্দ্ৰত প্ৰতিমাহে প্ৰায় 4,000 মহিলাৰ স্তনৰ কৰ্কট ৰোগৰ পৰীক্ষা সম্পন্ন কৰাৰ লক্ষ্য নিৰ্ধাৰণ, নিৰ্বাচন আয়োগত কোনো অন্তৰ্দণ্ড নাই বুলি কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ মন্তব্য আৰু বৰ্ষাপাৰাত ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ মাজৰ ক্ৰিকেট শৃংখলাৰ দ্বিতীয়খন এদিনীয়া এছিয়ান গেমছৰ বক্সিঙত লাভলীনাৰ খেল।

0: নমস্কাৰ, বাতৰি সৈতে মই মৰমী কাশ্যপ। এতিয়া শুনক বিতং বাতৰি। অহা 3 অক্টোবৰত হ'বলগীয়া শিলচৰ পৌৰ নিগমৰ নিৰ্বাচনৰ বাবে প্ৰচাৰ অভিযান তুংগত উঠিছে। শিলচৰৰ বিজেপিৰ কাৰ্যালয়ত কালি অনুষ্ঠিত এখন সংবাদমেলত মন্ত্ৰী কৌশিক ৰায়ে কয় যে প্ৰতিটো ৱাৰ্ডতে প্ৰচাৰ অভিযান চলি আছে আৰু ৰাইজৰ ইতিবাচক সঁহাৰি পোৱা গৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী হিচাপে দ্বিতীয়বাৰৰ বাবে দায়িত্ব গ্ৰহণ কৰাৰ পাছত আজি প্ৰথমবাৰ শিলচৰ ভ্ৰমণ কৰিব। তেওঁ বিয়লি 4 বজাত শিলচৰ পুলিচ পেৰেড গ্ৰাউণ্ডত এখন নিৰ্বাচনী সভাত অংশ ল'ব। ডঃ শৰ্মাই দলীয় কৰ্মী সমৰ্থকসকলকো সম্বোধন কৰিব। মুখ্যমন্ত্ৰীয়ে বৰাক উপত্যকাত অসম সচিবালয়ৰ কাম কাজ পৰিচালনা সম্পৰ্কীয় পৰ্যালোচনা বৈঠকত অংশ ল'ব। ইয়াৰ পাছত তেওঁ ৰাইজৰ সৈতে মত বিনিময় কৰিব। মুখ্যমন্ত্ৰীৰ এই ভ্ৰমণ সন্দৰ্ভত এয়া শিলচৰৰ পৰা আমাৰ কাছাৰ জিলাৰ সংবাদদাতা আখিৰাণী দাস।
1: শিলচৰ পৌৰ নিগম নিৰ্বাচন চমু চাপি অহাৰ লগে লগে তীব্ৰতৰ হৈছে বিজেপিৰ প্ৰচাৰ অভিযান। আজি পৌৰ নিগম নিৰ্বাচন উপলক্ষে এখন বিশাল নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিবলৈ শিলচৰত উপস্থিত হ'ব মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা। ডঃ শৰ্মাই দ্বিতীয়বাৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰাৰ পিছত আজি প্ৰথমবাৰ শিলচৰলৈ আহিব। আজি পুৱা শিলচৰত উপস্থিত হৈ মুখ্যমন্ত্ৰীয়ে শ্ৰীকোণাৰ অসম সচিবালয় বৰাক উপত্যকাত কাম কাজ পৰিচালনাৰ উপৰিও বিভিন্ন বিভাগৰ পৰ্যালোচনা বৈঠকত অংশ ল'ব। ইয়াৰ পিছত ৰাইজৰ সৈতে মত বিনিময় কৰিব মুখ্যমন্ত্ৰীগৰাকীয়ে। পিছত বিয়লি 4 বজাত শিলচৰ পুলিচ পেৰেড গ্ৰাউণ্ডত উপস্থিত হৈ শিলচৰ পৌৰ নিগম নিৰ্বাচন উপলক্ষে বিজেপিৰ এখন বিশাল নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিব তেওঁ।
0: ইপিনে মন্ত্ৰী অতুল বৰাই কালি শিলচৰ পৌৰ নিগমৰ নিৰ্বাচনৰ বাবে মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলায়। তেওঁ 4খন প্ৰচাৰ সভাত অংশ লৈ মিত্ৰজোঁটৰ প্ৰাৰ্থীক জয়ী কৰিবলৈ আহ্বান জনায়। ইয়াৰ পাছত তেওঁ বিজেপি কাছাৰ জিলা সমিতিৰ কাৰ্যালয়ত মন্ত্ৰী কৌশিক ৰয়, সাংসদ পৰিমল শুক্লবৈদ্য, ৰাজ্যসভাৰ সাংসদ কন্নাড় পুৰুকায়স্থৰ লগতে দলৰ শীৰ্ষ নেতাসকলৰ সৈতে মত বিনিময় কৰে। চৰকাৰী বিদ্যালয়ত ছাত্ৰ ছাত্ৰীৰ সংখ্যা হ্ৰাস পোৱা নাই বুলি শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে দৃঢ়তাৰে প্ৰকাশ কৰিছে। ৰাজহুৱা খণ্ডৰ শিক্ষানুষ্ঠানত শিক্ষাৰ্থীৰ সংখ্যা হ্ৰাস, আধাতে বিদ্যালয় এৰা শিক্ষাৰ্থীৰ সংখ্যা বৃদ্ধি হোৱাৰ কথা বিভিন্ন প্ৰতিবেদনত প্ৰকাশ হৈ থকাৰ সময়তে শিক্ষামন্ত্ৰীগৰাকীয়ে এই অভিযোগ অস্বীকাৰ কৰিছে। ডাঃ পেগুৱে কয় যে বিদ্যালয়ত শিক্ষাৰ্থীৰ সংখ্যা হ্ৰাস হোৱা নাই তাৰ তথ্য প্ৰমাণ আছে। ইপিনে শিক্ষা বিভাগে আজিৰে পৰা কাৰ্যকৰী হোৱাকৈ ৰাজ্যৰ প্ৰতিখন বিদ্যালয়ত কেতবোৰ কঠোৰ নিৰ্দেশনা জাৰি কৰিছে। এই অনুসৰি বিদ্যালয় চৌহদত অবাঞ্চিত লোকৰ প্ৰৱেশ নিষিদ্ধ কৰা হৈছে। প্ৰাতঃ প্ৰাৰ্থনাৰ লগে লগে বিদ্যালয়ৰ প্ৰৱেশ দুৱাৰ বন্ধ কৰিব লাগিব বুলিও কোৱা হৈছে। আনহাতে বিদ্যালয় চলি থকা অৱস্থাত অনুমতি অবিহনে কোনোলোকে ফটো বা ভিডিঅ' ল'ব নোৱাৰিব। বিদ্যালয় চৌহদৰ ভিতৰত অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি কৰাটো বাধা আৰোপ কৰা হৈছে। তদুপৰি প্ৰতিখন বিদ্যালয়তে শৌচাগাৰ আৰু প্ৰস্ৰাৱগাৰ পৰিষ্কাৰ পৰিচ্ছন্ন কৰাৰ পৰামৰ্শ দিয়া হৈছে। স্তন আৰু কৰ্কট ৰোগ প্ৰাৰম্ভিক পৰ্যায়তে চিনাক্ত কৰি মহিলাসকলৰ জীৱন ৰক্ষাৰ লক্ষ্যৰে ৰাজ্যজুৰি বিনামূলীয়া মেমোগ্ৰাফি পৰীক্ষা অভিযান আৰম্ভ কৰা হৈছে। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মন্ত্ৰী অশোক সিংহলে কালি এখন সংবাদমেলত এই কথা সদৰি কৰে। ৰাজ্যৰ 10টা কেন্দ্ৰত প্ৰতিমাহে 3,600-4,000 মহিলাৰ স্তনৰ কৰ্কট ৰোগৰ পৰীক্ষা সম্পন্ন কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে অসম কৰ্কট ৰোগ পৰিচৰ্যা ফাউণ্ডেশ্যনৰ উদ্যোগত ৰূপায়ণ হ'বলগীয়া এই কাৰ্যসূচীৰ অধীনত 40 বছৰ বা তাতকৈ অধিক বয়সৰ মহিলাসকলক বিশেষভাৱে সামৰি লোৱা হ'ব। সংবাদমেলত মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰা অনুসৰি অসম কৰ্কট ৰোগ পৰিচৰ্যা ফাউণ্ডেশ্যনৰ অধীনত যোৱা 4 বছৰত 3,013 গৰাকী স্তনৰ কৰ্কট ৰোগীৰ চিকিৎসা কৰা হৈছে। ইয়াৰে 77%তকৈ অধিক ৰোগীৰ বয়স 40-70 বছৰৰ ভিতৰত। এই পৰিসংখ্যাই মহিলাসকলৰ মাজত বয়সভিত্তিক নিয়মীয়া পৰীক্ষা আৰু প্ৰাৰম্ভিক পৰ্যায়তে ৰোগ চিনাক্তকৰণৰ আৱশ্যকতা স্পষ্ট কৰি তুলিছে বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে।
2: আমি এক নতুন কৰ্কট ৰোগৰ বাবে প্ৰগ্ৰামৰ ঘোষণা কৰি আছো। প্ৰগ্ৰামটো হ'ল অসমৰ প্ৰত্যেকটো অঞ্চলত অৰ্থাৎ ৰাজ্যিক স্তৰত ব্ৰেষ্ট কেঞ্চাৰৰ আৰ্লি ডিটেকশ্যনৰ বাবে ফ্ৰী স্ক্ৰীনিং মেমোগ্ৰাফি আসাম কেঞ্চাৰ কেয়াৰ ফাউণ্ডেশ্যনে আৰম্ভ কৰিব। তাৰ উদ্দেশ্যটো বহুত সহজ যে ব্ৰেষ্ট কেঞ্চাৰ আমি আৰ্লি ডিটেক্ট কৰিম আৰু সোনকালে যদি ডিটেক্ট হয় যে ব্ৰেষ্ট কেঞ্চাৰ আছে বা আৰম্ভণি হৈছে ট্ৰিটমেণ্টটো বহুত কম কষ্টত হয় আৰু সফলতাৰ পৰিমাণটো বহুত বেছি থাকে। প্ৰায় 70-80 লাখ মহিলাৰ ডিটেকশ্যন আমি কৰিম প্ৰসাদ চাহ প্ৰথম স্ক্ৰীনিং। প্ৰায় 70-80 লাখ মহিলাৰ স্ক্ৰীনিং অহা দিনবোৰত হ'ব আৰু ইয়াৰ জৰিয়তে বহুখিনি কেঞ্চাৰ ৰোগীক আমি ডিটেক্ট কৰিব পাৰিম। ACCF এতিয়ালৈ প্ৰায় 3,75,000 মহিলাক একৰছ দি ডিষ্ট্ৰিক্টছ আইডেণ্টিফাই কৰিছে আৰু তাৰ ভিতৰত 400ৰো অধিক মহিলাৰ কেঞ্চাৰ ডিটেক্ট হৈছে।
0: চিকিৎসা বিজ্ঞানৰ পাঠ্যক্ৰমত নামভৰ্তি কৰিব বিচৰা শিক্ষাৰ্থীসকলৰ বাবে বিনামূলীয়া আৱাসিক নীট প্ৰশিক্ষণ প্ৰদান কৰা হ'ব বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। তেওঁ কয় যে এই সন্দৰ্ভত ছাই বিকাশৰ সৈতে চুক্তি সম্পন্ন হৈছে।

0: এই প্ৰশিক্ষণ কাৰ্যসূচীৰ বাবে অহা 11 অক্টোবৰত ৰাজ্যৰ 5টা স্থানত বাছনি পৰীক্ষা অনুষ্ঠিত হ'ব বুলি শ্ৰীসিংহলে প্ৰকাশ কৰে। তেওঁ কয় যে কাৰ্যসূচীৰ অধীনত প্ৰথম পৰ্যায়ত 50 গৰাকী শিক্ষাৰ্থীক প্ৰশিক্ষণৰ সুবিধা প্ৰদান কৰা হ'ব। কংগ্ৰেছে প্ৰচাৰ কৰা ধৰণে নিৰ্বাচন আয়োগত কোনো অন্তৰ্দণ্ড নাই বুলি বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটে প্ৰকাশ কৰিছে। যোৰহাটৰ বিজেপি কাৰ্যালয়ত কালি বিয়লি এখন সংবাদমেলত মন্ত্ৰীগৰাকীয়ে এইদৰে মন্তব্য কৰে। তেওঁ কয় যে ৰাহুল গান্ধীৰ নেতৃত্বত কংগ্ৰেছে দেশত 100ৰো অধিক নিৰ্বাচনত পৰাজিত হৈছে আৰু দলটোৱে নিৰ্বাচনৰ পাছত প্ৰত্যেকবাৰ পৰাজয়ৰ দোষ EVM, ন্যায়পালিকা, নিৰ্বাচন আয়োগ আদি গণতান্ত্ৰিক সংস্থাসমূহলৈ ঠেলি নিজে দোষমুক্ত হ'ব বিচাৰে। তেওঁ কয় যে বিৰোধীয়ে সকলো সময়তে বিশেষকৈ নিৰ্বাচনত পৰাজিত হোৱাৰ পাছত দেশক বিপথে পৰিচালিত কৰাৰ চেষ্টা কৰি আহিছে। এই ক্ষেত্ৰত বিৰোধী বাৰে বাৰে বিফল হোৱা বুলিও তেওঁ মন্তব্য কৰে। মন্ত্ৰীগৰাকীয়ে কয় যে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে সমগ্ৰ বিশ্বই সন্মান কৰা ভাৰতীয় গণতান্ত্ৰিক ব্যৱস্থাক দেশৰ লগতে বিদেশতো অপমান কৰি আহিছে। তেওঁ লগতে নিৰ্বাচন আয়োগত কোনো মতানৈক্য হোৱা নাই বুলি স্পষ্ট কৰে। ভোটাৰ তালিকাৰ বিশেষ পুংখানুপুংখ সংশোধনক লৈ কংগ্ৰেছ আৰু বিৰোধী দলসমূহে দেশবাসীক বিপথে পৰিচালিত কৰাৰ চেষ্টা চলাইছে বুলি অভিযোগ উত্থাপন কৰি শ্ৰীমাৰ্ঘেৰিটাই কয় যে দেশৰ নিৰ্বাচন আয়োগকে ধৰি সাংবিধানিক আৰু স্বতন্ত্ৰ সংস্থাসমূহক কংগ্ৰেছ তথা INDI মিত্ৰজোঁটে বাৰে বাৰে আক্ৰমণ কৰি আহিছে। কংগ্ৰেছে ভোটাৰ তালিকাৰ বিশেষ পুংখানুপুংখ সংশোধনক ৰাজনৈতিক বিষয় হিচাপে ব্যৱহাৰ কৰাৰ চেষ্টা চলাইছে বুলিও তেওঁ অভিযোগ তোলে। তেওঁ কয় যে নিৰ্বাচন আয়োগৰ 3ওগৰাকী আয়ুক্তই উমৈহতীয়াভাৱে সাংবিধানিক নিয়মৰ ভিতৰত থাকি সিদ্ধান্ত গ্ৰহণ কৰি আহিছে। তেওঁ লগতে কয় যে ভোটাৰ তালিকাৰ পুনৰীক্ষণ কোনো নতুন প্ৰক্ৰিয়া নহয়। মৃত ব্যক্তি অন্য স্থানলৈ স্থানান্তৰিত হোৱা ব্যক্তি অথবা একাধিক স্থানত নাম থকা ভোটদাতাৰ নাম পৰীক্ষা কৰি সংশোধন কৰাটো নিৰ্বাচনী ব্যৱস্থাৰ স্বাভাৱিক প্ৰক্ৰিয়া বুলি তেওঁ মন্তব্য কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জনসেৱা তথা দেশসেৱাৰ মন্ত্ৰীৰে কৰা যাত্ৰাৰ 25 বছৰ সম্পূৰ্ণ কৰিছে। সেৱা আৰু সুশাসনৰ দৃষ্টিভংগীৰে পৰিচালিত হৈ চৰকাৰে 2047 চনৰ ভিতৰত বিকশিত ভাৰতৰ লক্ষ্যত উপনীত হোৱাৰ বাবে অবিৰতভাৱে কাম কৰি আহিছে। প্ৰধানমন্ত্ৰীৰ নেতৃত্বত সামগ্ৰিক উন্নয়ন আৰু সামাজিক সবলীকৰণৰ জৰিয়তে দেশৰ জনসাধাৰণৰ জীৱন ধাৰণৰ আমূল পৰিৱৰ্তন ঘটোৱাৰ প্ৰয়াস কৰা হৈছে। প্ৰধানমন্ত্ৰীৰ নেতৃত্বত অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলত ভালেমান উন্নয়নমূলক কাৰ্যসূচী আৰু প্ৰকল্প ৰূপায়িত হৈছে। দেশৰ যুৱশক্তিক প্ৰাধান্য দি চৰকাৰে গ্ৰহণ কৰা মেৰা যুৱ ভাৰত মাই ভাৰত পদক্ষেপে অসমৰ যুৱ প্ৰজন্মৰ মাজত জাগৰণ আনিবলৈ সমৰ্থ হৈছে। এই সন্দৰ্ভত আমাৰ কামৰূপ মহানগৰ জিলাৰ সংবাদদাতা হেমন্ত বৰাৰ চমু প্ৰতিবেদন।
1: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰখনে 2047 চনৰ ভিতৰত বিকশিত ভাৰতৰ লক্ষ্যত উপনীত হোৱাৰ বাবে দেশৰ যুৱ প্ৰজন্মক অত্যাধিক গুৰুত্ব আৰোপ কৰিছে। সেই অনুসৰি চৰকাৰখনে 2023 চনৰ 31 অক্টোবৰত ৰাষ্ট্ৰীয় একতা দিৱসৰ দিনটোত মুকলি কৰে মেৰা যুৱা ভাৰত মাই ভাৰত শীৰ্ষক এক পদক্ষেপ। কেন্দ্ৰীয় চৰকাৰৰ যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়ৰ অধীনত মুকলি কৰা মেৰা যুৱা ভাৰত মাই ভাৰত শীৰ্ষক পদক্ষেপৰ মূল লক্ষ্য হৈছে ৰাষ্ট্ৰ নিৰ্মাণ আৰু যুৱ প্ৰজন্মৰ বিকাশ। 15 বছৰ বয়সৰ পৰা 29 বছৰ বয়সৰ যুৱ প্ৰজন্মক 15টা ভাষাত উপলব্ধ ডিজিটেল মাধ্যমৰ জৰিয়তে একত্ৰ হোৱাৰ সুযোগ প্ৰদান কৰি মেৰা যুৱা ভাৰত মাই ভাৰতৰ জৰিয়তে বহুকেইটা কৰ্মসূচী গ্ৰহণ কৰা হৈছে। এনে কৰ্মসূচী অনুসৰি যুৱ প্ৰজন্মৰ দক্ষতা বিকাশ, কেৰিয়াৰ পৰামৰ্শ প্ৰদান, নেতৃত্ব প্ৰদানৰ সক্ষমতা গঢ়াৰ প্ৰশিক্ষণ প্ৰদান কৰা হৈছে। একেদৰে যুৱ প্ৰজন্মক ৰাষ্ট্ৰীয় সেৱা আঁচনি আদিৰ জৰিয়তে সমাজ সেৱা আৰু সম্প্ৰদায়ৰ উন্নয়নমূলক কাৰ্যসূচীত অংশগ্ৰহণৰ সুযোগ প্ৰদান কৰা হৈছে। মেৰা যুৱা ভাৰত মাই ভাৰতৰ অধীনত গ্ৰহণ কৰা আটাইতকৈ বিশাল অভিযানটো হৈছে বিকশিত ভাৰতৰ বাবে নিচামুক্ত যুৱক। এই অভিযানৰ জৰিয়তে নিচামুক্ত এক জীৱনশৈলী গঢ়ি তুলি যুৱ প্ৰজন্মৰ নেতৃত্বত সমাজ পৰিৱৰ্তনৰ লক্ষ্য গ্ৰহণ কৰা হৈছে। উল্লেখযোগ্য যে 2 কোটিৰো অধিক যুৱক যুৱতী আৰু 1.2 লাখৰো অধিক সংগঠনক মেৰা যুৱা ভাৰত মাই ভাৰত এই প্লেটফৰ্মে সংযোগ কৰিছে।
0: ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ মাজৰ 3খনীয়া এদিনীয়া ক্ৰিকেট শৃংখলাৰ 2খন খেল আজি বৰ্ষাপাৰাত অনুষ্ঠিত হ'ব। খেলখন দিনৰ 2 বজাত আৰম্ভ হ'ব। তিৰুৱনন্তপুৰমত অনুষ্ঠিত 1খন খেলত ভাৰতে 8 উইকেটত জয়লাভ কৰাৰ পাছত আজি হ'বলগীয়া 2খন খেলত জয়ৰ পুনৰাবৃত্তিৰে ভাৰতীয় দলটোৱে শৃংখলা হস্তগত কৰাৰ চেষ্টা চলাব। খেলখনৰ প্ৰতি লক্ষ্য ৰাখি যান বাহন আৰক্ষীয়ে গুৱাহাটীত যান বাহনৰ চলাচলৰ ক্ষেত্ৰত কেতবোৰ বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে। সেই অনুসৰি আজি গুৱাহাটীৰ AK আজাদ ৰোড, AK দেৱ ৰোড আৰু বৰ্ষাপাৰাৰ মূল পথত বাণিজ্যিক বাহন আৰু ধীৰ গতিৰ বাহন চলাচল কৰিব নোৱাৰিব। কুল বসুমতাৰী পথটো 1-way হিচাপে ঘোষণা কৰা হৈছে। VIP পাছ থকা যান বাহনসমূহ AK আজাদ পথেৰে খেলপথাৰত প্ৰৱেশ কৰিব পাৰিব। দুপৰীয়া 12 বজাত দৰ্শকৰ বাবে খেলপথাৰৰ মূল প্ৰৱেশদ্বাৰ খুলি দিয়া হ'ব। জাপানত অনুষ্ঠিত এছিয়ান গেমছত আজি ভাৰতৰ মহিলা কম্পাউণ্ড আৰ্চাৰী দলে চীনক 238-234 পইণ্টৰ ব্যৱধানত পৰাজিত কৰি সোণৰ পদক অৰ্জন কৰে। জ্যোতি সুৰেখা ভেন্নম, চিকিতা তানিপাৰ্থী আৰু প্ৰাথিকা প্ৰদীপক লৈ গঠিত ভাৰতীয় দলটোৱে ছেমি ফাইনেলত দক্ষিণ কোৰিয়াক

0: পৰাভূত কৰি ফাইনেলত স্থান নিশ্চিত কৰিছিল। এছিয়ান গেমছত ইতিমধ্যে পদক নিশ্চিত কৰা লাভলীনা বৰগোহাঁয়ে আজি বক্সিঙৰ মহিলাৰ 75 কিলোগ্ৰাম ওজন শাখাৰ ছেমি ফাইনেলত কাজাখাস্তানৰ নাটালিয়া বগডনভাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন পুৱা 10:45 আৰম্ভ হ'ব। তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰাক্তন পঞ্জীয়ক ডঃ মনোৰঞ্জন শৰ্মাৰ কালি পুৱা গুৱাহাটীৰ বেলতলাৰ নিচা বাসগৃহত দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 82 বছৰ। ডিব্ৰুগড় বিশ্ববিদ্যালয়তো অৰ্থনীতি বিভাগৰ অধ্যাপক ৰূপে কাৰ্যনিৰ্বাহ কৰা প্ৰয়াত শৰ্মা সংবাদ মাধ্যমৰ সৈতেও জড়িত আছিল। এতিয়া আহক অৰূপ কুমাৰ শৰ্মাৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাত চকু ফুৰাওঁ।
1: 100% শুল্কৰ পৰা ভাৰতৰ বিশেষ ঔষধক আমেৰিকাৰ ৰেহাই। অসমত খোলা হৈছে 2 কোটি জনধন একাউণ্ট। গুৱাহাটীত আজি অন্তিম মেচ বিৰাট ৰোহিতৰ আয় বহিৰ্ভূত সম্পত্তিৰ গোচৰত জুবিনৰ ব্যক্তিগত দেহৰক্ষীৰ জামিনকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ বাতৰিয়ে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠা অধিকাৰ কৰিছে। প্ৰাতঃসভাৰ পূৰ্বে বন্ধ কৰিব লাগিব শিক্ষানুষ্ঠানৰ প্ৰৱেশদ্বাৰ এই শিৰোনামেৰে ৰাজ্যৰ শিক্ষা বিভাগে বিদ্যালয়সমূহত শৈক্ষিক বাতাবৰণ অটুট ৰখাৰ উদ্দেশ্যে মৌখিক নীতি নিয়ম জাৰি কৰাৰ এটা বাতৰি দৈনিক অসম কাকতে প্ৰকাশ কৰিছে। অৰুণাচলৰ ম্যানমাৰ সীমান্তত NSCNৰ আক্ৰমণত আছাম ৰাইফলছৰ এজন জোৱান শ্বহীদ হোৱাৰ বাতৰিক নিয়মীয়া বাৰ্তা আৰু দ্য চেণ্টিনেল কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ ভূমিকাক লৈ দাখিল হোৱা এখন আবেদনৰ শুনানি অহা সপ্তাহত গ্ৰহণ কৰিবলৈ উচ্চতম ন্যায়ালয়ে সন্মতি প্ৰদান কৰা বাতৰি আমাৰ অসম আৰু দৈনিক অগ্ৰদূত কাকতৰ লগতে প্ৰায়ভাগ কাকতে গুৰুত্ব সহকাৰে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। অসমত 1,34,00,000 মুদ্ৰা ঋণ প্ৰদান। অসমৰ উন্নয়ন আৰু জনসাধাৰণৰ কল্যাণৰ দিশত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰচেষ্টাক ভূয়সী প্ৰশংসা কৰি কেন্দ্ৰীয় মন্ত্ৰী ৰামদাস আঠাৱালে কালি গুৱাহাটীত এই কথা প্ৰকাশ কৰাৰ বাতৰি দি আছাম ট্ৰিবিউন কাকতে প্ৰকাশ কৰিছে। MBBSৰ পাঠ্যক্ৰমত বছৰি নামভৰ্তিৰ মাচুল বৃদ্ধি হোৱাৰ বাতৰিটো অসমীয়া প্ৰতিদিন কাকতে মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। আজৰা অঞ্চলৰ 22 বছৰীয়া ছাত্ৰী নিমিষা ঠাকুৰীয়াৰ মৃত্যুৰ ঘটনাৰ পাছতে গুৱাহাটীৰ হোটেল, লজ, হোমষ্টে আদিক লৈ আৰক্ষীয়ে কঠোৰ নিৰ্দেশনা জাৰি কৰাৰ বাতৰি অসমীয়া খবৰৰ লগতে কেইবাখনো কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। এতিয়া আহক পৰৱৰ্তী বাতৰিৰ বাবে মৰমে কাশ্যমৰ ওচৰলৈ উভতি যাওঁ।
0: অসম বিধানসভাৰ আনুমানিক ব্যয় সমিতিৰ এটা 6-জনীয়া দলে কালি সন্ধিয়া কাৰ্বি আংলং জিলাত ৰূপায়িত বিভিন্ন উন্নয়নমূলক কাম কাজ আৰু আঁচনি পৰ্যালোচনা কৰে। দলটোৱে কাৰ্বি আংলং স্বায়ত্ত পৰিষদকে ধৰি বিভিন্ন বিভাগৰ জৰিয়তে ৰূপায়িত আঁচনি আৰু প্ৰকল্পৰ অগ্ৰগতিৰ খতিয়ান লয়। স্থানীয় বতৰৰ আগলি বতৰ অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে সন্ধিয়া বা নিশাৰ ভাগলৈ 2 এজাক বৰষুণ অহাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 34 ডিগ্ৰী চেলচিয়াছ আৰু সৰ্বনিম্ন 26 ডিগ্ৰী চেলচিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। মুখ্যমন্ত্ৰী হিচাপে দ্বিতীয়বাৰৰ বাবে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাছত আজি ডঃ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰথম শিলচৰ ভ্ৰমণ। বৰাক উপত্যকাত অসম সচিবালয়ৰ কাম কাজৰ পৰ্যালোচনা বৈঠক। চৰকাৰী বিদ্যালয়ত ছাত্ৰ ছাত্ৰীৰ সংখ্যা হ্ৰাস পোৱা নাই বুলি শিক্ষামন্ত্ৰী প্ৰকাশ। ৰাজ্যৰ 10টা কেন্দ্ৰত প্ৰতিমাহে প্ৰায় 4,000 মহিলাৰ স্তনৰ কৰ্কট ৰোগৰ পৰীক্ষা সম্পন্ন কৰাৰ লক্ষ্য নিৰ্ধাৰণ। নিৰ্বাচন আয়োগত কোনো অন্তৰ্দণ্ড নাই বুলি কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ মন্তব্য। আৰু বৰ্ষাপাৰাত ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ মাজৰ ক্ৰিকেট শৃংখলাৰ দ্বিতীয়খন এদিনীয়া এছিয়ান গেমছৰ বক্সিঙত লাভলীনাৰ খেল। আমাৰ এতিয়া বাতৰি ইমানতে অন্ত পৰিল। খন্তেক পাছতে জিলাৰ ৰূপ আৰু দিনৰ 11 বজাত পৰৱৰ্তী বাতৰি শুনিবলৈ পাব।

0: জিলাৰ ৰেহৰু।
1: জিলাৰ ৰেহৰূপ অনুষ্ঠানত আজি শুনক শিৱসাগৰ জিলাৰ ৰেহৰূপ। আমালৈ লিখি পঠিয়াইছে শিৱসাগৰৰ পৰা আমাৰ সংবাদদাতা মুজাহিদ আলীয়ে। শিৱসাগৰৰ দুই ভাতৃ ভগ্নীৰ উদ্যোগ কলহ চেৰামিকে দখল কৰিছে বিদেশৰ বজাৰ। চেৰামিক সামগ্ৰী প্ৰস্তুত কৰি স্থানীয় পাঁচ যুৱক যুৱতীৰ বাবে কৰ্মসংস্থাপনৰ পথ মুকলি কৰা উদ্যোগটোৰ সম্পৰ্কে এক প্ৰতিবেদন যুগুতাইছে আমাৰ সংবাদদাতাই।
2: হাতেৰে নিৰ্মিত চেৰামিক সামগ্ৰীৰ এক নতুন উদ্যোগ কলহ চেৰামিক। চেৰামিক ইঞ্জিনিয়াৰ দামিয়া ফাৰহানা আৰু তেওঁৰ ভাতৃ ছৈয়দ মৈজুৰে প্ৰতিষ্ঠা কৰা এই ক্ষুদ্ৰ উদ্যোগটোৱে দেশৰ লগতে বিদেশৰ বজাৰ দখল কৰিছে। শিৱসাগৰ নগৰৰ দৰবাৰ পথৰ সমীপত থকা কলহ চেৰামিকত অতিশয় যত্ন, হেঁপাহ আৰু মৰমেৰে

0: চেৰামিকৰ মগ, বাটি, প্লেট, প্লেটাৰ, চাৰ্ভৱেৰ আদি বিভিন্ন চেৰামিক সামগ্ৰী প্ৰস্তুত কৰা হয়। 2023 চনত প্ৰতিষ্ঠা লাভ কৰা কলহ চেৰামিক ষ্টুডিঅ'ৰ সৈতে বৰ্তমান স্থানীয় 5 গৰাকী যুৱক যুৱতী জড়িত হৈ আছে। গ্ৰাহকৰ প্ৰয়োজন অনুসৰি কাষ্টমাইজ চেৰামিক প্ৰডাক্টো তৈয়াৰ কৰে প্ৰতিষ্ঠানটোৱে। প্ৰতিষ্ঠাৰ পাছৰে পৰা লাহে লাহে ব্যৱসায়িক পৰিসৰ বৃদ্ধি কৰা কলহ চেৰামিকে বিগত বৰ্ষত উৎসাহজনক ব্যৱসায় কৰিবলৈ সক্ষম হয়। শেহতীয়াকৈ নিজৰ ৱেবছাইট আৰু সামাজিক মাধ্যমৰ জৰিয়তে দেশৰ লগতে বিদেশৰ বজাৰতো প্ৰৱেশ কৰিছে প্ৰতিষ্ঠানটোৱে। অষ্ট্ৰেলিয়া, চৌদি আৰৱ আদি দেশৰ গ্ৰাহকক নিজৰ সামগ্ৰী বিক্ৰী কৰিবলৈ সক্ষম হৈছে কলহ চেৰামিক।
1: শিৱসাগৰৰ কীৰ্তিচিহ্নসমূহক বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতিৰ প্ৰয়াসক সদৌ আহোম ছাত্ৰ সন্থাই আদৰণি জনাইছে। এই বিষয়ে বিতংভাৱে জনাইছে আমাৰ সংবাদদাতাই।
0: 600 বছৰীয়া আহোম ৰাজত্বৰ ইতিহাসৰ স্বাক্ষৰ বহন কৰা একালৰ ৰংপুৰ আৰু আজিৰ শিৱসাগৰক ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি প্ৰদানৰ দিশত ভাৰত চৰকাৰে এক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে। এই সন্দৰ্ভত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডাক্টৰ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমত এক বাৰ্তা দি এই ভাল খবৰ ৰাজহুৱা কৰিছিল। ৰংপুৰ শিৱসাগৰক বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ মনোনয়নৰ উদ্দেশ্যে ভাৰত চৰকাৰৰ তৰফৰ পৰা 19 জুন 2026 চনত ইউনেস্কোৰ ওচৰত আনুষ্ঠানিকভাৱে মনোনয়ন দাখিল কৰা হয়। এই মনোনয়নত আহোম যুগৰ ঐতিহাসিক স্থাপত্য, সাংস্কৃতিক ঐতিহ্য আৰু ৰংপুৰ শিৱসাগৰৰ ঐতিহাসিক গুৰুত্বক বিশ্বৰ সন্মুখত তুলি ধৰাৰ প্ৰচেষ্টা চলোৱা হৈছে। উল্লেখযোগ্য যে 2024 চনত চৰাইদেউৰ মৈদামে ইউনেস্কোৰ বিশ্ব ঐতিহ্যৰ স্বীকৃতি লাভ কৰিছিল। ইয়াৰ পাছত আহোম সভ্যতাৰ আন এক গুৰুত্বপূৰ্ণ কেন্দ্ৰ ৰংপুৰ শিৱসাগৰক বিশ্ব ঐতিহ্যৰ স্বীকৃতিৰ বাবে মনোনয়ন দাখিল কৰাটো অসমৰ ইতিহাস আৰু ঐতিহ্যৰ বাবে এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে বিবেচিত হৈছে। ঐতিহাসিক ৰংঘৰ, তলাতল ঘৰ, কাৰেংঘৰ আদিকে ধৰি আহোম যুগৰ ঐতিহাসিক স্থাপত্য আৰু সাংস্কৃতিক সমলেৰে সমৃদ্ধ ৰংপুৰ শিৱসাগৰে ইতিমধ্যে দেশ বিদেশৰ পৰ্যটক তথা ইতিহাস প্ৰেমীৰ দৃষ্টি আকৰ্ষণ কৰি আহিছে। ৰংপুৰ শিৱসাগৰে ইউনেস্কোৰ বিশ্ব ঐতিহ্যৰ স্বীকৃতি লাভ কৰিলে অসমৰ সমৃদ্ধ আহোম ইতিহাস আৰু সংস্কৃতিয়ে বিশ্ব পৰ্যায়ত নতুন পৰিচয় লাভ কৰাৰ লগতে শিৱসাগৰৰ পৰ্যটন ক্ষেত্ৰতো নতুন সম্ভাৱনাৰ সৃষ্টি হ'ব। ইফালে ৰংপুৰ তথা শিৱসাগৰৰ কীৰ্তিচিহ্নসমূহক বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি প্ৰদানৰ বাবে অসম চৰকাৰ, মুখ্যমন্ত্ৰী আৰু পুৰাতত্ব বিভাগে গ্ৰহণ কৰা পদক্ষেপক আদৰণি জনাইছে সদৌ টাই আহোম ছাত্ৰ সন্থাই। সংগঠনটোৰ সভাপতি বসন্ত গগৈয়ে অলপতে শিৱসাগৰত এক সংবাদমেল সম্বোধন কৰি এই স্বীকৃতিৰ বাবে শিৱসাগৰৰ ঐতিহাসিক সম্পদসমূহ বেদখলমুক্ত কৰাৰ দাবী কৰে।
1: 22 ছেপ্টেম্বৰত শিৱসাগৰত ডক্টৰ জ্যোতিপ্ৰসাদ শইকীয়াক ডক্টৰ মইদুল ইছলাম বৰা সাহিত্য বঁটা প্ৰদান কৰা হয়। এই বিষয়ে সবিশেষ জনাইছে আমাৰ সংবাদদাতাই।
0: বিশিষ্ট সাহিত্যিক, কবি, নাট্যকাৰ তথা শিক্ষাবিদ ডক্টৰ জ্যোতিপ্ৰসাদ শইকীয়াক 2026 বৰ্ষৰ ডক্টৰ মইদুল ইছলাম বৰা সাহিত্য বঁটা প্ৰদান কৰা হয়। শিৱসাগৰ প্ৰেছ ক্লাবত যোৱা 22 ছেপ্টেম্বৰত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত অসমীয়া ভাষা সাহিত্যলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে ডক্টৰ শইকীয়াক বঁটাটি প্ৰদান কৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডক্টৰ জিতেন হাজৰিকাই। শিৱসাগৰৰ কোঁৱৰপুৰৰ সন্তান ডাক্তৰ শইকীয়াই কটন কলেজ আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা উচ্চ শিক্ষা গ্ৰহণ কৰি অধ্যাপনা জীৱন আৰম্ভ কৰে। বীৰংগনা সতী সাধনী ৰাজ্যিক বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠাপক উপাচাৰ্য হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ লগতে বৰ্তমান যোৰহাট জগন্নাথ বৰুৱা বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হিচাপে দায়িত্ব পালন কৰি আছে। কেইবাখৰো অধিক গল্প, উপন্যাস, কবিতা আৰু নাটকৰ লগতে শতাধিক গৱেষণা পত্ৰৰে অসমীয়া সাহিত্যলৈ অৱদান আগবঢ়োৱা ডাক্তৰ শইকীয়াক এই বঁটা অসমৰ প্ৰথমগৰাকী ডক্টৰেট ডিগ্ৰীধাৰী ডাক্তৰ মইদুল ইছলাম বৰাৰ স্মৃতিত প্ৰদান কৰা হয়। অৰুণোদয় সাহিত্য সভা আৰু ডাক্টৰ মইদুল ইছলাম বৰা স্মৃতি ৰক্ষা সমিতিৰ উদ্যোগত শিৱসাগৰ প্ৰেছ ক্লাব আৰু ৰংপুৰ জ্যোতি ক্লাবৰ সহযোগত এই বঁটা প্ৰদান অনুষ্ঠান ভাগিৰ আয়োজন কৰা হৈছিল।
1: জিলাৰ ৰেহৰূপ অনুষ্ঠানত আপোনালোকে আজি শিৱসাগৰ জিলাৰ ৰেহৰূপ শুনিলে। কাইলৈ একে সময়তে লৈ আহিম আন এখন জিলাৰ ৰেহৰূপ। তেতিয়ালৈ বিদায় লৈছো, নমস্কাৰ।

জিলাৰ এই ৰূপ অনুষ্ঠানত আজি শিৱসাগৰ জিলাৰ এই ৰূপ শুনিলে। আজি লগ পালে আমাৰ সংবাদদাতা মুজাহিদ আলীক।

বিবিধ ভারতী গুয়াহাটির বিভিন্ন অনুষ্ঠানত ভাগ লোবলৈ আপুনি আমালৈ হোয়াটসঅ্যাপত মেসেজ করব পাৰে। আমার নম্বর হৈছে 6003166944। পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজিয়েই টুকি থওক। আমাৰ নম্বৰ হৈছে 6003166944। আপোনাৰ সৈতে আমাৰ যোগাযোগৰ এক নতুন মাধ্যম হৈছে হোৱাটছএপ মেছেজ। আমাৰ নম্বৰ 6003166944।

আলাপ অনুরাগ। আকাশবাণী গুৱাহাটীৰ মহাবাহু শাখাত এতিয়াৰে পৰা প্ৰতি শনিবাৰে নিশা 9:30 বজাত প্ৰচাৰ হৈ আছে আলাপ অনুৰাগ। অসমৰ বৰেণ্য শিল্পীসকলৰ কৰ্মজীৱনৰ আধাৰত ৰচিত এই ধাৰাবাহিক প্ৰামাণ্য অলক্ষ্যলানীৰ ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ বৰাৰ।

0: সংগীত জীৱনত আগুৱাই যোৱাৰ ক্ষেত্ৰত তেখেত কিদৰে অনুপ্ৰাণিত হৈছিল? যিসকল ব্যক্তিয়ে তেখেতৰ সংগীত জীৱনত বিশেষ অৰিহণা যোগাইছিল, সেইসকলৰ বিষয়ে জানিবলৈ বিপুল বৰুৱাদেৱে কি ধৰণে তেখেতক সংগীত জীৱনত সহযোগ কৰিছিল, তেখেতৰ সংগীত জীৱনত নৰেৰেকৰ ভূমিকা কি আছিল, এই সকলো কথা জানিবলৈ শুনিবলৈ নাপাহৰিব দেওবাৰে দিনৰ 10 বজাত সাধক সুন্দৰৰ
1: সাক্ষাৎ গ্ৰহণ আৰু প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ,
0: পুনৰ প্ৰচাৰ মঙলবাৰে নিশা 9:30 বজাত।

কাহিনী পঢ়ি আপুনি নিশ্চয় ভাল পায়, উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9 বজাত FM ৰ 100.8 MHz।

0: বিদ্যার্থীৰ অনুষ্ঠান। প্ৰাথমিকৰ পৰা মাধ্যমিক বিদ্যালয়ৰ পাঠ্যক্ৰমৰ ভিত্তিত ছাত্ৰ-ছাত্ৰীক সমৃদ্ধ কৰা একমাত্ৰ অনুষ্ঠান। প্ৰচাৰৰ সময় প্ৰতি সোম, বুধ আৰু শুক্ৰবাৰে বিয়লি 5:45।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু নিবেদন কৰিছো প্ৰভাতী তৰংগ। আজিৰ প্ৰভাতী তৰংগ অনুষ্ঠানৰ বিষয় কৰ্মঠ জীৱনৰ দীঘলীয়া বাট। অনুষ্ঠানটিত অতিথি হিচাপে আমাৰ সৈতে উপস্থিত আছে ডক্টৰ সত্যেন্দ্ৰ কুমাৰ চৌধুৰী আৰু ডক্টৰ শোভিতা চৌধুৰী। অনুষ্ঠানটিৰ আগধৰি এয়া সীমান্ত বাৰ্মা।

0: সুপ্রভাত আদৰৰ শ্রোতা প্রভাতী তৰংগৰ আন এটি বিশেষ খণ্ডলৈ আপোনালোক আটাইকে আন্তরিক স্বাগতম জানাইছো। আদৰৰ শ্রোতা বিশেষ খণ্ড এইবাবে যে দুগৰাকী বিশেষ অতিথি আজি আমাৰ ষ্টুডিঅ'ত আহি উপস্থিত হৈছে। এই মুহূৰ্তত আমাৰ সৈতে ষ্টুডিঅ'ৰ ভিতৰতে আছে আৰু আৰম্ভণিতে মই তেখেতসকলক চিনাকি কৰাই দিবলৈ পাই ভাল পাম। অসমৰ শিক্ষা জগতৰ এগৰাকী চিনাকি নাম, সকলে নাম ক'লে ছাৰক চিনি পাব, ডক্টৰ সত্যেন্দ্ৰ কুমাৰ চৌধুৰী। আৰু কটন কলেজ বুলি ক'লে আৰু ছাৰৰ যিটো সম্পৰ্ক, ছাৰৰ অগণন ছাত্ৰ ছাত্ৰীয়ে তেখেতৰ কিতাপ পঢ়ি আগবাঢ়িছে, ৰসায়ন বিজ্ঞানৰ কিতাপ ছাৰৰ, গতিকে তেখেতক মই চিনাকি কৰাই দিয়াৰ প্ৰয়োজন নাই। কিন্তু অতি নথৈ আনন্দিত হৈছোঁ আপোনাক আজি ৰাতিপুৱাৰ ভাগত ষ্টুডিঅ'ত পাই আৰু আমাৰ শ্ৰোতাৰ সৈতে অকণমান চিনাকি কৰাই দিছোঁ। লগত আছে তেখেতৰ সহধৰ্মিনী বাইদেউ ডক্টৰ সৌভিতা চৌধুৰী। তেখেত ৰিচাৰ্চ অফিচাৰ আছিলে, ইণ্ডিয়ান কাউন্সিল অফ মেডিকেল ৰিচাৰ্চৰ পৰা অৱসৰ গ্ৰহণ কৰিছে যোৱা কেইটামান বছৰ আগতে। গতিকে দুয়োগৰাকীকে আমি পাই নথৈ আনন্দিত হৈছোঁ। বাইদেউ স্বাগতম জনাইছোঁ আমাৰ আজি এই প্ৰভাতী তৰংগ অনুষ্ঠানলৈ। ছাৰ, আমাৰ নিয়ম, আমি প্ৰভাতী তৰংগটো এটা সুৰীয়া যাত্ৰা বুলি কওঁ। ৰাতিপুৱা এটা ভাল সময়, ৰাতিপুৱা আৰম্ভ কৰে সকলোৱে, অফিচ যায়, স্কুললৈ যায়, তেনেকুৱা এটা সময়। আৰু এটা গীতেৰে আৰম্ভ কৰোঁ, সাধাৰণতে আমি সদায় ভূপেন হাজৰিকাৰ গীতেৰে আৰম্ভ কৰোঁ, সুধাকণ্ঠৰ গীতেৰে। গতিকে আজি আপুনি আছে, হাতত বেহেলা লৈ আছে, যিসকল শ্ৰোতাই আমাৰ ৰেডিঅ'ত শুনি আছে তেখেতসকলোকে জনাব খুজিছোঁ, ছাৰে হাতত বেহেলা লৈ আনিছে নিজৰ আৰু আপোনাৰ এটাই জ্ঞাত ছাৰৰ বিভিন্ন ভিডিঅ' যিবিলাক বেহেলা বাদন, সেইবিলাক আপোনালোকে দেখি থাকে, শুনি থাকে, ইউটিউবতো এভেইলেবল আছে ছাৰৰ ভিডিঅ'বিলাক। এতিয়া যিসকলে ছাৰক দেখা নাই আমাৰ ৰেডিঅ'ত শুনিছে অকল, কাৰণ ফেচবুকতো এই অনুষ্ঠান আমাৰ লাইভ হৈ আছে ছাৰ, আপোনাক ৰাইজে দেখিও থাকিব, এচাম শ্ৰোতা দৰ্শকে আপোনাক দেখি থাকিব, এচামে হয়তো অকল শুনিব। গতিকে ছাৰ আপোনাৰ বেহেলাৰে আৰম্ভ কৰিব খুজিছোঁ আজি।
1: ভূপেন দা
0: হয়,
1: কাৰণ শতবৰ্ষৰ মানে এতিয়া শেষ হ'ল ছেপ্টেম্বৰ, কিন্তু তেখেতৰ কাৰণে শতবৰ্ষ দৰকাৰ নাই, গোটেই বছৰটোৱে যিকোনো সময়তে হয়। গতিকে মই প্ৰথমতে এইকাৰণে ভাবি লৈছিলোঁ যে ভূপেন দাৰ খুব প্ৰিয় গান, মই সেইটো অকণমান বজাই চাওঁ।
0: একদম ছাৰ, বৰ ভাল আৰম্ভণি হ'ব ছাৰ, সেইটোৱে আৰম্ভ কৰিছোঁ,
1: বিমূৰ তমুৰ নিশাটি। আৰু মই এনেই সাধাৰণতে কওঁ যে মই বেহলাত গানটো গাবৰ কাৰণে চেষ্টা কৰোঁ, বজোৱা আৰু গোৱাৰ মাজত অকণমান মানে পাৰ্থক্য আছে, মানে ভূপেন্দাৰ গানবিলাকৰ কথাবিলাক মোৰ কাণত অনবৰত থাকে, গতিকে চেষ্টা কৰি চাওঁ।
0: নিশ্চয় নিশ্চয়।

0: হৈছে, ঠিক আছেনে?
1: অপূৰ্ব ছাৰ, অপূৰ্ব। আমাৰ আচলতে আপুনি যিটো কথা কৈছিলে যে আৰম্ভণিতে মই নবজাওঁ, মই গীতটো গাম, বেহেলাৰে আপুনি গোৱা যেনেই লাগিছে।
0: কথাবিলাক, শব্দবিলাক ভূপেনৰ বৰ বিশেষত্ব আছে তেওঁৰ গানবিলাকৰ। আমি সৰুৰ পৰা ভূপেন দাৰ গান শুনিয়েইটো মানে ডাঙৰ হৈছোঁ। তেওঁ ইমান স্পষ্ট উচ্চাৰণ, ইমান শব্দ, বহুত অসমীয়া শব্দ মই ভূপেন দাৰ গানৰ পৰা শিকিছিলোঁ। মানে সেইকাৰণে এতিয়া গানটো যেতিয়া মই বজাই আছোঁ, আচলতে মই ভিতৰত গানটো গাই আছোঁ, আৰু গোৱাটো মই বেহেলাই দি নিজে যিহেতু গাব নাজানো, নোৱাৰোঁ, বেহেলাই দিব মানে গাবৰ চেষ্টা কৰোঁ।
1: খুব সুন্দৰ ছাৰ, বৰ ভাল লাগিলে ছাৰ। আৰু সেইকাৰণে আজি আপোনাক আমি ৰাতিপুৱা আমাৰ এই অনুষ্ঠানত আদৰৰ শ্ৰোতা ছাৰক আমি আজি আমন্ত্ৰণ কৰি আনিছোঁ। আৰু যেতিয়া আমি ছাৰৰ সৈতে কথা পাতিছিলোঁ, ছাৰ 9 বজাত ৰাতিপুৱা আহি পাব লাগিব, আপোনাৰ অকণমান অসুবিধা মানে নেকি, ছাৰে কৈছে নাই, এনেকুৱা অনুষ্ঠানৰ কাৰণে 8 বজাতো যাব পাৰোঁ এনে

0: কৈছে নৱজাতক একো কথাই নহয় বুলি ক'লে ছাৰে। এই যে ছাৰ আপোনাৰ উৎসাহটো, আৰু মই জানো ছাৰ অধ্যাপক কেতিয়াও অৱসৰ গ্ৰহণ নকৰে, সেইটো এটা বেলেগ কথা, আপোনাক আপোনাৰ সেই শিক্ষাৰ যি শিক্ষকৰ জীৱন সেইটো সদায় আছে, লাগি থাকিব, কিন্তু যে তাৰ পাছত আপুনি নতুনকৈ বেহেলাৰ কাম বেছি সময় পাইছে আৰু
1: অৱসৰৰ
0: পাছত বেছি সময় পাইছে, আমি দেখি থাকোঁ ভিডিঅ' ওলাই থাকে, দি থাকে আপুনি প্ৰায় বিভিন্ন যেতিয়া উৎসৱ পাৰ্বণ হয় বা তেনেকুৱা বিশেষ দিন যেতিয়া আপুনি কৰে, এই যে মনত এটা নতুন উৎসাহ লৈ আপুনি বেহেলাটো আৰু অধিক প্ৰচাৰ প্ৰসাৰ কৰিছে নিজৰ সংগীতৰ যাত্ৰাটো, সেইটো কেনেদৰে কৰি আছে ছাৰ?
1: আচলতে এই মই গোটেই জীৱনটো কামেই কৰিলোঁ, হয় এতিয়া কাম কৰাৰ সময়ত মই যিটো বেহেলা যেনেকৈ বজাই আছোঁ এইখিনি কওঁ যে মোৰ ফৰ্মেল এডুকেশ্যন বেহেলাত আচলতে বিশেষ নাই, আৰম্ভণিতে ছমাহৰ কাৰণে শিকিছিলোঁ, তাৰপিছত বিভিন্ন কাৰণত বিভিন্ন অসুবিধাত মই মানে মই প্ৰপাৰ গুৰুৰ লগত শিকা নহ'ল, তাৰপিছত আকৌ এনেই দেউতা মা ঘৰত খুব ষ্ট্ৰিক্ট আছিল, পঢ়া শুনাৰ হেৰিটো থাকে কিন্তু

0: মাজতে মই গানবিলাক এনেই যিবিলাক ভাল পাওঁ সেইবিলাক মই ভেজাল উঠাবৰ কাৰণে চেষ্টা কৰোঁ। এনেকৈ কৰি কৰি তেনেকুৱাকৈ গ'ল, যেতিয়া মই কটন কলেজত, তেতিয়া বৰ ইণ্টাৰেষ্টিং কথা, কটন কলেজত যেতিয়া মই ইউনিভাৰ্চিটিত সোমাওঁ তেতিয়া মই হোষ্টেলত আছিলোঁ। হোষ্টেলত থাকোঁতে কোনোবাই শুনিলে যে মই গান চান বজাওঁ, কাৰণ মই কলেজিয়েটত পঢ়িছিলোঁ, তাতেই মই প্ৰথম হিন্দী গান বজাইছিলোঁ বেহালা ক্লাছ নাইনত, এতিয়াও মনত আছে, দোস্তি বুলি ৰাহি মনোৱা দুখ কুচিন্তা কিবা এটা এইটো গান তেতিয়া তাতে আহি মোক তেতিয়া ৰেগিং হয়, তেতিয়া কোনোবা ক'লে যে বেহালা বজায়, গতিকে মোক অৰ্ডাৰ দিলে, মই বেহালাটো লৈ যোৱা নাছিলোঁ, অৰ্ডাৰ দিলে, দি পেলাই একমাহ ৰেগিঙত মোৰ তোমাৰ ৰাতি ভাত খাই উঠি 9টা বজাত, এতিয়া মই 66ৰ কথা কৈ আছোঁ দেই, 1966, তেতিয়া মই এতিয়া ভাবোঁ মানে লুকিং বেক, সেই সময়ত আচলতে ল'ৰা ছোৱালীবিলাকৰ কাৰণে বিশেষ, এতিয়াতো টিভি বা তেনেকুৱা ধৰণৰ ৰেডিঅ' চেডিঅ' বৰ বেছি নাছিল তাতে, গতিকে মোক মানে ভাত খোৱাৰ পিছত তেওঁ কৈছে যে তোমালোকে তুমি মানে আধা ঘণ্টামান গান বজাব লাগিব, মই তেতিয়া বিভিন্ন গান উঠাই থাকোঁ আৰু তেতিয়া বজাওঁ, মোৰ একচুৱেল বেহেলা বজা সেই সময়ত একমাহ মানে মানে পূৰা, তাৰপিছত মই তেতিয়া আচলতে ছেকেণ্ড মেচ আৰু থাৰ্ড মেচ, মই থাৰ্ড মেচত আছোঁ, আজিকালি আনন্দৰাম বৰুৱা হোষ্টেল হৈছে, আৰু তাৰ কাষত আছিল ৰঞ্জিত বৰপুৰীজীৰ ছেকেণ্ড মেচ, মই এতিয়া ফ'ৰ্থ ব্লকত যেতিয়া গান বজাওঁ আৰম্ভণিতে মোৰ হোষ্টেলৰ আছিল, তাৰপিছত দেখিছোঁ লাহে লাহে মানুহ বাঢ়ি গৈ আছে, গধূলি মানে ভাত খোৱাৰ পিছত
1: 9টা চাৰে 9টা বাঢ়ি গৈ আছে,
0: তাৰমানে ছেকেণ্ড বছৰৰ পৰা
1: আহিলে,
0: গতিকে এই আধা ঘণ্টা মোৰ জীৱনত সেই একমাহটো মোৰ বেহেলা বজোৱাৰ এটা বিশেষ মানে বিশেষ সময় বুলি ভাবোঁ, গতিকে সেইটোৱে আৰু, যেতিয়া আনন্দ লাগে তেতিয়া, যেতিয়া সেই সময়ত হোষ্টেলত মানে কেতিয়াবা এই পাৱাৰ কাট হয়তো, তেতিয়া পাৱাৰ কাট হ'লে মোৰ ৰুমলৈ গোটেই ল'ৰাবিলাক আহি যায় আন্ধাৰত, চামুচ চামুচ এইবিলাক লৈ গান মই বজাওঁ, তাতে চব একম্পেনিমেণ্ট কৰে, সেইবিলাক হয়তো মনটো আনন্দ লাগে। তাৰপিছত কটন কলেজত যেতিয়া সোমাওঁ 75ত, তেতিয়াৰ পৰা আচলতে মানে বেহেলাটো মোৰ আৰু মানে ভাগ্য বুলি কয় নহয়, আচলতে ল'ৰা ষ্টুডেণ্টবিলাক মোৰ মানে খুব মানে প্ৰশংসা কৰা ব্যক্তি আছিল, গতিকে তেওঁলোকৰ সেই সময়ৰ পৰা মই 75ৰ পৰা তাতে দুটা মানে হেৰি হয়, এটা হ'ল ফ্ৰেছমেন ছ'চিয়েল হোষ্টেলবিলাকত মাতে, গতিকে মোৰ এটা প্ৰেক্টিচ থাকি গ'ল,
1: আৰু এটা বজাবই লাগিব,
0: বজাবই লাগিব, গতিকে সেই সেনেকৈ মোৰ বেহেলা থাকি গ'ল আৰু বাকী সময়মতে।
1: আৰু ছাৰ এই মিউজিকৰ যিটো যাত্ৰা, তাত বাইদেউ মনে মনে আছে, বাইদেউক মই বাইদেউৰ ওচৰলৈ আহিব খুজিছোঁ, আপুনি কেনেদৰে ছাৰক সহায় কৰে, সহযোগ কৰে বা কেনেদৰে উৎসাহিত কৰে ছাৰক?
2: একচুৱেলি মই ইয়াৰ পিছত,
1: আপুনি সংগীত চৰ্চা কৰে নেকি?
2: নাই নাই, মোৰ সেইটো চাইড চৰ্চা কৰা চাইডটো নাই একেবাৰে। মই বিয়াৰ আগৰ পৰাই ছাৰৰ ভায়লিন শুনিছোঁ,
1: হয় বিয়াৰ আগৰ পৰাই,
2: আগৰ পৰাই শুনিছোঁ নানান ফাংচনত, কাৰণ কটন কলেজৰ ফাংচন হ'লে চব যাওঁ আমি। বিয়াৰ পিছত
1: আপুনি কটনত পঢ়িছিলে?
2: মই কটনৰে, তাৰপিছত বিয়াৰ পিছত তেওঁ মানে এই যে ক'লে হোষ্টেলত বজাব মাতে, মানে যথেষ্ট মাতে আৰু, ফ্ৰেছমেন ছ'চিয়েল আৰু যিমান ফাংচন
1: মেণ্ডেটৰী, ছাৰৰ এটা আইটেম থাকিব, বজাব লাগিব,
2: আৰু মই আচলতে খুব এনজয় কৰিছিলোঁ।
0: তুমি যে গৈছিলা লগত কথাটো কোৱা, মই মানে বিয়াৰ পিছত তেওঁক লৈ যাম হোষ্টেলত, মই কৈ দিওঁ আজি যেনেকৈ লৈ আহিছোঁ,
2: চৰ্চা নহয় কিন্তু মই শুনি খুব ভাল পাওঁ। তাৰপিছত আচলতে এওঁ 27 ভূপেন হাজৰিকাৰ চং ভিডিঅ' কৰিছে, তাৰ আগতে অডিঅ' কৰিছে, পাৰ্মিশ্যন লৈছে ভূপেন হাজৰিকাৰ, সেই বস্তুটোতেই তাৰমানে এইটো বিয়াৰ পিছত আৰু ইমান ফাংচনত বজাই থাকে। মই তেওঁক এদিন ক'লোঁ যে গান যেনেকৈ গায়, বাকী ইনষ্ট্ৰুমেণ্ট থাকে, ঠিক তেনেকৈ ভায়লিনটোৱেই মেইন হৈ পেলাই নোৱাৰি নেকি, তাৰমানে মোৰ ভাৱটো আছিলে তেওঁ যে বজাই থাকে, ক'ৰবাত যদি বস্তুটো ৰেকৰ্ড কৰি ৰাখিব পৰা যায়, তেতিয়া কেছেট আছিলে, সেই তেনেকৈ যেতিয়া ভূপেন হাজৰিকাৰ মানে কোনোৱে লোৱা নাই এনেকৈ, অকল এজন ছিংগাৰৰ গান মানে বহুতকেইটা একেলগে বজাব, তেতিয়া ভূপেন হাজৰিকাৰ পাৰ্মিশ্যন ল'ব গ'লোঁ, তেখেতে খুব উৎসাহিত কৰিলে, আৰু তাৰপিছত আচলতে এওঁৰ এই যিটো প্ৰেক্টিচ বুলি কৈছে বজোৱাটো বেছি হ'ল, তাৰমানে সেইটো

0: আৰু ভূপেন হাজৰিকাৰ গানবোৰ পাৰ্ফেক্টলি বজাবৰ কাৰণে শ শবাৰ বজাইছে একোটা গান, মানে তাৰপিছতে পাৰ্ফেকশ্যন।
1: মই এটা কথা এড কৰোঁ, মানে ভেলাত এইটো যে হ'ল ভূপেন দাক, যেতিয়া মই 1992-93 কথা, এইটো 1992 মানে ভূপেন দাক আমি দুজনে গৈছিলোঁ, পাৰ্মিশ্যন ল'ব গৈছিলোঁ। ভূপেন দাক মই ওচৰৰ পৰা কেতিয়াও লগ পোৱা নাছিলোঁ। তেতিয়া মই প্ৰথম যেতিয়া লগ পাওঁ, তেওঁ মাজে কিয় আহিলা, মই কৈছিলোঁ ভূপেন দা তুমি তুমি ক'ত কি কৰা, আৰু তেওঁ এনেকুৱা এটা পাৰ্ফেক্টলি চব কথা সুধি লয় দেই। মানে কটনত তুমি এম এছ কেমিষ্ট্ৰি ক'ৰ পৰা পাছ কৰিছিলা, মই কৈছোঁ দিল্লী ইউনিভাৰ্চিটি, পি এইচ ডি ক'ৰ পৰা কৰিছিলা, মানে তাৰ পৰা কৰিছোঁ। তাৰপিছত এতিয়া কোৱাচোন তোমাৰ কি কথা আছে, মই কৈছোঁ যে ভূপেন দা আপোনাৰ গান মই কেইটামান বেহেলাত প্ৰকাশ কৰিব খুজিছোঁ, তাৰ কাৰণে আপোনাৰ আশীৰ্বাদ লাগে আৰু পাৰ্মিশ্যন লাগে। তেতিয়া তেওঁ এটা কথা ক'লে, মই ভূপেন দাই মোৰ বিষয়ে একেবাৰে নাজানে, অ তুমি চাইণ্টিষ্ট মানুহ, মোৰ বেহেলাত তোমাৰ গান বজাবা কি ভাল হ'ব, এই যে কথা এটা ক'লে নহয়, সেইটোৱে মোক এওঁ যিটো কথা ক'লে সেইটো মোৰ বিৰাট মূৰত লাগিলে, যে ভূপেন দাই মোক এনে কৈছে মোৰ ভাল হ'ব, মই নবজাওঁ এইডোখন বেহেলাত। তাৰপিছত এই যে এওঁ যিটো কথা কৈছে পাৰফেক্ট কৰিবৰ কাৰণে এতিয়া যে এই বিমন্ত মোৰ নিশাটো মই কিমানবাৰ শুনিছোঁ, কিমানবাৰ বজাইছোঁ, প্ৰেক্টিচ কৰিছিলোঁ, মোৰ এতিয়া মনত নাই, কিজানি 500 times 1000 times হ'ব পাৰে। প্ৰতিটো বস্তুৱে প্ৰতিটো তেওঁনো কেনেকৈ উশাহটো লৈ পেলাই
2: নিখুঁত হোৱাৰ কাৰণে
1: নিখুঁত কাৰণ, সেইটোৱে ভূপেন দাৰ সেই এটা লাইনেই মোক মানে বেহেলা এতিয়া এইটো এইটো ষ্টেজত বহত পৰা হৈছোঁ ভূপেন দাৰ কাৰণে,
2: আপোনাক উৎসাহিত কৰি থাকিব। আৰু আপুনি ভূপেন দাই যেনেকৈ আপোনাক উৎসাহিত কৰিছে, এতিয়া হাজাৰজন আপোনাৰ শ্ৰোতা দৰ্শক আছে, তাৰ ভিতৰত আমিও, আপুনিও মোক হোৱাটছএপত দিয়ে মাজে সময়ে, তাৰ সৌভাগ্য আমাৰো হয়, আমিও দেখি ছাৰ উৎসাহিত হওঁ। আপুনি ইমান উৎসাহত বজায়, সেই ভিডিঅ'বিলাকত দেখোঁ, আপুনি নিজে থাকে, তাৰপৰা ছোৱালীৰ সৈতেও ভিডিঅ' কৰিছে, সেয়া সেই ভিডিঅ' আমি দেখিছোঁ, খুব সুন্দৰ। এই যে এটা জীৱনৰ সংগীতে আপোনাক উৎসাহিত, ভূপেন দাইতো কৰিলে, এই যে সংগীতে আপোনাৰ জীৱনটো সুন্দৰ কৰিছে,
1: সেইটো হয়। এতিয়া আমাৰ এতিয়া মোৰ বয়সৰ 77 years
2: আৰু 77 আপোনাক
1: এনেই 77 বছৰত এতিয়া যে বেহেলা বজাইছোঁ, মই নিজে
2: অপূৰ্ব বজাইছে স্যার, আপুনি অপূৰ্ব বজাইছে আপুনি
1: এতিয়া, তাৰতে তাৰ আগতে ভূপেন দাৰ গানৰ কাৰণে মই আজি যদি তুমি সুবিধা দিয়া, মই আচলতে হোষ্টেলবিলাকত কি গান গৈছোঁ এটা চেম্পল মই দেখুৱাব,
2: এইমাত্ৰ দেখাই দিয়ক আমাৰ শ্ৰোতা আগ্ৰহেৰে ৰৈ আছে, বাৰ্তাও দিছে, মই বাৰ্তাও পঢ়ি শুনাম, আপোনাৰ কাৰণে বাৰ্তা আহিছে কেইবাটাও, বাৰ্তা দুটামান পঢ়ি দিলে নিশ্চয় ভাল পাব স্যার, আমাৰ শ্ৰোতাই এই অনুষ্ঠান চাই আছে, আপোনাক দেখি আছে, মই দুটিমান বাৰ্তা ল'ব খুজিছোঁ, মই চাইছোঁ কোনে দিছে। তপন কলিতা লিখিছে, সুপ্ৰভাত আকাশবাণী গুৱাহাটী, সুন্দৰ অনুষ্ঠান, শ্ৰদ্ধা চৌধুৰী ছাৰক দেখি ভাল লাগিল, প্ৰভাতী তৰংগ অনুষ্ঠানটি শুনিবলৈ সদায় আগ্ৰহেৰে বাট চাই থাকোঁ, মঙলদৈৰ পৰা তেখেতে যে বাৰ্তা দিছে, আপোনাক দেখি খুব ভাল পাইছে। অপৰাজিতা গোস্বামী লিখিছে যে আজিৰ অনুষ্ঠানত উপস্থিত থকা শ্ৰদ্ধাৰ দম্পতীদ্বয়লৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ, চৌধুৰী দাদাৰ বেহেলাত সুধা কণ্ঠৰ অতি জনপ্ৰিয় গীতটি সঁচাকৈ প্ৰাণ পাই উঠিল বুলি লিখিছে, বৰ ভাল লাগিছে শুনি বুলি দিছে। বিভিন্ন বাৰ্তা আহিছে, মধুচন্দা এছ বৈশ্যই লিখিছে, প্ৰথমেই আজিৰ অতিথিক শ্ৰদ্ধা ছাৰ আৰু বাইদেউক সেৱা জনাইছোঁ, ভূপেন হাজৰিকাদেৱৰ এটি জনপ্ৰিয় গীতেৰে বৰ সুন্দৰ আৰম্ভণি বুলি কৈছে ছাৰ, তেনেকুৱা অজস্ৰ বাৰ্তা আছে। কল্পনা কলিতাই লিখিছে, সুন্দৰ অনুষ্ঠান, চাই আছোঁ কাহিলীপাৰাৰ পৰা, মোৰ সৰু ল'ৰাটোৱে বেহেলা বজাই আনুষ্ঠানিক শিক্ষা হিচাপে নিপুণৰ এটি পৰীক্ষা দিয়া নহ'ল, বিশেষ এটি পৰীক্ষাৰ বাবে ছাৰ বাইদেউক নমস্কাৰ সুপ্ৰভাত জনালোঁ, ইমান সুন্দৰকৈ বজালে মহান শিল্পীগৰাকীৰ গান, বেহেলাৰ সুৰটো ইমান সুন্দৰ, বুকু হাত পৰি যায় বুলি তেখেতে লিখিছে। নিশ্চয় আপুনি যিটো কথা কৈছে কটনত কি বজাইছে, আৰু শ্ৰোতাক যিসকলে শুনা নাই,
1: মই মানে কথাটো এনেকুৱা, হয় মোৰ এটা মই অলপমান মানে ফূৰ্তি ব্যস্ত, তোমালোকে জানাই কি ফূৰ্তি কৰোঁ, মানে চিৰিয়াছ মোৰ কামবিলাকত মই চিৰিয়াছলি কৰোঁ,
2: হয়
1: কিন্তু বাকী সময় মানে এই যে মন মাৰি কিবা কিবি থাকে এনেকুৱা নহয়। আৰু মোৰ বেহেলাত সাধাৰণতে মানুহৰ এটা ভাৱ হয় বেহেলাটো কৰুণৰ প্ৰতীক,
2: হয়
1: এই কিবা এটা তুমি যেতিয়া দুখ লাগে চিনেমা নাটক পিছফালে দেখা কৰুণভাৱে বেহেলা বজায়, মোৰ এইটো বস্তু মানে মোৰ বেহেলাটো তেনেকুৱা নহয় দেই, মোৰ বেহেলাটো এনেকুৱা হ'ব লাগে যে বেহেলা আনন্দৰ কাৰণে। আৰু তেতিয়া হোষ্টেলবিলাকত কিয় ভাল পাইছিল বা কলেজৰ ফাংচনত এটা গান মই দিব পাৰে, মোৰ মোৰ সময়ত
2: নিশ্চয়
1: সেইটো 1967
2: আজিৰ পৰা 60 বছৰ আগত প্ৰায় প্ৰায় 60 বছৰ
1: সেই গানটো বজাওঁ মই, মই মানে সিহঁতে বৰ ভাল পায় আৰু ময়ো বজাই ভাল পাওঁ, আৰু এইটো নন ভায়লিন লাইক চং মানে, কিন্তু মই বজাওঁ এইটো অলপমান বজাই চাওঁ,
2: নিশ্চয়
1: প্ৰেক্টিচ বহুত নাই, আজিকালি অলপ চিৰিয়াছ গান বজাই থাকোঁতো,
2: হয়

0: তিসৰি মঞ্জিল সবে
1: তিসৰি মঞ্জিল মানে তারও একটা হেৰি আছে সেইখন এইটো 67ৰ ঘটনা 67 হব তেতিয়া আসলে গানবিলাক এতিয়া মই যে ভুবনেশ্বৰৰ গান যেতিয়া এইবিলাক বেহালাত উঠাইছো সেই সময়ত কেছেট চেছেট এইবিলাক পাওঁ ঘৰত কেইবাবাৰো শুনো সেই সময়ত না ৰেডিঅ' আছিল হোষ্টেলত আছিলোঁ গানটো শুনিছোঁ এবাৰ বৰাবৰ মানে আৰু শুনিবৰ কাৰণে বেলেগ একো চ'ৰ্চ নাই তেতিয়া কি কৰিলোঁ তোমালোকে হাঁহিবা তেতিয়া ফাৰ্ষ্ট ইয়াৰত আছিলোঁ BSC তেতিয়া কৈছে গানটো এবাৰ চিনেমাখন চালোঁ এবাৰততো মনত নাথাকে ছেকেণ্ড শ্ব' চোৱা কৰিলোঁ দুবাৰ নে তিনিবাৰ চাইছোঁ মনে মনে পলাই পলাই যাওঁ হোষ্টেলৰ পৰা আৰু হোষ্টেলত তেতিয়া সেই এনেকুৱা লোহাৰ এই বেৰখন আছে দেই কোনোবাই সেইটো মানে বেঁকা কৰি থৈছে মানুহ এটা ওলাব পাৰা মই তিনিবাৰ চাইছোঁ এতিয়া মই আৰু অন্য ছেকেণ্ড শ্ব' চোৱা নাই কিন্তু অকল স্পেচিফিকেলি এই গানটো উঠাবৰ কাৰণে যে নহ'লে ক'ত শুনো মই এতিয়া ৰেকৰ্ড নাই কোনো ব্যৱস্থা অঁ মনত ৰাখিছোঁ সেইটো শুনি শুনি তাৰপিছত যেতিয়া কলেজত বজাইছোঁ এতিয়া উইথ মিউজিক যেতিয়া বজায় ইয়াৰ এটা বেলেগ আমেজ আহি যায় আৰু তেতিয়া ইমান হিট আৰু গানটো অৱশ্যে এতিয়াও বহুত পপুলাৰ হয় এইবিলাক আনন্দৰ কাৰণে বৰ ভাল আৰু আৰ ডি বৰ্মন বাহ কি মিউজিক গোটেই চিনেমাৰ গানবিলাকেই জানো
0: বিৰাট ভাল লাগিলে ছাৰ আপোনাৰ জীৱনটোতো এই ধৰক বেহেলাই ভূপেন্দ্ৰৰ গীত এইসমূহ গীত সুন্দৰ কৰি ৰাখিছে বাইদেউ কিহত ব্যস্ত থাকে অৱসৰৰ পাছত 2020 চনৰ অৱসৰ গ্ৰহণ কৰিলে কি কোনবিলাক কাম কৰি আপুনি ভাল পায় ছাৰৰ নিচিনা কিবা হবি আছে নেকি আপোনাৰ সেইটো জানিব খুজিছোঁ কেনেকুৱা ধৰণৰ কাম কৰি আপুনি ভাল পায়
2: আচলতে মই গান বজোৱা এইবিলাক খুবেই

0: ভাল পাওঁ, কিন্তু মই নিজে কৰাৰ কোনো হেৰি নাই মানে। কিন্তু সৰুৰ পৰা এটা স্পিৰিচুৱেল লাইনৰ ফালে যোৱাৰ মোৰ আগ্ৰহ ক'ব নোৱাৰাকৈ, সেইটো ফ্ৰম দা মোৰ নিজৰ দেউতাৰ মাৰ ফালৰ পৰাও আহিব পাৰে, নাজানো সেইবিলাক কথা। কিন্তু মই আচলতে চাকৰিত থকাৰ পৰা এটা অৰ্গেনাইজেশ্যনৰ লগত জড়িত, অৰ্গেনাইজেশ্যনটোৰ লগত জড়িত যদিও একচুৱেলি মই সেই অৰ্গেনাইজেশ্যনৰ ভিতৰৰ ফালে যোৱা মোৰ 72-73 তেতিয়াৰ পৰাই আচলতে সেইফালে, সেইটো অৰ্গেনাইজেশ্যনটো হ'ল শ্ৰী সত্যসাই সেৱা সংগঠন। সেই অৰ্গেনাইজেশ্যনটোত মই ঠিক ৰিটায়াৰমেণ্টৰ আগে আগে অৰ্গেনাইজেশ্যনৰ ভিতৰত মোক মানে তেওঁলোকে বিচাৰিলে কিছু কামৰ কাৰণে, আৰু মই ঠিক ক'ভিডৰ সময়তে মই ৰিটায়াৰ কৰিছোঁ। ক'ভিডৰ পিছত তাত জড়িত হ'লোঁ আৰু মই ষ্টেটৰ এডুকেশ্যন কোঅৰ্ডিনেটৰ হিচাপে তাত তাতে মোক ছিলেক্ট কৰিলে। আৰু সেইকাৰণে মই ল'ৰা ছোৱালীবিলাকৰ লগত একদম মানে সোমাই যাওঁ, আৰু তাতে এটা বালু বিকাশ ক্লাছ বুলি এটা হেৰি আছে, মানে ক্লাছ এটা আছে, সেই ক্লাছটোও লওঁ। তাৰোপৰি মই সৰু ল'ৰা ছোৱালীৰ লগত থাকি ভাল পাওঁ, থাকি ভাল পাওঁ মানে কি, আমাৰ তিনিজনী ছোৱালী, সিহঁতি যেতিয়া পঢ়ি হায়াৰ ছেকেণ্ডেৰী পাৰ হ'ল, তাৰপিছত গোটেইকেইজনীয়ে বাহিৰত পঢ়িব গুচি গ'ল, মোৰ অলপ খালী খালী লাগিল তেতিয়া। তেতিয়া আমি শান্তিপুৰত থাকোঁ, শান্তিপুৰৰ এৰিয়াৰ বহুত ল'ৰা ছোৱালীক মই পঢ়াইছিলোঁ ফ্ৰী অফ কষ্ট, কিন্তু যিখিনি মানে একদম আমাৰ অলপ
1: আৰ্থিকভাৱে
0: দুৰ্বল তেনেকুৱা ল'ৰা ছোৱালীক মানে 60-70টা এনেকুৱা,
1: 60-70
0: তাৰপিছত মই সেই পামহিত এখন স্কুল আছে, উত্তম তেৰণৰ প্ৰিন্সিপাল, সেই স্কুলখনত মই শিকাবলৈ গৈছিলোঁ, ৰাতিপুৱাই যাওঁ। গতিকে সেই যে মোৰ কথাটো হ'ল কি, মই যি জানো ভাল কথা সেইখিনি নেক্সট জেনেৰেশ্যন সৰু ল'ৰা ছোৱালী যিখিনি উঠি অহা, সেই ভাল কথাখিনি যদি ইনপুট কৰি দি যাব পাৰোঁ মোৰ কাৰণে, সেইটোৱেই মানে ডাঙৰ কথা। কাৰণ লগত কি লৈ যাওঁ, থকা বস্তুখিনি কাৰোবাক যদি দি থৈ যাওঁ ভাল কথাখিনি, তেওঁলোকৰ উপকাৰ আহিব, আৰু সেইটোৱে মোৰ হবি বুলি ধৰিব পৰা টিল টুডে অলছো, আজিও সেইটো কৰি
1: আছো।
0: নাই, স্কুলখনলৈ মোক স্পণ্ডেলাইটিছৰ কাৰণে ডক্টৰে অলপ ক'লে যে আপুনি কমাই দিয়ক, কিন্তু মই কুমাৰ পৰা এৰিয়াৰ স্কুলত গৈছোঁ মই ক্লাছ ল'বলৈ।
1: ঘৰত পঢ়াই,
0: ঘৰতো পঢ়োৱা, পঢ়োৱাটো মানে এনেকুৱা যে মই ইমানটাৰ পৰা ইমানটা নহয়, সিহঁতক টাইমটো চুজ কৰিব দিওঁ, সিহঁতৰ যেতিয়া দৰকাৰ হয় মোৰ তাত আহি যাওঁ,
1: যেতিয়া প্ৰয়োজন অনুভৱ কৰে আহে। তেনেকুৱা শিক্ষক পাবলৈ বৰ টান স্যার,
0: তেনেকৈ
1: যেতিয়াই প্ৰয়োজন হয় পাবলৈ দিগদাৰ আপোনাৰ,
0: মানে বিশেষকৈ মেথ ছায়েন্স এই দুটা মানে নাজানো হ'ল ছিষ্টেমটোৰ কাৰণেই নেকি, মানে ফটাফট ওপৰৰ ক্লাছলৈ গুচি যায় ল'ৰা ছোৱালীবিলাক, কিন্তু তলৰ লেভেলতে মানে কিছুমান হেৰি থাকি যায়,
1: ফাউণ্ডেশ্যনটো ঠিক নহয়,
0: ফাউণ্ডেশ্যনটো ঠিক নহয়,
2: এটা ডাঙৰ প্ৰবলেমেই আছে
0: সেইটোত মানে।
1: আচলতে এটো ভালকৈ ক'ব পাৰিব এই কথাটো,
2: একদম ফাউণ্ডেশ্যনটো মানে কিবা এটা ছিষ্টেমৰ কাৰণে আমাৰ সময়ত যিটো স্কুল লেভেলত আমাৰ যিটো ফাউণ্ডেশ্যন হৈছিল, এটা মোৰ এটা অনুভৱ হয়, ক'ব নোৱাৰোঁ মই ইমানখিনি বিজ্ঞ লোক বুলি মই নাভাবোঁ, কিন্তু তেওঁলোকৰ ফাণ্ডামেণ্টেল যিটো, আজিও মই 20 বছৰ আগত, মইতো 1975ৰ পৰা কটন কলেজত শিক্ষক হিচাপে আছিলোঁ, আৰু কটন কলেজৰ শিক্ষক হিচাপে থাকোঁতে মোৰ বেষ্ট মানে আটাইতকৈ মই ভাল পাইছিলোঁ, মানে চেলেঞ্জিং জব আছিল টু টেক দ্য ক্লাছেছ অফ হায়াৰ ছেকেণ্ডেৰী। তো হায়াৰ ছেকেণ্ডেৰী লেভেলত সেই ল'ৰাবিলাক
1: পঢ়ি আমি কেমেষ্ট্ৰি শিকিছিলোঁ যে হায়াৰ ছেকেণ্ডেৰী, সেইখন কিতাপ আমাৰ মানে বেদ বাক্যৰ নিচিনা আছিলে, হায়াৰ ছেকেণ্ডেৰী কালি যিখন আপুনি লিখা
2: সেইটো, সেইটো
1: দেখিলে তাৰ ভাল লাগে, সঁচা কথা কৈছোঁ, মোৰ সেই ওলাই গৈছে, সেইখন দেখিলে আমাৰ সহজ সহজ লাগে, কেমেষ্ট্ৰি বৰ টান, সেইখন দেখিলে কিন্তু ছাৰ ভাল লাগিছিলে, কিন্তু
2: সেইটো আমাৰ এক্সপিৰিয়েঞ্চৰ ওপৰত হৈছে। তাৰমানে এতিয়া মই যেতিয়া পঢ়ালোঁ, এতিয়া মই কৈছোঁ যে মই যেতিয়া ছাত্ৰ অৱস্থাত আছোঁ, মই কৈছোঁ ইমান ছিৰিয়াছ ষ্টুডেণ্ট নাছিলোঁ, এতিয়া যিখিনি ক'ৰবাত ইউনিভাৰ্চিটি কলেজত যিখিনি দৰকাৰ হয় এডমিশ্যনৰ কাৰণে সেইখিনি মাৰ্কছ পাওঁ আৰু, গতিকে মই এইটো ব্ৰিলিয়েণ্ট বুলি নকওঁ, দিল্লী ইউনিভাৰ্চিটিতো মই ছিট পাইছিলোঁ, কটনতো ছিট পাইছোঁ, গতিকে ফূৰ্তি কৰি থাকোঁ। তেতিয়া মই এটা বস্তু লক্ষ্য কৰিছোঁ যে বহুতখিনি বস্তু আমি কি শিকোঁ, কি লাগে, শিক্ষকৰ ওপৰত খুব নিৰ্ভৰ কৰে। আমি ভাগ্যৱান, স্কুল লেভেলতো কিছুমান শিক্ষক পাইছিলোঁ যিবিলাকৰ মানে চকু মুজি দিলে এতিয়াও মোৰ মনত পৰে, আমাক কেনেকৈ

0: অংক শিকাইছিল, কেনেকৈ ইংৰাজী শিকাইছিল? আজিকালি ষ্টুডেণ্টবিলাকক মই দুৰ্ভগীয় বুলিয়ে কওঁ, তেওঁলোকে এনেকুৱা শিক্ষক পোৱা নাই। ঠিক তেনেকৈ কলেজ লেভেলত যেতিয়া ছাৰসকলে কিমান মৰম কৰি আমাক শিকাইছিল, দুৰ্গেশ্বৰ ছাৰ, দুৰ্গেশ্বৰ দাস ছাৰ, মেধামেশ্বৰ কেনে মৰম কৰে, ফিজিক্সৰ কিজন, কেমিষ্ট্ৰী কিজন, সেইবিলাকেই মোক অলপমান প্ৰভাৱিত কৰিছিল। গতিকে মই যেতিয়া মানে শিক্ষক হ'লোঁ হায়াৰ ছেকেণ্ডেৰীত, সেই গুণী শিক্ষকবিলাকে কি কি কৰিছিল সেইবিলাক মই অলপ মানে প্ৰেক্টিচ কৰিছিলোঁ যে পাৰোঁ নেকি, খুব প্লেনিং কৰি গৈছিলোঁ। এতিয়া গতিকে সেইকাৰণে এনেকুৱা আছিল মোৰ কাৰণে হায়াৰ ছেকেণ্ডেৰী ক্লাছটো, যেনেকৈ বেহেলা এখন ফাংচনত বজাই উঠি সদায় বেহেলা বজাই মনটো ভাল নালাগে, দৰ্শকে কেনেকৈ লৈছে তাৰ ওপৰত ডিপেণ্ড কৰে। ঠিক তেনেকৈ মোৰ ক্লাছবিলাকো মই এনেকৈ ভাবোঁ যে এইটো এখন মোৰ ফাংচন, মোৰ দৰ্শক 120 ল'ৰা ছোৱালী, তেওঁলোকক মই কেনেকৈ একদম এট্ৰেক্টেড কৰি ৰাখিব পাৰোঁ। তো এট্ৰেক্টেড কৰি ৰাখিবৰ কাৰণে আচলতে নিজৰ কিছুমান টেকনিক আছে। এনেকৈ যদি একেধৰণে একঘেয়ামী কৰি পঢ়াই থাকে, কোনো মানে যিকোনো মানুহে কনচেনট্ৰেশ্যন লুজ কৰে। গতিকে অকণমান ইফাল ইফাল কৰিব লাগে। যেনে মই হঠাৎ কিবা মাজত কৈছে, তেতিয়াহে তেণ্ডুলকাৰ খুব পাইছে যে তেণ্ডুলকাৰ কিমান চেঞ্চুৰী মাৰিছে আজিলৈকে কচোন, লগে লগে গোটেই মানুহবিলাকৰ হেৰি হয়,
1: উজ্জীৱিত
0: হয়, উজ্জীৱিত হয় আৰু তেতিয়া খুব হেৰি হয় যে ইমান একজেক্টলি কয়তো। তাৰপিছত মই কৈছোঁ এতিয়া কোৱাচোন কেমিষ্ট্ৰীৰ অমুকটো কোৱাচোন, ছাৰ পাহৰিলোঁ, এইটো কিয় পাহৰিলা? এতিয়া এই পাহৰা কথাটোৱে কওঁতে বৰ ফূৰ্তি পায় যে পাহৰা কথাটো হ'ল যে এইবিলাক হ'ল আমাৰ মানুহৰ এটা কি বুলি কয়, এইটো স্নবিছ এটা বিহেভিয়াৰ, যিটো বস্তু ভাল পায় মানুহে কেতিয়াও পাহৰিব নোৱাৰে। গতিকে শচীন তেণ্ডুলকাৰে কেইটা চেঞ্চুৰী মাৰিছিল তোমাৰ যদি মনত থাকে, তেতিয়া এভগ্ৰেডৰ হাইপ'থেচিছটো কি সেইটো কিয় মনত নাথাকে, তাৰমানে তুমি ইণ্টাৰেষ্টেড
1: নহয়।
0: সেই সৰু সুৰা কথা বিলাক তাৰমানে যে পাহৰা কথাটো তুমি ফাঁকি দিছা, তোমাৰ ইণ্টাৰেষ্ট নাই, সেইকাৰণে
1: আগ্ৰহ নাই।
0: এই এনেকুৱা ধৰণৰবিলাক মানে তাতে ডেভেলপ হৈছে। আৰু তুমি যিটো কিতাপৰ কথা কৈছা, এই বস্তুবিলাক ধৰা মই কিতাপ লিখিছোঁ 75ৰ, 86 নে 87ত মই টেক্সট বুক লিখিছোঁ, তাৰমানে বাই দি টাইম মোৰ 12 বছৰ এটা অভিজ্ঞতা হ'ল ষ্টুডেণ্টবিলাকৰ ক'ত অসুবিধা হয়, কি বস্তু লাগে। এতিয়া তুমি বোধহয় টেক্সট বুকৰ কথা ভাবিলে যে এটা বস্তু উপস্থাপন কৰাৰ সময় টেক্সট বুকত তাৰ আগতে 3-4 লাইন অকণমান কিবা এটা আনি দিব পাৰি, তেতিয়া মানুহৰ এটা ভিজুৱেল হেৰি এটা হয়, এনে বৰ কষ্ট কৰি লিখিছে।
1: বৰ খুব সুন্দৰ কিতাপ ছাৰ সেইখন, সেইখন নহ'লে আমি কেমেষ্ট্ৰীত ফেইল কৰিলোঁ হয় যে, এইটো সঁচা কথা কৈছোঁ। হায়াৰ ছেকেণ্ডেৰী পঢ়াৰ আমাৰ এইটো সৌভাগ্য হৈছিলে আপোনাৰ, এইটো বৰ সুন্দৰ। বাইদেউৱে ধৰক অৱসৰ গ্ৰহণ কৰিও ছাৰ পুৰা এক্টিভ দেখি আছে, শ্ৰোতায়ো গম পাইছে ছাৰ বিৰাট ফূৰ্তিবাজ মানুহ। আপোনাৰ এই ফূৰ্তিৰ ভাগটো কেনেকুৱা, আপুনি মিচিকে হাঁহি আছে, এখন সুন্দৰ বুক, ছাৰৰ সমানে আপোনাৰো একেই উৎসাহ উদ্দীপনানে?
2: কিতাপ লিখাটো হোৱাৰ পিছতে কয়ে আজি ইমানখিনি হ'ল। আৰু মোৰ নিজাববীয়াকে মইতো আশা কৰোঁ মানে মাতৃসকলক ভগৱানে স্পিৰিচুৱেল আধ্যাত্মিকতাৰ লেচন জন্মতে শিকাই পঠোৱা তাই, কাৰণ প্ৰতিগৰাকী মাকে ল'ৰা ছোৱালীক যিটো শিক্ষা দিয়ে তাৰপিছত কিবা কিবি কাৰণত অলপ ডাইভাৰ্ট হৈ যায় তাৰ পৰা। বৰ্তমান চিটুৱেশ্যন, মেটেৰিয়েলিষ্টিক ভাৱটো, এইবিলাক পিছতহে আহে। গতিকে মই মানে যিমান পাৰোঁ, এই আজিকালি খুব সৰু সৰু ছোৱালীবিলাকে ধৰা বহুত কাম কৰি থাকে, যে তোমালোকে লাগিলে এজন বা দুজন ল'ৰা ছোৱালীক তোমালোকে যিখিনি ভাল কথা জানা সেইখিনি যদি শিকাই যাব পৰা, তাতকৈ ডাঙৰ মহান কাম নাই আৰু।
1: কিবা এটা দি যাব পাৰিলে
2: আৰু মই সেইটো খুব এনজয় কৰোঁ, যেতিয়া ল'ৰা ছোৱালীবিলাকৰ মানে সিহঁতে কিছুমান এনেকুৱা ল'ৰা ছোৱালীও পাইছোঁ যি আহি মানে বহিব টান পায় চোফাত, তাৰমানে তেওঁলোকক সমাজত এনেকুৱা এটা হেৰি মূৰত সোমাই গৈছে যে চোফাত বহিব টান পায়। মই যেতিয়া বহিব দিওঁ তেতিয়া তেওঁলোকে বহি যেনেকুৱা এখন মুখ দেখা পাওঁ তাৰ দৰে মানে সেই আনন্দটো বেলেগ। মই সিহঁতক বুজাই দিওঁ এইখন এখন বহা বস্তু, ইয়াতে কোনো হেৰি নাই, কিন্তু তাত ডিচিপ্লিনটো থাকিব লাগিব। ডিচিপ্লিন যদি তোমালোকে মেইনটেইন নকৰা তেতিয়াহ'লে কিন্তু আউট হৈ যাবা সমাজৰ ভাল ভাল বস্তুবিলাকৰ পৰা। কিন্তু মই দেখিছোঁ বহুত ল'ৰা ছোৱালী কিন্তু উপকাৰ হৈছে, সিহঁতক মানে ৰাস্তাই ঘাটে বা ক'ৰবাত লগ পালেও দেখিলে গম পায় সিহঁতৰ মানে নেচাৰটো নেচাৰবিলাক
0: এওঁৰ লগত এই কথাটো কয় মই মানে মই এনজয় কৰিলোঁ এওঁ এনেই

0: গান বাজনাৰ বোলে হেৰি নাইতো, তেনেকৈ গাব নোৱাৰা বা হেৰি নাই, কিন্তু এই যে কেতিয়াবা একেলগে ল'ৰা ছোৱালীবিলাকক মাতে, এই সৰুৰ পৰা অকণমান টেনলৈকে একদম ফুকলীয়া আৰু, এই ছিক্সমানৰ পৰা ল'ৰা ছোৱালীবিলাক আহে, আহি কিবা কেতিয়াবা
1: কিছুমান এনেকুৱা ল'ৰা ছোৱালীও আহে, মানে মই ভাত সানি মেলি খুৱাই দিওঁ
0: সিহঁতক, আহি পেলাই তাতে গান বাজনা কৰে নহয়, তেতিয়া দেখোঁ এওঁটো এওঁক ডিৰেকশ্যন দিয়ে, এই নাচিব দিয়ে, মই দূৰৰ পৰা চাওঁ, মানে গান বাজনা নাথাকি লাগিব, মেথামেটিক্স আছেতো, গতিকে এই যে ৰিহাৰ্চেলবিলাক মই দূৰৰ পৰা এনজয় কৰি থাকোঁ, এই ধৰক 15-20 জনমান কোনোবাই কিবা বজাই যায় চিঞৰ বাখৰ মাজে মাজে, কিবা খাব
1: চবৰে ডিঙিততো গান নাথাকে, চবৰে হাতত বজোৱাৰ হেৰিটো নাথাকিব পাৰে, কিন্তু সেই ৰোল প্লে সৰু নাটকত, মানে এতিয়া বুঢ়ী আইৰ সাধুৰে কিছুমান গ'লে ইমাজিনেশ্যন, সেইবিলাকতো কিছুমান ল'ৰা ছোৱালীৰ খুব মানে স্কিলটো থাকে, কিন্তু আমি গান গাব জানিলে নাচিব জানিলে তাতেই অকল প্ৰাধান্য দি থাকিলে যে নহয় কথাটো, তেতিয়া বাকী ল'ৰা ছোৱালীবিলাকো কিন্তু সেইবোৰ আহি যায়, যেতিয়া যোনে যিটো ভাল পায়, মানে
2: চবৰে নিজা নিজা এটা থাকে, বা ভগৱানে কিবা এটা দি পঠিয়ায়,
1: দি পঠিয়ায়
2: বিচাৰি, আপুনি বৰ সুন্দৰ কথা কৈছে, আৰু এইটো শিক্ষা, মই এটা বুজিলোঁ কথাটো, এজন শিক্ষকৰ ঘৰতহে এনেকুৱা পৰিৱেশ হ'ব পাৰে ছাৰ, এই কথা চাবা, যেনেকৈ যেনিবা বহিব সংকোচ কৰে, তেনেকুৱা ল'ৰা ছোৱালী আপুনি আনি বহুৱাই
1: পঢ়াই দিয়ে, ভাত খুৱাই দিয়ে,
2: এইটো আজিৰ দিনততো বৰ এটা সম্ভৱ যেনো নালাগে, আৰু নকৰা মানুহ অতি তাকৰ বুলি মই ক'ব লাগিব,
0: আছে কিছুমান মানুহ আমাৰ অসমত, আমাৰ যিনে যিমানেই যি নকওক যে অসমীয়া জাতি ধ্বংস হ'ব অসমীয়া ভাষা মুঠেই নহয়, তাৰমানে আমি আমাৰ অসমত মই জানাতে বহুত ভাল মানুহ আছে, এইবিলাক চব নীৰৱ, এতিয়া ছ'চিয়েল মিডিয়াই গোটেই অসমখন ৰিপ্ৰেজেণ্ট নকৰে, গতিকে যেতিয়া ছ'চিয়েল মিডিয়াত বেছিকেলি মানুহৰ এটা প্ৰত্যেকৰে একোটা মানে ভাৱ থাকে, বেয়া বস্তুটোৱে ভাল পায় আচলতে, মানুহবিলাক চাবচোন সৰুৰ পৰা এট্ৰেক্ট কৰে, গতিকে বেয়া বস্তুৰ কাৰণে এই কিবা এইবিলাক পপুলাৰ লাইক পাবৰ কাৰণে বেয়া বস্তুবিলাক দি থাকে, কিন্তু অসমত কাম কৰা মানুহ বহুত আছে, চাইলেণ্টলি বহুত আছে, আৰু অসমীয়া জাতিক কোনো ৰাখিব নোৱাৰে, আৰু বেচিকেলি উই আৰ ভেৰি ইণ্টেলিজেণ্ট, আমি মই বাহিৰত পঢ়া বাহিৰত দেখিছোঁ, মই দেখিছোঁ কম্পাৰেটিভলি মানে ইণ্ডিয়ান বাকী ইণ্ডিয়ানতকৈ আমাৰ অসমীয়া ল'ৰা ছোৱালীবিলাক বেছি চোকা বুলি যিটো কয়, মানে কেটচিং পাৱাৰ আছে,
2: বুদ্ধি আছে,
0: বুদ্ধি আছে, কিন্তু তাকে অকণমান মানে হেৰি কৰিব লাগিব,
1: মইতো কিছুমান পাইছোঁ, হয়তো কাৰোবাৰ তাত কাম কৰে ঘৰত পাৰ্ট টাইম কাম কৰে, কিন্তু স্পিৰিচুৱেলি তেওঁলোক বহুত হায়াৰ, মানে ভাৱ চিন্তা কথা বতৰা পাতি চালে, কিন্তু সেই আমাৰ সমাজ ব্যৱস্থাৰ কাৰণে তেওঁলোকে একো নাজানা বুলি ভাবা যায়, কিন্তু বহুত কথা জানে, আৰু বহুত সৎ সৎ মাইকী মানুহৰ কথা কৈছোঁ মই, আছে
2: সেনেকুৱা মানুহৰ মাজত কাম কৰি থাকে বা পাই থাকে,
1: আৰু মই বিচাৰি খুচাৰি আনো তেনেকুৱা, মানে অলপ নেগলেক্টেড ফিল কৰে নিজে, কিন্তু সেইটো হ'ব নালাগে,
2: নিশ্চয়কৈ, আপুনি ধৰক অৱসৰ গ্ৰহণ কৰিলে, আপুনি ICMR-ত আছিলে, ৰিচাৰ্চ অফিচাৰ আছিলে, তাৰ পাছত আপুনি এইখিনি কাম কৰি আছে, এই যে আপোনাক এটা উৎসাহ মটিভেশ্যন, এইটো সেই আপুনি ক'লে মাৰ পৰা অকণমান স্পিৰিচুৱেলি যি মোৰ সেই কথাটো আহিছিলে, বা প্ৰতিগৰাকী মহিলাৰ ভিতৰত আপুনি কৈছে মাতৃৰ ভিতৰত থাকেই, এই যে আপুনি সেৱাটো দি আছে, সেৱা বুলিয়েই কৈছোঁ,
1: সেইকাৰণে অৰ্গেনাইজেশ্যনটোৰ নামেই সেৱা অৰ্গেনাইজেশ্যন,
2: হয় হয়, খুব ভাল লাগিলে বাইদেউ জানি এই কথাখিনি, বৰ সুন্দৰকৈ কৈছে, ছাৰৰ এই মুহূৰ্তত কিবা তেনেকুৱা ভাৱৰ গান বেহেলাত উঠাব নেকি ছাৰ, শ্ৰোতাই শুনি ভাল পাব,
0: শ্ৰোতাই শুনিবৰ কাৰণে চোৱা, মই এতিয়া প্ৰেক্টিচ কৰোঁ, এতিয়া যে কৈছা মোৰ সময়,
2: হয়
0: মই 2012-ৰ পৰা ৰিটায়াৰমেণ্ট হৈছোঁ, মানে এনেই চৰকাৰীভাৱে অসম চৰকাৰৰ পৰা 2011 চনত ৰিটায়াৰ কৰিলোঁ, তাৰ মাজতে কটন কলেজৰ পৰা গৈ পেলাই আসাম সায়েন্স টেকনোলজি এনভাইৰনমেণ্ট কাউন্সিলত 2 বছৰৰ অলপ বেছি কাল ডিৰেক্টৰ হৈ আছিলোঁ সঞ্চালক হিচাপে, তাৰপিছত ৰিটায়াৰমেণ্ট কৰিলোঁ মই 2011-ৰ জুনৰ 30 তাৰিখে, তাৰপিছতে মই কিন্তু মানে হেৰিলৈ গ'লোঁ, ইউনিভাৰ্চিটি অফ চায়েন্স এণ্ড টেকনলজি মেঘালয় USTM, মই আই ৱাজ দ্য ফাৰ্ষ্ট ভাইচ চেঞ্চেলৰ, এইটো প্ৰাইভেট ইউনিভাৰ্চিটি, মই প্ৰাইভেট কাম কেতিয়াও কৰা নাছিলোঁ, আৰম্ভণিটো বৰ ভাল লাগিল, মই এতিয়া অৱসৰৰ কথা কৈছোঁ, অফিচিয়েলি গভৰ্ণমেণ্টৰ পৰা 2011 চনত ল'লোঁ, তাৰপিছতে কিন্তু মই USTM-ত গ'লোঁ, তাৰপিছত প্ৰথমতে ভালেই লাগিল, পিছৰ ভাৰতত দেখিলোঁ যে প্ৰাইভেট ইনষ্টিটিউচনত নিজৰ মগজৰ মতে বা নিজৰ মতে কাম নহয়, গতিকে মই সেই তোমাৰ জুনৰ জুলাইত 1 তাৰিখে

0: 2012 চনৰ 2 তাৰিখে ৰেজিগনেশ্যন দি ওলাই আহিলোঁ, তাৰপিছত মই মুক্ত ব্যংগ হৈ
1: গ'লোঁ। এওঁ যিটো কথা কৈছে সেই তাৰ লগত কিন্তু ভূপেন হাজৰিকাৰ মানুহে মানুহৰ বাবে গানটো একদম খাপ খাই যোৱা, ইমান সুন্দৰ গান লিখি
2: থৈছে।
1: এই মই যিখিনি কথা কৈছোঁ তাৰমানে সেইখিনি এই মানুহে মানুহৰ বাবে গানটোৰ লগত পুৰা খাপ খাই যোৱা মানে।
2: ভাল লাগিলে ছাৰ, আপুনি মুক্ত বিহংগ হৈ আছে, আমি আপোনাৰ মাজে মাজে এইকাৰণে বিচাৰি থাকোঁ, আহিলে ভাল পাইছোঁ, আজি সুন্দৰকৈ পাইছোঁ আপোনাক ছাৰ। বাইদেউ কোৱাটো, বাইদেউ আচলতে প্ৰকাৰতে আপোনাক অকণমান ইংগিতেই দিছে যে ছং অফ দি মিলেনিয়াম, যিটো বেংগলী ভাৰ্চন আছিলে তাৰ, ছং অফ দি মিলেনিয়াম পাইছিলে মানুহে মানুহৰ জন্য, যিটো খুব সুন্দৰ।

0: একেবাৰে ছাৰ আপুনি গায় আচলতে সেইটোৱে কথা। আপোনাৰ ভূপেন হাজৰিকাই ঠিকেই কৈ থৈ গ'ল, ৰসায়ন বিজ্ঞানৰ ছাত্ৰ বা অধ্যাপক বুলি ক'লে বা আপোনাক ছাইণ্টিষ্ট বুলি কৈছে বুলি ক'লে সঁচা আপুনি একদম গৱেষণা কৰি তেখেতৰ গীতসমূহটো সোমোৱাই লৈছে। বিৰাট ভাল লাগিলে ছাৰ,
1: থেংক ইউ,
0: বিৰাট ভাল লাগিলে। আমাৰ শ্ৰোতাই নিশ্চয় ভাল পাইছে, বিভিন্ন বাৰ্তা আহিছে ছাৰ, কি বাৰ্তা আহিছে চাব খুজিছোঁ, দুটিমান বাৰ্তা লৈ লওঁ। মুকুল হাজৰিকাই লিখিছে সুন্দৰ বাৰ্তা, ক'ৰ পৰা লিখিছে তেখেতে আমাক দিয়া নাই, কিন্তু বৰ ভাল লাগিল বুলি প্ৰিন্স কুমাৰ ফুকনে আমাক এইটো দিছে, প্ৰিন্স সপোন ফুকন কিবা লিখিছে। ধনজিৎ বেজবৰুৱাই লিখিছে মই নলবাৰী জিলাৰ অন্তৰ্গত ডিৰুৱাৰ পৰা শুনি আছোঁ বুলি বাৰ্তা দিছে। লগতে প্ৰতিভা হাজৰিকাই লিখিছে আজিৰ অনুষ্ঠানৰ শিল্পী দম্পতীহাললৈ শ্ৰদ্ধা নিবেদন কৰিলোঁ, তেখেতৰ বেহেলাৰ সুৰত প্ৰাণ হাত পৰি গ'ল বুলি তেখেতে দিছে। লগতে দিলীপ ডেকাই লিখিছে অনুষ্ঠানটি বৰ ভাল লাগিছে, আজিৰ অতিথিদ্বয়লৈ প্ৰণাম জনাইছোঁ, তেখেতৰ কথাবোৰ শুনি আপ্লুত হৈছোঁ, ভেৰুৱা দৰঙৰ পৰা তেখেতে বাৰ্তা দিছে। গোবিন্দ শইকীয়াই লিখিছে কেমিষ্ট্ৰি আৰু

0: মিউজিক, এই দুইটাৰ ৰাসায়নিক বান্ধনী নে বান্ধি জীৱন উদযাপন কৰা ছাৰলৈ ৰসায়ন পৰিয়ালৰ এজন সদস্য হিচাপে ছাৰ আৰু
1: তেওঁ ৰসায়নৰ যেন পাইছিল,
0: হয় তেওঁ কৈছে ৰসায়ন পৰিয়ালৰ এজন সদস্য হিচাপে ছাৰ আৰু বাইদেউৰ সুস্বাস্থ্য অটুট কামনা কৰিলোঁ, গোবিন শইকীয়া তেখেতে লিখিছে। চাগে তেখেত ৰসায়ন বিজ্ঞানৰে ছাত্ৰ, খুব সুন্দৰকৈ দিছে সেই বান্ধনীৰ ভিতৰত সঁচাকে কৈছে, গতিকে ৰসায়ন বিজ্ঞান আৰু সংগীত দুইটাকে সুন্দৰকৈ ৰাখিছে। এই যে ছাৰ এটা থাকে মানুহৰ সাধাৰণতে, আপুনি যেনেকৈ কৈছে 77 বছৰ হৈছে, দেখা থাকিবলৈ লগা নাই, 70ৰ বেছি বুলি কোনো নকয়, আপোনাৰ বয়স কমি আছে, কমাই ৰাখিছে আপোনাৰ এই উৎসাহ উদ্দীপনাই, মানুহে ভাবে যে 65-70 হৈছে বা ৰিটায়াৰমেণ্টৰ পাছতে বোধহয় ভাবিবলৈ লয় মোৰ আৰু কাম শেষ বা মই যিখিনি কৰিলোঁ। তেতিয়াও যে বাইদেউ যেনেকৈ এতিয়াও সমাজক দি আছে বা সেৱা ভাৱ মানুহে মানুহৰ বাবে যিটো সুধাকণ্ঠই গাই থৈ গৈছে আপুনি কৰি আছে, এই যে কাম আমি কৰি যাব পাৰোঁ, বয়স যে কোনো বাধা নহয়, সেই কথাটো আপুনি কেনেদৰে ছাৰ বিশ্লেষণ?
1: আচলতে মানে ঘটনাটো হ'ল কি, চব মানুহ সকলো মানুহৰে মোটামুটি কেপাচিটি মোৰ মতে প্ৰায় একেধৰণৰ। এতিয়া তেওঁৰ মোৰ এতিয়া মোৰ অভিজ্ঞতাৰ পৰা কৈছোঁ যে পাৰ্থক্যটো আহি যায় তোমাৰ জীৱনৰ এটিচিউডৰ ওপৰত। এটিচিউডটো কেনেকুৱা, ধনাত্মক এটিচিউড থাকিলে মানুহৰ প্ৰত্যেক মানুহ হ'লেই যিকোনো মানুহৰে সদায় আনন্দ দুখ সুখ সববিলাক থাকিবই, যে যোনে অনবৰত হাঁহি আছে এনেকৈ ভাৱ নহয় যে তেওঁৰ কোনো বিপদ হোৱা নাই, হৈ আছে, সেইটো দেখুৱাৰ কোনো দৰকাৰ নাই। এতিয়া পজিটিভলি প্ৰতিটো বস্তুৱে পজিটিভলি চায়। মই এটা হাঁহি উঠা কথা কওঁ, মই পজিটিভলি এতিয়া মই মানে মই কৈছে বিৰাট ফূৰ্তি কথা হঠাৎ মনত পৰিলে যে মই মানে 86 নে 87 প্ৰথম মই মাৰুতি এখন কিনো, মাৰুতি ভান এখন কিনো দেই। তাৰপিছত কেইবছৰমান চলোৱাৰ পিছত হঠাৎ তেতিয়া চেক চক একজোৰা, আজিকালি এইবিলাক কথা মই কাৰো মুখত নুশুনো, চক একজোৰাটো আমাৰ ভাঙি গ'ল, মই বদলাই ল'লোঁ। তাৰপিছত পিছৰ দিনা চলাওঁতে মোৰ বাকী চক একজোৰাটো তাৰ লগত ভাঙি গ'ল, ভাঙি লোৱাৰ পিছত চব মানুহেতো হেৰি লাগিব। মোৰ তেতিয়া ভাবিল আজি ডিপাৰ্টমেণ্টত আমাৰ অলপ ফূৰ্তি আছিলে, কেমিষ্ট্ৰি ডিপাৰ্টমেণ্ট গোটেই ছাৰসকলক মই জীৱনত নাপাহৰোঁ, মই যে মিঠাই চিঠাই লৈ আহিলোঁ দেই, ভাঙি গৈছে এতিয়া অঁ, আৰে মিঠাইটো কাৰণটো শুনি এতিয়া তুমি হাঁহি দিব, বোলে কিয় লৈ আহিছা, ছাৰ মই এই চক এবজৰ্বাৰ দুটাৰ প্ৰেম দেখি মই আৰু নথৈ ইমান নোৱাৰিলোঁ, আৰু কালি এইটো ভাঙিলে আজি এইটো ভাঙিলে। এতিয়া কথাটো হ'ল যে মোৰ বহুত পইচা গৈছে, আচ্ছা এই পইচা যোৱা কথাটো এইটো মোৰ স্বতঃপুতভাৱে আহিছে, এইটো তুমি মই দুখ কৰিলে কি হ'ব, কালি ইমান পইচা ভৰিছোঁ আজি ইমান পইচা, যদি উল্টা কৰি দিওঁ যে মোৰ পইচা যি গ'ল গ'ল আৰু, কিন্তু সেইটো বস্তু মই ফূৰ্তি লৈ লৈ আহিছোঁ
0: যে
1: অঁ এতিয়া তোমাৰ প্ৰতিটো বস্তুতে প্ৰতিটো ঘটনাতে এটা পজিটিভ পাৰ্ট থাকে, আৰু মানুহে যদি পজিটিভটো পাৰ্টটো একুৱাৰ কৰিব পাৰে তেতিয়া আনন্দ পায় আৰু। আৰু জীৱনটোনো কি, আজি আছোঁ কালি নাই, আজি মই ইয়াতে কৈ আছোঁ কালি কি হ'ব কোনেও ক'ব নোৱাৰে।
0: আৰু
1: অঁ সেইকাৰণে বহুত মুনিষীবিলাকেও কৈছে, ময়ো এইটো বিশ্বাস কৰোঁ, মই আজিৰ কাৰণে জি থাকিম, মোৰ মোৰ বয়সত এতিয়া কালি কি হ'ব দেখা যাব, আগতে কি হৈছিল মোক কোনো কথা নাই, আৰু বহুতৰ দুখটো এইকাৰণে থাকে মই অমুক কৰিব পাৰিলোহেঁতেন, যদি আমাৰ ডিক্সনেৰীৰ পৰা হেতেন শব্দটো গুচাই দিলে হয় বহুত মানুহৰ আনন্দ আহি গ'ল, চবেই হেতেনটো কয় ইছ ৰাম মই অমুক কৰিলে অমুক হৈ গ'ল আৰু গ'লে আজি অঁ আজি এতিয়া তোমাৰ
2: এতিয়া লগে লগে বাকীটো আনি আকৌ লগালে
0: আৰু মিঠাইও খুৱাইছে
2: অঁ মিঠাইও খুৱাইছে। তেওঁ কিন্তু কাৰ পৰা আশীৰ্বাদ পাইছে, এই গাড়ীখনৰ পৰা, যে মোক তুমি চলাই থাকোঁতে যেনেকে আদৰ কৰিছিলা, মোৰ অসুখ হৈছে লগে লগে তুমি মোক তাৰ হেৰিটো দিছা, এই আশীৰ্বাদটো কিন্তু গাড়ীখনৰ পৰা পাইছে, আন মানুহে ভাবটো নাহে জড় বস্তু বুলি ভাবে, কিন্তু গাড়ীখনে কৈছে মোক তুমি আগতে যেনে মৰম কৰিছিলা মই তোমাক সহায় কৰি থাকোঁতে, আজি মোৰ বিপদত তুমি মোক সহায় কৰিছা।
0: হয় খুব সুন্দৰ হৈছে, আপোনাৰ পৰা শিকিবলগীয়া বহুত কথা আছে,
1: এইবিলাক
0: বাৰ্তা আছে এইটোৰ পৰা,
1: চব বস্তু আছে, তেনেকৈ ধৰিলে হয়। এতিয়া তুমি দুখ কৰিলে দুখ কৰিব পাৰা, আজি পজিটিভ পাৰ্টটো লৈ লোৱা,
0: আৰু আনন্দ গ'ল আপুনি নাপালে গোটেই ডিপাৰ্টমেণ্টক
1: ডিপাৰ্টমেণ্ট দিলে আৰু চবেই আচৰিত হৈছে, আৰে ই চাহ কিয় খুৱাইছে, এইটো আৰু কথাটো কোনেওতো মোক কাটিবও পৰা নাই যে ইহঁতৰ প্ৰেমটো জোকমীয়া প্ৰেম, কালি ভাঙিলে এইখন আজি এইটো ভাঙিলে সি দুখতে এনেকুৱা ধৰণ। এতিয়া কথাটো হ'ল জড় পদাৰ্থত লৈ পেলাই মই আনন্দ কৰিছোঁ, প্ৰত্যেকেই এনেকুৱা ধৰণৰ এটা, এইটো মোৰ স্বতঃপুতভাৱে আহিছে বিকজ অফ মাই নেচাৰ হ'ব পাৰে
0: এনেকুৱা এই এটিটিউড যিটো আপোনাৰ সেইটো আছে।

0: আপোনাৰ বহুতৰ নাথাকে, ইয়াক আপুনি তাক মাজে সময়ে তাক কিয় পৰিচৰ্যা কৰিব লাগে নে এইটো অটোমেটিক, আপুনি কৈছে অটোমেটিক আহে আপোনাৰ
1: অটোমেটিক? আচলতে কি হয় মানে মানুহৰ
0: কেনেকৈ পজিটিভ হৈ থাকিব জানিব খুজিছে,
1: পজিটিভ মানে মই এতিয়া এতিয়া মোৰে সাত ভাই ভনী, মোৰ যেনেকুৱা চবতে ইণ্টাৰেষ্ট, মোৰ ভাই ভনী চবতে ইণ্টাৰেষ্ট নহয়, মোৰ ডাঙৰ দাদা একেবাৰে বিৰাট পণ্ডিত মানুহ পঢ়ায়, বাকীজন তেনেকৈ, মই আকৌ সৰুৰ পৰা হ'ল কি খেলা ধূলা গান বাজনা পঢ়া শুনা চবতে, মানে সেইকাৰণে ফুটবল খেলিছিলোঁ, ভালে ফুটবল খেলিছোঁ, ক্ৰিকেট ভাল খেলিছোঁ, ইভেন তুমি জানা মই টেবুল টেনিছ যেতিয়া হেৰিত এম এছ চি পঢ়িব গ'লোঁ তেতিয়া জীৱনত প্ৰথম টেবুল টেনিছ হেণ্ডেল কৰিছোঁ, তাৰপিছত মই পিছত ৰিচাৰ্চ কৰিব যাওঁতে ডিপাৰ্টমেণ্টৰ মই টেবুল টেনিছৰ ডাবলছত মই হেৰি ৰাণাৰ্ছ আপ আছিলোঁ ডাবলছত, নাই বস্তুটো হ'ল কি
0: মোৰ
1: সেইটো শিকি লৈছোঁ এইটো, আৰু প্ৰত্যেকৰ ইচ্ছাৰ কথা এতিয়া আনন্দ লাগে এইবিলাক চাই, আৰু মই এতিয়া
0: সেইকাৰণে আপুনি কটন কলেজত খুব জনপ্ৰিয় আছিলে শিক্ষক হিচাপেতো আছিলে, বিভিন্ন মেন মিটিং সভা সমিতা আপুনি
1: যাওঁ, মই তাত মই মানে কি ফুটবল খেলা হ'লে এতিয়া ধৰক কটন কলেজৰ ক্ৰিকেট টীম আছিলে, আজিকালি এইবিলাক বস্তু নাইকিয়া হৈছে, কটন কলেজৰ ক্ৰিকেট টীম মানে টিচাৰ্ছ টীম, মই পাৰ্মানেণ্ট উইকেট কিপাৰ থাকে, আমি তেতিয়া এইবিলাক ভাবিবই নাই, গুৱাহাটী ইউনিভাৰ্চিটি টিচাৰৰ লগত খেলিছিলোঁ, ভেটেনেৰি টিচাৰ্ছৰ লগত, বিবুৰাৰ লগত খেলিছিলোঁ, এই এই বস্তুবিলাক এতিয়া সমাজৰ পৰা নাইকিয়া হৈ ধৰিছে, কিন্তু সেই সময়ত হ'ল কি সেইটোৰ কাৰণে আমাৰ ডিপাৰ্টমেণ্ট কেমিষ্ট্ৰি কটন কলেজ আৰু গুৱাহাটী ইউনিভাৰ্চিটি ডিপাৰ্টমেণ্টৰ বা মানুহবিলাকৰ লগত আমাৰ বন্ধুত্ব হৈ গ'ল, এইটো এতিয়াও আছে, এই বস্তুবিলাক বিভিন্ন কাৰণে মই কাকো দোষ দিব খোজা নাই, কাৰণ সমাজ ব্যৱস্থাটো সম্পূৰ্ণ সলনি হৈছে, সেইকাৰণে মানুহে যে দোষ দিয়ে নতুন প্ৰজন্মক দোষ দিয়ে, আৰে বাবা পুৰণা প্ৰজন্মই কি কৰিছা, গতিকে মানুহৰ আটাইতকৈ হেৰি হয় মই হেৰি কৰোঁ আনন্দ কৰিব পাৰে যদি মানুহজনে, মই এতিয়া অলপমান শিক্ষকৰ দৰে কৈছোঁ, যদি কিবা এটা ফেইলাৰৰ কাৰণে নিজক যদি জগৰীয়া কৰিব পাৰে তেতিয়াহ'লে চবৰে কাৰণে ভাল, আৰু সাধাৰণতে মানুহবিলাকে মই পৰীক্ষাত কম নম্বৰ পালোঁ কাৰণ মোক ঘৰত বৰ ডিষ্টাৰ্ব দিছে, বা মই কিতাপ পোৱা নাই, বা মোৰ হেৰিত পৰীক্ষা হলত কিবা দিগদাৰি কৰিছে, এইটো নহয়, যদি মই ভাবোঁ যে মোৰ পৰীক্ষা বেয়া হৈছে মোৰ নিজৰ কাৰণে, মই ভিতৰৰ এনভাইৰণমেণ্টটো কিয় ঠিক কৰিব নোৱাৰিলোঁ, মই পৰীক্ষা হলত ভালকৈ নিজে কনচেনট্ৰেশ্যন দি কিয় লিখিব নোৱাৰিলোঁ, দিছ ইজ মাই ফল্ট, এই বস্তুটো যোনে কৰিব পাৰে, মই এইটো চেষ্টা কৰিছিলোঁ সদায় যে মই ফেইলাৰ হ'লে বেয়া হ'লে এইটো বেলেগ আনৰ দোকান, আৰু সদায় এটা জেনেৰেল টেণ্ডেঞ্চি আছে বেলেগক দোষ দিয়া, এইটো নিজৰ কথা, দুটা বস্তু হেতেন বেলেগক দোষ দিয়া, পজিটিভ নিগেটিভিটি চৰি নিগেটিভিটি হেতেন আৰু বেলেগক দোষ দিয়া, এই তিনিটা বস্তু যদি কোনোবাই আঁতৰ কৰিব পাৰে তাতকৈ সুখী মানুহ হ'ব নোৱাৰে,
0: খুব সুন্দৰ ব্যাখ্যা দিছে ছাৰ আপুনি, আমাৰ শ্ৰোতাই নিশ্চয় শুনি বৰ আপ্লুত হৈছে, আৰু শ্ৰোতাই কামত আহিব আমাৰ কামত আহিছে সদায় আপোনাৰ পাঠে কামত দিয়ে, আৰু যদি আজিও তেনেকুৱা পাইছোঁ বাইদেউক পাইছোঁ, এতিয়া বাইদেউ কৈছিলে যে আপুনি ক'লে যে খুব দুটা প্ৰেম সেইটো কাৰণে একেলগে ভাঙিলে, প্ৰেমক লৈ ভূপেন যে বহুত গীত আপুনি আৰম্ভতে শুনাইছে বিমূৰ্তবোৰ,
1: নহয় এটা কথা আজি মই এনেকৈ ভাবিছোঁ, মই এটা ভাবি আহিছিলোঁ এইটো, এতিয়া শ্ৰোতা দৰকাৰ ভাবিছে এই 77 ইয়াৰ্ছৰ বুঢ়াটোৱে ভূপেন দাৰ গানৰ এইবিলাক বজাইছে, আমাৰ জুবিন গাৰ্গক নবজায় নেকি, গতিকে মই এটা মনে মনে ভাবি আহিছোঁ চেষ্টা কৰোঁ নেকি,
0: নিশ্চয় ছাৰ বঢ়িয়া হ'ব, ভূপেন দা আৰু জুবিন দা আমাৰ মানে দুইগৰাকীয়ে নমস্য,
1: এতিয়া অলপমান হেৰি হ'ব পাৰে কাৰণ এই যে সময় কটোৱা এই গানটো উঠাবৰ কাৰণে মোৰ বৰ কষ্ট হৈছে, কাৰণ গানটো আগতে বৰ বেছি ভূপেনৰ গানটো আমি সৰুৰ পৰা অনবৰত শুনি থাকোঁতো, গতিকে সেইটো থাকে, জুবিনৰ হেৰি মোৰ বৰ দুখ লাগিছে, এইটো মানে ইমান টেলেণ্টেড মানে বৰ অকালতে গ'ল, তাৰে তেওঁৰ এটা গান আছে
0: খুব ভাল হ'ব ছাৰ,
1: অলপমান ভুল হ'লে মই দৰ্শককো কৈছোঁ দেই, মোক অলপ ক্ষমা কৰিব, কিন্তু মই চেষ্টা কৰোঁ, গানটো ময়ো বৰ ভাল পাওঁ, জুবিনে নিজেই ভাল পোৱা বুলি কৈছে,

শিকাইছিলে মই চেষ্টা কৰিছোঁ। তাৰপৰা এই গানটোৰ এটা বস্তু মই কওঁ, মোৰটো কোনখিনি তেওঁৰ নেচাৰেল বস্তু পাওঁ, মই অলপমান আৱেগিক হৈ গৈছোঁ। এই যে মাজত গানটোৰ মাজত নেচাৰেলি মোৰ বোধেৰে বোধ হয় মই নাজানো জুবিনে গান গাওঁতে বোধে নিজে নিজে এই লাৰা লা যে মাজতে কথাখিনি নহয় যে এতিয়া এই এই বস্তুটো মোৰ একজেক্ট পাৰফেক্ট হোৱা নাই। এই যে গাইছে এই বস্তুটো কোনোবা গায়কে গাব পাৰে নে মোৰ সন্দেহ আছে, কিন্তু দেট ইজ এ স্পণ্টেনিয়াছ থিং। মই নাভাবোঁ জুবিনে গানটোত সুৰ দিওঁতে এই পাৰ্টিকুলাৰ পাৰ্টটো

এই বস্তুটোৱে আহিছে, এইটো হ'ল ইউনিকনেছ। কোনেও মোক ক'তো মই পঢ়া শুনা মানে লেখাও নাই, কোনেও কোৱা নাই, আৰু মই নিজে বিশেষজ্ঞ নহয়। কিন্তু মোৰ এটা ভাৱ হয় যে জুবিনৰ টেলেণ্টটোত এনেকুৱা ধৰণৰ গানবিলাকত তেওঁ যিটো অৰিজিনেলি সুৰ দি থাকে তাৰ মাজত বোধহয় তেওঁ অট'মেটিকেলি ভগৱানে কিবা এটা বস্তু দিছিল যিটো বস্তুত এইবিলাক বস্তু সোমাই দিয়া। আৰু আচলতে আমি যে ইমান ভাল পাওঁ গানবিলাক বিকজ অফ দিছ স্মল থিংছ, আৰু এই স্মল থিংছটো সাধাৰণ গায়কে নোৱাৰে। এইটো তোমাক কিবা এটা সুৰ দিছে তেওঁ গালে, সেইটো আছে। এতিয়া এই ভূপেন হাজৰিকা বা হেৰি জুবিন গাৰ্গ এইবিলাক আচলতে ভগৱানে পঠিয়াই দিছে আমাক অসমীয়া জাতিটোক আমাৰ মানে মহান কৰিবৰ কাৰণে। মই কেইজনমান মানুহৰ নাম এতিয়া সময় আছে নহয় কৈ দিছোঁ। এতিয়া ধৰা কথা কিছুমান আছে, মই এইটো সুবিধা পাই দৰ্শককো ক'ব খুজিছোঁ যে আমাৰ অসমীয়া ভাষাটো এটা সময়ত যেতিয়া আমাৰ হেৰি 1826 চনত নহয়তো আমাৰ জ্ঞান দেৱবন্দী হৈছে, তাৰপিছত বঙালী প্ৰাধান্য হৈছিল। এতিয়া আমি অসমীয়া ভাষাটো নাইকিয়া কৰিছিল, কিন্তু তাতে লিডাৰশ্বিপ লৈছিলে ৰসৰাজতকৈ বাকীটো বেছি সুবিধা হ'ব, লক্ষ্মীনাথ বেজবৰুৱাৰ

0: পিনাট বেজোৱা সাহিত্যৰথী
1: সাহিত্যৰথী
0: ৰসৰাজতকৈ মই এইটো বস্তু বেছি ভাল পাওঁ সাহিত্যৰথী সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা অসমীয়া ভাষাৰ কাৰণে যিটো কাম কৰিলে এইটো বাকী আছে দেই লগত আছে নহয় অকলে নহয় সদায় এটা কাম হ'লে এজন লিডাৰশ্বিপ লাগে তেওঁ আৰু এটা ডাঙৰ কাম কৰিলে যিটো বস্তু আমি ৰিয়েলাইজ কৰোঁ নকৰোঁ আৰু শংকৰদেৱ যে আমাৰ অসমীয়া জাতিটো যে জন্ম মানে আমি অসমীয়া জাতি হিচাপে 1449 চনত শংকৰদেৱৰ জন্ম হয় শংকৰদেৱ যিটো কাম কৰিলে সেইটো অসমীয়া মানুহক জনাবৰ কাৰণে ৰসৰাজ বেজবৰুৱা আমাৰ সাহিত্যৰে লক্ষ্মীনাথ বেজৰ আটাইতকৈ বেছি ক্ৰেডিট তাৰ আগতে অসমীয়া মানে ইমান বেছি নাজানিছিলে তেখেতৰ কথাটো জানি পেলাই এতিয়া মহেশ্বৰ নেগৰ পাৰম্ভিক সত্যনাৰায়ণ শৰ্মা বাকী বহুবিলাকে বহুত আগুৱাই দিলে এতিয়া আমি অসমীয়াই এতিয়া অসমীয়া বুলি ক'লে শংকৰদেৱৰ অবিহনে আমি অসমীয়া জাতি নাই বুলি ধৰোঁ আচ্ছা তাৰপিছত হ'ল কি নেক্সট ভূপেন হাজৰিকা আহিলে মাজত আছিল জ্যোতিপ্ৰসাদ আৰু বিষ্ণুপ্ৰসাদ বাকী বহুত আছিল দেই বাকীবিলাক মই নুই কৰা নাই এতিয়া ভূপেন হাজৰিকাৰ ক্ৰেডিটটো হ'ল যে ভূপেন হাজৰিকা অসমীয়াৰ অন্তৰৰ মাজত সোমোৱাই দিছিল জ্যোতিপ্ৰসাদ আৰু বিষ্ণুৰাভা নহ'লে আমি এই বস্তু নাপালোঁ হয় কাৰণ জ্যোতিপ্ৰসাদ বা বিষ্ণুৰাভাত তেনেকৈ পাৰফৰ্মিং আৰ্টিষ্ট নাছিল ভূপেন দাৰ দৰে এতিয়া ভূপেন দাই এই গানবিলাক কৰিবলৈ জনপ্ৰিয় কৰিলে অকল সেইটোৱেই নহয় ভূপেন্দাৰ মুখত মই প্ৰথম লোকগীত শুনিছিলোঁ কানাই পাৰ কৰা হে ভূপেন্দাৰ মুখত প্ৰথম বিহু গীত শুনিছিলোঁ কিবা এই গানটো মই পাহৰিলোঁ এই মুহূৰ্তত এই বস্তু এইবিলাক কৰিছিল ভূপেন্দাই তাৰমানে এওঁলোকক আমাৰ মাজত প্ৰতিষ্ঠা কৰিলে কিন্তু ভূপেন্দাৰ কাৰণে আমি কিন্তু মোৰ দৰে মানুহ আমিবিলাক ফেইলিয়াৰ হৈছোঁ এতিয়াও মানে প্ৰতিষ্ঠিত কৰিব পৰা নাই কাৰণ ইয়াত এটা এটা সময়বিলাক বদলি হৈ গৈছেতো এতিয়া এনেকৈ কেতিয়াবা দুৰ্ভাগ্যজনক কমেণ্ট কিছুমানো পায় যে নতুন কিছুমান দেই চব নহয় যে হেৰি জুবিন গাৰ্গৰ লগত ভূপেন দাক তুলনা কৰে তুলনা কৰাটো বিৰাট ভুল ভূপেন দা মহান তেওঁৰ বেলেগ হেৰি আছে জুবিন মহান তেওঁৰ বেলেগ আছে তুলনা কেতিয়াও কৰিব নালাগে বেলেগ বেলেগ বয়স বেলেগ গোটেই ঘটনা কনচেপ্ট বেলেগ এতিয়া কথাটো হ'ল যে আমি মনত ৰাখিব লাগিব যেনেকৈ শংকৰদেৱ বা মই সাহিত্যৰথীৰ কথা ক'লোঁ বিষ্ণুৰাভাৰ কথা ক'লোঁ জ্যোতিপ্ৰসাদ ক'লোঁ ভূপেন হাজৰিকা নেক্সট আহি গ'ল জুবিন আমি একেলগে ভাবিব লাগিব অসমীয়া বুলি ক'লে
1: আৰু জুবিন গাৰ্গেও সদায় কৈছিলে যে বিষ্ণুপ্ৰসাদ ৰাভা তেখেতৰ গুৰু তেওঁ গুৰু মানিয়ে চলিছিলে সেইকাৰণে কলা গুৰু ফাউণ্ডেশ্যন বুলি থৈ গৈছে তেওঁৰো সেই ধাৰাকে ক'ৰবাত সেইটো যেন আগুৱাই লৈ যাম ভাবিছে বহুত গীত গাই থৈ গৈছে
0: সেইটো অলপমান মানে আমি নতুন প্ৰজন্মক মানে আমি আৰু কি ক'ম আৰু এই যে তেওঁ এই ধাৰাটো ৰাখে যাতে ভূপেন্দ্ৰৰ গান কেতিয়াও মৰিব দিব নালাগে জুবিনৰ গান মৰিব দিব নালাগে জ্যোতি সংগীত মৰিব দিব নালাগে বিষ্ণুৰাভাৰ গীত মৰিব দিব নালাগে আমি আগবঢ়াই লৈ যাব লাগিব
1: সুন্দৰ আৰু ছাৰ আমাৰ ষ্টুডিঅ'ৰ ঘড়ীও ইংগিত দিছে আপুনি যে এই সুন্দৰ বাৰ্তা এগৰাকী শিক্ষকৰ বাৰ্তা ই অসমীয়া জাতিটোৰ গানে দিছে আজি আচলতে ছাৰ আমি মাতিছিলোঁ অকণমান বেলেগ ধৰণৰ কথা পাতিবলৈ আপোনাৰ জীৱন বা এই যে সংগীতৰ সৃষ্টি তাৰ লগতে আপুনি ইমানখিনি কথা কৈ দিলে কম কথা কৈছে কিন্তু সেইটোৱে বিৰাট ডাঙৰ বাৰ্তা দিছে আমাৰ গোটেই শ্ৰোতাৰ কাৰণে যিয়ে শুনি আছে চাই আছে সঁচাকৈ অমূল্য বুলি ধৰিছোঁ আৰু আপুনি উৎসাহিত কৰিছে আৰু আমি আশা কৰিছোঁ ছাৰ বাইদেউৰ যিটো জীৱন এটা সুন্দৰ জীৱন ৰিটায়াৰমেণ্ট চাকৰি এটাৰ পাছতে লৈ অৱসৰ গ্ৰহণ কৰা নাই নিজৰ কৰ্মত ব্ৰতী হৈ আছে উজ্জীৱিত হৈ আছে আৰু খুব উৎসাহিত হৈ আছে আচলতে আমি সেইটো দিশ অনুকাবলৈ আনিছিলোঁ কিন্তু গোটেই অসমীয়া জাতিক লৈ ছাৰে গোটেইখিনি কথা ক'লে আমাৰ শংকৰদেৱৰ পৰা আনি জুবিন গাৰ্গলৈকে ছাৰ সামৰিছে খুব সুন্দৰ ছাৰ বৰ ভাল লাগিলে আমাৰ সময় যেন কেনেকৈ পাৰ হ'ল গমেই নাপালোঁ সদায় গীত শুনা আজি এটাও গীত শুনোৱা নাই আপোনাৰ বেহেলা শুনে শেষত কিবা এটাৰে সামৰিব খুজিছোঁ ছাৰ আমি আপোনাৰ সেই বেহেলা বাদনেৰে সামৰি তাৰপিছত আৰু কোনো কথা নাই মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু শ্ৰোতা আমি ছাৰৰ এটি বেহেলা বাদনৰ যে অনুষ্ঠান সামৰি
0: তেতিয়াহ'লে মই হেৰি কৰোঁ কলাগুৰুৰ গান এটা বজাওঁ
1: আপোনাৰ পচন্দ হয়
0: এই গানটো বহুত ইতিহাস আছে সময় নহ'ব বাৰু সময়

0: में एयरफील्ड में धुआंधार बम बरसाने शुरू कर दिए।
1: सामरिक समुदाय में ये माना जाता था कि युद्ध क्षमता की दृष्टि से पाकिस्तानी सेबर जेट विमान अपनी तकनीकी विशेषताओं के कारण भारत के नेट विमानों की अपेक्षा अधिक सक्षम है। श्रीनगर एयरफील्ड में नेट विमानों की एक टुकड़ी किसी भी परिस्थिति का मुकाबला करने के लिए बिल्कुल तैयार थी।
0: आदेश पाते ही फ्लाइंग ऑफिसर सेखो ने अपने नेट विमान से टेक ऑफ किया। सेखो हवा में पहुंचे ही थे कि उन्हें 6 पाकिस्तानी लड़ाकू सेबर जेट विमान घेर चुके थे, जो लगातार उन पर बम बरसा रहे थे।
1: और अब शुरू हुआ लड़ाकू विमानों के बीच आमने सामने का भीषण युद्ध। एक ओर 6 शक्तिशाली सेबर जेट विमान थे और दूसरी ओर फ्लाइंग ऑफिसर सेखों का इकलौता नेट विमान। फ्लाइंग ऑफिसर सेखों अपने अपूर्व रणकौशल से पाकिस्तानी विमानों से भिड़ गए। उनकी फुर्ती देखते ही बनती थी। उन्होंने ऐसी कुशलता से विमान उड़ाया कि उनकी चपलता और रफ्तार देखकर दुश्मन भी चकित रह गया।
0: इसी बीच उनका विमान शत्रु के निशाने पर आ गया। फ्लाइंग ऑफिसर सेखों के विमान को
2: राष्ट्रीय शैक्षिक गवेषणा और प्रशिक्षण परिषद द्वारा प्रयोजित अनुष्ठान उमंग शुनिले एया आकाशवाणी गुवाहाटीर महाबाहु। প্ৰিয় শ্ৰোতা, কণ্টেক্ট পাছতে আঞ্চলিক বাতৰি শুনিবলৈ পাব।
3: এয়া আকাশবাণী গুৱাহাটী, দিনৰ 11 বজাৰ বাতৰিৰ সৈতে মই অৰূপ কুমাৰ শৰ্মা। ৰাজ্য স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগে জৰাইমুখৰ কৰ্কট ৰোগৰ HPV প্ৰতিষেধক প্ৰদানৰ ক্ষেত্ৰত উল্লেখযোগ্য অগ্ৰগতি লাভ কৰিছে। ৰাজ্যৰ এতিয়ালৈকে 3 লাখতকৈ অধিক কিশোৰীক এই প্ৰতিষেধক প্ৰদান কৰা হৈছে আৰু নিৰ্ধাৰিত লক্ষ্যৰ প্ৰায় 93% সামৰিত হৈছে। ৰাজ্যত মুঠ 3,27,000 কিশোৰীক HPV প্ৰতিষেধক প্ৰদানৰ লক্ষ্য লোৱা হৈছে। HPV প্ৰতিষেধক প্ৰদান অভিযান আৰু নিয়মীয়া টীকাকৰণ সন্দৰ্ভত কালি গুৱাহাটীত অনুষ্ঠিত ৰাজ্যিক পৰ্যায়ৰ দুদিনীয়া পৰ্যালোচনা আৰু প্ৰশিক্ষণ সভাত স্বাস্থ্য বিভাগৰ বিষয়াসকলে এই তথ্য প্ৰকাশ কৰে। এই সভাত অভিযানৰ অগ্ৰগতি আৰু ৰূপায়ণৰ ক্ষেত্ৰত দেখা দিয়া বিভিন্ন প্ৰত্যাহ্বানৰ বিষয়ে পৰ্যালোচনা কৰা হয়। সভাত ৰাজ্যৰ 35 জিলাৰ জিলা পৰ্যায়ৰ বিষয়া আৰু স্বাস্থ্যকৰ্মীৰ দলে অংশগ্ৰহণ কৰে। অনুষ্ঠানত টীকাকৰণ অভিযানত উৎকৃষ্ট প্ৰদৰ্শন আগবঢ়োৱা জিলাসমূহৰ লগতে আগশাৰীৰ স্বাস্থ্যকৰ্মী, বিশেষকৈ আশাকৰ্মী আৰু ANMসকলক সম্বৰ্ধনা জনোৱা হয়। সভাত ভাষণ দি স্বাস্থ্যমন্ত্ৰী অশোক সিংহলে প্ৰতিগৰাকী যোগ্য হিতাধিকাৰীক টীকাকৰণৰ আওতালৈ অনাৰ বাবে ৰাজ্য আৰু জিলা পৰ্যায়ৰ স্বাস্থ্য দলসমূহৰ মাজত সমন্বিত আৰু শক্তিশালী প্ৰচেষ্টাৰ পোষকতা কৰে। টীকাকৰণৰ পৰিসৰ অধিক বৃদ্ধি কৰাৰ বাবে সমন্বিত পদক্ষেপ ল'বলৈও মন্ত্ৰীগৰাকীয়ে আহ্বান জনায়। স্তনৰ কৰ্কট ৰোগ প্ৰাৰম্ভিক পৰ্যায়তে চিনাক্ত কৰি মহিলাসকলৰ জীৱন ৰক্ষাৰ লক্ষ্যৰে ৰাজ্যজুৰি বিনামূলীয়া মেমোগ্ৰাফি পৰীক্ষা অভিযান আৰম্ভ কৰা হৈছে। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মন্ত্ৰী অশোক সিংহলে কালি এখন সংবাদমেলত এই কথা সদৰি কৰে। ৰাজ্যৰ 10টা কেন্দ্ৰত প্ৰতিমাহে 3,600ৰ পৰা 4,000 মহিলাৰ স্তনৰ কৰ্কট ৰোগৰ পৰীক্ষা সম্পন্ন কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে অসম কৰ্কট ৰোগ পৰিচৰ্যা ফাউণ্ডেশ্যনৰ উদ্যোগত ৰূপায়ণ হ'বলগীয়া কাৰ্যসূচীৰ অধীনত 40 বছৰ বা তাতকৈ অধিক বয়সৰ মহিলাসকলক বিশেষভাৱে সামৰি লোৱা হ'ব। সংবাদমেলত মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰা অনুসৰি অসম কৰ্কট ৰোগ পৰিচৰ্যা ফাউণ্ডেশ্যনৰ অধীনত যোৱা 4 বছৰত 3,013গৰাকী স্তনৰ কৰ্কট ৰোগীৰ চিকিৎসা কৰা হৈছে। চিকিৎসা বিজ্ঞানৰ পাঠ্যক্ৰমত নামভৰ্তি কৰিব বিচৰা শিক্ষাৰ্থীসকলৰ বাবে বিনামূলীয়া আৱাসিক নীট প্ৰশিক্ষণ প্ৰদান কৰা হ'ব বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। তেওঁ কয় যে এই সন্দৰ্ভত চাই বিকাশৰ সৈতে চুক্তি সম্পন্ন হৈছে। এই প্ৰশিক্ষণ কাৰ্যসূচীৰ বাবে অহা 11 অক্টোবৰত ৰাজ্যৰ 5টা স্থানত বাছনি পৰীক্ষা অনুষ্ঠিত হ'ব বুলি শ্ৰীসিংহলে প্ৰকাশ কৰে। তেওঁ কয় যে কাৰ্যসূচীৰ অধীনত প্ৰথম পৰ্যায়ত 50গৰাকী শিক্ষাৰ্থীক প্ৰশিক্ষণৰ সুবিধা প্ৰদান কৰা হ'ব।
4: ফ্রি রেসিডেন্সিয়াল নিট কোচিং, বিনামূলীয়া আবাসিক নিট কোচিং আমার পরিয়ালের যে ট্রাস্ট আছে, ফাউন্ডেশন আছে, পার্মানেন্ট ইন্দুমতি সিঙ্গল ফাউন্ডেশন, সাই বিকাশের লগত আমি 100% বিনামূলীয়া ক্লাস 12 পাস বা এবার ড্রপ আউট হওয়া, এবার সিট নোপা স্টুডেন্টসর বাবে 11 তারিখে ইন্ট্রেন্স টেস্ট আমি পাতি। এই ইন্ট্রেন্স টেস্ট 11 বজার

0: আরম্ভ হব, এক্সাম সেন্টার হব এলোকেডি কলেজ ঢেকিয়াজুলি, দারণ কলেজ তেজপুর, মঙ্গলদৈ কলেজ মঙ্গলদৈ, বিশ্বনাথ কলেজ বিশ্বনাথ চারিআলি, উদালগুড়ি কলেজ উদালগুড়ি। এই পাঁচটা সেন্টারত 50 জন লড়া ছোৱালীক আমি সিলেক্ট করি, তার টেস্টটো মানে বেশিহে দিব, প্রায় 1000 ওচরাচুরি হব লাগে বলে আমি অনুমান করছো, কিন্তু 50 জনক আমি সিলেক্ট করি। আর তেখেতসকলক রেসিডেন্সিয়াল বিনামূল্যা কোচিং দিয়া হব, নিট পরীক্ষা আপিয়ার করে পাস হয়ে ডক্টর হবর কারণে।
1: ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰৰ প্ৰথমগৰাকী সত্ৰাধিকাৰ মথুৰা দাস বুঢ়াআটাৰ তিৰোভাৱ তিথি আজি কীৰ্তন মহোৎসৱ হিচাপে সত্ৰখনত পালন কৰা হৈছে। উল্লেখযোগ্য যে শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰী শ্ৰী মাধৱদেৱ গুৰু দুজনাৰ পাছতে বৰপেটা সত্ৰীয় ব্যৱস্থাত মহাপুৰুষ মাধৱদেৱৰ প্ৰিয় শিষ্য শ্ৰী শ্ৰী মথুৰা দাস বুঢ়াআটাক অধিক মান্যতা প্ৰদান কৰা হয়। মহাপুৰুষ মাধৱদেৱে স্থাপন কৰা বৰপেটা সত্ৰক কেন্দ্ৰ কৰি মথুৰা দাস বুঢ়াআটাই মৌলিক চিন্তাৰে বৰপেটাত হাতীয়াৰ পুঁজিৰে বেংক ব্যৱস্থাৰ আৰম্ভণি কৰা, চৰুভঁৰাল আদি পদক্ষেপ গ্ৰহণ কৰিছিল। তদুপৰি তেওঁ সত্ৰৰ সত্ৰাধিকাৰজনক বংশানুক্ৰমিক নহয়, সত্ৰবাসীৰ দ্বাৰা নিৰ্বাচিত কৰা পৰম্পৰা সৃষ্টিৰে গণতান্ত্ৰিক ধ্যান ধাৰণাৰো জন্ম দিছিল। বৃন্দাবনী বস্ত্ৰ বৈ উলিয়াত তেওঁ মুখ্য ভূমিকা গ্ৰহণ কৰিছিল। পাঁচদিনীয়াকৈ পালন কৰা বুঢ়াআটা তিৰোভাৱ তিথি মহোৎসৱৰ মূল সভা উপলক্ষে আজি ভকত বৈষ্ণৱ আৰু আইসকলৰ নাম প্ৰসংগ, খোল প্ৰসংগৰ লগতে অংকীয়া নাটক পৰিৱেশন কৰা হ'ব। বিয়লি সত্ৰৰ নহাতীৰ ভকত বৈষ্ণৱে পৰম্পৰা অনুসৰি কৰভাৰ প্ৰদান কৰিব। ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ মাজত তিনিখনীয়া এদিনীয়া ক্ৰিকেট শৃংখলাৰ দ্বিতীয়খন খেল আজি বৰ্ষাপাৰাত অনুষ্ঠিত হ'ব। খেলখন দিনৰ 2 বজাত আৰম্ভ হ'ব। তিৰুৱনন্তপুৰমত অনুষ্ঠিত প্ৰথমখন খেলত 8 উইকেটত জয়লাভ কৰাৰ পাছত আজি হ'বলগীয়া দ্বিতীয়খন খেলত জয়ৰ পুনৰাবৃত্তিৰে ভাৰতীয় দলটোৱে শৃংখলা হস্তগত কৰাৰ চেষ্টা চলাব। প্ৰথমখন এদিনীয়াত বিৰাট কোহলি আৰু শুভমন গিলৰ শতকেৰে বিজয়ী হৈ দলটো আত্মবিশ্বাসী হৈ আছে। একেদৰে প্ৰতিদ্বন্দ্বী ৱেষ্ট ইণ্ডিজ দলটোৱেও বৰ্ষাপাৰাৰ খেলখনত জয়লাভেৰে শৃংখলাত সমতা স্থাপনৰ বাবে অহোপুৰুষাৰ্থ কৰিব। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি বুলেটিন দুপৰীয়া 12:05 শুনিবলৈ পাব।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলো হাৰ্টজত আৰু এফ এম বেণ্ডৰ 101.6 মেগা হাৰ্টজত লগতে নিউজ অন এআইআৰ মোবাইল এপত। এতিয়াৰ পৰা আমাৰ বিভিন্ন দায়িত্বত আছে ডিউটি ৰুমত পল্লৱী চৌধুৰী, নিয়ন্ত্ৰণ কক্ষত অপূৰ্ব কৃষ্ণ বুঢ়াগোহাঁই, থেংকুজাম থৈ থৈ চানু, ফটিক চন্দ্ৰ বৰ্মন, মনোজ হাজৰিকা আৰু মায়ামণি শৰ্মা, ট্ৰান্সমিটাৰত মিথিলেশ কুমাৰ ৰঞ্জন আৰু বিজিৎ শৰ্মা, এফ এম ট্ৰান্সমিটাৰত দীপামণি ডেকা আৰু হৰমোহন বৰ্মন, ডিউটি ৰুমৰ সহকাৰী ভৱেন শৰ্মা আৰু ষ্টুডিঅ'ৰ মাইক্ৰফোনৰ সন্মুখত এয়া মই প্ৰণীতা দাস। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক পাৰাগমালা লাইভ, আগবঢ়াইছে পুনম বৰুৱাই। श्रोतागण, आप सुन रहे हैं आपका पसंदीदा कार्यक्रम परागमाला लाइव और मैं हूँ आपकी प्रस्तुतकर्ता पूनम बरुआ। आज 30 सितंबर का दिन बहुत ही खास है क्योंकि आज बॉलीवुड के मशहूर गायक शान का जन्मदिन है। शान का असली नाम है शांतनु मुखर्जी। उनका जन्म 30 सितंबर 1972 को हुआ था।

0: নমস্কাৰ। আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটিলৈ মই ত্ৰিদিশাই আপোনাক আদৰণি জনাইছোঁ। আজি আপোনালৈ আগবঢ়াইছোঁ বাৰে ৰহণীয়া গীত মাতৰ অনুষ্ঠান হিপ হিপ হুৰেৰ এটি খণ্ড।
1: নমস্কাৰ। আকাশবাণী গুৱাহাটীৰ সমূহ শ্ৰোতাকে বাৰে ৰহণীয়া গীত মাতৰ অনুষ্ঠান হিপ হিপ হুৰেলৈ মই পম্পী মালাকাৰে আদৰণি জনাইছোঁ। মোৰ সৈতে আছে স্নেহা পাঠক। প্ৰিয় শ্ৰোতা, আজিৰ এই অনুষ্ঠানৰ বাবে আমি উপস্থিত হৈছিলোঁগৈ মালিগাঁৱত অৱস্থিত ললিত চন্দ্ৰ ভৰালী মহাবিদ্যালয়ৰ বাকৰিত। এই মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে পৰিৱেশন কৰা অনুষ্ঠানৰ প্ৰথম খণ্ডটি আপোনালোকে ইতিমধ্যে শুনিলে। আজি আগবঢ়াইছোঁ ছাত্ৰ ছাত্ৰীসকলে পৰিৱেশন কৰা অনুষ্ঠানৰ দ্বিতীয়টি খণ্ড।
2: প্ৰিয় শ্ৰোতা, অনুষ্ঠানটি আমি আৰম্ভ কৰিবলৈ লৈছোঁ আৰু আজিৰ অনুষ্ঠানৰ আৰম্ভণিতে পুনৰ আহিছোঁ কুণাল সিংহৰ ওচৰলৈ। ইতিমধ্যে কুণালৰ ঢোল বাদন আপোনালোকে শুনিলে। এইবাৰ কুণালৰ হাতত আমি বাঁহীটো দেখিছোঁ, গতিকে নিশ্চয় বাঁহী বাদন আমি শুনিবলৈ পাম এইবাৰ, নহয় জানো?
3: হয়।
2: বাঁহীৰ সুৰত কি শুনাবা?
3: মই বাঁহীৰ সুৰত আমাৰ জুবিনদাৰ গীত অনুৰাধাটো শুনাব বিচাৰিছোঁ।
2: ঠিক আছে বাৰু, খুব সুন্দৰ এটি গীত আমি বাঁহীত শুনো এইবাৰ। কুণালে বাঁহী বজাব আৰু গীটাৰত আছে ৰাজ আৰু ৰূপম।

0: জুবিন গাৰ্গৰ এটি খুবেই জনপ্ৰিয় গীত অনুৰাধা, আৰু এই গীতটো আমাক বাঁহী আৰু গীটাৰত শুনালে কুণাল, ৰাজ আৰু ৰূপমী। খুব ভাল লাগিল আৰু তোমালোক আটাইকেই ধন্যবাদ জ্ঞাপন কৰিছোঁ। প্ৰিয় শ্ৰোতা, অনুষ্ঠানত এইবাৰ আমাৰ সৈতে আন এজন ছাত্ৰ আছে। আমি তেখেতক দেখিছোঁ আজিৰ অনুষ্ঠানটোৰ আয়োজনতো আমাক সহায় কৰিছে, দৌৰাদৌৰি কৰি আছে ইফালে সিফালে। এইমাত্ৰ আহি তেখেত আমাৰ সৈতে বহিছে আৰু তেখেতৰ সৈতে চিনাকি হৈ ল'ব বিচাৰিছোঁ। প্ৰথমে তোমাৰ নামটো জনোৱা।
1: মোৰ নাম ময়ূ শৰ্মা, মই মিউজিক এণ্ড কালচাৰেল ক্লাবৰ ছেক্ৰেটাৰী হয়, যাৰ মানে সন্দৰ্ভত হৈছে আজি প্ৰগ্ৰেমটো মিউজিক এণ্ড কালচাৰেল ক্লাবত। আপোনালোকৰ অহাৰ কাৰণে বহুত বহুত ধন্যবাদ, খুবেই ভাল লাগিছে।
0: আৰু বৰ্তমান কি অধ্যয়ন কৰি আছা তুমি?
1: মই এল চি বি মহাবিদ্যালয়ৰ বি চি এ ফিফ ছেমৰ ছাত্ৰ, আৰু মোৰ এইটো লাষ্ট প্ৰগ্ৰেম এজ এ মিউজিক এণ্ড কালচাৰেল ক্লাব ছেক্ৰেটাৰী 2025-26 বৰ্ষৰ।
0: আৰু তোমালোকৰ মহাবিদ্যালয়ৰ এই মিউজিক এণ্ড কালচাৰেল ক্লাব, যিটো সংগীত আৰু সাংস্কৃতিক সংঘ, এই সংঘটোৰ উদ্দেশ্য কি বা কেনেধৰণৰ কাম কাজ তোমালোকে কৰা?
1: আচলতে উদ্দেশ্য বুলি ক'লে নামটোতে গোটেইখিনি মেনশ্যন আছে, মিউজিক এণ্ড কালচাৰেল ক্লাব। কালচাৰেলি আমি মানে মই যিমানখিনি পাৰিছোঁ আৰু মোৰ আইডিয়লজিৰে যিমানখিনি পাৰিছোঁ এবছৰত কৰিছোঁ। আপোনালোকে চাগে কেম্পাছটোত অহাৰ লগে লগে দেখিছে জুবিন গাৰ্গ ষ্টাডি চেণ্টাৰ, তাত যোৱা যেতিয়াৰ পৰা মই মানে আছিলোঁ, যোৱা নৱেম্বৰত ছিলেক্ট হৈছিলোঁ, তাৰ পৰা এতিয়ালৈকে জুবিন গাৰ্গৰ মিউজিয়াম, যোনটো পাৰ্ট ষ্টাডি চেণ্টাৰ এটা পাৰ্ট আছে মিউজিয়াম, জুবিন গাৰ্গ মিউজিয়াম, তাতে জড়িত হৈ আছোঁ। খুব বিশেষভাৱে তাতে জড়িত হৈ আছোঁ কাৰণে মানে বহুত বেছি কৰিব পৰা নাই যদিও কৰিছোঁ, বিহু কৰ্মশালা কৰিছোঁ। তাৰপিছত আমি ৰিপ্ৰেজেণ্টেটিভ হিচাপে কটনত কম্পিটিশ্যন দিছোঁ নাটকৰ, নাগালেণ্ডত প্ৰগ্ৰেম কৰিছোঁ, বহুখিনি কৰিছোঁ আমাৰ ক্লাবৰ মেম্বাৰ হয়। বা ইয়াতেও আৰু মন আছিল কিবাকিবি কৰিব, কিন্তু এবছৰৰ ভিতৰত ইমানখিনি সম্ভৱ নহয় যদিও, এজ এ ছিনিয়ৰ মোৰ পৰা যদি কোনোবাই বিচাৰি মানে এডভাইচ ল'ব আহে এইবাৰ যোনে ইলেক্ট হ'ব, তেওঁক মই মোৰ আইডিয়লজিখিনি শ্বেয়াৰ কৰিম যাতে তেওঁ কৰে, এইখিনি আৰু।
0: ঠিক আছে, জানি খুব ভাল লাগিল এনেদৰেই এই মহাবিদ্যালয়ৰ সাংস্কৃতিক পৰিৱেশটো উন্নত হৈ গৈ থাকক। এতিয়া আমি তোমাৰ বিষয়ে জানিব বিচাৰিছোঁ, অনুষ্ঠানত আজি কি পৰিৱেশন কৰিবা?
1: আজি মই জুবিনদাৰ এটি গীত পৰিৱেশন কৰিবলৈ ওলাইছোঁ, সুৰ সুৰ সুৰাই দে গীতটি। আৰু মই গীতৰ লগতে, আচলতে মই গীতত ইমান মানে এক্সপাৰ্ট নহয় যদিও গান গাই ভাল পাওঁ, শুনি ভাল পাওঁ, সেয়েহে যিমানখিনি পাৰোঁ গুণগুণাব চেষ্টা কৰোঁ।
0: ঠিক আছে, আমি তেনেহ'লে গীতটো এইবাৰ শুনো। আৰু এই অনুষ্ঠানত ময়ূষক হাৰমনিয়ামত সংগত কৰিছে অভিজিতে।

0: পথাৰখন মুকলাই নে।
1: বৰ সুন্দৰকৈ পৰিৱেশন কৰিলা গীতটি। এনেদৰেই সাংস্কৃতিক কাৰ্যসমূহৰ সৈতে জড়িত হৈ থকা, আগুৱাই যোৱা তোমালৈ শুভেচ্ছা আমি জ্ঞাপন কৰিছোঁ।
2: বহুত বহুত ধন্যবাদ।
1: প্ৰিয় শ্ৰোতা, অনুষ্ঠানত পুনৰ আমি জ্যোতিশিখাৰ ওচৰলৈ আহিছোঁ আৰু জ্যোতিশিখাই এটি লোকগীত গাম বুলি আমাক কৈ গৈছিলে, গতিকে লোকগীতটি এইবাৰ শুনাব লাগিব, নহয় জানো?
3: হয়, মই শ্ৰী গুৰু শংকৰ এই লোকগীতটি শুনাম।
1: ঠিক আছে, আৰু লোকগীতত এইবাৰ হাৰমনিয়ামত সংগত কৰিব অভিজিতে, আৰু ডগৰত আছে আমাৰ ময়ূখ, গতিকে লোকগীতটো আমি শুনো।

0: ধন্যবাদ।
1: খুব সুন্দৰ মাটিৰ গোন্ধ থকা এটি গীত, লোকগীত, আৰু এই গীতসমূহৰ চৰ্চা কৰাটো অতিকে প্ৰয়োজনীয় নহয় জানো? খুব ভাল লাগিল গীতটি শুনি, আৰু ভৱিষ্যতেও এনেদৰে আমি কেতিয়াবা শুনিম আকৌ গীত তোমাৰ। আজিলৈ ধন্যবাদ।
0: ধন্যবাদ।
2: প্ৰিয় শ্ৰোতা, অনুষ্ঠানত এবাৰ আমাৰ সৈতে আছে আন এগৰাকী যুৱক, আপোনাৰ পৰিচয় জনাব।
3: নমস্কাৰ, মোৰ নাম শ্ৰী মৃন্ময় শৰ্মা, মই ললিত চন্দ্ৰ ভৰালী মহাবিদ্যালয় তৃতীয় ষাণ্মাসিক অসমীয়া বিভাগৰ ছাত্ৰ, আৰু মই আজি ইয়াতে কবিতা পাঠ কৰিম বুলি ওলাইছোঁ।
2: হয়, আমি আপোনাৰ কবিতা পাঠটি শুনিম। জানিব বিচাৰিছোঁ যে এই কবিতা পাঠৰ যি ৰুচি, সেই কেতিয়াৰ পৰা আহিল?
3: আচলতে কবিতা বুলি নহয়, মই আচলতে সৰুৰ পৰাই নাটক, নাটিকা, মাই অভিনয়ৰ লগত জড়িত, লগতে লিখনিৰ লগতো জড়িত। লিখি ভাল পাওঁ সৰুৰ পৰা, কবিতা হওক বা আপোনাৰ চাইৰি, চুটি গল্প, গল্প সকলো ধৰণৰ মোৰ লিখা আচলতে ভাল পাওঁ। চ' সৰুৰ পৰাই ৰুচি, অভিনয় আৰু লিখা মেলাৰ ৰুচিটো মোৰ ভিতৰত আছে। মানে
2: জানি খুব ভাল লাগিছে যে কবিতা পাঠৰ উপৰিও বিভিন্ন সাংস্কৃতিক অনুষ্ঠানৰ সৈতে আপুনি জড়িত হৈ আছে। আজিৰ অনুষ্ঠানত আপুনি কি শুনাব?
3: আজিৰ অনুষ্ঠান মই চৰচিত কবিতা এটি পাঠ কৰিবলৈ আহিছোঁ।
2: হয়, নিশ্চয়।
3: কবিতাৰ শিৰোনাম আৰু কেতিয়াবা। ময়ো দিন শুই পৰিম, চিৰদিনৰ বাবে চকু মুদিম, হাজাৰবাৰ মাতিলেও কেতিয়াও কাকো উত্তৰ নিদিম। ময়ো এদিন আঁতৰিম, নিজম ৰাতি, নিজ সাৱতি, সকলোৰে পৰা আঁতৰত সৌ আকাশৰ পৰা সকলোকে চাই থাকিম। নাই আৰু নাথাকিব চাগে কাকো হেৰুৱাৰ ভয়, অথবা বুকুখন বিষাদ হৈ পৰা শংকা। আৰু কেতিয়াবা নাই থাকক দিয়া, আৰু কৈ থাকিলে হয়তো বাৰুকৈ আমনি পাবা। কিন্তু শেষৰ দুটি প্ৰশ্ন, চকুৰ দুটুপাল ওলাবনে তোমাৰ মই নোহোৱা হোৱাৰ ক্ষণত? চকুৰ দুটুপাল ওলাবনে তোমাৰ মই নোহোৱা হোৱাৰ ক্ষণত? ধন্যবাদ।
2: খুবেই সুন্দৰ, তোমাৰ এই যাত্ৰা অব্যাহত থাকক, তোমালৈ অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।
3: ধন্যবাদ থাকিল।
1: প্ৰিয় শ্ৰোতা, অনুষ্ঠানত এইবাৰ

0: আমাৰ সৈতে উপস্থিত আছে ললিত চন্দ্ৰ ভৰালী মহাবিদ্যালয়ৰ সংগীত আৰু সাংস্কৃতিক সংঘৰ কাৰ্যকৰী সভাপতি তথা মহাবিদ্যালয়খনৰ ইংৰাজী বিভাগৰ অধ্যাপিকা ডক্টৰ কাকুলি দাস বাইদেউ। বাইদেউ, অনুষ্ঠানলৈ আপোনাক স্বাগতম।
1: নমস্কাৰ
0: বাইদেউ। আমি ললিত চন্দ্ৰ ভৰালী মহাবিদ্যালয়ৰ সাংস্কৃতিক পৰিৱেশটো দেখিলোঁ, আজি ল'ৰা ছোৱালীবোৰক লগ পালোঁ, তেওঁলোক খুবেই প্ৰতিভাৱান। আমি জানিব বিচাৰিছোঁ আপোনালোকে সাংস্কৃতিকভাৱে মহাবিদ্যালয়খনক আগুৱাই লৈ যাবলৈ কি কি কৰি আছে।
1: আমাৰ ইয়াতে কলেজত আমি প্ৰথমতে ক্লাব ফৰ্ম কৰোঁ, বেলেগ বেলেগ দিশত আমি ক্লাবছ ফৰ্ম কৰোঁ। চ' ইয়াতে আমাৰ এইটো হৈছে মিউজিক এণ্ড কালচাৰেল ক্লাব। চ' মিউজিকেল কালচাৰেল ক্লাবৰ জৰিয়তে আমি বিভিন্ন আমি প্ৰগ্ৰেমছ অৰ্গেনাইজ কৰোঁ থ্ৰু আউট দ্য ইয়েৰ। এতিয়া ষ্টুডেণ্টছ যেনেকৈ আগষ্ট মাহত নতুন ষ্টুডেণ্টছ আহিছে, এতিয়া সিহঁতক আমি ইনভল্ভ কৰিম। আমি প্ৰথমতে আমি চাম আৰু আইডেণ্টিফাই কৰিম যে কাৰ কাৰ কি কি টেলেণ্টছ আছে, তেনেকৈ আমি ক্লাবত ইনক্লুড কৰোঁ। ক্লাবত ইনক্লুড কৰাৰ পিছত আমাৰ যিমান প্ৰগ্ৰেমছ আছে তাহাঁতক আমি চান্স দিওঁ যাতে সিহঁতে পাৰফৰ্ম কৰিব পাৰে। চ' তেনেকুৱা কলেজ উইকতো আমি ক্লাবৰ ফালৰ পৰা আমি বহুত কম্পিটিশ্যনছ অৰ্গেনাইজ কৰা হয়, ভেৰিয়াছ ইভেণ্টছ। এতিয়া ফ্ৰেছাৰ্ছ আহি আছে, ফ্ৰেছাৰ্ছতো আমি ক্লাবৰ ফালৰ পৰা আমি ষ্টুডেণ্টছ আমি ছিলেক্ট কৰিম, তেনেকৈ সিহঁতক পাৰফৰ্ম কৰিব দিম। চ' সিহঁতক সেই অপৰচুনিটিটো দিয়া হয়, মানে পঢ়া শুনাৰ লগতে ইয়াতে আমি ক্লাবৰ থ্ৰুৰে তাহাঁতক আমি টেলেণ্টছখিনি যাতে আগুৱাই লৈ যাব পাৰোঁ সেইখিনি আমি চাওঁ ইয়াতে।
0: নিশ্চয় খুব প্ৰশংসনীয় পদক্ষেপ। অকল পঢ়া শুনাৰ লগতে জড়িত হৈ থকা নাই এই মহাবিদ্যালয়ৰ ল'ৰা ছোৱালীবোৰ, তেওঁলোকে সাংস্কৃতিকভাৱেও আগবাঢ়ি গৈছে বা আন আন ক্ষেত্ৰৰ পৰাও তেওঁলোকে নিজৰ প্ৰতিভা বিকাশৰ এখন মঞ্চ আপোনালোকে তেওঁলোকক দিছে। এয়া আদৰণীয় পদক্ষেপ আৰু লগতে আপোনাকো ধন্যবাদ।
1: থেংক ইউ।
0: এইবাৰ আমাৰ সৈতে আন এগৰাকী ছাত্ৰী উপস্থিত আছে আৰু তেখেতৰ সৈতে আমি চিনাকি হ'ব বিচাৰিছোঁ। তোমাৰ নামটো জনাবা।
2: হয়, মোৰ নামটো হৈছে অমৃষা শৰ্মা।
0: আৰু জানিব বিচাৰিছোঁ যে কিহত তোমাৰ ৰাপ আছে।
2: মই ডান্স কৰি ভাল পাওঁ আৰু নাটকটো মই কৰা নাই, কিন্তু কৰাত ইণ্টাৰেষ্ট আছে, ৰুচিটো আছে, আৰু আৰ্ট কৰোঁ আৰু মিমিক্ৰিও কৰোঁ লগতে।
0: মিমিক্ৰি কৰা, অকণমান আমি শুনিব বিচাৰিছোঁ।
2: মই কিছুমান ফেমাছ মানে কাৰ্টুন কেৰেক্টাৰ্ছবোৰৰ মিমিক্ৰি কৰোঁ, যেনেকৈ শিনচেন, ডৰেমন, সেইবোৰ কেৰেক্টাৰ্ছ, আৰু কমচে কম 50+ কাৰ্টুন কেৰেক্টাৰ্ছৰ ভইচ দিওঁ। এতিয়া বৰ্তমান সময় সুবিধা মানে যদি বিচাৰ কৰা হয় তেতিয়াহ'লে ইমানটো নাই, অলপ কেইটামান ভইচ কৰি দিছোঁ আৰু তাত এডভাৰটাইজ কিছুমানো আছে মানে। তো শিনচেনৰ পৰা আৰম্ভ কৰিছোঁ। আৰু যদি এতিয়া এটা বহুত ফেমাছ মানে এডভাৰটাইজমেণ্ট আছে কেলগ চকোজৰ, সেইটো যদি ভইচটো কৰি চাওঁ এনেকুৱা হ'ব চাগে। আৰু তাৰপিছত নবিতা বোলা এটা কেৰেক্টাৰ আছে ডৰেমনত, অলপ সেইটো চেষ্টা কৰি চাওঁ।
3: ডৰেমন আগে তুমি মুঝে গেছে নে দিয়া তো জিয়ান মুঝে বহুত মারেগা সিনেমা মেনি বহুত পিটাই করেগা শিজুকা শিজুকা শিজুকা তো মুঝে বাদ ভি নেই করেগি ডরেমন।
2: আর ডরেমনতে আর একটা ক্যারেক্টার আছে দেখি সুগি বলি, হি জাগে এনেকে কয়
4: পতা নি নবিতা কিউ মুঝসে নারাজ হে মে তো শিশুকা কো সিব আপনা দোস্ত হি মানতা হু।
2: আর এটা লাস্ট ক্যারেক্টার কই দিছো, লিটল কৃষ্ণা যদি আপনালকে সকলোয়ে শুনিছে এই ক্যারেক্টারটোয়ে সাগে এনেকে কথা কয়।
5: হি নত খত মাখন চুরা রাতা মে নেহি মে নে ইসে রোকা অর ইসে মাখন লে লিয়া।
0: ভাল লাগিল। আৰু মিমিক্ৰি কৰাৰ লগতে অভিনয়তো নিশ্চয় যোৱাৰ পৰিকল্পনা এটা আছে বা ইচ্ছা নিশ্চয় আছে।
2: হয় আছে, আজিলৈকে মানে সুবিধাটো পোৱা নাই, কিন্তু সুবিধা পালে নিশ্চয় কৰিবলৈ চেষ্টা কৰিম।
0: ঠিক আছে বাৰু, সেই সুবিধা আহক। আৰু এনেদৰেই তুমি এই কলাসমূহৰ চৰ্চা অব্যাহত ৰাখা, তোমালৈ অশেষ শুভেচ্ছা থাকিল।
2: থেংক ইউ ছ' মাচ।
0: প্ৰিয় শ্ৰোতা, আমাৰ সৈতে উপস্থিত আছে মহাবিদ্যালয়খনৰ এগৰাকী ছাত্ৰ। আমি তেখেতৰ ওচৰলৈ আহিছোঁ আৰু আমি আপোনাৰ পৰিচয় জানিব বিচাৰিছোঁ।
6: নমস্কাৰ, মোৰ নাম অভিজিত বৰ্মন, মই ললিত চন্দ্ৰ ভৰালী মহাবিদ্যালয়ৰ অৰ্থনীতি বিজ্ঞান বিভাগৰ পঞ্চম ষাণ্মাসিক ছাত্ৰ।
0: অনুষ্ঠানলৈ স্বাগতম আৰু জানিব বিচাৰিছোঁ আজিৰ অনুষ্ঠানত তুমি কি পৰিৱেশন কৰিবা।
6: মই এটি গীত পৰিৱেশন কৰিম।
0: গীতটি আমি শুনিম, কিন্তু আমি জানিব বিচাৰিছোঁ গীত কেতিয়াৰ পৰা চৰ্চা কৰি আছা বাৰু।
6: মই ক্লাছ ফাইভৰ পৰাই মই সংগীতৰ লগত জড়িত আৰু মই ষ্টেজ পাৰফৰ্মেঞ্চ ক্লাছ এইটৰ পৰাই কৰি আহিছোঁ। হয়,
0: সংগীতৰ শিক্ষা তুমি ক'ত গ্ৰহণ কৰিছিলা?
6: মই সংগীতৰ শিক্ষা মই মূৰ্চনা সংগীত বিদ্যাপীঠ বুলি এখন স্কুলত, সংগীত স্কুল তেতিয়ালৈ অৱস্থিত আছে।
0: বৰ্তমানো শিকি আছা?
6: বৰ্তমান মই শিকাই আছোঁ, মই যোনখন স্কুলত গান শিকিছিলোঁ মই সেইখনতে বৰ্তমান শিকাই আছোঁ, লগতে বিনাপানী একাডেমি

0: হৈ
1: খুব সুন্দৰকৈ গীতটি পৰিৱেশন কৰিলা অভিজিৎ, তোমাক অশেষ ধন্যবাদ।
0: ধন্যবাদ।
2: প্ৰিয় শ্ৰোতা, অনুষ্ঠানত এইবাৰ আমাৰ সৈতে আছে এগৰাকী ছাত্ৰী নীল শৰ্মা। তেখেতে আমাক এটি কবিতা আবৃত্তি কৰি শুনাব। আহকচোন আমি তেখেতৰ আবৃত্তিটো শুনো।
3: প্ৰচণ্ড ধুমুহাই প্ৰশ্ন কৰিলে মোক, তোমাৰ প্ৰাপ্য কি কোৱা? মনৰ দুৱাৰ মেলি নিৰ্ভীকভাৱে ক'লো, তোমাৰ শক্তিখিনি দিয়া। বজ্ৰৰ গৰ্জনে বক্ষ উজাৰি ক'লে, তোমাৰ কাম্য কি কোৱা? মই ক'লো বজ্ৰক, তোমাৰ শক্তিশালী উদাত্ত কণ্ঠটি দিয়া। এদিন আকাশে ক'লে, জনৈ গীতিকাৰে, অকণি আকাশ দেখো মাগে, তুমি কিয় আজি বাৰু কম্পিত কণ্ঠেৰে মাগিছা সৰ্বকাশ সত্তা? মই ক'লো, তুমিয়েতো কৈছিলা ৰাতিপুৱা, যিমানে বিলাই দিবা সিমানে মহান হ'বা, তাৰে নাম সঁচা উদাৰতা। সেয়েহে আকাশ তুমি দিব যদি খুজিছাই সংকীৰ্ণতা এৰি দিয়া, অৱদান ৰূপে তোমাৰ পূৰ্ণ বিশালতা দিয়া যদি আজিয়েই দিয়া। মহাকাশে দিলে মোক বিশাল দৃষ্টি আৰু ধুমুহাই প্ৰচণ্ড শক্তি, বজ্ৰই দিলে মোক উদাত্ত কণ্ঠ আৰু দিলে হাহাকাৰ যুক্তি। বজ্ৰৰ কণ্ঠেৰে ধুমুহাৰ শক্তিৰে গীত গাই কপাম দিগন্ত, দানৱৰ সমাজতো গাম মানৱৰ গীত, কলিজাৰ সঁচা সুৰসিক্ত, মুমূৰ্ষু মানৱক জীৱনৰ বিদ্যুৎ কিঞ্চিতো

0: যদি দিব পাৰোঁ, আকাশ ধুমুহা আৰু বজ্ৰক তাৰ বাবে শতবাৰ প্ৰণিপাত কৰোঁ। ধন্যবাদ।
1: খুব সুন্দৰকৈ কবিতাটি পাঠ কৰিছা। জানিব বিচাৰিছোঁ যে এই আবৃত্তিৰ সৈতে কেতিয়াৰ পৰা জড়িত?
0: মই এই কবিতাৰ আবৃত্তিৰ সৈতে সৰুৰে পৰা জড়িত। মই যেতিয়া সন্মানি আছিলোঁ তেতিয়া মোক ঘৰৰ সকলো সদস্যই মোক যথেষ্ট সহায় কৰে, বিভিন্ন অনুষ্ঠানলৈকে লৈ যায় আৰু মোক আগবাঢ়ি যোৱাত মানে উদগনি যোগায়। আৰু যেতিয়া অসমীয়া পাঠ্যক্ৰমটো আমি পঢ়িছিলোঁ তেতিয়া আমাৰ শিক্ষয়িত্ৰীসকলে যেতিয়া কবিতাটি পাঠ কৰে তেতিয়া মই খুব সুন্দৰভাৱে শুনো আৰু আয়ত্ত কৰোঁ তেখেতসকলে কোনটো শব্দ কি হিচাপত উচ্চাৰণ কৰিছে, সেই আঁকোৱালি লৈছোঁ মই সেইকাৰণে এই কবিতা পাঠ কৰা কলাটো।
1: জানি খুব ভাল লাগিছে আৰু জানিব বিচাৰিছোঁ যে এই কবিতা পাঠৰ লগতে লিখা মেলাৰ সৈতে জড়িত নেকি?
0: হয় হয়, মই সৰস্বত কবিতা বৰ্তমানলৈকে 99টা মই কবিতা ৰচনা কৰিছোঁ, কিন্তু মই বৰ্তমানলৈকে এখন কিতাপ উলিয়াব পৰা নাই যিহেতু মোৰ নলেজটো কম এই হিচাপত। কিন্তু মই লিখি থৈ দিছোঁ এখন ডায়েৰীত আৰু ভৱিষ্যতলৈকে মই এখন সুন্দৰ কিতাপ ৰচনা কৰাৰ খুব হেঁপাহ এটা মনত সাঁচি ৰাখিছোঁ।
1: আচলতে বহুকেইটা কবিতা তুমি নিজে লিখিছা আৰু আমাৰ জানি খুব ভাল লাগিছে এইদৰে তোমাৰ যাত্ৰা অব্যাহত ৰাখা। তোমালৈ অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।
0: ধন্যবাদ।
1: আমি আহি আহি অনুষ্ঠানৰ পৰা শেষৰ অংশ পাইছোঁহি। আমাৰ সৈতে পুনৰ উপস্থিত আছে ৰাজ কাশ্যপ ডেকা। আমি আপোনাৰ ওচৰলৈ পুনৰ আহিছোঁ। অনুষ্ঠানত আমাক কি শুনাব?
2: মই প্ৰথমে জুবিন গাৰ্গৰ কালজয়ী গীত মন যায় এইটো নামনি গীটাৰ বজাম বুলি ভাবিছোঁ।
1: ঠিক আছে, আমি আপোনাৰ গীটাৰ বাদন শুনো।

0: সকলোগৰাকী যোগ্য হিতাধিকাৰীক টীকাকৰণৰ আওতালৈ অনাৰ বাবে ৰাজ্য আৰু জিলা পৰ্যায়ৰ স্বাস্থ্য দলসমূহৰ মাজত সমন্বিত আৰু শক্তিশালী প্ৰচেষ্টাৰ পোষকতা কৰে। টীকাকৰণৰ পৰিসৰ অধিক বৃদ্ধি কৰাৰ বাবে সমন্বিত পদক্ষেপ ল'বলৈও মন্ত্ৰীগৰাকীয়ে আহ্বান জনায়। ৰাজ্যৰ শিক্ষা বিভাগে আজিৰে পৰা কাৰ্যকৰী হোৱাকৈ প্ৰতিখন বিদ্যালয়ত কেতবোৰ কঠোৰ নিৰ্দেশনা জাৰি কৰিছে। এই অনুসৰি বিদ্যালয় চৌহদত অবাঞ্চিত লোকৰ প্ৰৱেশ নিষিদ্ধ কৰা হৈছে। প্ৰাতঃ প্ৰাৰ্থনাৰ লগে লগে বিদ্যালয়ৰ প্ৰৱেশ দুৱাৰ বন্ধ কৰিব লাগিব বুলিও কোৱা হৈছে। আনহাতে বিদ্যালয় চলি থকা অৱস্থাত অনুমতি অবিহনে কোনো লোকে ফটো বা ভিডিঅ' ল'ব নোৱাৰিব। বিদ্যালয় চৌহদৰ ভিতৰত অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰাটো বাধা আৰোপ কৰা হৈছে। তদুপৰি প্ৰতিখন বিদ্যালয়তে শৌচাগাৰ আৰু প্ৰস্ৰাৱগাৰ পৰিষ্কাৰ পৰিচ্ছন্ন কৰাৰ পৰামৰ্শ দিয়া হৈছে। এই নিৰ্দেশনা ৰাজ্যৰ প্ৰায়বোৰ বিদ্যালয়ে কাৰ্যকৰী কৰা বুলি জানিব পৰা গৈছে। এই সন্দৰ্ভত শিৱসাগৰৰ লক্ষ্মীনাথ বেজবৰুৱা শিশু ভৱন প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকগৰাকীয়ে এইদৰে কয়।
1: চৰকাৰে কিছুমান সিদ্ধান্ত লৈ আমি ভাল পাওঁ, সেই সিদ্ধান্তবিলাক আমি কাৰ্যকৰী কৰোঁ। আৰু দ্বিতীয়তে আমাৰ বিদ্যালয়ত অৱশ্যে আমি 9 বজাত আমাৰ সদায় পাতৰবাৰ আগত আমি গেট বন্ধ কৰি তলা বন্ধ কৰি দিয়া হয়। সকলো অভিভাৱকক আগতে আমি গ্ৰুপত জনাই দিয়া থাকে বা নোটিচত জনাই দিয়া হয় যে পাতৰবাৰ আগতে সকলো পাবহি লাগিব। আৰু যদি কোনোবা ব্যক্তি আমি যেতিয়া তলা মাৰি দিওঁ, তলা মাৰি দিয়াৰ পিছত কোনোবা ব্যক্তিক যদি লগ কৰিবলৈকে বিশেষ থাকে আমি ফোন কৰি দিওঁ, তেতিয়া চকীদাৰে তেখেতলোকক তেওঁ খুলি দি পেলাই ভিতৰলৈ ভৰাই নিয়ে। বেলেগ ধৰণে কোনো মানুহ বিনা অনুমতি প্ৰৱেশ কৰিব নোৱাৰে। আৰু অভাৱ অভিযোগৰ কথা কিবা যদি থাকে তেতিয়া আমি 12:30 বজাত প্ৰধান শিক্ষকক লগ কৰিব পাৰিব, 12:30 বজাৰ পিছৰ পৰা। আৰু 2:05 বজাত আমাৰ বিদ্যালয় ছুটি হয়। 2:05 বজাত ছুটি হোৱাৰ পিছত সকলো শিক্ষক শিক্ষয়িত্ৰীকে কোনোবা ক্লাছ টিচাৰক অভিভাৱকে লগ কৰিব বিচাৰিলে আমি তেওঁলোকক সেইটো সুবিধা কৰি দিছোঁ। 3:30 বজাৰ 3:45 বজালৈকে তেওঁলোকে অভিভাৱকক লগ কৰিব পাৰে।
0: ইপিনে চৰকাৰী বিদ্যালয়ত ছাত্ৰ ছাত্ৰীৰ সংখ্যা হ্ৰাস পোৱা নাই বুলি শিক্ষামন্ত্ৰী ডাঃ অনুজ পেগুৱে দৃঢ়তাৰে প্ৰকাশ কৰিছে। ৰাজহুৱা খণ্ডৰ শিক্ষানুষ্ঠানত শিক্ষাৰ্থীৰ সংখ্যা হ্ৰাস, আধাতে বিদ্যালয় এৰা শিক্ষাৰ্থীৰ সংখ্যা বৃদ্ধি হোৱাৰ কথা বিভিন্ন প্ৰতিবেদনত প্ৰকাশ হৈ থকাৰ সময়তে শিক্ষামন্ত্ৰীগৰাকীয়ে এই অভিযোগ অস্বীকাৰ কৰিছে। ডাঃ পেগুৱে কয় যে বিদ্যালয়ত শিক্ষাৰ্থীৰ সংখ্যা হ্ৰাস হোৱা নাই, তাৰ তথ্য প্ৰমাণ আছে। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ সংক্ৰান্তত প্ৰৱাসী অসমীয়া তন্ময় ফুকনে আজি ফাষ্টট্ৰেক আদালতত পুনৰ সাক্ষ্যদানৰ বাবে উপস্থিত হৈছে। আজিৰ পৰা অভিযুক্তৰ অধিবক্তাই ফুকনক জেৰা কৰিছে। এতিয়ালৈ 122 জন সাক্ষীয়ে ফাষ্টট্ৰেক আদালতত সাক্ষ্যদান কৰিছে। ইপিনে শিল্পীগৰাকীৰ মৃত্যুৰ গোচৰত অভিযুক্ত অমৃতপ্ৰভা মহন্ত আৰু সন্দীপন গাৰ্গৰ জামিন আবেদনৰ শুনানি কালিও সম্পূৰ্ণ নহল। আজি গুৱাহাটী উচ্চ ন্যায়ালয়ে গোচৰটোৰ পুনৰ শুনানি গ্ৰহণ কৰাৰ কথা। ইপিনে শিল্পীগৰাকীৰ মৃত্যুৰ গোচৰৰ সৈতে জড়িত আৰু বিত্তীয় অনিয়মৰ গোচৰত গ্ৰেপ্তাৰ হোৱা শিল্পীগৰাকীৰ দেহৰক্ষী পৰেশ বৈশ্য আৰু নন্দেশ্বৰ বৰাৰ জামিন বিশেষ ন্যায়াধীশৰ আদালতে কালি মঞ্জুৰ কৰে। আৰু সৈতে সামঞ্জস্যহীন সম্পত্তি অৰ্জনৰ গোচৰত মুখ্যমন্ত্ৰী তদাৰকী কোষে 2 জন ব্যক্তিৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছিল। অৱশ্যে শিল্পীগৰাকীৰ মৃত্যুৰ গোচৰত দেহৰক্ষী 2গৰাকী কাৰাদুদ্ধ হৈ থাকিব লাগিব। পৰেশ বৈশ্যৰ জামিনৰ শুনানি আজি পুনৰ গুৱাহাটী উচ্চ ন্যায়ালয়ে গ্ৰহণ কৰাৰ কথা। শিল্পীগৰাকীৰ মৃত্যুৰ গোচৰটোত জামিন বিচাৰি বৈশ্যই আবেদন দাখিল কৰিছিল। আপোনালোকে দুপৰীয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। কামৰূপ জিলাৰ বকৌ মহকুমা কৃষি বিষয়াৰ কাৰ্যালয়ত কালি জনজাতীয় কৃষকৰ মাজত কৃষি সামগ্ৰী বিতৰণ কৰা হয়। বকৌ আৰু বৰগাঁও কৃষি চক্ৰৰ অধীনত অঞ্চলটোৰ 20গৰাকী জনজাতীয় কৃষকক গ্ৰীণ হাউচকে ধৰি বিভিন্ন সামগ্ৰী বিতৰণ কৰা হয়। থৰ্টিয়াবা জনজাতীয় গ্ৰাম্য উৎকৰ্ষ অভিযানৰ জৰিয়তে এই সামগ্ৰীসমূহ বিতৰণ কৰা হৈছে। এই উপলক্ষে আয়োজিত অনুষ্ঠানত অংশ লৈ বকৌৰ মহকুমা কৃষি বিষয়া গৌতম ৰয় চৌধুৰীয়ে এই ব্যৱস্থাই জনজাতীয় কৃষকসকলক উপকৃত কৰিব বুলি আশা প্ৰকাশ কৰে।
2: বকৌ চাব ডিভিজনৰ অন্তৰ্গত আমাৰ 4টা এডিঅ' চাৰ্কুল আছে, যিটো আমাৰ দাজুগা আঁচনি বুলি কয়। এইটো অকল ST ফাৰ্মাৰ্ছৰ কাৰণে দিয়া যায়। আৰু এইখিনি যিখিনি আমাৰ ফৰেষ্ট লেণ্ডৰ FRA পাট্টা হোল্ডাৰ্ছ আছে, অকল ST বেনিফিচিয়াৰীৰ কাৰণে এইটো দাজুগা স্কীমটো আছে। এইটো হৰ্টিকালচাৰ মিছনৰ আণ্ডাৰত হয়। ইয়াত আমি এইটো ল' কষ্ট বেম্বো ষ্ট্ৰাকচাৰ পলি হাউচৰ কাৰণে এইটো আমাৰ 200 স্কুৱেৰ মিটাৰ আমাৰ চাইজৰ এটা পলি হাউচ দিয়া যায়। তাত আমি 3টা আইটেম আজি ডিষ্ট্ৰিবিউচন কৰিছোঁ। এটা পলিথিন আছে, ছেড নেট আৰু মালচিং পেপাৰ। ইয়াত আমাৰ আজি 20জন বেনিফিচিয়াৰীৰ মাজত আমাৰ আজি বিতৰণ কৰা হৈছে এডিঅ' চাৰ্কুল বকৌ আৰু বৰগাঁও, যিটো আমাৰ বকৌ চৰিগাঁও সমষ্টিৰ অধীনত আহে, আমি তাত ডিষ্ট্ৰিবিউচন কৰা হৈছে। পৰৱৰ্তী পৰ্যায়ত আমাৰ বনগাঁও এডিঅ' চাৰ্কুল আৰু চৰাইগাঁও এডিঅ' চাৰ্কুলতো আমাৰ কিছু এলটমেণ্ট আছে, সেইখিনিও আমি ST ফাৰ্মাৰ্ছৰ মাজত ডিষ্ট্ৰিবিউচন কৰা হ'ব।
0: অহা 3 অক্টোবৰত হ'বলগীয়া শিলচৰ পৌৰ নিগমৰ নিৰ্বাচনৰ বাবে প্ৰচাৰ অভিযান তুংগত উঠিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী হিচাপে দ্বিতীয়বাৰৰ বাবে দায়িত্ব গ্ৰহণ কৰাৰ পাছত আজি প্ৰথমবাৰ শিলচৰ ভ্ৰমণ কৰিব। তেওঁ বিয়লি 4 বজাত শিলচৰ পুলিচ পেৰেড গ্ৰাউণ্ডত এখন নিৰ্বাচনী সভাত অংশ ল'ব। ডঃ শৰ্মাই দলীয় কৰ্মী সমৰ্থকসকলকো সম্বোধন কৰিব। মুখ্যমন্ত্ৰীয়ে বৰাক উপত্যকাত অসম সচিবালয়ৰ কাম কাজ পৰিচালনা সম্পৰ্কীয় পৰ্যালোচনা বৈঠকতো অংশ ল'ব। ইয়াৰ পাছত তেওঁ ৰাইজৰ সৈতে মত বিনিময় কৰিব। ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰৰ প্ৰথমগৰাকী সত্ৰাধিকাৰ মথুৰাদাস বুঢ়াহাটাৰ তিৰুভাৱ তিথি আজি কীৰ্তন মহোৎসৱ হিচাপে সত্ৰখনত পালন কৰা হৈছে।

0: উল্লেখযোগ্য যে শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰী শ্ৰী মাধৱদেৱ গুৰু দুজনৰ পাছতেই বৰপেটাৰ সত্ৰীয়া ব্যৱস্থাত মহাপুৰুষ মাধৱদেৱৰ প্ৰিয় শিষ্য শ্ৰী শ্ৰী মথুৰা দাস বুঢ়াটাক অধিক মান্যতা প্ৰদান কৰা হয়। মহাপুৰুষ মাধৱদেৱে স্থাপন কৰা বৰপেটা সত্ৰক কেন্দ্ৰ কৰি মথুৰা দাস বুঢ়াটাই মৌলিক চিন্তাৰে বৰপেটাত হাতীয়াৰ পুঁজিৰে বেংক ব্যৱস্থাৰ আৰম্ভণি কৰা, চৰু ভঁৰাল আদি পদক্ষেপ গ্ৰহণ কৰিছিল। তদুপৰি তেওঁ সত্ৰৰ সত্ৰাধিকাৰজনক বংশানুক্ৰমিক নহয়, সত্ৰবাসীৰ দ্বাৰা নিৰ্বাচিত কৰাৰ পৰম্পৰা সৃষ্টিৰে গণতান্ত্ৰিক ধ্যান ধাৰণাৰো জন্ম দিছিল। বৃন্দাবনী বস্ত্ৰ বৈ উলিওৱাত তেওঁ মুখ্য ভূমিকা গ্ৰহণ কৰিছিল। পাঁচদিনীয়াকৈ পালন কৰা বুঢ়াআটাৰ তিৰোভাৱ তিথি মহোৎসৱৰ মূল সবাহ উপলক্ষে আজি ভকত বৈষ্ণৱ আৰু আইসকলৰ নাম প্ৰসংগ, খোল প্ৰসংগৰ লগতে অংকীয়া নাটো পৰিৱেশন কৰা হ'ব। বিয়লি সত্ৰৰ নহাতীৰ ভকত বৈষ্ণৱে পৰম্পৰা অনুসৰি কৰভাৰ প্ৰদান কৰিব। এছিয়ান গেমছত অসম কন্যা লাভলীনা বৰগোহাঁয়ে মহিলাৰ বক্সিঙৰ 75 কিলোগ্ৰাম ওজন শাখাৰ ফাইনেলত প্ৰৱেশ কৰিছে। লাভলীনাই কিছু সময় পূৰ্বে ছেমি ফাইনেলত কাজাখাস্তানৰ নাটালিয়া বগোদনোভাক 3-2 ফলাফলত পৰাভূত কৰে। ইয়াৰ লগে লগে লাভলীনা একেৰাহে দ্বিতীয়বাৰৰ বাবে এছিয়ান গেমছৰ ফাইনেলত প্ৰৱেশ কৰা প্ৰথমগৰাকী মহিলা বক্সাৰ হিচাপে পৰিগণিত হয়। ইপিনে প্ৰিয়া ঘনঘাছে আজি বক্সিঙৰ মহিলাৰ 60 কিলোগ্ৰাম ওজন শাখাৰ ছেমি ফাইনেলত চীনৰ ইয়াং চেংগুইৰ হাতত পৰাজিত হয়। অৱশ্যে খেলুৱৈগৰাকীয়ে ছেমি ফাইনেলত প্ৰৱেশ কৰাৰ সুবাদত ব্ৰঞ্জৰ পদক লাভ কৰে। ইয়াৰ পূৰ্বে আৰ্চাৰীত ছাহিল যাদৱ আৰু চিকিতা তনিপাৰ্থীক লৈ গঠিত ভাৰতৰ কম্পাউণ্ড মিক্সড দলে ফাইনেলত কোৰিয়াক শ্বুট অফত পৰাভূত কৰি সোণৰ পদক হস্তগত কৰে। এই জয়ৰ সুবাদত ছাহিল আৰু চিকিতাই কোটা ব্যৱস্থাৰ অধীনত 2028 চনত হ'বলগীয়া অলিম্পিকত খেলাৰ যোগ্যতা অৰ্জন কৰিছে। ইয়াৰ আগেয়ে ভাৰতৰ মহিলা কম্পাউণ্ড আৰ্চাৰী দলে চীনক পৰাজিত কৰি সোণৰ পদক অৰ্জন কৰে। জ্যোতি সুৰেখা ভেন্নম, চিকিতা তানিপাৰ্থী আৰু প্ৰতীকা প্ৰদীপক লৈ গঠিত ভাৰতীয় দলটোৱে ফাইনেলত চীনৰ প্ৰতিদ্বন্দ্বীক 238-234 পইণ্টৰ ব্যৱধানত পৰাস্ত কৰে। উল্লেখযোগ্য যে ভাৰতে 2023 চনত হাংঝৌত অনুষ্ঠিত এছিয়ান গেমছৰ মহিলাৰ কম্পাউণ্ড শাখাতো সোণৰ পদক অৰ্জন কৰিছিল। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে এছিয়ান গেমছত সোণৰ পদক লাভ কৰা ভাৰতীয় মহিলা আৰ্চাৰী দলৰ খেলুৱৈসকলক অভিনন্দন জনাইছে। ইপিনে যুৱ পৰিক্ৰমা আৰু ক্ৰীড়ামন্ত্ৰী ডঃ মনসুখ মাণ্ডাভিয়ায়ো আৰ্চাৰীৰ কম্পাউণ্ড মিক্স শাখাৰ দলীয় শিতানত সোণৰ পদক লাভ কৰাৰ বাবে ছাহিল যাদৱ আৰু চিকিতা তানিপাৰ্থীক অভিনন্দন জনাইছে। ভাৰত সম্প্ৰতি 8টা সোণ, 21টা ৰূপ আৰু 26টা ব্ৰঞ্জসহ মুঠ 55টা পদকেৰে প্ৰতিযোগিতাৰ তালিকাৰ নৱম স্থানলৈ উন্নীত হৈছে। ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ মাজৰ তিনিখনীয়া এদিনীয়া ক্ৰিকেট শৃংখলাৰ দ্বিতীয়খন খেল আজি বৰ্ষাপাৰাত অনুষ্ঠিত হ'ব। খেলখন দিনৰ 2 বজাত আৰম্ভ হ'ব। তিৰুৱনন্তপুৰমত অনুষ্ঠিত প্ৰথমখন খেলত 8 উইকেটত জয়লাভ কৰাৰ পাছত আজি হ'বলগীয়া দ্বিতীয়খন খেলত জয়ৰ পুনৰাবৃত্তিৰে ভাৰতীয় দলটোৱে শৃংখলা হস্তগত কৰাৰ চেষ্টা চলাব। প্ৰথমখন এদিনীয়াত বিৰাট কোহলী আৰু শুভমন গিলৰ শতকেৰে বিজয়ী হৈ দলটো আত্মবিশ্বাসী হৈ আছে। একেদৰে প্ৰতিদ্বন্দ্বী ৱেষ্ট ইণ্ডিজ দলটোৱে বৰ্ষাপাৰাৰ খেলখনত জয়লাভেৰে শৃংখলাটোত সমতা স্থাপনৰ বাবে অহোপুৰুষাৰ্থ কৰিব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। অসমত বৰ্তমানলৈকে 3 লাখতকৈ অধিক কিশোৰীক HPV প্ৰতিষেধক প্ৰদান। ৰাজ্যৰ শিক্ষা বিভাগে বিদ্যালয়সমূহৰ বাবে জাৰি কৰা নীতি নিৰ্দেশনা আজিৰে পৰা কাৰ্যকৰী। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ সংক্ৰান্তত প্ৰৱাসী অসমীয়া তন্ময় ফুকনৰ আজি ফাষ্ট্ৰেক আদালতত পুনৰ সাক্ষ্যদান। আৰু এছিয়ান গেমছত অসম কন্যা লাভলীনা বৰগোহাঁইৰ মহিলাৰ বক্সিঙৰ 75 কিলোগ্ৰাম ওজন শাখাৰ ফাইনেলত প্ৰৱেশ। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 1:40 শুনিবলৈ পাব।
1: FM বেণ্ডৰ 101.6 MHz, মিডিয়াম ৱেভৰ 411.5 মিটাৰত আৰু 729 কিলোহাৰ্টজত এয়া আকাশবাণী গুৱাহাটীৰ মহাপাহু। আৰম্ভ কৰিবলৈ লৈছোঁ শ্ৰোতাৰ অনুৰোধৰ গীতৰ অনুষ্ঠান কল্পতৰু। এই অনুষ্ঠানৰ প্ৰথমে শুনোৱা হওক ধৰণীধৰ ডেকাৰ অনুৰোধৰে টিকেট। ডেকা ডাঙৰীয়াই শুনিব বিচাৰিছে ভূপেন হাজৰিকাৰ কণ্ঠৰ শৰতৰ শেৱালিৰ নতুন নিয়ৰে শুভ্ৰ শুভ্ৰ কিবা ছবি আঁকে গীতটি। আহকচোন শুনো

ধৰণীধৰ ডেকাৰ অনুৰোধৰ গীতটি শুনিলে। এইবাৰ অনুষ্ঠানত শুনোৱা হওক ৰহিলা ৰাভাৰ ভাল লগা এটি গীত, অহেতুক চিনেমাখনৰ পৰা। গীতৰ শিল্পী পম্পী গগৈ বৰকটকী।

শ্ৰোতাসকলে শুনিছে কল্পতৰু। এই অনুষ্ঠানৰ শেষত এবাৰ আগবঢ়াইছোঁ ভাৰ্গৱ চহৰীয়াই অনুৰোধ কৰা এটি গীত। তেখেতে শুনিব বিচাৰিছে লাকী আলীৰ কণ্ঠৰ চোৰ চিনেমাখনৰ এটি গীত। ভাৰ্গৱ চহৰীয়া, এয়া অনুষ্ঠানত আপোনাৰ ভাল লগা গীতটি।

জানে কিয় ঢুন্তাহে ইয়ে মেৰা দিল। লাকিয়ালীৰ কণ্ঠৰ কীৰ্তি শুনিলে আৰু ইয়াৰ লগে লগে অন্ত পৰিল কল্পতৰু অনুষ্ঠানটিৰ। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু আইডিউৰ পুলনী।

0: আইডিঅ'ৰ বুলনিৰ সমুশ্ৰোতালৈ প্ৰীতি আৰু সম্ভাষণ জনাই মই ভাস্বতী কলিতাই আজিৰ বুলনি মুকলি কৰিছোঁ। আইডিঅ'সকল, আজিৰ বুলনিত আমি আলোচ কৰিবলৈ লৈছোঁ মহিলাৰ PCOSৰ বিভিন্ন সমস্যা আৰু সমাধান। আৰু এই বিষয়ে কথা পাতিবলৈ আজি আমাৰ ষ্টুডিঅ'ৰ মজিয়াত উপস্থিত হৈছে স্ত্ৰী আৰু প্ৰসূতি ৰোগ বিশেষজ্ঞ ডাক্তৰ প্ৰিয়ংকা ৰয়। বাইদেউ নমস্কাৰ, আপোনাক আমাৰ বুলনিলৈ স্বাগতম জনাইছোঁ।
1: ধন্যবাদ।
0: হয়, আমি ইতিমধ্যে শ্ৰোতাক কৈছোঁ যে আজি আমি মহিলাৰ এটি মানে আজিকালি ঘনাই দেখা যায়, আপুনি যিহেতু এগৰাকী ডাক্তৰ আপুনি ভালকেই গম পাব, সেইটো হৈছে PCOSৰ সমস্যা। অনুষ্ঠানৰ প্ৰথমতে আপোনাৰ পৰা আমি জানিব বিচাৰিম যে PCOS মানেনো কি?
1: PCOS, যাক আমি পলিচিষ্টিক অভাৰিয়ান চিণ্ড্ৰম বুলি কওঁ, ই এটা স্পেক্ট্ৰাম হয় চিম্পটমছৰ, মানে বহুতকেইটা লক্ষণ সংযুক্ত হৈ ইয়াৰ পৰিসৰ নিৰ্ধাৰণ কৰে। এইকেইটা লক্ষণ, মূল লক্ষণকেইটা হৈছে, নাম্বাৰ ওৱান, এক নম্বৰ হৈছে এনোভুলেশ্যন। এনোভুলেশ্যন হৈছে ডিম্বাশয়ৰ পৰা ডিম্বাশয় নোহোৱাকৈ হোৱা ৰক্তস্ৰাৱ। দ্বিতীয়তে হৈছে

0: হাইপাৰ এণ্ড্ৰজেনিজম মানে পুৰুষৰ যোনটো ৰাসায়নিক পদাৰ্থ বা মেইন হৰমন যাক এণ্ড্ৰজেন বুলি কওঁ সেইটো মহিলাৰ শৰীৰত বৃদ্ধি পোৱা। তৃতীয়তে হৈছে পলিচিষ্টিক অভাৰী মানে সোনোগ্ৰাফি যেতিয়া আমি কৰিম তেতিয়া ডিম্বাশয় দুটা PCOS ৰূপত দেখা যাব। PCOS ৰূপত মানে অলপ চাইজত অলপ ভলিউমত ডাঙৰ হ'ব আৰু তাতে বহুতো সৰু সৰু ফলিকলছ মানে ডিম্বাণু দেখা দিব
1: দেখা পোৱা যায় যেতিয়া
0: যেতিয়া সোনোগ্ৰাফি
1: কৰা হয়।
0: তো এই তিনিটা হৈছে মেইন লক্ষণ তিনিটা। ইয়াক অলপ বহলাই ক'বলৈ ওলাইছোঁ মানে প্ৰথমটো হৈছে এনোভুলেশ্যন। এনোভুলেশ্যন হৈছে মানে এনোভুলেশ্যন যোৱাৰ আগতে প্ৰথম আমি জানিলোঁ এভুলেশ্যনটো কি, মানে আমাৰ নৰ্মেল মেনষ্ট্ৰুৱেল চাইকেল সেইটোনো কি, অলপ সহজ ভাষাত বুজাবলৈ চেষ্টা কৰিম। কি হয় আমাৰ শৰীৰত যোনটো এইচ হাইপ'থেলামাস পিটুইটৰী অভাৰিয়ান এক্সেচ মানে হাইপ'থেলামাস আৰু পিটুইটৰী নামৰ দুটা অৰ্গেন যোনটো আমাৰ মস্তিষ্কত থাকে তাৰ পৰা কিছুমান ৰাসায়নিক পদাৰ্থ মানে হৰমন যেনে FSH LH সেইকেইটা হৰমন আহি আমাৰ ডিম্বাশয়ত ক্ৰিয়া কৰে। তাৰে পৰা ইষ্ট্ৰজেন আৰু প্ৰজেষ্ট্ৰন নামৰ হৰমন উৎপাদন কৰে। তো এইকেইটা হৰমনৰ এটা সন্তুলিত এটা ৱেল বেলেন্স এটা ক্ৰীড়াই আমাৰ মেনষ্ট্ৰুৱেল চাইকেল যোনটো নৰ্মেল মেনষ্ট্ৰুৱেল চাইকেল সেইটো চলাই ৰাখে। প্ৰত্যেক মাহতে কি হয় এটা আমাৰ ডিম্বাশয়ত থকা বহুতো ডিম্বাণুৰ ভিতৰত এটা ডিম্বাণু চাইজত অলপ ডাঙৰ হৈ পেলাই পৰিপক্ক হৈ উঠে হা, আৰু বাকী সেই পৰিপক্ক ডিম্বাণুটো ফাটি ডিম্বনলী দুটা যে থাকে যে জৰাই দুটা আহে তো সেই ডিম্বনলীৰ থ্ৰুদি আহি পেলাই জৰাইলৈ আগবাঢ়ি আহে। আৰু সমান্তৰালভাৱে কি হয় জৰায়ুৰ যোনটো আৱৰণি সেই আৱৰটো ডাঠ হৈ উঠে
1: হা,
0: যাতে কি হয় যদি ডিম্বনলী শুক্ৰাণুৰ লগত ডিম্বাণুৰ মিলন ঘটি যদি ভ্ৰূণ হয় সেই ভ্ৰূণটো ল'বলৈ সেই আৱৰটো ডাঠ হৈ উঠে জৰায়ুৰ। আৰু তাকে নহয় প্ৰেগনেঞ্চি নহয় যদি তেনেকে ডিম্বাণুটো আহি যায় তেতিয়া সেই ডাঠ আৱৰটো ফাটি পেলাই মাহেকীয়া হৈ পেলাই বাহিৰত ওলাই
1: ওলাই যায়।
0: তো এইটো হৈছে প্ৰপাৰ অভুলেটৰী চাইকেল যেনেকে আমাৰ নৰ্মেল
1: মাহেকীয়া হয়। হয়, মাজতে আপোনাক কৈছোঁ আমাৰ নৰ্মেল মাহেকীয়াৰ সময়খিনি কেনেকুৱা মানে আমাৰ কেনেকুৱা হোৱা উচিত এইটো এটা মানে ভাবিবলগীয়া প্ৰশ্ন। হয়
0: হয়, নৰ্মেল মাহেকীয়া সাধাৰণতে 28 ± 7 মানে 28 দিন তাৰে পৰা ±7 দিন এনেকৈ কৰক সেই মানে 21 দিনীয়া নাইবা সেইফালে 21 দিনীয়া নাইবা সেইফালে অলপ লং চাইকেল হ'লে 35 দিনীয়া হ'ব পাৰে। আৰু 7 দিনৰ ভিতৰত ডিউৰেশ্যন মেক্সিমাম 7 ডেজ হ'ব লাগে, 7 দিন হ'ব লাগে। আৰু এই তাকে নহয় যদি ধৰি লওক কেতিয়াবা শ্বৰ্ট চাইকেল হয় নাইবা লং চাইকেল হয় কেতিয়াবা ধৰি লওক ইৰেগুলাৰ হয় মানে মাহত যদি আপোনাৰ 3 মাহমান হোৱা নাই নাইবা 8টা চাইকেলতকৈ কমকৈ হৈছে আৰু যদি বেছি ফ্ল' হৈছে 7 দিনতকৈ বেছি গৈছে এইবোৰ চব মাহেকীয়াৰ অনিয়মিক মাহেকীয়াৰ লক্ষ্য হ'ব পাৰি হা। আৰু নহ'লে কেতিয়াবা ব্লিডিঙো যদি ধৰি লওক আপোনাৰ বেছি কেতিয়া ক'ব যদি ধৰি লওক আপোনাৰ ব্লিডিং সোনকালে যদি পেটটো চক হয় 2nd ডে নাইবা 3rd ডে সাধাৰণতে অলপ বেছি ওলায় কিন্তু যদি আপোনাৰ সঘনাই যদি বহুত দিনলৈকে 2 ঘণ্টা 1 ঘণ্টাতেও বহুত সোনকালে পেট যদি লয় গতি পেটটো চৌক হৈ গৈ আছে আৰু যদি এটা তেজৰ ডখৰ ওলাই আছে মানে ডখৰ মানে কি আপুনি ধৰি লওক এটা তেজৰ টুকুৰা এটা গোট মাৰি যদি ওলাই আছে বাৰে প্ৰতি তেতিয়াও আমি অলপ সাৱধান হোৱা
1: উচিত। হয় হয় হয়, আৰু আমি PCOSৰ কথা পাতি আছোঁ এতিয়া ইয়াৰে লক্ষণসমূহ কেনেকুৱা হ'ব পাৰে বাইদেউ, ধৰক আপোনালোকে কেনেকৈ গম পায় আপোনাৰ কোনোবা এজন ৰোগী আহিলে আপোনাক এই ক্ষেত্ৰত ক'লে তো আপুনি লক্ষণসমূহ কেনেকুৱা, নিশ্চয় কিছুমান লক্ষণ থাকিব আৰু সেই লক্ষণসমূহক কেন্দ্ৰ কৰি আপোনালোকে এই বেমাৰটো নিৰ্ধাৰণ কৰে, লক্ষণসমূহৰ বিষয়ে কওক।
0: তো PCOS ৰিপ্ৰডাক্টিভ যোনটো এজ গ্ৰুপ মানে ছোৱালী বা মহিলাৰ মাহেকীয়া ঋতুস্ৰাৱ যেতিয়া আৰম্ভ হয় সেইটো সময়ৰ পৰা গৈ গৈ ঋতুস্ৰাৱ বন্ধ হোৱালৈকে মানে মেন'পজ হা, তো মানে এনেকৈ ধৰি লওক 14-15 বছৰৰ পৰা 45 বছৰলৈকে সেইখিনি সময়ছোৱাত PCOS দেখা দিব পাৰে। তেনেকুৱা স্থলত যদি এগৰাকী ছোৱালী বা মহিলা ইৰেগুলাৰ মেন্স যদি মানে আহে এইটো কমপ্লেইন লৈ যে ফাৰ্ষ্ট ইৰেগুলাৰ মেন্স হৈছে মানে মাহেকীয়াটো নিয়মিতভাৱে হোৱা নাই, প্ৰথম বস্তুটো আমি সদায় প্ৰেগনেঞ্চি ৰুল আউট কৰিব লাগে যে প্ৰেগনেঞ্চি নাই সেইটো সঠিক কৰিব লাগে। তাৰপিছত দ্বিতীয়তে আজিকালি বেছি ওৱান অফ দ্য মষ্ট কমন কজ হৈছে PCOS মানে এনোভুলেটৰী চাইকেল। তো তেতিয়া এটাটো হৈছে যেনেকৈ আমি ক'লোঁ ফাৰ্ষ্ট প্ৰথম লক্ষণটো হৈছে এনোভুলেটৰী চাইকেল ইৰেগুলাৰ হ'ব, মাহে কেতিয়াবা ক'ব যে মোৰ 2 মাহ 3 মাহ নহয়, তাৰপিছত যেতিয়া হয় বহুত ব্লিডিং হয় বিষ নহয় তেনেকৈ বহুত মানে অলপ কেইটা এমাহ 2 মাহ গেপৰ ভিতৰত ব্লিডিং হয়, কেতিয়াবা সিমান নহয় কেতিয়াবা ডেট পাৰ হৈ অলপ কেইদিন যায় তাৰপিছত ব্লিডিং হয় ভালকৈ ডেটত নহয়। 2nd থিং মানে কেতিয়া এণ্ড্ৰজেনিক ফিচাৰ্ছ মানে যোনটো দ্বিতীয় 2 নম্বৰ পইণ্টটো মই কৈছিলোঁ হাইপাৰ এণ্ড্ৰজেনিজম মানে পুৰুষৰ হৰমন এণ্ড্ৰজেন যেতিয়া মহিলাৰ শৰীৰত বাঢ়িব PCOS এগৰাকী লেডিৰ শৰীৰত

0: তেতিয়া কিছুমান ফিচাৰ্ছ দেখা দিয়ে, লাইক পিম্পল হ'ব, ঠিক আছে, গাৰ নোম বাঢ়িব, হা, ধৰি লওক মুখৰ হওক, বুকু, পিঠি, সেইবিলাক একান্থচিছ নাইগ্ৰিকান, মানে কেতিয়াবা আপুনি চাব কিছুমান কেতিয়াবা কিছুমান ছোৱালীৰ নাইবা মহিলাৰ ডিঙিত, হা, নাইবা এইফালে এক্সিলাৰ ফালে ছালটো ডাঠ হৈ উঠে, ক'লা ডাঠ হৈ উঠে এই ক্ৰিজবিলাকত শৰীৰৰ, তো সেইবোৰো আপোনাৰ এটা লক্ষণ
1: লক্ষণ,
0: হা, সেইটো মেইনলি ইনচুলিন ৰেজিষ্টেঞ্চ, মানে ইনচুলিন যোনটো হৰমোন আমাৰ শৰীৰত উৎপাদন হয় সেইটোৰ প্ৰতিৰোধক শক্তি বাঢ়ি যায় কাৰণে সেইবোৰ লক্ষণ দেখা দিয়ে,
1: দেখা দিয়ে,
0: ঠিক আছে। আৰু তাৰপিছত তেখেতৰ লাইফষ্টাইলৰ বিষয়ে যেতিয়া আমি সুধিম, কেতিয়াবা তেখেতে কয় যে অলপ আলুখোৱা লাইফষ্টাইল হয়, ভালকৈ ফিজিকেল এক্টিভিটি, এক্সাৰচাইজ, য়োগা এইবোৰ নকৰে, খাদ্যৰ কাৰণেও হয়, হা, আজিকালি ইয়াৰ বেছিকৈ যে PCOSটো যে বাঢ়ি গৈ আছে, আজিকালি আগৰ তুলনাত আমি অলপ বেছিকৈ দেখা পাওঁ,
1: সেইটোৱে মই আপোনাক সুধিব বিচাৰিছিলোঁ যে বাইদেউ আজিকালি এই ৰোগটো বেছিকৈ দেখা যায় নহয় জানো, আপুনি ভালকৈ গম পাব এই কাৰণবিলাক কেনেকুৱা হ'ব পাৰে, আপুনি কৈয়ে আছে, তাৰ মাজতে আকৌ মই সুধি দিছোঁ।
0: আজিকালি বেছি দেখা দিয়াৰ এটা মূল কাৰণ হৈছে আমাৰ দৈনন্দিন জীৱন যাপনশৈলী, দৈনন্দিন জীৱনশৈলীৰ কাৰণে ইয়াৰ লক্ষণসমূহ অলপ বেছিকৈ বাঢ়া বুলি আমি ক'ব পাৰোঁ, কাৰণ অলপ আলসুৱা লাইফষ্টাইল, ঠিক আছে, ভালকৈ ফিজিকেল এক্টিভিটি, এক্সাৰচাইজ, য়োগা এইবিলাক নকৰাৰ কাৰণে মেদবহুলতা এইবোৰ বাঢ়ি যায়, অবেচিটি যাক আমি কওঁ, আৰু বেছিকৈ জাংক ফুড এইবোৰ খোৱা, এক্সেছ কাৰ্বহাইড্ৰেট ডায়েটটো পৰিহাৰ কৰিব লাগে, ঠিক আছে, মানে কিয়, কাৰণ যিমানে আমি ধৰি লওক এটা আলুখোৱা লাইফষ্টাইল আমি জীৱনশৈলী আমি যাপন কৰিম, তিমানে যিমান আমাৰ অবেচিটি, মেদবহুলতা বাঢ়িব, শৰীৰত ইনচুলিন ৰেজিষ্টেঞ্চটো বাঢ়ি যায়। ইনচুলিন ৰেজিষ্টেঞ্চ মানে ইনচুলিনৰ নামটো চবে শুনিছে, হা, ইনচুলিনৰ যোনটো আমাৰ প্ৰতিৰোধক শক্তি, ইনচুলিন বাঢ়িও যাব তেজত, ঠিক আছে, ইনচুলিন তেজত বাঢ়িও যাব, কিন্তু সেই ইনচুলিনৰ সমান্তৰালভাৱে প্ৰতিৰোধক শক্তিও বাঢ়ি যাব,
1: বাঢ়ি যাব,
0: তো প্ৰতিৰোধ কৰাৰ কাৰণে হাইপাৰ ইনচুলিনেমিয়া হয়, মানে শৰীৰত ইনচুলিনৰ মাত্ৰা বাঢ়ি যায়, আৰু এই ইনচুলিনটোৱে আকৌ কি কৰে, পুৰুষৰ হৰমোন যোনটো এণ্ড্ৰজেন, সেইটো উৎপাদন কৰাতে সহায় কৰে, তো তেনেকৈ কি হয়, এটা পাকচক্ৰ এটা ঘূৰি থাকে, ভিচিয়াছ চাইকেল এটা ঘূৰি থাকে, মেদবহুলতা বাঢ়িব, মেদবহুলতা বাঢ়িব, তাৰপিছত ইনচুলিন প্ৰতিৰোধক শক্তি বাঢ়িব, শৰীৰত ইনচুলিনৰ মাত্ৰা অনায়াসে বাঢ়ি গৈ থাকিব, হা, তাৰপিছত সেইটো ইনচুলিন আকৌ এণ্ড্ৰজেন মানে পুৰুষৰ হৰমোন উৎপাদন বেছিকৈ কৰিব, আৰু সেই পুৰুষৰ উৎপাদন হৰমোন এণ্ড্ৰজেন প্ৰডাকশ্যন বেছি বাঢ়ি গৈ থাকিলে আকৌ PCOSৰ লক্ষণসমূহ বাঢ়ি গৈ থাকিব, তেনেকৈ এটা পাকচক্ৰ এটা ঘূৰি থাকে। সেইকাৰণে আমি যদি আমি ৱেট ৰিডাকশ্যন কৰোঁ, মানে শৰীৰৰ প্ৰপাৰলি যদি এটলিষ্ট দিনটোত যদি আধা ঘণ্টা নাইবা 20 মিনিটো আমি যদি এক্সাৰচাইজ, য়োগা এইবিলাক কৰোঁ, আৰু যদি ওজনটো আমি কমাব পাৰোঁ 5% যদি আমি নিজৰ ওজনটো কমাব পাৰোঁ, কি হয়, উইদাউট মেডিচিন মানে ঔষধ নোখোৱাকৈও কেতিয়াবা আমাৰ মাহেকীয়া নিয়মিতভাৱে আৰম্ভ হ'ব পাৰে, মানে অভিলেট্ৰি চাইকেল আকৌ ঘূৰি আহিব পাৰে।
1: খোৱা লোৱাৰ ক্ষেত্ৰত কিবা আছে নেকি মেম, কিছুমান বেমাৰত যেনেকৈ এতিয়া ৰক্তহীনতাৰ কাৰণে যেনেকৈ কিছুমান

0: টো এইটো বা চৰ্দিৰ কাৰণে চি ভিটামিন তেনেকুৱা কিবা কিবি থাকে নহয়, PCOSৰ কেনেকুৱা ধৰণৰ মানে খোৱা লোৱাখিনি কেনেকুৱা কৰিব লাগে এগৰাকী মহিলাই?
1: হয়, যেনেকৈ মই ক'লোঁ এক্সেছ কাৰ্বহাইড্ৰেট ডায়েট সেইটো অলপ এভইড কৰি চলিব লাগে, ঠিক আছে? মানে ধৰি লওক জাংক ফুড, হা, নুডলছ হওক নাইবা সামোচা, হা, তাৰপিছত তেলত ভজা বস্তু আৰু ৰেড মিট, হা, ঠিক আছে, ৰেড মিট নাইবা এই গৰমত যে ছফ্ট ড্ৰিংকছবিলাক যে খোৱা হয় সেইবোৰ অলপ পৰিহাৰ কৰি চলিলে ভাল। কি হয়, বেছি এইবোৰ কাৰ্বহাইড্ৰেট থকা বস্তু বেছিকৈ খালে কি হয়, ইনচুলিন স্পাইক হৈ যায়, শৰীৰত ইনচুলিনটোৰ বাঢ়ি যায় আৰু সেইটো যিহেতু প্ৰতিৰোধক শক্তিও সমান্তৰালভাৱে বাঢ়ি যায়, তো সেইকাৰণে ইনচুলিনে নিজৰ কামটো কৰিব নোৱাৰি বেলেগ ফালে গুচি যায়, মানে এণ্ড্ৰোজেন প্ৰডাকশ্যনটো বেছিকৈ বঢ়াই দিয়ে। আৰু যেনেকৈ মই অলপ আগতে কৈছিলোঁ আকৌ সেই ছেইম সেই চাইকেলটো যায়, ঘূৰি থাকে। তো সেইকাৰণে এক্সেছ কাৰ্বহাইড্ৰেট ডায়েটটো অলপ পৰিহাৰ কৰি চলাটো উচিত।
0: তাৰ সলনি আমি যদি ফল মূল খাওঁ বা আমাৰ শুকান ফল মূলো আছে, কেঁচা ফল মূল, বতৰৰ ফল মূলো আছে,
1: চব্জিবিলাক,
0: কেঁচা যিবিলাক শাক পাচলি সেইবিলাক গ্ৰহণ কৰিলে হয়তো সুফল
1: ভাল। আৰু ভাত খালেও ভাতটো খাব কিন্তু পৰিমাণটো অলপ কমাই দিব
0: লাগে, নহয় জানো? আৰু আপুনি যোগাৰ কথা ক'লে,
1: ডেইলি এটলিষ্ট 20 মিনিট নাইবা আধা ঘণ্টা যদি কৰিব পাৰে, তাহত যদি 3 দিনৰ যদি ভালকে যদি এটলিষ্ট কৰিব
0: পাৰে সেইটো
1: তেনেকৈ
0: ফল দিয়ে। হয়, আৰু এটা প্ৰশ্ন বাইদেউ, যে PCOSৰ যিটো সমস্যা, এই সমস্যা কেন্দ্ৰ কৰি আৰু আনুষংগিক কিবা বেমাৰ আমাৰ হ'ব পাৰে নেকি মহিলাসকলৰ?
1: হয়, মানে এইটো এটা বহুত গুৰুত্বপূৰ্ণ বিষয় PCOS, কাৰণ কিয়, এই PCOS অকল ডিম্বাশয় বা অভাৰীত সীমাবদ্ধ হৈ নাথাকে, সেইকাৰণে ৰিচেণ্টলি ইয়াৰ নামো সলনি কৰিছে PMOS, মানে পলিচিষ্টিক পলিএণ্ডোক্রাইন মেটাবলিক সিনড্রম অফ ওভারি বলে ইয়ার নামটো চেঞ্জ করে দিয়া হয়েছে। কারণ ভালকে যদি ইয়ার ট্রিটমেন্ট নহয়, ভালকে যদি রোগ মানে ইয়ার লক্ষণবোৰ যদি আমি নিরাময় করব নোৱাৰো, পিছলৈ গৈ আৰু বেলেগ গুরুত্বপূর্ণ সংকটজনক বেমারের সেইটো হব পাৰে, যেনে ডায়াবেটিস, মধুমেহ রোগ, ওবেসিটি, যে কলো ওবেসিটি মানে মেদবহুলতা, সেইটো ওবেসিটি আকৌ ধৰি লওক হার্টৰ বেলেগ বেলেগ বেমাৰ কৰিব পাৰে, ব্লাড প্ৰেছাৰ হাই কৰি দিব পাৰে আৰু জৰায়ুৰ কৰ্কট ৰোগো কৰি দিব পাৰে। সেইকাৰণে এটা আৰু এটা কথা ইয়াতে ক'ব বিচাৰোঁ, কেতিয়াবা যে PCOS পেচেণ্টৰ এনভুলেটৰি ব্লিডিঙৰ কাৰণে বহুত কেইমাহ ব্লিডিং নোহোৱাকৈ থাকে, 6 মাহ 7 মাহ কেতিয়াবা কমপ্লেইন দিয়ে, প্ৰেগনেঞ্চিটো নাই, ঠিক আছে, প্ৰেগনেঞ্চিটো আমি ৰুল আউট কৰি দিলোঁ, প্ৰেগনেঞ্চিটো নুই কৰাৰ পিছত তেওঁলোকে কয় যে নাই মোৰ বহুত দিন ব্লিডিং নহয়, 6 মাহ 7 মাহ নহয়, তাৰপিছত ব্লিডিং হয়। চ' কি হয়, এই বস্তুটো আমাক হ'ব দিয়াটো উচিত নহয়। কি হয়, জৰায়ুৰ যোনটো আৱৰ, জৰায়ুৰ আৱৰটো যদি ব্লিডিং নোহোৱাকৈ এনেকৈ যদি ডাঠ হৈ গৈ থাকে তেন্তে সেইটো ভৱিষ্যতৰ কাৰণে জৰায়ুৰ যোনটো কৰ্কট ৰোগ সেইটো
0: হ'ব পাৰে,
1: সেইটো এটা ৰিস্ক হৈ থাকে। তো সেইকাৰণে আমি এটলিষ্ট ঔষধ দি হ'লেও ট্ৰিটমেণ্ট দি হ'লেও বছৰত এটলিষ্ট 4 বাৰ ব্লিডিংটো কৰাব লাগে। তাৰপিছত ট্ৰিটমেণ্ট চ্ৰিটমেণ্ট কৰি ৱেট ৰিডাকশ্যন, আমাৰ জীৱনশৈলীটো সলনি কৰি পেলাই আমি যদি ভালকৈ ট্ৰিট কৰিব পাৰোঁ PCOS তেন্তে আৰু কথাই নাই, সেইটোতো আৰু ভাল। বাট এটলিষ্ট বছৰত 4 টাইমছটো ব্লিড কৰাব লাগে, কাৰণ আমি সেই আৱৰটোক ডাঠ হৈ বাঢ়ি গৈ থাকিব দিব নোৱাৰোঁ।
0: তাৰমানে এইটো কৈছে বাইদেউ যে PCOSৰ পৰা আৰু অন্যান্য আনুষংগিক বেমাৰ হ'ব পাৰে, যাৰ কাৰণে আমি সচেতন হৈ থকা উচিত। আৰু এটা প্ৰশ্ন বহুতে দেখা যায় বা আমি শুনো যে PCOS হ'লে পিছলৈ গৰ্ভাৱস্থা বা গৰ্ভধাৰণৰো সমস্যা মহিলাৰ আহিব পাৰে, এই ক্ষেত্ৰত বাইদেউ আমাক কওকচোন।
1: চাওক, যিহেতু প্ৰেগনেঞ্চিৰ কাৰণে এটা ডিম্বাণু ফাটিব লাগে, চ' যদি চাইকেলবিলাক যদি আমাৰ অভুলেট্ৰেই নহয় গতিকে সেইটো অৱস্থাত PCOSে প্ৰেগনেঞ্চি হ'বলৈ অলপ বাধা দিব পাৰে। সেইকাৰণে কেতিয়াবা চব ক্ষেত্ৰতে নহয়, কেতিয়াবা এনেকৈ কণ্টিনিউৱাছ যদি আমাৰ চাইকেলবিলাক এনভুলেট্ৰি হৈ থাকে, মানে যদি ডিম্বাণুটো নাফাটেই, তেতিয়াহ'লে সন্তানহীনতাৰ প্ৰব্লেমত অলপ দেখা দিব পাৰে কেতিয়াবা। তাৰোপৰি প্ৰেগনেঞ্চি যদি হৈও যায় মিছকেৰেজৰ চান্সেছ বাঢ়ি যায়, বিভিন্ন কমপ্লিকেশ্যন যেনে মিছকেৰেজ, জেষ্টেশ্যনেল ডায়েবেটিছ, মানে প্ৰেগনেঞ্চিৰ সময়ত আপোনাৰ ডায়েবেটিছ ৰোগ দেখা দিয়া, প্ৰেছাৰ বাঢ়া, হাঁ, প্ৰেছাৰ বাঢ়ি পেলাই সেইটো গৈ গৈ প্ৰি এক্লেমছিয়া, যেনে এক্লেমছিয়া সেইবোৰৰ চান্সেছ, হাঁ, মিৰ্গী ৰোগ মানে সেইটোৰ এটা মানে ৰিস্ক থাকে। তাৰোপৰি প্ৰিমেচুৰিটি, সময়ৰ আগত ডেলিভাৰী হোৱা, তো এইবোৰ কমপ্লিকেশ্যনৰ চান্সেছ থাকে PCOS হ'লে।
0: তাৰমানে এই বস্তুটোৱে গৰ্ভাৱস্থাত বা গৰ্ভধাৰণত মহিলাক কিছু অলপ অসুবিধা দিব পাৰে, সেইকাৰণে তেওঁলোকে পি চি এছ ৰোগটো মানে সামান্য ৰোগ বুলি ভাবা অনুচিত নহয় জানো বাইদেউ।

0: যদি কোনোবাই ভাবিছে গৰ্ভধাৰণৰ কথা, তেতিয়াহ'লে তেওঁ এইটো ক্ষেত্ৰত মানে সচেতন হোৱা উচিত। হয় হয় বাইদেউ, আমি PCOSৰ কথা পাতি আছোঁ আৰু আপুনি যিহেতু এগৰাকী স্ত্ৰী ৰোগ বিশেষজ্ঞ, আমি জানো আমাৰ এটা প্ৰাকৃতিক নিয়ম হৈছে ঋতুস্ৰাৱ আমাৰ মহিলাসকলৰ, আৰু বহুতেই হয়তো এইটো কথা নাজানে যে এই ঋতুস্ৰাৱৰ সময়তো কিন্তু ল'বলগীয়া সাৱধানতা বহুত থাকে, আৰু বিশেষকৈ চাফ চিকুণতা, যে এই চাফ চিকুণতা যদি সঠিকভাৱে কৰা যায় আনুষংগিক যিবিলাক বেমাৰৰ কথা যে আমি ইয়াতে আলোচনা কৰি আছোঁ সেইসমূহৰ পৰা আমি আঁতৰি থাকিব পাৰোঁ। এতিয়া আপুনি আমাক এই বিষয়ে কওক বাইদেউ, যে আমি মাহেকীয়াৰ সময়ত কেনেকৈ চাফ চিকুণ হৈ থাকিব লাগে এই বিষয়ে, লগতে আমাৰ পেডৰ ব্যৱহাৰ, আমি কিমান সময় ল'ব লাগে পেড ব্যৱহাৰ কৰিব পাৰোঁ, লগতে আন বিভিন্ন ধৰণৰ পেডৰ বাহিৰেও আজিকালি টেম্পন বা অন্যান্য বিভিন্ন বস্তু ওলাইছে, সেইখিনি আমাক কওক আপুনি।
1: হয়, প্ৰথমতে মেনষ্ট্ৰুৱেল হাইজিন মানে মাহেকীয়াৰ সময়ত হোৱা পৰিষ্কাৰ পৰিচ্ছন্নতাৰ বিষয়ে ক'বলৈ যোৱাৰ আগতে কিয় ইয়াৰ গুৰুত্বপূৰ্ণতাটো আছে সেইটোলৈ ক'ব গৈ আছোঁ। তো মানে কি হয়, মাহেকীয়াৰ সময়ত পৰিষ্কাৰ পৰিচ্ছন্নতা অৱলম্বন নকৰিলে কিছুমান ৰোগ যেনে লিউকৰিয়া মানে বগাস্ৰাৱ যোৱা, আৰু পিছলৈ এক্টপিক প্ৰেগনেঞ্চি মানে যোনি পথৰ বীজাণু ওপৰত গৈ পেলাই জৰায়ুৰ সংক্ৰমণ, ডিম্বনলীৰ সংক্ৰমণ এইবোৰ কৰি পেলাই এক্টপিক প্ৰেগনেঞ্চি মানে টিউবেল প্ৰেগনেঞ্চি আশংকা, PID মানে তলপেটৰ সংক্ৰমণ, সেইটো ক্ৰনিক পেলভিক পেইন মানে তলপেটৰ সংক্ৰমণ হৈ পেলাই তলপেটৰ বিষ, আৰু ইভিন সন্তানহীনতাৰ আশংকা বঢ়াই দিয়ে। তো সেইকাৰণে আমি আৰম্ভণিতে মাহেকীয়া পৰিষ্কাৰ ঋতুস্ৰাৱৰ সময়ত পৰিষ্কাৰ পৰিচ্ছন্নতা অৱলম্বন কৰিলে এইবোৰ ৰোগৰ পৰা আমি আঁতৰি থাকিব পাৰোঁ। যোনবোৰ পদক্ষেপ সেইবোৰৰ বিষয়ে ক'বলৈ গৈ আছোঁ এতিয়া। প্ৰথমটো হৈছে পেড, আমি মাহেকীয়াৰ সময়ত পেড লোৱাটো উচিত। তো যেতিয়া আমি পেড ইউজ কৰোঁ, পেড ইউজ কৰাৰ আগত নাইবা পিছত ভালদৰে হাত চাফ চিকুণভাৱে ধুব লাগে, হাত চাফ কৰিব লাগে, শৰীৰ যৌনাংগ চাফ ৰাখিব লাগে। দ্বিতীয়তে মাহেকীয়াৰ সময়ত আমি যি ইউজ কৰোঁ, আপোনালোকে পেড ইউজ কৰিব পাৰে, টেম্পন নাইবা মেনষ্ট্ৰুৱেল কাপ, হাঁ সেইবোৰ ইউজ কৰিব পাৰে আপোনালোকৰ যেনেকৈ আপোনাৰ সুবিধা, কিন্তু সেইবোৰ নিয়মিতভাৱে চেঞ্জ কৰিব লাগে, সলনি কৰাটো দৰকাৰ। হাঁ ধৰি লওক এটা পেড নাইবা এটা কাপ খুব বেছি, যদি আপোনাৰ বহুত বেছিকৈ ব্লিডিং হৈছে পেডটো, যদি ধৰি লওক বহুত সোনকালে চৌক হৈ গৈছে, তেন্তেতো ধৰি লওক আপুনি দুঘণ্টাৰ ভিতৰতে সলনি কৰাটো উচিত, আৰু পুৰা ভাল চৌক নহ'লেও এটলিষ্ট আপুনি মেক্সিমাম 6 ঘণ্টাৰ ভিতৰত সলনি কৰিব লাগে। তেনেদৰে কাপো, মেনষ্ট্ৰুৱেল কাপ ব্যৱহাৰ কৰিলে, মেনষ্ট্ৰুৱেল টেম্পন ব্যৱহাৰ কৰিলেও তেনেদৰে আপুনি এটলিষ্ট 6 to 8 hours ভিতৰতে চেঞ্জ কৰাটো ভাল। হাঁ কিয়নো মানে যদি আপুনি সলনি নকৰে তেতিয়া সেইটো যোনটো এটা ডেম্প এটা পৰিৱেশ, হাঁ এটা ভিজা এটা পৰিৱেশ থাকে আমাৰ আন কিবা পেড তেনেকৈ চেঞ্জ নকৰাকৈ থাকিলে বহুত সময়, সেই ভিজা এটা পৰিৱেশে বেক্টেৰিয়া বা বীজাণুক বৃদ্ধি কৰাতে এটা অনুকূল পৰিৱেশৰ সৃষ্টি কৰে। তো সেইকাৰণে আমি সময়ে সময়ে মেক্সিমাম 6 hourly চেঞ্জ কৰাটো উচিত। তাৰপিছত আমি আণ্ডাৰ গাৰ্মেণ্টছ মানে অন্তৰ্বাস কটন কাপোৰৰ ব্যৱহাৰ কৰাটো উচিত। চিন্থেটিক কাপোৰ ব্যৱহাৰ কৰিলে কি হয়, চিন্থেটিক ইনাৰ পেণ্টি নাইবা ইনাৰ গাৰ্মেণ্ট ব্যৱহাৰ কৰিলে আকৌ ছেম এটা ময়েষ্ট নাইবা ভিজা এনভাইৰনমেণ্টৰ সৃষ্টি কৰিব, সেইটো আকৌ বীজাণু বৃদ্ধি কৰাতে এটা অনুকূল পৰিৱেশৰ সৃষ্টি কৰে। আৰু লগতে যেতিয়া আমি 4 নম্বৰ পদক্ষেপ হৈছে, যেতিয়া আমি আমাৰ যৌনাংগ চাফ কৰোঁ, আমি যৌনাংগ যেতিয়া আমি চাফ কৰোঁ তেতিয়া সন্মুখৰ পৰা পিছলৈ ৱাইপ কৰিব লাগে। যদি আমি ৱাইপ কৰোঁ টিচু পেপাৰ নাইবা তেনেকৈ কাপোৰেদি, তো সন্মুখৰ পৰা পিছলৈ ৱাইপ কৰিব লাগে। সেইটো নকৰি যদি আমি উল্টা দিশে মানে যদি পিছফালৰ পৰা আমি আগলৈ ৱাইপ কৰোঁ তেতিয়া কি হয়, আমাৰ যোনটো এনাছ মানে মূল দুৱাৰৰ বীজাণু সেইটো আহি আমাৰ যোনিত সোমাব। আৰু 5 নম্বৰ পদক্ষেপ হৈছে প্ৰপাৰ ডিছপ'জেল, মানে আমি যোনবোৰ পেড সেইবোৰ ইউজ কৰি পেলাই ভালদৰে মেৰিয়াই পেলাই এটা নিৰ্দিষ্ট ডাষ্টবিন নাইবা তেনেকুৱাত মেৰিয়াই পেলাই পেলাই দিয়াটো উচিত। আৰু কেতিয়াবা আজিকালি ওলাইছে ধৰি লওক এইবোৰ বিভিন্ন যেনেকৈ ক'লোঁ পেড, টেম্পন, মেনষ্ট্ৰুৱেল কাপ, ঠিক আছে সেইবোৰ সলনি কৰাৰ কথাটোতো ক'লোঁ, লগতে ইয়াতে ক'ব বিচাৰোঁ কেতিয়াবা আজিকালি বহুত ছেল্ফ হেল্প গ্ৰুপ ওলাইছে ৰিইউজেবল কটন পেণ্টি প্ৰডিউচ কৰে, চেল কৰে, তো সেইবোৰো যদি আপোনালোকে ব্যৱহাৰ কৰি কমফৰ্টেবল হয় সেইবোৰ ব্যৱহাৰ কৰিব পাৰে, কিন্তু ভালদৰে ৰ'দত ভালদৰে ধুই, হাঁ চাবোনে দি ভালকৈ ধুই ৰ'দত শুকাই দিব লাগিব। কাৰণ যদি সেইবোৰ ভালদৰে ড্ৰাই নহয়, ভালদৰে যদি নুশুকায়, আকৌ ছেম সেই ডেম্প পেড তেনেকৈ ইউজ কৰিলে, ৰিইউজ কৰিলে, তেতিয়া ছেম আপোনাৰ বেক্টেৰিয়া

0: সেইবোৰ
1: দেখা
0: আৰু
1: দিব পাৰে।
0: বেক্টেৰিয়েল ইনফেকশ্যন বাঢ়ি যাব যোনিপথত। তো সেইকাৰণে ভালকৈ ড্ৰাই ৰ'দত শুকুৱাই পেলাই ধুই ধুই পখালি ৰ'দত শুকুৱাই পেলাই আকৌ তেনেকৈ ৰিউজ কৰিব পাৰিব যদিহে কৰে,
1: কৰে হয়।
0: আদাৰৱাইজ পেড ছেট এইবিলাক ইউজ কৰিব পাৰে যেনেকৈ আপুনি কমফৰ্টেবল।
1: হয়
0: আৰু ইয়াতে ক'ব বিচাৰিছোঁ বহুত কণ কণ ছোৱালী যোন স্কুলীয়া ছোৱালী, তো তেওঁলোকৰ কেতিয়াবা স্কুল মিছ হৈ যায়, সেইকাৰণে ইয়াতে ঘৰৰ অভিভাৱকৰ লগতে স্কুলৰ কৰ্তৃপক্ষ, স্কুলৰ টিচাৰ তেওঁলোকো অলপ সচেতন হোৱাটো উচিত। তেওঁলোকো মেনষ্ট্ৰুৱেল হাইজিনৰ বিষয়ে নলেজটো দিয়া উচিত ষ্টুডেণ্টছবোৰক, ছোৱালীবোৰক, আৰু লগতে তেওঁলোকৰ যেতিয়া ঋতুস্ৰাৱ হ'ব তাতে যাতে স্কুল মিছ নহয় তাৰ কাৰণে অভিভাৱকৰ লগতে স্কুলৰ কৰ্তৃপক্ষও হেল্প কৰাটো উচিত।
1: যাতে চাফ চিকুণ হয়,
0: যাতে চাফ চিকুণ হয় স্কুলৰ বাথৰুম, যাতে চাফ থাকে, চেঞ্জ কৰিব পাৰে তেওঁলোকে পেড, যাতে চেঞ্জ কৰিব পাৰে স্কুলত, স্কুলৰ বাথৰুম যাতে চাফ থাকে, তেনেদৰে তেওঁলোকে এনেধৰণৰ মানে মেনষ্ট্ৰুৱেল প্ৰব্লেমৰ কাৰণে পিছলৈ যাতে আৰু তেওঁলোকৰ সংকট নহয় সেইটোৰ কাৰণে।
1: মানে স্কুল যেতিয়া তেওঁলোকে স্কুলৰ পৰাই যাতে এইবিলাক কথা শিকে, নহয় জানো বাইদেউ, আৰু আপুনি আগতে কৈছেই অনুষ্ঠানৰ প্ৰথমতে যে চাফ চিকুণতাই, মাহেকীয়াৰ চাফ চিকুণতাই কিন্তু মহিলাৰ এই বিভাগৰ বিভিন্ন সমস্যা আমি
0: পিছলৈ
1: পিছলৈ কমি আহে বা নহয়
0: ৰোগবিলাক
1: যিসকলে জানে। আৰু এই ক্ষেত্ৰত অকল অভিভাৱক বা মাককে কোৱা যায়, কিন্তু এই ক্ষেত্ৰত কিন্তু আমাৰ স্কুল কৰ্তৃপক্ষ বা কলেজ বা যিকোনো সামাজিক অনুষ্ঠানেও এই ক্ষেত্ৰত কিন্তু গুৰুত্ব দিয়া উচিত। মহিলা এগৰাকী সামাজিক স্থানতো যিবিলাক আমাৰ বাথৰুম বা যিবিলাক ব্যৱহাৰ কৰা হয় সেইবিলাকো কিন্তু চাফ চিকুণ থকা উচিত নহয় জানো। আৰু এটা প্ৰশ্ন বাইদেউ, যে PCOS যিটো সমস্যাৰ কথা আজি আমি ইয়াতে আলোচনা কৰি আছোঁ, সেইটো বাইদেউ সমাধান হয়নে, নিৰ্মূল হয়নে?
0: হয়, মানে আপোনাক কৈছোঁ যে যিহেতু এইটো এটা হৰ্মনেল প্ৰব্লেম, ছ' লাইফষ্টাইল চেঞ্জ কৰিলে, জীৱনশৈলী চেঞ্জ কৰিলে বহুত ক্ষেত্ৰত উইদাউট মেডিচিন PCOS নিৰাময় কৰিব পাৰি। ছ' তাক আৰু যদি লক্ষণবোৰ যদি ধৰি লওক আপোনাৰ ঠিক হোৱা নাই, লক্ষণবোৰ যদি আপোনাৰ বাঢ়ি গৈ আছে, তেন্তে অভিয়াছলি আপুনি ট্ৰিটমেণ্ট লোৱাটো দৰকাৰ। কাৰণ মই আপোনাক আগতীয়াকৈ আগতে আপোনাক জনাইছোঁ যে মানে PCOS আজিকালি নামটো চেঞ্জ কৰিছে, কাৰণ ই পিছত গৈ পেলাই অকল অভৰিত সীমাবদ্ধ হৈ নাথাকে, বেলেগ বেলেগ গুৰুত্বপূৰ্ণ ৰোগৰ কাৰণ হ'ব পাৰে। তো সেইকাৰণে ট্ৰিটমেণ্ট লোৱাটো উচিত। আৰু সদায় যে মেডিচিন খাই থাকিব লাগিব তেনেকুৱা নহয়, যে আজীৱন যে খাই থাকিব লাগিব সেইটো কথা নহয়। আপুনি ট্ৰিটমেণ্টটো লোৱাৰ পিছত এটা টাইমত আপুনি উইদাউট মেডিচিনো আপোনাৰ যদি জীৱনশৈলীটো চেঞ্জ কৰি দিয়ে, যেনেকৈ ৱেইট ৰিডাকশ্যন, ডেইলি এক্সাৰচাইজ, য়োগা কৰা, খাদ্যত আপুনি সচেতন হোৱা, এক্সেছ কাৰ্বহাইড্ৰেট ডায়েটটো নোখোৱা, এনেধৰণৰ জীৱনশৈলী যদি আপুনি উদযাপন কৰে, তেন্তে উইদাউট মেডিচিনো আপুনি PCOS ৰোগ নিৰাময় কৰিব
1: পাৰিব। তেওঁ যদি ভাবে যে এনেকুৱা সমস্যা হৈছে, আপুনি কোৱাৰ দৰে যিখিনি সময় আজি আপুনি আমাক পৰামৰ্শ দিলে, সেইখিনি যদি তেওঁ মানে ভাবে সলনি কৰোঁ, নিশ্চয় এইটো কোনো সমস্যা নহয়, নহয় জানো বাইদেউ, সুন্দৰকৈ তেওঁ জীৱনশৈলী আগবঢ়াব পাৰিব। আশা কৰিছোঁ আজিৰ আমাৰ এই অনুষ্ঠান শুনি থকা শ্ৰোতাসকলে, আইডিঅ'সকলে আমাৰ এই অনুষ্ঠান শুনি উপকৃত হৈছে। আৰু আজি আপুনি ইমান সময় উলিয়াই আমাৰ ষ্টুডিঅ'লৈ আহিলে আৰু ইমানখিনি কথা আমি পাতিলোঁ, আজি PCOSৰ বিষয়ে কথা পাতিলোঁ, মহিলাৰ বিভিন্ন সমস্যা কেনেকৈ আমি থাকিম, জীৱনশৈলী কেনেকৈ চলাই নিম এই বিষয়ে পাতিলে। কেতিয়াবা আমি এনেকৈ আকৌ লগ হ'ম, আৰু নিশ্চয় এনেকুৱা মহিলাসকলৰ যিবিলাক বিশেষকৈ যিবিলাক সমস্যা হয়, ঋতুজনিত সমস্যা, এই বিষয়ে আমি কেতিয়াবা আকৌ লগ হৈ এনেকৈ পাতিম। আপোনাক আমি আন্তৰিক ধন্যবাদ জনাইছোঁ।
0: ধন্যবাদ।
1: ইমান পৰে শ্ৰোতাসকলে মহিলাৰ PCOSৰ বিভিন্ন সমস্যা আৰু সমাধান এই বিষয়ক আলোচনাটি শুনিলে। ইয়াত ভাগ ল'লে স্ত্ৰী আৰু প্ৰসূতি ৰোগ বিশেষজ্ঞ ডাক্তৰ প্ৰিয়ংকা ৰয়ে। আলোচনাটি ৰাত ধৰিলে ভাস্বতী কলিতাই। প্ৰিয় শ্ৰোতা, অনুষ্ঠানত এইবাৰ শুনোৱা হওক লোকনাথ গোস্বামীৰ কণ্ঠত এটি গীত, গীতৰ কথা হীৰেণ ভট্টাচাৰ্যৰ।

লোকনাথ গোস্বামীৰ কণ্ঠত গীতটি শুনিলে শ্ৰোতা আইডিসকল, ইয়াৰ লগে লগেই আমাৰ আজিৰ বুলনি ইমানতে সামৰিছোঁ। নমস্কাৰ।

0: For a pure and sacred democracy, the voter list must be kept clean and accurate.
1: Voter list should hona hi chahiye.
2: And that is the end of this news bulletin.
3: FM মেনৰ 101.6 মেগাহাৰ্জত, মিডিয়াম ৱেভৰ 411.5 মিটাৰত আৰু 729 কিলোহাৰ্জত এয়া আকাশবাণী গুৱাহাটীৰ মহাপাহু আৰম্ভ কৰিবলৈ লৈছো আধুনিক গীতৰ অনুষ্ঠান। আজিৰ শিল্পী বিপুল বৰুৱা। শিল্পীৰ কণ্ঠত প্ৰথমে শুনোৱা হওক সতীশ দাস ৰচিত এটি গীত।

সন্ধ্যা যেতিয়া তুলসীৰ তল এগচি চাকিয়ে পোহৰ কৰে। সতীশ দাস রচিত গীতটি শুনিলে। অনুষ্ঠানত এবাৰ তৰুণ শর্মা রচিত এটি গীত।

আধুনিক গীতৰ অনুষ্ঠানটি শুনিলে। আজিৰ শিল্পী আছিল বিপুল বৰুৱা। শ্ৰোতাসকলে শিল্পীৰ কণ্ঠৰ আধুনিক গীত পুনৰ শুনিবলৈ পাব আজি নিশা 7:45। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আগবঢ়াইছো ওজাপালিৰ অনুষ্ঠান। পৰিৱেশন কৰিছে জনাৰাম কলিতা আৰু সংগীসকলে।

0: গোসানী ভ্ৰমণ কৰি মই বৰ দুখ পালোঁ। হা যদি চন্দিকা গোসানীয়ে মোক ঘৰলৈ নেনে
1: আৰু
0: হা মোৰ ইয়াত ভিন্দ খাই শগুণে মোৰ দেহা খাব
1: এই বুলি মনত দুখ কৰি
0: চন্দিকা সোমৰি
1: এডাল গছৰ তলত বহি।

0: নৰা নাৰায়ণ দেৱে কৈ মধুৰ সংগীত পদ্ম অতিশ
1: জনাৰাম কলিতা, লোহিত কলিতা, পৰশু কলিতা আৰু চণ্ডীৰাম কলিতাই পৰিৱেশন কৰা ওজাপালি শুনিলে। এয়া আকাশবাণী গুৱাহাটী।

গুৱাহাটীৰ মহাবাহু অনুষ্ঠান প্ৰচাৰিত হৈছে এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টজত, মিডিয়াম ৱেভৰ 411.5 মিটাৰত আৰু 729 কিলো হাৰ্টজত। এতিয়া শুনক সুবেশ বোসৰ হাৱাইন গীটাৰ বাদন।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। ক্ষণিক পাছতে বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী। বাতৰি পঢ়িছো পৰিস্মিতা দিহিঙীয়াই। এতিয়া প্ৰধান বাতৰিসমূহ হৈছে, কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে কাটাৰৰ ব্যৱসায়ীসকলক ভাৰতৰ সৈতে বাণিজ্য আৰু বিনিয়োগ সহযোগিতা অধিক সুদৃঢ় কৰিবলৈ আহ্বান জনাইছে। কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহানে এখন শুদ্ধ আৰু সংশোধিত ভোটদাতাৰ তালিকাক গণতন্ত্ৰ

0: গড় ইন্ধন অৰ্থনীতি অৰ্থাৎ CAFE নীতি জাৰি কৰিছে। ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ মাজৰ তিনিখনীয়া এদিনীয়া ক্ৰিকেট শৃংখলাৰ দ্বিতীয়খন খেল আজি বৰ্ষাপাৰাত কিছু সময়ৰ পাছতে আৰম্ভ হ'ব। আৰু এছিয়ান গেমছত ভাৰতে আৰ্চাৰী তিনিটা আৰু শ্বুটিঙত এটা সোণৰ পদকসহ মুঠ চাৰিটা সোণৰ পদক অৰ্জন কৰিছে। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে কাটাৰৰ ব্যৱসায়ীসকলক ভাৰতৰ সৈতে বাণিজ্য আৰু বিনিয়োগ সহযোগিতাৰ সম্ভাৱনা সক্ৰিয়ভাৱে অন্বেষণ কৰিবলৈ আৰু দ্বিপাক্ষিক অৰ্থনৈতিক সম্পৰ্ক অধিক সুদৃঢ় কৰিবলৈ আহ্বান জনাইছে। দোহাত কাটাৰৰ ব্যৱসায়ী সংঘৰ ঘূৰণীয়া মেজমেলত দিয়া ভাষণত মন্ত্ৰীগৰাকীয়ে ভাৰতৰ শক্তিশালী অৰ্থনৈতিক বিকাশ, বৰ্ধিত বিনিয়োগ আৰু 2025-26 বিত্তীয় বৰ্ষত 9,450 কোটিৰো অধিক ডলাৰৰ অভিলেখ পৰিমাণৰ মুঠ প্ৰত্যক্ষ বিদেশী বিনিয়োগ সন্দৰ্ভত আলোকপাত কৰে। জাপানৰ ক্ৰেডিট ৰেটিং সংস্থাই অলপতে ভাৰতৰ দীৰ্ঘম্যাদী ৰেটিং উন্নত কৰা বুলিও তেওঁ উল্লেখ কৰে। ইয়াৰ পূৰ্বে শ্ৰীমতী সীতাৰমণে কাটাৰৰ বিদেশ বাণিজ্য দপ্তৰৰ ৰাজ্যমন্ত্ৰী ডঃ আহমদ বিন মহম্মদ অল ছৈদক সাক্ষাৎ কৰে। সাক্ষাৎকালত তেওঁলোকে আন্তঃগাঁথনি, খাদ্য সুৰক্ষা, ভেষজ, পেট্ৰ ৰাসায়নিক, শিক্ষা, স্বাস্থ্যসেৱা আৰু ষ্টাৰ্টআপকে ধৰি বিভিন্ন ক্ষেত্ৰত বিনিয়োগ সুযোগ সম্পৰ্কে আলোচনা কৰে। বিত্তমন্ত্ৰী সীতাৰমণে আলোচনাকালত কাটাৰ আৰু পাৰস্য উপসাগৰীয় অঞ্চলৰ অন্য দেশসমূহৰ সৈতে হৰ্মুজ প্ৰণালীৰে অবাধ সামুদ্ৰিক পৰিবহণ আৰু ব্যৱসায়কে ধৰি স্বাভাৱিক বাণিজ্য বাহাল কৰাত গুৰুত্ব আৰোপ কৰে। বিজেপিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানে এখন শুদ্ধ আৰু সংশোধিত ভোটদাতাৰ তালিকাক গণতন্ত্ৰৰ আত্মা বুলি অভিহিত কৰিছে। নতুন দিল্লীত আজি সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত শ্ৰীচৌহানে কয় যে ভোটাৰ তালিকাত ভুল নাইবা অভিজ্ঞ ব্যক্তিৰ নাম অন্তৰ্ভুক্ত হলে সমগ্ৰ নিৰ্বাচনী প্ৰক্ৰিয়াটো বিঘ্নিত হ'ব পাৰে। মন্ত্ৰীগৰাকীয়ে নিৰ্বাচনী অনিয়ম সন্দৰ্ভত বিৰোধী দলসমূহে উত্থাপন কৰা অভিযোগক লৈও প্ৰশ্ন তোলে। তেওঁ কয় যে মৃত লোকসকলৰ নাম ভোটদাতাৰ তালিকাৰ পৰা আঁতৰ কৰি যোগ্য নাগৰিকসকলক তালিকাত অন্তৰ্ভুক্ত কৰাটো নিশ্চিত কৰাত কোনো আপত্তি থকা উচিত নহয়।
1: अगर वोटर लिस्ट में गलत नाम जुड़े तो लोकतंत्र ही मर जाएगा। आपको क्या आपत्ति अगर कोई इस दुनिया में है ही नहीं उसका नाम वोटर लिस्ट से काट दिया जाए। कहीं डुप्लीकेशन है गांव में भी नाम शहर में भी नाम अगर नाम एक जगह कट जाए तो आपको दिक्कत क्या है। कोई देश का नागरिक ही नहीं है तो उसका नाम वोटर लिस्ट में क्यों जोड़ना चाहिए। पवित्र लोकतंत्र के लिए वोटर लिस्ट शुद्ध होना ही चाहिए।
0: চৰকাৰে যাত্ৰীবাহী বাহনৰ বাবে নতুন কৰ্পৰেট গড় ইন্ধন অৰ্থনীতি অৰ্থাৎ CAFE নীতি জাৰি কৰিছে। এই নীতি অহা বৰ্ষৰ 1 এপ্ৰিলৰ পৰা প্ৰযোজ্য হ'ব আৰু 2032 চনৰ 31 মাৰ্চলৈ বাহাল থাকিব। ভাৰতত বিক্ৰীৰ বাবে নিৰ্মিত বা আমদানিকৃত নতুন যাত্ৰীবাহী বাহনৰ ক্ষেত্ৰত এই নীতি প্ৰযোজ্য হ'ব। এই নতুন পৰিকাঠামোৱে অটোমোবাইল উদ্যোগৰ বাবে নিয়ন্ত্ৰিত ব্যৱস্থাৰ স্পষ্টতা আৰু এটা সুস্থিৰ নীতিগত কাঠামো প্ৰদান কৰিব। এই নীতিয়ে লগতে প্ৰযুক্তিগত উদ্ভাৱনৰ সুবিধা প্ৰদানৰ উপৰি ভাৰতৰ যাত্ৰীবাহী বাহন খণ্ডৰ অধিক শক্তি কাৰ্যক্ষমতা তথা কম ইন্ধনৰ ব্যৱহাৰৰ দিশত নিৰন্তৰ সমৰ্থন যোগাব। শক্তি মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে CAFE পৰিকাঠামোৱে 5টা বছৰত প্ৰতিবছৰে লক্ষ্য সুস্পষ্ট কৰি ইন্ধন অৰ্থনীতিৰ অগ্ৰগতিত সহায় কৰিব। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি পঞ্জাৱৰ জলন্ধৰত নিচামুক্ত পঞ্জাৱ শীৰ্ষক সজাগতামূলক যাত্ৰাৰ শুভাৰম্ভ কৰিব। এই উপলক্ষে আয়োজিত অনুষ্ঠানত গৃহমন্ত্ৰীগৰাকীয়ে ভাষণ দিব। বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনে যোৱা 18 ছেপ্টেম্বৰত পাঠানকোটত আৰম্ভ কৰা এই যাত্ৰাই বিগত 13 দিনত 117টা বিধানসভা সমষ্টিৰ 4,000 কিলোমিটাৰ দূৰত্বক সামৰি লৈছে। এই যাত্ৰাৰ জৰিয়তে জনসাধাৰণৰ মাজত মাদক দ্ৰব্য বিৰোধী সজাগতা সৃষ্টিৰ প্ৰয়াস কৰা হৈছে। তদুপৰি এই যাত্ৰাৰ জৰিয়তে ৰাজ্যখনৰ 3টা মূল প্ৰত্যাহ্বান মাদক দ্ৰব্যৰ সৰবৰাহ, আইন শৃংখলাৰ অৱনতি আৰু প্ৰশাসন ব্যৱস্থাৰ দুৰ্নীতিৰ বিৰুদ্ধেও সজাগতা সৃষ্টিৰ পদক্ষেপ লোৱা হৈছে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে অহা 3 অক্টোবৰত ভূপাল ভ্ৰমণ কৰিব। এই ভ্ৰমণকালত তেওঁ ভেল দশেৰা গ্ৰাউণ্ডত এখন ৰাজ্যিক পৰ্যায়ৰ গোপালক সন্মিলনত অংশ লোৱাৰ লগতে নতুন ফৌজদাৰী আইন সন্দৰ্ভত এখন প্ৰদৰ্শনী মুকলি কৰিব। তেওঁ লগতে ভাউৰীৰ সমীপত IISER চৌহদ মুকলি কৰিব আৰু তাতে স্বামী বিবেকানন্দৰ এটা প্ৰতিমূৰ্তিও উন্মোচন কৰিব। গৃহমন্ত্ৰীগৰাকীৰ এই ভ্ৰমণকালত ভূপালত কেইবাটাও দুগ্ধ আৰু আন্তঃগাঁথনি প্ৰকল্প উদ্বোধন কৰা হ'ব। ভাৰত আৰু আমেৰিকা যুক্তৰাষ্ট্ৰই পাৰস্পৰিক অৰ্থনৈতিক বান্ধোনৰ ক্ষেত্ৰত শক্তিশালী পৰিৱৰ্তন প্ৰত্যক্ষ কৰিছে বুলি বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেলে মত প্ৰকাশ কৰিছে। আমেরিকার ন্যাশনাল এসোসিয়েশন অব ম্যানুফ্যাকচার্সে আয়োজন করা ব্যবসায়িক ঘূর্ণা মেজ

0: ইছমাইলত দিয়া ভাষণত শ্ৰীগোৱেলে ভাৰতৰ সম্প্ৰসাৰিত ঔদ্যোগিক শক্তি আৰু দক্ষ কৰ্মবাহিনীৰ বিষয়ে উল্লেখ কৰে। তেওঁ আমেৰিকাৰ উৎপাদনকাৰী আৰু নিৰ্মাণ খণ্ডৰ সৈতে জড়িতসকলক ভাৰতত নিজৰ স্থিতি শক্তিশালী কৰাৰ লগতে সুযোগৰ অন্বেষণ কৰিবলৈ, ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগৰ অংশীদাৰ হ'বলৈ তথা উন্নত নিৰ্মাণ ক্ষেত্ৰত সহযোগিতাৰে বিনিয়োগ কৰিবলৈ আমন্ত্ৰণ জনায়। সামাজিক মাধ্যমত দিয়া এটা বাৰ্তাত শ্ৰীগোৱেলে কয় যে এনেধৰণৰ সহযোগিতাই স্থিতিস্থাপক যোগান শৃংখলা গঢ়ি তোলাৰ লগতে ভাৰত আৰু আমেৰিকাৰ অৰ্থনৈতিক ক্ষেত্ৰত মূল্য সংযোজন কৰিব। ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ মাজৰ তিনিখনীয়া এদিনীয়া ক্ৰিকেট শৃংখলাৰ দ্বিতীয়খন খেল আজি বৰ্ষাপাৰাত অনুষ্ঠিত হ'ব। খেলখন দিনৰ 2 বজাত আৰম্ভ হ'ব। তিৰুৱনন্তপুৰমত অনুষ্ঠিত প্ৰথমখন খেলত 8 উইকেটত জয়লাভ কৰাৰ পাছত আজি হ'বলগীয়া দ্বিতীয়খন খেলত জয়ৰ পুনৰাবৃত্তিৰে ভাৰতীয় দলটোৱে শৃংখলা হস্তগত কৰাৰ চেষ্টা চলাব। প্ৰথমখন এদিনীয়াত বিৰাট কোহলি আৰু শুভমন গিলৰ শতকেৰে বিজয়ী হৈ দলটো আত্মবিশ্বাসী হৈ আছে। একেদৰে প্ৰতিদ্বন্দ্বী ৱেষ্ট ইণ্ডিজ দলটোৱেও বৰ্ষাপাৰাৰ খেলখনত জয়লাভেৰে শৃংখলাটোত সমতা স্থাপনৰ বাবে অহোপুৰুষাৰ্থ কৰিব। এই খেলখনক লৈ গুৱাহাটীত ক্ৰিকেট প্ৰেমীৰ মাজত আগ্ৰহ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। খেলখনৰ প্ৰতি লক্ষ্য ৰাখি যান বাহন আৰক্ষীয়ে গুৱাহাটীত যান বাহনৰ চলাচলৰ ক্ষেত্ৰত কেতবোৰ বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে। সেই অনুসৰি আজি গুৱাহাটীৰ AK আজাদ ৰোড, AK দেৱ ৰোড আৰু বৰ্ষাপাৰাৰ মূল পথত বাণিজ্যিক বাহন আৰু ধীৰ গতিৰ বাহন চলাচল কৰিব নোৱাৰিব। কুলা বসুমতাৰী পথটো 1-way হিচাপে ঘোষণা কৰা হৈছে। VIP পাছ থকা যান বাহনসমূহ AK আজাদ পথেৰে খেলপথাৰত প্ৰৱেশ কৰিব পাৰিব। দুপৰীয়া 12 বজাত দৰ্শকৰ বাবে খেলপথাৰৰ মূল প্ৰৱেশ দুৱাৰ খুলি দিয়া হৈছে। জাপানত অনুষ্ঠিত এছিয়ান গেমছত আজি ভাৰতে আৰ্চাৰীত 3টা আৰু শ্বুটিঙত 1টা সোণৰ পদকসহ মুঠ 4টা সোণৰ পদক অৰ্জন কৰে। আৰ্চাৰীত ছাহিল যাদৱ, কুশল দলাল আৰু গণেশ মণিৰত্নমে পুৰুষৰ কম্পাউণ্ড শাখাৰ দলীয় শিতানত চীনক পৰাস্ত কৰি সোণৰ পদক হস্তগত কৰে। একেদৰে ছাহিল যাদৱ আৰু চিকিতা টনিপাৰ্থীয়ে কম্পাউণ্ড মিক্সড শাখাৰ ফাইনেলত কোৰিয়াক শ্বুট অফত পৰাভূত কৰি সোণৰ পদক লাভ কৰে। এই জয়ৰ সুবাদত ছাহিল আৰু চিকিতাই কোটা ব্যৱস্থাৰ অধীনত 2028 চনত হ'বলগীয়া অলিম্পিকত খেলাৰ যোগ্যতা অৰ্জন কৰে। ইয়াৰ আগেয়ে ভাৰতৰ মহিলা কম্পাউণ্ড আৰ্চাৰী দলে চীনক পৰাজিত কৰি সোণৰ পদক অৰ্জন কৰে। জ্যোতি সুৰেখা ভেন্নম, চিকিতা টেনিপাৰ্থী আৰু প্ৰথিকা প্ৰদীপক লৈ গঠিত ভাৰতীয় দলটোৱে ফাইনেলত চীনৰ প্ৰতিদ্বন্দ্বীক 238-234 পইণ্টৰ ব্যৱধানত পৰাস্ত কৰে। উল্লেখযোগ্য যে ভাৰতে 2023 চনত হাংজোত অনুষ্ঠিত এছিয়ান গেমছৰ মহিলাৰ কম্পাউণ্ড শাখাতো সোণৰ পদক অৰ্জন কৰিছিল। ইপিনে শ্বুটিঙত নিৰু ধান্দা আৰু কাইনন সেনাৰ যুটীয়ে মিক্সড ট্ৰেপ শাখাৰ দলীয় শিতানত স্বৰ্ণ পদক অৰ্জন কৰি ইতিহাস ৰচনা কৰে। অসম কন্যা লাভলীনা বৰগোহাঁই মহিলাৰ বক্সিঙৰ 75 কিলোগ্ৰাম ওজন শাখাৰ ফাইনেলত প্ৰৱেশ কৰিছে। লাভলীনাই কিছু সময় পূৰ্বে ছেমি ফাইনেলত কাজাখাস্তানৰ নাটালিয়া বগদনোভাক 3-2 ফলাফলত পৰাভূত কৰে। ইয়াৰ লগে লগে লাভলীনা একেৰাহে দ্বিতীয়বাৰৰ বাবে এছিয়ান গেমছৰ ফাইনেলত প্ৰৱেশ কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা বক্সাৰ হিচাপে পৰিগণিত হয়। ইপিনে প্ৰিয়া গংগাছে আজি বক্সিঙৰ মহিলাৰ 60 কিলোগ্ৰাম ওজন শাখাৰ ছেমি ফাইনেলত চীনৰ প্ৰতিদ্বন্দ্বীৰ হাতত পৰাজিত হয়। অৱশ্যে খেলুৱৈগৰাকীয়ে ছেমি ফাইনেলত প্ৰৱেশ কৰাৰ সুবাদত ব্ৰঞ্জৰ পদক লাভ কৰে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী ডঃ মনসুখ মাণ্ডাভিয়াই পদকজয়ী খেলুৱৈসকলক অভিনন্দন জনাইছে। ভাৰত সম্প্ৰতি 10টা সোণ, 21টা ৰূপ আৰু 28টা ব্ৰঞ্জসহ মুঠ 59টা পদকেৰে প্ৰতিযোগিতাৰ তালিকাৰ 7ম স্থানলৈ উন্নীত হৈছে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰি কেইটামান আগুৱাই পঢ়ি দিছো। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে কাটাৰৰ ব্যৱসায়ীসকলক ভাৰতৰ সৈতে বাণিজ্য আৰু বিনিয়োগ সহযোগিতা অধিক সুদৃঢ় কৰিবলৈ আহ্বান জনাইছে। কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহানে এখন শুদ্ধ আৰু সংশোধিত ভোটদাতাৰ তালিকাক গণতন্ত্ৰৰ আত্মা বুলি অভিহিত কৰিছে। ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ মাজৰ তিনিখনীয়া এদিনীয়া ক্ৰিকেট শৃংখলাৰ দ্বিতীয়খন খেল আজি বৰ্ষাপাৰাত কিছু সময়ৰ পাছতে আৰম্ভ হ'ব আৰু এছিয়ান গেমছত ভাৰতে আৰ্চাৰীত 3টা আৰু শ্বুটিঙত 1টা সোণৰ পদকসহ মুঠ 4টা সোণৰ পদক অৰ্জন কৰিছে। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি বিয়লি 3 বজাত।
1: FM-ৰ 101.6 MHz-ত, মিডিয়াম ৱেভৰ 411.5 মিটাৰত আৰু 729 কিলোহাৰ্টজত, লগতে নিউজ অন AIR মোবাইল এপত। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আৰম্ভ কৰিবলৈ লৈছোঁ লোকগীতৰ অনুষ্ঠান। আজিৰ শিল্পী লোকনাথ ডেকা।

0: লোকগীতৰ অনুষ্ঠানত সেয়া আছিল লোকনাথ ডেকা আৰু সংগীতবৃন্দ। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছতে 2 বজাৰ পৰা মিড ডে নিউজ আৰু 2:15 পৰা দুপেহেৰ চামাচাৰ আকাশবাণী দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব।
1: Good afternoon. This is Akashvani and I am Abhishek Mukhopadhyay with the Midday News. The headlines. Government notifies new corporate average fuel economy norms for passenger vehicles targeting over 16% improvement in fuel efficiency in 5 years. New Delhi, Qatar review progress of Qatar's $10 billion investment commitment to India. Also discuss

0: পাশ্চাত্য সংগীতৰ অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। ক্ষন্তেক পাছতে বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী, বাতৰি পঢ়িছো পৰিস্মিতা দিহিঙীয়াই। অহা 3 অক্টোবৰত হ'বলগীয়া শিলচৰ পৌৰ নিগমৰ নিৰ্বাচনৰ বাবে প্ৰচাৰ অভিযান তুংগত উঠিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী হিচাপে দ্বিতীয়বাৰৰ বাবে দায়িত্ব গ্ৰহণ কৰাৰ পাছত আজি প্ৰথমবাৰ শিলচৰ ভ্ৰমণ কৰিব। তেওঁ বিয়লি 4 বজাত শিলচৰ পুলিচ পেৰেড গ্ৰাউণ্ডত এখন নিৰ্বাচনী সভাত অংশ ল'ব। ডঃ শৰ্মাই দলীয় কৰ্মী সমৰ্থকসকলকো সম্বোধন কৰিব। মুখ্যমন্ত্ৰীয়ে বৰাক উপত্যকাত অসম সচিবালয়ৰ কাম কাজ পৰিচালনা সম্পৰ্কীয় পৰ্যালোচনা বৈঠকত অংশ ল'ব। ইয়াৰ পাছত তেওঁ ৰাইজৰ সৈতে মত বিনিময় কৰিব। শিলচৰ পৌৰ নিগম নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত অহা 2 আৰু 3 অক্টোবৰত ড্ৰাই ডে ঘোষণা কৰা হৈছে। অহা 6 অক্টোবৰত ভোটগণনা সম্পূৰ্ণ নোহোৱালৈকে এই নিষেধাজ্ঞা কাৰ্যকৰী হ'ব। এই নিৰ্দেশ অনুসৰি এই সময়ছোৱাত শিলচৰ পৌৰ নিগম এলেকাৰ পাইকাৰী আৰু খুচুৰা বিক্ৰী, মজুত, পৰিবহণ আৰু সকলো সুৰা তথা মাদক দ্ৰব্য ৰখাত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। এই নিৰ্দেশ উলংঘা কৰিলে সংশ্লিষ্ট আইন আৰু বিধি অনুসৰি শাস্তিৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট ট্ৰেক আদালতত প্ৰৱাসী অসমীয়াৰ সাক্ষ্য প্ৰদান প্ৰক্ৰিয়া অব্যাহত আছে। আজি প্ৰৱাসী অসমীয়া তন্ময় ফুকন তৃতীয় দিনাৰ বাবে

0: সাক্ষ্য প্ৰদানৰ উদ্দেশ্যে ফাষ্ট্ৰেক আদালতত উপস্থিত হয়। অভিযুক্ত পক্ষৰ অধিবক্তাৰ দ্বাৰা তন্ময় ফুকনক জেৰা প্ৰক্ৰিয়া অব্যাহত আছে। উল্লেখযোগ্য যে তন্ময় ফুকনকে ধৰি এই পৰ্যন্ত ফাষ্ট্ৰেক আদালতত 122 জন সাক্ষীয়ে সাক্ষ্য প্ৰদান কৰিছে। ইপিনে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ প্ৰাঞ্জল দাসৰ আদালতত আজি অভিযুক্ত অমৃত প্ৰভা মহন্তৰ জামিন আবেদন সন্দৰ্ভত শুনানি অনুষ্ঠিত হয়। উচ্চ ন্যায়ালয়ে অভিযুক্ত পৰেশ বৈশ্যৰ জামিন আবেদনখনৰ পৰৱৰ্তী শুনানিৰ দিন 15 অক্টোবৰ ধাৰ্য কৰিছে। আজি উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ ছামিমা জাহানৰ বিচাৰপীঠত হোৱা শুনানিত চৰকাৰী পক্ষই অভিযুক্ত পৰেশ বৈশ্যৰ জামিন আবেদনৰ ভিত্তিত যুক্তি প্ৰদৰ্শনৰ বাবে সময় বিচাৰে। সেই অনুসৰি আদালতে 15 অক্টোবৰ পৰৱৰ্তী দিন ধাৰ্য কৰে। ভাৰত বাংলাদেশ সীমান্তৰ বেৰাভাঙাত ব্ৰহ্মপুত্ৰত সন্ধানহীন হোৱা এগৰাকী কৃষকৰ সন্ধানত আৰক্ষী আৰু SDRF বাহিনীয়ে উদ্ধাৰ অভিযান চলাই আছে। আমাৰ দক্ষিণ হালমাৰা মানকাছৰ সংবাদদাতাই জনোৱা মতে, নদীত উটি যোৱা নিজৰ টুলুঙা নাওখন পানীৰ পৰা উদ্ধাৰ কৰিবলৈ যাওঁতে ব্ৰহ্মপুত্ৰৰ প্ৰবল সোঁতে কৃষকজনক উটুৱাই লৈ যায়। সাগৰুদ্দিন শ্বেখ নামৰ লোকজনৰ এই নিৰ্দেশৰ পাছতে হুকছৰ আৰক্ষী আৰু SDRFয়ে উদ্ধাৰ অভিযান চলাই আছে যদিও এই পৰ্যন্ত লোকজনক কোনো সন্ধান লাভ কৰা নাই। উদ্ধাৰকাৰী দলৰ এগৰাকী সদস্যই এই সন্দৰ্ভত এনেদৰে কয়।
1: সাগৰুদ্দিনৰ উদ্ধাৰৰ বাবে অভিযান আৰম্ভ কৰিছো। যোৱাকালি আমি সফল হ'ব পৰা নাই। আজি আমি ৰাতিপুৱা 7 বজাৰ পৰাই তেখেতৰ উদ্ধাৰৰ বাবে অভিযান আৰম্ভ কৰিছো। উদ্ধাৰ অভিযানত নিয়োজিত কৰ্মীসকল কাম কৰা যথেষ্ট চেলেঞ্জৰ সন্মুখীন হৈছে। কাৰণ এইখন স্থানৰ পৰাই ব্ৰহ্মপুত্ৰ নৈখন দুটা ভাগত বিভক্ত হৈছে। দুটাই ঘাই নদী, যথেষ্ট দ্বীপ আৰু খৰস্ৰোত, ওচৰতে বাংলাদেশ ইত্যাদি সকলো চেলেঞ্জ নেওচি উদ্ধাৰৰ কামত নিয়োজিত কৰ্মীসকলে তেওঁলোকৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে। আৰু এই উদ্ধাৰ অভিযানত পৰিয়ালবৰ্গৰ লোকৰ সৈতে স্থানীয় ৰাইজ সুখচৰ আৰক্ষীয়ে সক্ৰিয় ভূমিকা গ্ৰহণ কৰিছে। এতিয়া আমি সকলোৱে ভগৱানৰ ওচৰত এটাই প্ৰাৰ্থনা কৰিম যে নিৰ্দেশ হোৱা সাগৰুদ্দিনক আমি যিকোনো অৱস্থাত উদ্ধাৰ কৰি যাতে তেখেতৰ পৰিয়ালবৰ্গক চমজি দিব পাৰোঁ।
0: ৰেল আৰক্ষী আৰু সীমান্ত আৰক্ষীৰ এটা দলে নিউ বঙাইগাঁও ৰেল ষ্টেচনত 9 জন বাংলাদেশী নাগৰিকক আটক কৰিছে। ৰেল আৰক্ষীয়ে জনোৱা মতে, ধৃত বাংলাদেশী নাগৰিককেইজনে মধ্যভোগীৰ সহযোগত বাংলাদেশৰ পৰা অসমত অবৈধভাৱে অনুপ্ৰৱেশ কৰি যোৱা নিশা নিউ বঙাইগাঁও ৰেল ষ্টেচনত উপস্থিত হৈছিল। লোককেইজন ইয়াৰ পৰা চেন্নাইলৈ যোৱাৰ পৰিকল্পনা কৰাৰ সময়তে বঙাইগাঁও আৰক্ষীয়ে বাংলাদেশী নাগৰিককেইজনক আটক কৰি সোধা পোছা অব্যাহত ৰাখিছে। ৰাজ্যৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগে জৰায়ুমুখৰ কৰ্কট ৰোগৰ HPV প্ৰতিষেধক প্ৰদানৰ ক্ষেত্ৰত উল্লেখযোগ্য অগ্ৰগতি লাভ কৰিছে। ৰাজ্যত এতিয়ালৈকে 3 লাখতকৈও অধিক কিশোৰীক এই প্ৰতিষেধক প্ৰদান কৰা হৈছে আৰু নিৰ্ধাৰিত লক্ষ্যৰ প্ৰায় 93% সামৰি লোৱা হৈছে। ৰাজ্যৰ মুঠ 3,27,000 কিশোৰীক HPV প্ৰতিষেধক প্ৰদানৰ লক্ষ্য লোৱা হৈছে। HPV প্ৰতিষেধক প্ৰদান অভিযান আৰু নিয়মীয়া টীকাকৰণ সন্দৰ্ভত কালি গুৱাহাটীত অনুষ্ঠিত ৰাজ্যিক পৰ্যায়ৰ দুদিনীয়া পৰ্যালোচনা আৰু প্ৰশিক্ষণ সভাত স্বাস্থ্য বিভাগৰ বিষয়াসকলে এই তথ্য প্ৰকাশ কৰে। এছিয়ান গেমছত অসম কন্যা লাভলীনা বৰগোহাঁয়ে মহিলাৰ বক্সিঙৰ 75 কিলোগ্ৰাম ওজন শাখাৰ ফাইনেলত প্ৰৱেশ কৰিছে। লাভলীনাই কিছু সময় পূৰ্বে ছেমি ফাইনেলত কাজাখাস্তানৰ নাটালিয়া বগদনোভাক 3-2 ফলাফলত পৰাভূত কৰে। ইয়াৰ লগে লগে লাভলীনা একেৰাহে দ্বিতীয়বাৰৰ বাবে এছিয়ান গেমছৰ ফাইনেলত প্ৰৱেশ কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা বক্সাৰ হিচাপে পৰিগণিত হয়। ভাৰত সম্প্ৰতি 8টা সোণ, 21টা ৰূপ আৰু 26টা ব্ৰঞ্জসহ মুঠ 55টা পদকেৰে প্ৰতিযোগিতাৰ তালিকাৰ 9ম স্থানলৈ উন্নীত হৈছে। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী মুখ্য বাতৰি 4 বজাত শুনিবলৈ পাব।
2: এয়া আকাশবাণী গুৱাহাটীৰ মহাপাশু। আমাৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত, 730 কিলোহাৰ্টজত আৰু FM-ৰ 101.6 মেগাহাৰ্টজত, লগতে নিউজ অন AIR মোবাইল এপত। প্ৰিয় শ্ৰোতা, এতিয়া আগবঢ়াইছো জিতুল সোণোৱালৰ কণ্ঠৰ 2টি গীত। গীতৰ কথা আৰু সুৰ বিজয় দুৱৰাৰ।

জিতুল সোণোৱালৰ কণ্ঠৰ গীত দুটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক নেপালী অনুষ্ঠান।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। নেপালী অনুষ্ঠানটি শুনিলে এতিয়া শুনক কাৰ্বি অনুষ্ঠান।

নমস্কাৰ, আকাশবাণী গুৱাহাটীৰ এই ঘণ্টাৰ বাতৰিৰ সৈতে মই জিন্তিৰাণী ডেকা। অহা 3 অক্টোবৰত হ'বলগীয়া শিলচৰ পৌৰ নিগমৰ নিৰ্বাচনৰ বাবে প্ৰচাৰ অভিযান তুংগত উঠিছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি শিলচৰ পুলিচ পেৰেড গ্ৰাউণ্ডত এখন নিৰ্বাচনী সভাত অংশ ল'ব। ৰেল আৰক্ষী আৰু সীমান্ত আৰক্ষীৰ এটা দলে নিউ বঙাইগাঁও ৰেল ষ্টেচনত 9 জন বাংলাদেশী নাগৰিকক আটক কৰে। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাৰ্ষ্ট এক্ট আদালতত প্ৰৱাসী অসমীয়াৰ সাক্ষ্য প্ৰদান প্ৰক্ৰিয়া অব্যাহত আছে। ৰাজ্যৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগে জৰায়ুমুখৰ কৰ্কট ৰোগৰ HPV প্ৰতিষেধক প্ৰদানৰ ক্ষেত্ৰত উল্লেখযোগ্য অগ্ৰগতি লাভ কৰিছে। শিলচৰ পৌৰ নিগম নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত অহা 2 আৰু 3 অক্টোবৰত ড্ৰাই ডে ঘোষণা কৰা হৈছে। ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ মাজৰ 3খনীয়া এদিনীয়া ক্ৰিকেট শৃংখলাৰ 2খন খেল আজি বৰ্ষাপাৰাত অনুষ্ঠিত হৈছে। এছিয়ান গেমছত অসম কন্যা লাভলীনা বৰগোহাঁয়ে মহিলাৰ বক্সিঙত 75 কিলোগ্ৰাম ওজন শাখাৰ ফাইনেলত প্ৰৱেশ কৰিছে। আৰু জাপানত অনুষ্ঠিত এছিয়ান গেমছত আজি ভাৰতে আৰ্চাৰীত 3টা আৰু শ্বুটিঙত 1টা সোণৰ পদকসহ মুঠ 4টা সোণৰ পদক অৰ্জন কৰে। এই ঘণ্টাৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি বিয়লি 5:15 শুনিবলৈ পাব।

0: বড়ো অনুষ্ঠানটি শুনিলে এই আকাশবাণী গুৱাহাটীৰ মহাবাহু খন্তেক পাছতেই বিয়লিৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী এতিয়াৰ বাতৰিৰ সৈতে মই নিৰ্মালী শৰ্মা। এতিয়া প্ৰধান বাতৰিসমূহ। শিলচৰ পৌৰ নিগমৰ নিৰ্বাচনৰ পূৰ্বে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ বৰাক উপত্যকা ভ্ৰমণ। চৰকাৰী বা প্ৰাদেশিকৃত বিদ্যালয়লৈ কোনো ব্যক্তি যোৱাত বাধা আৰোপ কৰি কোনো জাননী বা নিৰ্দেশনা জাৰি কৰা হোৱা নাই বুলি বিদ্যালয় শিক্ষা বিভাগৰ স্পষ্টীকৰণ। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট্ৰেক আদালতত প্ৰৱাসী অসমীয়াৰ সাক্ষ্য প্ৰদান প্ৰক্ৰিয়া অব্যাহত আৰু বৰ্ষাপাৰাত অনুষ্ঠিত এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ভাৰতৰ বিৰুদ্ধে ৱেষ্ট ইণ্ডিজৰ বাতৰি লিখা পৰলৈকে 3 উইকেটৰ বিনিময়ত 329 ৰাণ সংগ্ৰহ। অহা 3 অক্টোবৰত হ'বলগীয়া শিলচৰ পৌৰ নিগমৰ নিৰ্বাচনৰ বাবে প্ৰচাৰ অভিযান তুংগত উঠিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি বিয়লি শিলচৰ পুলিচ পেৰেড গ্ৰাউণ্ডত এখন নিৰ্বাচনী সভাত অংশ লয়। মুখ্যমন্ত্ৰীয়ে বৰাক উপত্যকাত অসম সচিবালয়ৰ কাম কাজ পৰিচালনা সম্পৰ্কীয় পৰ্যালোচনা বৈঠকতো অংশ ল'ব। ইয়াৰ পাছত তেওঁ ৰাইজৰ সৈতে মত বিনিময় কৰিব। ইপিনে শিলচৰ পৌৰ নিগম নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত অহা 2 আৰু 3 অক্টোবৰত ড্ৰাই ডে ঘোষণা কৰা হৈছে। 6 অক্টোবৰত ভোটগণনা সম্পূৰ্ণ নোহোৱালৈকে এই নিষেধাজ্ঞা কাৰ্যকৰী হ'ব। এই নিৰ্দেশ অনুসৰি এই সময়ছোৱাত শিলচৰ পৌৰ নিগম এলেকাৰ পাইকাৰী আৰু খুচুৰা বিক্ৰী, মজুত, পৰিবহণ আৰু সকলো সুৰা তথা মাদক দ্ৰব্য ৰখাত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। এই আদেশ উলংঘা কৰিলে সংশ্লিষ্ট আইন আৰু বিধি অনুসৰি শাস্তিৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব। চৰকাৰী বা প্ৰাদেশিকৃত বিদ্যালয়লৈ কোনো ব্যক্তি যোৱাত বাধা আৰোপ কৰি কোনো জাননী বা নিৰ্দেশনা জাৰি কৰা হোৱা নাই বুলি বিদ্যালয় শিক্ষা বিভাগে স্পষ্ট কৰি দিছে। শেহতীয়াকৈ শিক্ষা বিভাগৰ নামত সামাজিক মাধ্যম আৰু কেতবোৰ সংবাদ মাধ্যমত প্ৰচাৰিত বাতৰিয়ে বিভ্ৰান্তিৰ সৃষ্টি কৰাৰ পাছতেই বিদ্যালয় শিক্ষা বিভাগে এটা জাননীযোগে সংবাদ মাধ্যমত প্ৰকাশিত এনে বাতৰি সত্য নহয় বুলি উল্লেখ কৰিছে। শিক্ষামন্ত্ৰী ডঃ ৰণোজ পেগুৱে সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত কয় যে অভিভাৱক আৰু নাগৰিকসকলে বিদ্যালয়সমূহলৈ গৈ গঠনমূলক পৰামৰ্শ আগবঢ়াব পাৰে। অৱশ্যে নিয়মীয়া পাঠদানত ব্যাঘাত নজন্মোৱাকৈ বিদ্যালয়ৰ শৈক্ষিক পৰিৱেশ অক্ষুণ্ণ ৰখাটো সকলোৰে দায়িত্ব বুলি ডঃ পেগুৱে উল্লেখ কৰে। ইতিমধ্যে বিদ্যালয় পৰিদৰ্শকৰ নাম আৰু পদবী ব্যৱহাৰ কৰি অনুমোদনবিহীন বাৰ্তা প্ৰচাৰ কৰাৰ অভিযোগত নুৰুল হুছেইন নামৰ এজন CRCCক কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰা হৈছে বুলি তেওঁ জানিবলৈ দিয়ে। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট্ৰেক আদালতত প্ৰৱাসী অসমীয়াৰ সাক্ষ্য প্ৰদান প্ৰক্ৰিয়া অব্যাহত আছে। আজি প্ৰৱাসী অসমীয়া তন্ময় ফুকন তৃতীয় দিনাৰ বাবে সাক্ষ্য প্ৰদানৰ উদ্দেশ্যে ফাষ্ট্ৰেক আদালতত উপস্থিত হয়। অভিযুক্ত অমৃতপ্ৰভা মহন্ত, সিদ্ধাৰ্থ শৰ্মা আৰু শেখৰজ্যোতি গোস্বামীৰ অধিবক্তাই তন্ময় ফুকনক জেৰা কৰে। কিন্তু সময়ৰ অভাৱৰ বাবে অভিযুক্ত শেখৰজ্যোতি গোস্বামীৰ অধিবক্তাৰ দ্বাৰা জেৰাৰ প্ৰক্ৰিয়া সম্পূৰ্ণ নহ'ল। সেয়ে আদালতে প্ৰৱাসী অসমীয়া তন্ময় ফুকনক কাইলৈ পুনৰ আদালতত হাজিৰ হ'বলৈ নিৰ্দেশ দিছে। আজিৰ জেৰা প্ৰক্ৰিয়া অন্ত পৰাৰ পাছতে সংবাদ মাধ্যমৰ আগত প্ৰৱাসী অসমীয়া তন্ময় ফুকনে আদালতে প্ৰতিটো

0: বিষয়ত সূক্ষ্মভাৱে বিবেচনা কৰা বুলি বক্তব্য কৰে। ইপিনে আজি গুৱাহাটী উচ্চ ন্যায়ালয়ে অভিযুক্তদ্বয়ৰ ক্ৰমে অমৃতপ্ৰভা মহন্ত আৰু পৰেশ বৈশ্যৰ জামিন আবেদনৰ পৃথকে শুনানি অনুষ্ঠিত হয়। আজি উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ প্ৰাঞ্জল দাসৰ বিচাৰপীঠত অনুষ্ঠিত অভিযুক্ত অমৃতপ্ৰভা মহন্তৰ জামিন আবেদনৰ শুনানিত বিশেষ লোক অধিবক্তা জিয়াৱৰ কামাৰে জুবিন গাৰ্গৰ মৃত্যুৰ সন্দৰ্ভত বিস্তৃত তথ্য দাঙি ধৰে। অৱশ্যে আজিও শুনানি সম্পন্ন নোহোৱাত আদালতে কাইলৈ অমৃতপ্ৰভা মহন্তৰ জামিন আবেদনখনৰ পুনৰ শুনানিৰ দিন ধাৰ্য কৰে। আনহাতে উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ শামিমা জাহানৰ বিচাৰপীঠত হোৱা শুনানি চৰকাৰী পক্ষই অভিযুক্ত পৰেশ বৈশ্যৰ জামিন আবেদনৰ ভিত্তিত যুক্তি প্ৰদৰ্শনৰ বাবে সময় বিচাৰে। সেই অনুসৰি আদালতে 15 অক্টোবৰত পৰৱৰ্তী দিন ধাৰ্য কৰে। অসম ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষ আঙুলতা ডেকাৰ নেতৃত্বত আজি এটা সজাতি দলে গোৱালপাৰা জিলাত সমাজ কল্যাণ বিভাগৰ দ্বাৰা পৰিচালিত সখী একক অৱস্থান কেন্দ্ৰ, শ্বহীদ নিধানুৰাম ৰাজবংশীৰ অসামৰিক চিকিৎসালয় আৰু জিলা কাৰাগাৰ পৰিদৰ্শন কৰে। এই পৰিদৰ্শন কালত দলটোৱে মহিলাসকলৰ বিভিন্ন সমস্যাৰ বুজ লয়। সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত আয়োগৰ অধ্যক্ষ আঙুলতা ডেকাই কয় যে কোনো মহিলা সমস্যাৰ সন্মুখীন হলে তেওঁৰ কাষত থিয় হৈ ন্যায় ব্যৱস্থা আৰু অন্যান্য ক্ষেত্ৰত সহায়ৰ বাবে মহিলা আয়োগে সদায় সহযোগিতা আগবঢ়াই আহিছে। ভাৰতীয় সংবিধানে মহিলাৰ অধিকাৰৰ ক্ষেত্ৰত প্ৰদান কৰা সুযোগ সুবিধাৰ তদাৰক কৰাটো মহিলা আয়োগে দায়িত্ব বুলি অধ্যক্ষগৰাকীয়ে প্ৰকাশ কৰে।
1: মই আজি উপস্থিত আছোঁ গোৱালপাৰা জিলাত আৰু অসম ৰাজ্যিক মহিলা আয়োগৰ কিছু বিশেষ কাৰ্যসূচীলৈ ইয়াতে উপস্থিত হৈছোঁ আৰু কেইটামান নিৰ্দিষ্ট ঠাই আমি ছিলেক্ট কৰিছোঁ। মূলত আমাৰ মহিলা সম্পৰ্কীয় যিমানবিলাক সমস্যা আছে বা যিমানবিলাক আমাৰ সমাজত বৰ্তমান আগতেও তেনেকুৱা হৈ আছিলে, এতিয়াও হৈ আছে, এতিয়াও কিন্তু সেই বস্তুবিলাক আমাৰ কমা নাই। গতিকে ইয়াত দুটা বিষয় আমি এটা বস্তু চাম যে আমাৰ ছিষ্টেমত বা ভাৰতীয় সংবিধানে মহিলাৰ অধিকাৰৰ ক্ষেত্ৰত বা ন্যায় ব্যৱস্থাত যিখিনি অধিকাৰ আমাৰ মহিলাসকলক সুযোগ সুবিধা প্ৰদান কৰিছে সেইখিনি তদাৰক কৰা দায়িত্ব মহিলা আয়োগৰ। আৰু ইয়াত দ্বিতীয়টো বস্তু হৈছে যে কোনোবা যদি মহিলা এইখিনি অধিকাৰ বা ন্যায় ব্যৱস্থা যদি ক'ৰবাত সমস্যাৰ সন্মুখীন হৈছে, বাধাৰ সন্মুখীন হৈছে, সেই জেগাটোত আমি থিয় হৈ সেই মহিলাগৰাকীক আমি আশ্বাসৰ লগতে আমি ব্যৱস্থাখিনি নিয়াৰ ক্ষেত্ৰত সহায় কৰি দিব লাগে।
0: নগাঁও লোকসভা সমষ্টিৰ সমাগত উপ নিৰ্বাচনক কেন্দ্ৰ কৰি সমগ্ৰ নগাঁও জিলাতে জিলা আৰু আৰক্ষী প্ৰশাসনে ব্যাপক প্ৰস্তুতি চলাইছে। নিৰ্বাচন মুক্ত, নিৰপেক্ষ আৰু শান্তি শৃংখলাপূৰ্ণ পৰিৱেশত সম্পাদনা কৰাৰ অৰ্থে স্পৰ্শকাতৰ অঞ্চলসমূহত কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে। ইয়াৰে অংশস্বৰূপে চামগুৰি বিধানসভা সমষ্টিৰ অন্তৰ্গত বৰমা, ভগামূৰ, নাংলধোৱা আদিকে ধৰি বিস্তীৰ্ণ এলেকাত আৰক্ষী প্ৰশাসনৰ শীৰ্ষ বিষয়া আৰু CRPFৰ যৌথ দলে ফ্লেগ মাৰ্চ কৰে। ইফালে নগাঁও লোকসভা উপ নিৰ্বাচনৰ বাবে বিজেপিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী দেৱাশীষ শৰ্মাৰ হৈ মন্ত্ৰী বিশ্বজিৎ দৈমাৰীয়ে আজি প্ৰচাৰ চলায়। জাগীৰোডৰ বড়ো অধ্যুষিত গাঁও জাতি বামফৰত উপস্থিত হৈ মন্ত্ৰী শ্ৰী দৈমাৰীয়ে বড়ো ভাষাতে ৰাইজক সম্বোধন কৰে। মন্ত্ৰী পীযুষ হাজৰিকাই প্ৰতিনিধিত্ব কৰা জাগীৰোড সমষ্টিৰ পৰা বিজেপিৰ প্ৰাৰ্থীগৰাকীয়ে জয়ী হ'ব বুলি মন্ত্ৰী দৈমাৰীয়ে আশা প্ৰকাশ কৰে। ৰাজ্য চৰকাৰৰ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা, সাধাৰণ প্ৰশাসন আদিৰ বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই আজি বঙাইগাঁও জিলা আয়ুক্তৰ কাৰ্যালয়ৰ কেইবাটাও বিভাগৰ কাম কাজ আৰু বিভিন্ন বিষয় সন্দৰ্ভত এখন পৰ্যালোচনা সভা অনুষ্ঠিত কৰে। এই বৈঠকত বঙাইগাঁৱৰ জিলা আয়ুক্ত, বৰপেটা লোকসভা সমষ্টিৰ সাংসদ, বঙাইগাঁও সমষ্টিৰ বিধায়ক, অভয়াপুৰী সমষ্টিৰ বিধায়ক তথা সংশ্লিষ্ট বিভাগীয় বিষয়াসকল উপস্থিত থাকি বিভিন্ন দিশত গঠনমূলক মতামত আগবঢ়ায়। অহা 25 ডিচেম্বৰত মুকলি হ'বলগীয়া মিছন বসুন্ধৰা 4.0ৰ প্ৰস্তুতিৰ বুজ লৈ মন্ত্ৰীগৰাকীয়ে পূৰ্বৰ মিছন বসুন্ধৰাৰ পৰ্যায়সমূহত সমাধান নোহোৱাকৈ থকা ভূমি সংক্ৰান্তীয় সমস্যাসমূহ এইবাৰ সমাধান কৰা হ'ব বুলি আশ্বাস দিয়ে। মন্ত্ৰীগৰাকীয়ে বঙাইগাঁৱৰ সংহত জিলা আয়ুক্তৰ নৱনিৰ্মিত কাৰ্যালয়ো পৰিদৰ্শন কৰে। পশ্চিম কাৰ্বি আংলং জিলাৰ ৰাংখাং আৰু আম্বি বিধানসভা সমষ্টিত আজি জিলা স্বাস্থ্য বিভাগৰ উদ্যোগত বিদ্যালয় স্বাস্থ্য ক্লাব অনুষ্ঠিত কৰা হয়। ডংকামানকামাৰ ৰাংচিনা জ্যেষ্ঠ মাধ্যমিক বিদ্যালয়ৰ সভাকক্ষত আয়োজিত শুভাৰম্ভণি অনুষ্ঠানত দুয়োটা বিধানসভাৰ সমষ্টিৰ 20খন মাধ্যমিক পৰ্যায়ৰ বিদ্যালয় সামৰি লোৱা হয়। এই কাৰ্যসূচীৰ জৰিয়তে বিদ্যালয়ৰ শিক্ষাৰ্থীসকলৰ মাজত স্বাস্থ্য সজাগতা সৃষ্টিৰ প্ৰয়াস কৰা হৈছে বুলি স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক জগৎ সিং তেৰণে প্ৰকাশ কৰে।
2: আজি আমাৰ ৱেষ্ট কাৰ্বি আংলং, আমৰি LAC আৰু ৰংখাং LAC আণ্ডাৰত 10খনকে হাইস্কুল হেলথ ক্লাব আৰম্ভ হৈছে আৰু আজি নডেল টিচাৰসকলৰ আমাৰ আজি ট্ৰেইনিং আৰম্ভ কৰিছোঁ ইয়াত। আৰু এতিয়া বৰ্তমান আমি আৰম্ভ কৰিছোঁ 10খন স্কুল।

0: ইনিচিয়ালেছি, লাহে ধীরে আমি গোটেইখিনি স্কুল আর কলেজ আমি কভার করি। হেলথ ক্লাব এনেক দেখিছে আপনার আমার 7 পয়েন্টস ওবেসিটি হেলথর বিষয়ে মানে আমার লড়া ছিলাকে জানিব লাগে, অবগত হব লাগে।
1: গুৱাহাটীৰ বৰ্ষাপাৰাত আজি অনুষ্ঠিত ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ মাজৰ তিনিখনীয়া এদিনীয়া ক্ৰিকেট শৃংখলাৰ দ্বিতীয়খন খেলত ৱেষ্ট ইণ্ডিজে প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি বাতৰি লিখাৰ পৰলৈকে 40 অভাৰৰ 4টা উইকেট হেৰুৱাই 331 ৰাণ সংগ্ৰহ কৰিছে। ৱেষ্ট ইণ্ডিজৰ জন কেম্বেলে 101, ছাই হোপে 104 ৰাণ কৰাৰ বিপৰীতে আমিৰ জাংগোৱে 100 ৰাণ কৰি খেলি আছে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ পঢ়ি দিছো। শিলচৰ পৌৰ নিগমৰ নিৰ্বাচনৰ পূৰ্বে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ বৰাক উপত্যকা ভ্ৰমণ, চৰকাৰী বা প্ৰাদেশিকৃত বিদ্যালয়লৈ কোনো ব্যক্তি যোৱাত বাধা আৰোপ কৰি কোনো জাননী বা নিৰ্দেশনা জাৰি কৰা হোৱা নাই বুলি বিদ্যালয় শিক্ষা বিভাগৰ স্পষ্টীকৰণ, জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট্ৰেক আদালতত প্ৰৱাসী অসমীয়াৰ সাক্ষ্য প্ৰদান প্ৰক্ৰিয়া অব্যাহত আৰু বৰ্ষাপাৰাত অনুষ্ঠিত এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ভাৰতৰ বিৰুদ্ধে ৱেষ্ট ইণ্ডিজৰ বাতৰি লিখা পৰলৈকে 4 উইকেটত 331 ৰাণ সংগ্ৰহ। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি 6 বজাত শুনিবলৈ পাব।
2: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰ 729 কিলোহাৰ্জ আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্টছত, লগতে নিউজ অন এয়াৰ মোবাইল এপযোগে। প্ৰশ্ৰোতা, আমাৰ এতিয়াৰ অনুষ্ঠানসমূহৰ সৈতে বিভিন্ন দায়িত্বত আছে ডিটিৰিমত তুলিকা দেৱী, নিয়ন্ত্ৰণ কক্ষত পপি চন্দ, কৌস্তুভ দাস, বিজয় কুমাৰ বাৰ্মা আৰু অমলেশ কলিতা, ট্ৰান্সমিটাৰত অজয় আনন্দ আৰু মৃগাংক কৃষ্ণাত্ৰেয়, FM ট্ৰান্সমিটাৰত সিদ্ধেশ্বৰ বড়ো, ডিটিৰিমৰ সহায়কাৰী ভৱেন শৰ্মা আৰু ষ্টুডিঅ'ত আছোঁ মই পুলকিতা বৰুৱা। এই আকাশবাণী গুৱাহাটীৰ মহাবাহু গয়া মহিলাৰ অনুষ্ঠান।
3: সমূহ গয়া মহিলাক নমস্কাৰ জনাই আজিৰ অনুষ্ঠান মুকলি কৰিছোঁ। আজিৰ অনুষ্ঠানত আগবঢ়াইছোঁ কৃষি সখী গিনিদেৱীৰ সৈতে হোৱা এটি সাক্ষাৎকাৰ।
4: আজিৰ গয়া মহিলাৰ অনুষ্ঠানত আমাৰ ষ্টুডিঅ'ত উপস্থিত আছে এগৰাকী কৃষি সখী। তেখেতৰ সৈতে আমি চিনাকি হৈ লওঁ। প্ৰথমে আপোনাৰ পৰিচয়টো দিয়কচোন বাৰু, আপোনাৰ নাম আৰু আপোনাৰ উন্নয়ন খণ্ডটোৰ নাম কি?
5: নমস্কাৰ, পোনপ্ৰথমে মোৰ নাম শ্ৰী গিনী দেৱী। মই দৰং জিলাৰ চিপাঝাৰ খণ্ড উন্নয়ন বিষয়া কাৰ্যালয়ৰ পৰা বদলগুৰি জিপিৰ হৈ আহিছোঁ।
4: হয়,
5: মই তাতে কৃষি সখী হিচাপে কাম কৰি আছোঁ বৰ্তমান।
4: কৃষি সখী হিচাপে আপুনি কেতিয়া নিৰ্বাচিত হ'ল?
5: মই এইটো 2021 চনৰ এপ্ৰিলত মই তেওঁলোকৰ লগত কাম কৰিম বুলি।
4: কৃষি সখী আচলতে কেনেকৈ নিৰ্বাচন হয় এই বিষয়ে আমাৰ যিসকল গয়া মহিলা আছে তেওঁলোক কওকচোন বাৰু, তেওঁলোকো জানি ল'ব পাৰিব।
5: কৃষি সখী হ'ব লাগিলে তেওঁলোকে মূলতে কৃষি কাৰ্যৰ লগত জড়িত হ'ব লাগিব, তেওঁলোকৰ সেইটোত লাগিব। তাৰপিছতে তেওঁলোকে আমাৰ যিটো খণ্ড উন্নয়ন বিষয়া কাৰ্যালয় তাতে SRLM বুলি এটা বিভাগ থাকে, মানে অসম গ্ৰামীণ বিকাশ যোজনা অভিযান, এইটো তেওঁলোকে জানেই ইতিমধ্যে। গতিকে যিসকল মহিলা গোটত আছে, আমাৰ দুখীয়া মহিলা যিসকল গোটত আছে এতিয়ালৈ, তেওঁলোকে সেই জানেই আৰু তেওঁলোকৰ মাজৰ পৰাই আমাৰ সেই কাৰ্যালয়ৰ পৰা মানে হেৰি খুলি দিয়া হয়।
4: কেতিয়া কেতিয়া হ'ব,
5: কেতিয়া কেতিয়া হ'ব নহয়, এটা এটা মানে যেনেকৈ চৰকাৰী চাকৰিবিলাকৰ যেনেকুৱা
4: এটা ঘোষণা এটা দিয়ে,
5: এটা বাৰ্তা দিয়ে তেওঁলোকে, তেতিয়া তেওঁলোকৰ এপ্লিকেশ্যনবিলাক তেওঁলোকে দাখিল কৰিব পাৰে। তাৰপিছত আকৌ ইণ্টাৰভিউ হ'ব, তেওঁলোকৰ ভিতৰতে লিখিত হ'ব আৰু কথিত হ'ব। হোৱাৰ পিছত তেওঁলোকে যদি উপযুক্ত বুলি প্ৰমাণ হয় তেতিয়াহ'লে তেওঁলোকক,
4: তাৰমানে আপুনিও এই ধৰণৰ পৰীক্ষাত বহিছিলে,
5: পৰীক্ষাত
4: কি কি ধৰণৰ কথাবিলাক সোধা হয়?
5: কৃষি বিষয়ক কিছু কথা সোধা হয়,
4: যেনে ধৰক
5: আমি কোনবিধ খেতি কেতিয়া লগাওঁ, যিটো ক্ৰপ কেলেণ্ডাৰ বুলি কয়, আমি খেতিৰ ভাৰসাম্য কেনেকৈ ক'ত ক'ত ৰাখিব লাগে, কেতিয়া কি খেতি লগাব লাগে, খেতিৰ বিষয়ে আমি কি কি আমাৰ ধাৰণা আছে তাৰ ভিতৰত এটা মানে লয় আৰু।
4: তেতিয়াহ'লে আপুনি এই ধৰণে 2021 চনতে কৃষি সখী হিচাপে নিৰ্বাচিত হ'ল। মুঠৰ পৰা আমাৰ কামটো কি ধৰণৰ কৃষি সখী এগৰাকী?
5: কৃষি সখী এগৰাকী বুলি ক'লে আমাৰ যিটো কাম, আচলতে আমি সখী বহুত কেইজনী সখী থাকে তাতে, কৃষি সখী, পশু সখী থাকে, জীৱিকা সখী, ফাৰ্ষ্ট থাকে জীৱিকা সখী, এটা জিপিত ফাৰ্ষ্ট থাকে জীৱিকা সখী, তাৰপিছতে থাকে বেংক সখী।
4: জিপি মানে গাঁও পঞ্চায়তৰ কথা কৈছে?
5: হয় হয়, গাঁও পঞ্চায়তত। ফাৰ্ষ্ট থাকিব জীৱিকাসুখী,

0: তাৰপিছতে থাকিব বেংক সখী, তাৰপিছত কৃষি সখী, পশু সখী, বীমা সখী, বিভিন্ন ধৰণৰ এনেকৈ সখী নিয়োগ কৰা হয়।
1: যিসকল সখীৰ কথা ক'লে সখীৰ নামটোৰে সৈতে গমেই পোৱা যায় যে তেওঁলোকৰ কাম কি ধৰণৰ হয়,
0: কি ধৰণৰ হয়।
1: জীৱিকা সখীৰ কাম কি ধৰণৰ হয়?
0: জীৱিকা সখী হ'ল যেতিয়া মহিলাকেইগৰাকীয়ে মানে এটা গোট হ'ব,
1: হয়,
0: হোৱাৰ পিছত তেওঁলোকৰ কেনেকৈ কি ধৰণে আগবাঢ়ি গৈ তেওঁলোকক ৰেজিষ্টাৰ কৰা হ'ব বা নামভৰ্তি কৰোৱা হ'ব, সেইখিনি কৰা হয়। তাৰপিছতে আহিল বেংক সখী। বেংক সখীয়ে তেওঁলোকৰ একাউণ্টছ কিবা কিবি এইখিনি
1: বেংকৰ লগত থকা কামখিনি সেইখিনি বুজাই দিয়ে,
0: তেওঁলোকে কৰে। তাৰপিছতে আহিলে বীমা সখী। বীমা সখী আকৌ সেই তেওঁলোকৰ ইঞ্চুৰ, খেতিৰ ইঞ্চুৰ নাইবা নিজৰ জীৱনৰ ইঞ্চুৰ, সেইখিনি তেওঁলোকে কৰে। আৰু কৃষি সখী হিচাপে, কৃষি সখীৰ কাম হৈছে কি, তেওঁলোকক জীৱিকা উপাৰ্জনৰ বস্তু দেখুওৱা। মানে অকণমান তেওঁলোকৰ খেতি মাটি আছে, মাটি কম কিন্তু উপাৰ্জন বেছি, তাৰ পদ্ধতিটো আমাৰ দ্বাৰা তেওঁলোকে পায়।
1: এই ধৰণৰ আপুনি এই দায়িত্বটো আপুনি পালন কৰিব লগা
0: হয়।
1: এতিয়া আৰু এটা কথা আমি আপোনাৰ পৰা জানিব বিচাৰিছোঁ অলপ বিতংভাৱে, যে আত্মসহায়ক গোট খোলাত আপোনালোকে সহায়ো কৰি দিয়ে আৰু আপুনি এগৰাকী নিজেও আত্মসহায়ক গোট এটাৰ মহিলা সদস্য। গতিকে আত্মসহায়ক গোট খুলিবলৈ হ'লে প্ৰাথমিক কাম কি থাকে বাৰু?
0: আত্মসহায়ক গোট বুলি ক'লে আমি 10-15 জনী মহিলা একঠোপ হ'ব লাগিব। তেওঁলোকৰ এটি ক্ষুদ্ৰ সঞ্চয় থাকিব লাগিব। মানে
1: মহিলাসকলৰ ধৰক বিভিন্ন ধৰণৰ কামৰ হ'ব লাগিব নে একেধৰণৰ কাম কৰা মহিলা হ'ব লাগিব?
0: সেইটোলৈ কথা নাই, তেওঁলোকে বিভিন্ন ধৰণৰ কামতে থাকক যেনিবা, একো নাই। তাৰপিছতে তেওঁলোকে 10-15 জনী মহিলা এটা গোটত থাকিব পাৰে। তেওঁলোক এখন চোতালত থিয় হৈ মানে আৰু এটা ঠাইত বহিব পৰা হ'ব লাগে। হোৱাৰ পিছত তেওঁলোকৰ এটি ক্ষুদ্ৰ সঞ্চয় এটা লাগিব। সেই সঞ্চয়ৰ পৰা তেওঁলোকে নিজেও কৰিব পাৰিব বা কেতিয়াবা আনকো উপকাৰ কৰিব পাৰে, সেনেকুৱা ধৰণৰ এটি সঞ্চয়।
1: ক্ষুদ্ৰ সঞ্চয় বুলি ক'লে নিজৰ ফালৰ পৰা অলপ
0: পইচা জমাই
1: ল'ব লাগিব, জমা কৰিব লাগিব। আপোনালোকৰ আৰম্ভণিতে কিমান টকা আপোনালোকে দিছিলে গোটটোৰ বাবে?
0: আমিতো বহুদিন আগৰ কথা ক'ব গ'লে আৰম্ভণিতেতো 20 টকা পৰ্যন্ত হৈছিলে, মানে
1: 20 টকা পৰ্যন্ত আৰম্ভ কৰিব
0: পাৰি, মাহিলী 20 টকাও থব পাৰি।
1: তাৰ প্ৰতিগৰাকী সদস্য 20 টকাকে থব
0: পাৰে,
1: সেনেকৈ এটা ধনৰ ভঁৰাল হ'ব পাৰে,
0: হ'ব পাৰে। এতিয়াতো বহুতখিনি বেছিয়ে থয় বাৰু, মানুহে 50, 60, 80 এনেকুৱা 100-100 লৈ থয়ে আৰু এতিয়া
1: প্ৰতি মাহে,
0: হয়,
1: বেংকৰ লগত
0: যোগাযোগ কৰি সেই সঞ্চয় ধনখিনি যাতে তাতে থৈ অকণমান বেছি হোৱালে।
1: তাৰমানে 10-15 গৰাকী মহিলা লগ হৈ এটা গোট খুলিলে, তাৰ ভিতৰত সভানেত্ৰী আৰু
0: সম্পাদিকা হয়, নিৰ্বাচন
1: কৰিব আৰু বেংকৰ যিখন আপোনাৰ একাউণ্টৰ এখন পাছবুক খুলিব, এখন কাৰ নামত হ'ব?
0: সভানেত্ৰী সম্পাদিকাৰ নামত,
1: দুইগৰাকীৰ নামত থাকিব,
0: নামটোতো গোটৰ নামটোৱে থাকিব,
1: মানে
0: তেওঁলোকৰ থাকিব। গোটেইখিনি মহিলাই সেনেকৈ থলে, থৈ উঠি তেওঁলোকে উন্নয়নমূলক কাম আৰু যিকোনো কামে তেওঁলোকে ঘৰতে কৰক নাইবা এক থোপুৰ হৈয়ে কৰক, তেওঁলোকে কৰিব পাৰে।
1: তুই কিমান গৰাকী আপোনাৰ সদস্য আছে?
0: আমাৰ 12 গৰাকী আছে,
1: 12, এতিয়াও 12 গৰাকী
0: আছে, এতিয়াও 12 গৰাকী আছে।
1: আৰু মুঠৰ ওপৰত কি ধৰণৰ কাম কৰে সামগ্ৰিকভাৱে?
0: আমাৰ বাইদেউকেইজনী মানে তেওঁলোকৰ নিজাববীয়াকৈ শাল আছে, তেওঁলোকে শালৰ কাপোৰ বোৱে। আকৌ শাল বুলি কওঁতে শালো আছে, ইফালে হাঁহ মুৰ্গী কুকুৰা এইবিলাকো বোৱে, সেনেকৈ তেওঁলোকে চলি আছে।
1: আৰু গোটেই তেওঁলোকক কি ধৰণে সহায় কৰিছে?
0: তেওঁলোকক সহায় কৰা মানে যেতিয়া এটা আত্মসহায়ক গোট খুলিব, তেওঁলোকৰ সেই আত্মসহায়ক গোটৰ ওপৰত এটা আকৌ ফিউ থাকে। ফিউ মানে হ'ল ভিলেজ অৰ্গেনাইজেশ্যন, এইটো গোটৰ অকণমান ওপৰত। সেইটো হৈছে কি, প্ৰতিটো গোটৰ পৰা 2-3 গৰাকী সদস্য লগ লাগি সেইটো এটা গোট হয়। আকৌ ফিউ গোট তেওঁলোকৰ ওপৰত এটা থাকে,
1: মানে
0: ভিঅ' ভিলেজ অৰ্গেনাইজেশ্যন
1: বা গ্ৰাম্য সংস্থা, গ্ৰাম্য সংগঠন
0: হয়। তাৰপিছত সেই ভিঅ'টোৰ পৰা তেওঁলোকে সুবিধা কিছুমান পায়। যেনে ধৰক তেওঁলোকক কিবা এটা কাম তেওঁলোকে হাতত লৈছে, সেইটো কামৰ কাৰণে তেওঁলোকৰ মূলধন কমি আছে, তেতিয়া তেওঁলোকে সেই ফিউত যেতিয়া এখন তেওঁলোকৰ দৰখাস্ত দিব, তেতিয়া তেওঁলোকৰ পৰা তাতে পইচা পাব।
1: তাৰমানে
0: ঋণ হিচাপে পাব। আকৌ ফিউটোৰ ওপৰত এটা আছে CLF বুলি কয় সেইটো। তাৰপিছত সেনেকৈ গোটেই যিকোনো কাম হাতত ল'লে ঋণ হিচাপে হওক বা পইচা পাতিৰ ক্ষেত্ৰত তেওঁলোকে কেতিয়াও পিছ হুহুকি আহিব লগা হোৱা নাই এতিয়া আৰু।
1: তাৰমানে VO আৰু CLF,
0: CLF
1: এই দুটা, CLF মানে সম্পূৰ্ণ এইটো হৈছে,
0: CLF হৈছে ক্লাষ্টাৰ লেভেল ফেডাৰেশ্যন।
1: আচ্ছা, তাৰমানে এটা ক্লাষ্টাৰ মানে এটা বৃহৎ অংশ,
0: তেতিয়া আকৌ ফিউটোৰ পৰা যাব সদস্য,
1: তাৰমানে গ্ৰাম্য সংগঠন কেইবাটাও গ্ৰাম্য সংগঠন লগ লাগি পেলাই এটা ক্লাষ্টাৰ কৰা হৈছে। তেওঁলোকে বিভিন্ন ধৰণৰ সহায় কৰিব পাৰে, সহায় কৰিব পাৰে। এইখিনি হৈছে আপোনাৰ মানে আত্মসহায়ক গোটৰ সদস্যই লাভ কৰিব পৰা কিছুমান
0: সুবিধা
1: আপুনি ক'লে। এতিয়া আত্মসহায়ক গোটৰ কামখিনি কৰি যাবলৈ হ'লে

0: কিছু কথাত মন দিব লাগিব, যিটো আপুনি আমি জানো যে পঞ্চসূত্ৰ বুলি কথা এটা আছে নহয় জানো, এইখিনি কথা কওকচোন বাৰু।
1: প্ৰথম আছে পঞ্চসূত্ৰ বুলি ক'লে, এতিয়াতো দশসূত্ৰ হৈছেগৈ, দশসূত্ৰ কামখিনি এতিয়া আমাৰ জীৱিকা বাইদেউসকলে আৰম্ভণি কৰিছে মাত্ৰ। পঞ্চসূত্ৰ বুলি ক'লে তেওঁলোকে নিয়মীয়া সভা এখন পাতিব লাগে প্ৰতি মাহতে,
0: প্ৰতিটো গোটে এখন নিয়মীয়া সভা পাতিবই লাগিব।
1: মাহত বুলি কওঁতে এতিয়া সপ্তাহত পাতিব লাগে, মানে ধনটো তেওঁলোকে এটা সপ্তাহত জমা কৰিব লাগে। তাৰপিছতে সেই তাৰপিছত নিয়মীয়া সঞ্চয়, তেওঁলোকৰ পাঁচখন বহী লাগিব পঞ্চসূত্ৰ হিচাপত, পাঁচখন বহী, নিয়মীয়া সভা, নিয়মীয়া সঞ্চয়, আভ্যন্তৰীণ ঋণ, মানে তেওঁলোকে ক'ৰ পৰা
0: নিজৰ মাজত
1: পালে, হয়। তাৰপিছতে নিয়মীয়া পৰিশোধ, কোনে কিমান ধৰণে পৰিশোধ কৰিছে নিয়মীয়া। তাৰপিছত আৰু আছে সঠিক আৰু পৰিষ্কাৰ নথি পত্ৰ, তেওঁলোকৰ ক্লিয়াৰেশ্যন বুলি থাকে এখন ক্লিয়াৰ বহী, সেইখন তেওঁলোকৰ লাগিব।
0: এতিয়া আপুনি আত্মসহায়ক গোটৰ ধৰক এই সদস্যৰ লগতে আপুনি কৃষি সখী হিচাপে নিশ্চয় আপোনাক নিৰ্বাচন কৰাৰ কথাটো আপুনি আৰম্ভণিতে ক'লে কি ধৰণে নিৰ্বাচন কৰা হ'ল। এতিয়া এই কামখিনি কৰিবলৈ তো এটা প্ৰশিক্ষণৰ প্ৰয়োজন হয়, হা কি কি প্ৰশিক্ষণ ল'লে আপুনি বা ক'ৰ পৰা এই প্ৰশিক্ষণ দিয়া হ'ল?
1: প্ৰশিক্ষণ আমাক অসম গ্ৰামীণ জীৱিকা অভিযানৰ যি মুখ্য কাৰ্যালয় আছে তাত আমাৰ ছাৰসকলে আমাক বিভিন্ন ধৰণে প্ৰশিক্ষণ দিয়াইছে। তেওঁলোকে আমাৰ কৃষি ক্ষেত্ৰখনত আমি কেনেকৈ জড়িত হ'ব লাগে বা কৃষি কাৰ্যৰ দ্বাৰা আমি কেনেকৈ লাভৱান হ'ম, খেতিটো সকলোৱে কৰে কিন্তু কি ধৰণৰ খেতিৰে আমি সহজতে মানে লাভ হ'ম,
0: তেওঁলোকক বিশেষকৈ আপুনি আপোনালোকে কোনটো কথাত বেছি গুৰুত্ব দিয়ে?
1: আমি গুৰুত্ব দিবলগীয়া কথাটো হৈছে তেওঁলোকৰ জৈৱিক সাৰৰ ওপৰত। আজিকালি যিটো মানে ৰাসায়নিক সাৰ প্ৰয়োগ কৰি পৰিৱেশ বিনষ্টৰ লগতে যিটো মানে ফচলৰ পৰা হোৱা আমাৰ বেমাৰ আজাৰ ব্যাধি সেইখিনি নিৰাময় কৰাটোৱে আমাৰ লক্ষ্য।
0: হয়, কি ধৰণৰ আপুনি কথা ক'ব বিচাৰে, মানে জৈৱিক সাৰ ল'বলৈ হ'লে জৈৱিক সাৰটো ক'ৰবাৰ পৰা ল'ব লাগিব বা নিজেও প্ৰস্তুত কৰিব
1: পাৰে? নিজে প্ৰস্তুত কৰিব পাৰে।
0: কেনেকৈ কৰিব পাৰিব?
1: জৈৱিক সাৰ বুলি ক'ব লাগিলে আমাক মূলতঃ লাগে গোবৰ। আমি গৰুটো আমাৰ গাঁৱলীয়া ঠাইত সকলোৱে গৰু পালন কৰে, ছাগলী পালন কৰে, গতিকে সেই গৰুৰ যিখিনি গোবৰ, ছাগলীৰ যিখিনি আমাৰ
0: গোবৰ,
1: সেইখিনি বস্তু যদি থাকে আমাৰ পচন সাৰ হওক মানে জৈৱিক সাৰ প্ৰস্তুত কৰাত সেইখিনিয়ে আমাক বেছি সহায় কৰিব পাৰে। এতিয়া পচন সাৰটো প্ৰস্তুত কৰোঁতে বেছি আমাৰ একো বস্তুৱে খৰচ কৰিবলগীয়া বস্তু আমাৰ একো নাই। এটা আমি গাঁত খান্দিলোঁ, সেই গাঁতটোত আমাৰ গোবৰ থৈ দিলোঁ, আমাৰ গোহালিৰ পৰা যোৱা গোবৰখিনি আমি তাতে থলোঁ। থৈ আমাৰ যিখিনি আমাৰ পাকঘৰত ব্যৱহাৰ হোৱা আমাৰ যি খাদ্য বস্তুৰ বাকলি পেলনীয়া অংশ, সেইখিনি আমি ৰেগুলাৰলি তাতে থলোঁ, থৈ দিলোঁ। তাৰপিছতে আমি যিখিনি আমাৰ লেতেৰা আমি ঘৰ দুৱাৰ সাৰিলে যিখিনি জাবৰ জোঁথৰ ওলায় সেইখিনি আমি তাতে থলোঁ। সেইখিনি গৈ গৈ আমি চাহ পৰা ঠাইত খান্দিব লাগিব গাঁতটো, সেইখিনি গৈ গৈ আমাৰ পচন সাৰ উৎপন্ন হয়, আমাৰ পেলনীয়া জাবৰ জোঁথৰ গোবৰ, তাৰপিছতে আমাৰ যিখিনি ঘৰ সাৰোঁতে ওলোৱা জাবৰ জোঁথৰ বা বস্তিৰ যিখিনি আমাৰ জাবৰ জোঁথৰ পেলনীয়া সৰা পাত কিবা কিবি সেইখিনি আমাৰ মিশ্ৰণ হৈ পেলাই আমাৰ পচন সাৰ প্ৰস্তুত হয়।
0: আৰু কেঁচুসাৰটো,
1: কেঁচুসাৰটো ডাঙৰ টেংকি বা হেৰিত কৰে, সেইখিনি আমাৰ চৰকাৰৰ ফালৰ পৰা বহুতে বিভিন্ন ধৰণৰ সহায় পাইছে ইতিমধ্যে। এটা টেংকি নহ'লেও যেনিবা সহজতে এজনীয়ে মই কৰিব পৰাকৈ কৈ দিছোঁ, এটা সৰুকৈ এটা আমি গাঁত খান্দি ল'লোঁ, গাঁত খান্দি লৈ তাত আমি এখন পলিথিন আমি চাৰিওফালৰ পৰা আমি মেৰিয়াই ল'লোঁ, তলতো আমি পলিথিনখন পাৰি দিলোঁ, চাহ জাগাত হ'লে বেছি ভাল। তাৰপিছত আমি তলৰ লেয়াৰটোত আমি বালিচহীয়া মাটি অকণমান পেলাই থৈ দিলোঁ তাতে। তাৰপিছত আমি তাত দিলোঁ গোবৰ, কেঁচাও নহয় শুকানো নহয়, এনেকুৱা মানে আধা ভিজা আধা শুকান এনেকুৱা টাইপৰ গোবৰ অকণমান আমি দি দিলোঁ। তাৰপিছতে আমি তাত আমাৰ কলগছ, মানে কল ফল পাই যোৱা কলগছ হ'লেও কথা নাই, কলগছটো আমি সৰু সৰুকৈ থুকি ডাঙৰকৈও দিব পাৰি কিন্তু কেঁচুটোৱে যেতিয়া খাব সিহঁতে বহুত দিন লাগি যাব, সৰু সৰু হ'লে সিহঁতে সোনকালে খাব পাৰিব, সেই ধৰণত আমি কলগছটো থুকি লৈ পেলাই তাতে দিলোঁ। দিয়াৰ পিছত আমাৰ যিখিনি পেলনীয়া জাবৰ জোঁথৰ মানে পাকঘৰৰ পেলনীয়া শাক পাচলিৰ যিখিনি ৰৈ যোৱা অংশ সেইখিনি আমি তাতে দিলোঁ। তাৰপিছত আকৌ গোবৰ দিলোঁ, এনেকৈ তিনি চাৰিটামান লেয়াৰ আমি দি দিলোঁ। দিয়াৰ পিছত কিছুদিন যাব লাগিব, মানে 21-22 দিনমান যোৱাৰ পিছত আমি বস্তুখিনি লেয়াৰ কৰি কৰি উঠি আমি গোবৰ দিলোঁ, আকৌ সেয়া জাবৰ দিলোঁ, আকৌ গোবৰ দিলোঁ, আকৌ জাবৰ দিলোঁ, এনেকৈ আমি এখন পতাৰ বস্তা, বতাহ সোমাব পৰা বস্তা এখনেৰে আমি ঢাকি দিওঁ। দি পেলাই 2-3 দিনৰ মূৰে মূৰে অকণমান আমি পানী ছটিয়াই বস্তুটো শুকান হৈছে, কেঁচুটো দেৰিকৈ দিব লাগিব,
0: কেঁচুটো দেৰিকৈ দিব লাগিব,
1: অকণমান হেৰি শুকান হৈ আছে নেকি চাব লাগিব।

0: বস্তুটো যেতিয়া হেৰি হ'ব আৰু মানে নাই, এতিয়া অকণমান শুকান হৈছে, তেতিয়া আকৌ আমি অকণমান মাজে মাজে পানী ছটিয়াই দিব লাগিব। তাৰপিছত যেতিয়া অকণমান বস্তুখিনি মানে ইমানখিনি বস্তুৰ পৰা মানে অলপ বেছি বস্তুৰ পৰা যেতিয়া অকণমান কমি যাব, বহুতো নকমে, যেনিবা ষাঠি ভাগৰ চল্লিছ ভাগ হৈছেগৈ আৰু, তেতিয়া সেই সময়ত আমি কেঁচুটো এৰি দিম তাতে।
1: কেঁচুটো ক'ৰ পৰা সংগ্ৰহ কৰে?
0: অসম গ্ৰামীণ জীৱিকা অভিযানৰ
1: কাৰ্যালয়,
0: তেওঁলোকৰ লগত যোগাযোগ কৰিলেও পাব। আৰু আজিকালি গাঁৱকে আমাৰ সেইখিনিত কিন্তু মহিলাসকলে কৰিছে,
1: চবে
0: কৰিছে। তাৰপিছতে সেই কেঁচুটো এৰি দিলোঁ আমি। কেঁচুটো এৰি দিয়াৰ আকৌ কিছুদিন পিছত কেঁচুটো খাই খাই খাই মানে তল পাবগৈ। তলত বালিচহীয়া মাটিখিনি দিয়াৰ এটাই কাৰণ, কেঁচুখিনি তাতে ৰ'বগৈ, মানে সিহঁতে আন্ধাৰ ঠাই বিচাৰে, সিহঁতক তাতে লাগিব। সেই ঠাইখিনিত সিহঁতে ৰ'ব, ৰৈ গোটেই বস্তুখিনি যেতিয়া খাই উঠিব, কেঁচুটো কাটি দিলে যেনেকুৱা এটা অংশ ওলাব, এই ঠিক তেনেকুৱা ধৰণৰ হৈ যাবগৈ গোটেই মিশ্ৰণখিনি। কেঁচুৰ পৰা সেই বীজখিনি ওলাব, কেঁচুখিনি দিলোঁ, কেঁচুখিনি এতিয়াতো ছাইড কৰিব লাগিব, তেতিয়াহে সাৰখিনি দিব পাৰিম। এখন চালনীৰে সেই বস্তুখিনি যেতিয়া চালি দিম, কেঁচুখিনি তলত যাব, এটা চাইডত আকৌ কেঁচু সাৰখিনি হ'ব।
1: এই কেঁচুখিনি আৰু ব্যৱহাৰ কৰিব পৰা যাব?
0: আকৌ পাৰিব, তাতে বংশ বৃদ্ধিও হ'ব। যদি আপুনি দহডাল কেঁচু দিয়ে, আপুনি চাব আকৌ পিছৰ বাৰত আপোনাৰ পঞ্চাছডাল হৈয়ে আছে।
1: শ্ৰীমতী গিনী দেৱী, আপুনি আজি আমাৰ মাজলৈকে আহি বিভিন্ন কথা ক'লে। ইতিমধ্যে মই ক'লোৱেই, আপুনি আত্মসহায়ক গোট খোলাৰ লগতে সাৰ প্ৰস্তুত কৰা, তাৰপিছত আপোনাৰ ভিটামিন প্ৰস্তুত কৰা, এই বিভিন্ন কথা ক'লে, লগতে কৃষি সখী হিচাপে যি দায়িত্ব থাকে তাৰ বিষয়ে আপুনি ক'লে। আমি আশা কৰিছোঁ আপোনাৰ কথাখিনি আমাৰ যিসকল মহিলা আছে, গ্ৰাম্য মহিলা, তেখেতসকলক নিশ্চয় সহায় কৰিব। আৰু ইয়াত আহি এইখিনি কথা কোৱাৰ বাবে আপোনাক ধন্যবাদ জনাইছোঁ।
2: ইমান পৰে শ্ৰোতাসকলে কৃষি সখী গিনী দেৱীৰ সৈতে হোৱা সাক্ষাৎকাৰ শুনিলে। সাক্ষাৎ গ্ৰহণ কৰিলে প্ৰবাল কুমাৰ শৰ্মাই। আমাৰ আজিৰ গয়া মহিলাৰ অনুষ্ঠানটি ইমানতেই সামৰা হ'ল। কংকিতা ভৰদ্বাজৰ সহযোগত অনুষ্ঠানটিৰ প্ৰযোজনা কৰিলে উৎপল বৰাই।
3: গয়া মহিলাৰ অনুষ্ঠান শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান পৰিচিতি।

শ্ৰোতাসকলক পুনতেই জনাবলৈ লৈছোঁ আমাৰ আজিৰ পৰৱৰ্তী অনুষ্ঠান সূচীৰ বিষয়ে। আজি নিশা 9:30 বজাত সাহিত্য চোৰা অনুষ্ঠানত হেমলতা বৰুৱা দত্তৰ গল্প আৰু প্ৰকল্পৰঞ্জন ভাগৱতীৰ কবিতা, প্ৰযোজনা প্ৰবাল কুমাৰ শৰ্মাৰ। 5:45 বজাত বিদ্যাৰ্থী অনুষ্ঠানত দশম শ্ৰেণীৰ শিক্ষাৰ্থীৰ বাবে ইংৰাজী বিষয়ৰ পাঠ দ্য বল পয়েম পাঠযোগতে আগবঢ়াব মনীষা ৰাজখোৱাই। 6:10 বজাত কৃষিজগত অনুষ্ঠানত মাটিৰ উৰ্বৰতাৰ প্ৰত্যাৱৰ্তন, এই বিষয়ে আলোচনা কৰিব ডক্টৰ কাবেৰী মহন্ত আৰু ডক্টৰ সীমা ভাগৱতীয়ে। আঁত ধৰিব ভাস্কৰ জ্যোতি আচাৰ্যই, প্ৰযোজনা উৎপল বৰাৰ। 6:40 বজাত আৰু 7:05 বজাত বৃন্দগান। 7:20 বজাত আকৌ শুনোৱা হওক। 7:35 বজাত পূবালীৰ সুৰ অনুষ্ঠানত বিদান মিতালী আৰু সংগীসকলৰ কণ্ঠৰ তিৱা গীত। 8:02 বজাত ধাৰাবাহিক নাট্যানুষ্ঠানৰ নিবেদন অস্তৰাক। হোমেন বৰগোহাঁইৰ মূল উপন্যাসৰ আধাৰত অনাতাঁৰ অভিযোজনা মহেন্দ্ৰ বৰঠাকুৰৰ, প্ৰযোজনা অবিনাশ শৰ্মাৰ। 8:30 বজাত আধুনিক গীতৰ অনুষ্ঠান, 9:00 বজাত চিত্ৰগীত। 10:00 বজাত অভিলেখাগাৰৰ পৰা অনুষ্ঠানত মিহিৰ বৰদলৈৰ বিষয়ে শুনিবলৈ পাব, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। এয়া আছিল আমাৰ আজি প্ৰচাৰ হ'বলগীয়া অনুষ্ঠান সূচীৰ বিষয়ে। শ্ৰোতাসকলক এইখিনিতে জনাইছোঁ আমাৰ কাইলৈ প্ৰচাৰ হ'বলগীয়া অনুষ্ঠান সূচীৰ বিষয়ে। কাইলৈ নিশা 9:30 বজাত ডক্টৰ অনলাইন অনুষ্ঠানটিত সমল ব্যক্তি হিচাপে উপস্থিত থাকিব নাক কাণ আৰু ডিঙি ৰোগৰ বিশেষজ্ঞ ডক্টৰ জয়ন্ত কুমাৰ দাস। আঁত ধৰিব সীমান্ত বাৰ্মাই। 8:02 বজাত নতুন দিগন্ত অনুষ্ঠানত এটি আলোচনা, সেউজ বাহনেৰে কৰা যাতায়াতৰ বাবে পথ সুৰক্ষা। ইয়াত ভাগ ল'ব ডক্টৰ সীমান্ত কলিতা আৰু আৰ্চেল আখতাৰে। আঁত ধৰিব কৃতাঞ্জলি বৰ্মনে। অনুষ্ঠানটিৰ প্ৰযোজনা প্ৰবাল কুমাৰ শৰ্মাৰ। 6:10 বজাত

কৃষক বাণীৰ আলোচনাৰ বিষয় শালি ধান আৰু মাহজাতীয় শস্যৰ বৰ্তমান সময়ত ল'বলগীয়া যতন। ভাগ ল'ব ডক্টৰ মেৰি সাধনা শৰ্মা আৰু বিপুল কুমাৰ দাস, আগ ধৰিব শিখামণি দত্তই, লগতে থাকিব পাচলি আৰু শস্যৰ বজাৰ দৰ আৰু কৃষকৰ বাবে যুগুতোৱা বতৰৰ বতৰা। প্ৰযোজনা উৎপল বৰাৰ। দিনৰ 12:30 বজাত আইদুৰ বুলনি অনুষ্ঠানত ৰাষ্ট্ৰীয় বয়োজ্যেষ্ঠ দিৱস উপলক্ষে যুগুতোৱা বিশেষ অনুষ্ঠান আড্ডাঘৰত আবেলিৰ বেলি আগবঢ়াব নিভাৰাণী ৰয়ে। বিয়লি 5:25 বজাৰ হিন্দী কথিকাৰ অনুষ্ঠানত প্ৰিয়া সিঙৰ কথিকা গান্ধী অৰ গান্ধীজী কা বিচাৰ। অনুষ্ঠান পৰিস্থিতি ইমানেই।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আমাৰ পাছৰ অনুষ্ঠানৰ সূচনা এতিয়াই শুনিবলৈ পাব। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু বিদ্যাৰ্থীৰ অনুষ্ঠান।
1: বিদ্যাৰ্থীৰ অনুষ্ঠান।

0: মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোক আটাইকে প্ৰীতি আৰু শুভেচ্ছা জনাই আজিৰ অনুষ্ঠান মুকলি কৰিছোঁ। আজি দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে ইংৰাজী বিষয়ৰ পাঠ আছে। ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ ইংৰাজী পাঠ্যপুথিৰ দ্য বল পয়েম এই কবিতাটো আজি আলোচনা কৰিবলৈ লোৱা হৈছে। তোমালোকৰ বাবে পাঠ যুগুতাই আগবঢ়াইছে মনীষা ৰাজখোৱাই।
1: হেল্লো ইয়াং ফ্ৰেণ্ডছ, টুডে উই আৰ হিয়াৰ টু ডিছকাছ আ ভেৰি বিউটিফুল এণ্ড ইণ্টেন্স পয়েম ফ্ৰম ইয়াৰ ক্লাছ টেন ইংলিছ টেক্সট বুক ফাৰ্ষ্ট ফ্লাইট। ইমেজিন ইউ আৰ ৱাকিং ডাউন দ্য ৰোড হেপিলি প্লেয়িং উইথ ওৱান অফ ইয়াৰ ফেভৰেট অবজেক্ট অ' টয়। Suddenly it slips from your hand, bounces away and falls into a river. It's gone forever. How would you feel? Sad, angry or lost? So, today we are studying the ball poem by the 20th century American poet John Berryman. Through the simple story of a little boy losing his ball, Berryman teaches us one of the greatest and hardest lessons of human life, the art of coping or adjusting with loss. মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি আলোচনা কৰিবলৈ ওলাইছোঁ দ্য বল পোয়েম বাই জন বেৰিমেন। এই কবিতাটোত আমাক জীৱনৰ আটাইতকৈ গভীৰ কথাটো শিকাইছে, হাউ টু একচেপ্ট লছ এণ্ড গ্ৰ' আপ, মানে জীৱনত কিবা হেৰুৱালে কেনেকৈ মনটো ডাঠ কৰি আগবাঢ়ি যাব লাগে। চ' নাও চিলড্ৰেন, লেটছ অ'পেন আ টেক্সট বুক এণ্ড গেট ৰেডি উইথ পেন এণ্ড কপি। However, before we go to the main poem, let's know something about the poet. The poet of this poem is John Berryman, a Pulitzer Prize-winning American poet and scholar who specialized in writing deeply emotional and personal poetry with deep life lessons. This style of writing is called confessional poetry. Now, before we go to the main text of the poem, we will first go through the introduction portion given at the very beginning of the poem. Listen. A boy loses a ball. He is very upset. A ball doesn't cost much, nor is it difficult to buy another ball. Why then is the boy so upset? Read the poem to see what the poet thinks has been lost and what the boy has to learn from the experience of losing something. So here in this introduction, the poet makes us aware or familiar about a young boy who loses a ball. As such, the boy is very upset. This is very natural for a little boy when they lose something. And the situation again becomes normal when the lost thing is substituted with a similar product. But this particular boy, as mentioned in the poem, is very upset. And to know why he is so, we have to read the poem to learn exactly what he lost with the ball. Satra Satri Hokol, তোমালোকে মন কৰিবা যে কবিতাটোৰ আৰম্ভণিতে কবিয়ে আমাক এজন সৰু ল'ৰাৰ লগত পৰিচয় কৰাই দিছে যাৰ এটা বল হেৰাল। বলটো হেৰুৱাই সি খুবেই দুঃখিত। কবিয়ে আৰু কৈছে যে বল এটা কিনাটো সাধাৰণ কথা, কিয়নো বল এটাৰ মূল্য বহুত কম, কিন্তু ল'ৰাটো বৰ মৰ্মাহিত। আহাচোন জানো কিয়। নাও চিলড্ৰেন, লুক এট দিছ লাইন। হোৱাট ইজ দ্য বয় নাও? Who has lost his ball? What he is to do now? I saw it go, merrily bouncing down the street and then, merrily over there. There it is in the water. The poem opens with the image of a very shocked young

দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ ইংৰাজী পাঠ্যপুথিৰ এটি কবিতা দ্য বল পয়েম আজি আলোচনা কৰা হ'ল। তোমালোকৰ বাবে এই পাঠ যুগুতাই আগবঢ়ালে মনীষা ৰাজখোৱাই। আজিলৈ আমাৰ সময়ো হৈ আহিল। তোমালোকক পুনৰ প্ৰীতি আৰু শুভেচ্ছা জনাই আজিৰ অনুষ্ঠান ইমানতে সামৰিছোঁ।

0: বিদ্যার্থীর অনুষ্ঠানটি শুনিলে। এই আকাশবাণী গুৱাহাটীৰ মহাবাহু, খন্তেক পাছতেই আঞ্চলিক বাতৰি শুনিবলৈ পাব। এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়। সন্ধিয়া ছয় বজাৰ আঞ্চলিক বাতৰিৰ সৈতে মই সংগীতা শৰ্মা। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ বৰাক উপত্যকাৰ শ্ৰীকোণাৰ অসম সচিবালয়ত বিভিন্ন বিভাগৰ পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ, চৰকাৰী বা প্ৰাদেশিককৃত বিদ্যালয়লৈ কোনো ব্যক্তি যোৱাত বাধা আৰোপ কৰি কোনো জাননী বা নিৰ্দেশনা জাৰি কৰা হোৱা নাই বুলি বিদ্যালয় শিক্ষা বিভাগৰ স্পষ্টীকৰণ, জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট ট্ৰেক আদালতত প্ৰৱাসী অসমীয়াৰ সাক্ষ্য প্ৰদান প্ৰক্ৰিয়া অব্যাহত আৰু বৰ্ষাপাৰাত অনুষ্ঠিত এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ভাৰতৰ বিৰুদ্ধে ৱেষ্ট ইণ্ডিজৰ বাতৰি লিখা পৰলৈ সাতটা উইকেটৰ বিনিময়ত 393 ৰাণ সংগ্ৰহ। অহা 3 অক্টোবৰত হ'বলগীয়া শিলচৰ পৌৰ নিগমৰ নিৰ্বাচন উপলক্ষে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আজি এদিনীয়া কাৰ্যসূচীৰে শিলচৰত উপস্থিত হয়। মুখ্যমন্ত্ৰীয়ে প্ৰথমে বৰাক উপত্যকাৰ শ্ৰীকোণাৰ অসম সচিবালয়ত বিভিন্ন বিভাগৰ পৰ্যালোচনা বৈঠকত অংশ লয়। সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত মুখ্যমন্ত্ৰীয়ে দুৰ্গা পূজাৰ পাছত পুনৰ শিলচৰ ভ্ৰমণ কৰি সম্প্ৰতি ৰূপায়িত আঁচনিসমূহ দ্ৰুতগতিত সম্পূৰ্ণ কৰাৰ বিষয়ত পৰ্যালোচনা কৰিব বুলি প্ৰকাশ কৰে। তেওঁ লগতে শিলচৰত পথ মেৰামতিৰ কামসমূহ এবছৰৰ ভিতৰত সম্পূৰ্ণ হ'ব বুলি আশ্বাস দিয়ে।
1: আজি আমি বৰাক ভেলী চলি থকা বিভিন্ন প্ৰজেক্টৰ এটা ৰিভিউ ললোঁ, কিন্তু আজি পলিটিকেল এংগেজমেণ্ট থকাৰ কাৰণে যিমান ডিটেইলছ মোক সময় লাগিছিলে সিমান সময় মই ল'ব পৰা নাই। পূজাৰ পিছত আকৌ এদিন আহি চলি থকা গোটেই প্ৰজেক্টবিলাকৰ আমি এটা ৰিভিউ ল'ম, যাতে আমি প্ৰজেক্টবিলাক খুব ফাষ্ট আমি কমপ্লিট কৰিব পাৰোঁ।
0: ইপিনে শিলচৰ পৌৰ নিগম নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত অহা 2 আৰু 3 অক্টোবৰত ড্ৰাই ডে ঘোষণা কৰা হৈছে। 6 অক্টোবৰত ভোটগণনা সম্পূৰ্ণ নোহোৱালৈকে এই নিষেধাজ্ঞা অব্যাহত থাকিব। এই নিৰ্দেশ অনুসৰি এই সময়ছোৱাত শিলচৰ পৌৰ নিগম এলেকাৰ পাইকাৰী আৰু খুচুৰা বিক্ৰী, মজুত, পৰিবহণ আৰু সকলো সুৰা তথা মাদক দ্ৰব্য ৰখাত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। এই আদেশ উলংঘা কৰিলে সংশ্লিষ্ট আইন আৰু বিধি অনুসৰি ব্যৱস্থা গ্ৰহণ কৰা হ'ব। চৰকাৰী বা প্ৰাদেশিককৃত বিদ্যালয়লৈ কোনো ব্যক্তি যোৱাত বাধা আৰোপ কৰি কোনো জাননী বা নিৰ্দেশনা জাৰি কৰা হোৱা নাই বুলি বিদ্যালয় শিক্ষা বিভাগে স্পষ্ট কৰি দিছে। শেহতীয়াকৈ শিক্ষা বিভাগৰ নামত সামাজিক মাধ্যম আৰু কেতবোৰ সংবাদ মাধ্যমত প্ৰচাৰিত বাতৰিয়ে বিভ্ৰান্তিৰ সৃষ্টি কৰাৰ পাছতেই বিদ্যালয় শিক্ষা বিভাগে এটা জাননীযোগে সংবাদ মাধ্যমত প্ৰকাশিত এনে বাতৰি সত্য নহয় বুলি উল্লেখ কৰিছে। শিক্ষামন্ত্ৰী ডাঃ অনুজ পেগুৱে সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত কয় যে অভিভাৱক আৰু নাগৰিকসকলে বিদ্যালয়সমূহলৈ গৈ গঠনমূলক পৰামৰ্শ আগবঢ়াব পাৰে। অৱশ্যে নিয়মীয়া পাঠদানত ব্যাঘাত নজন্মোৱাকৈ বিদ্যালয়ৰ শৈক্ষিক পৰিৱেশ অক্ষুণ্ণ ৰখাটো সকলোৰে দায়িত্ব বুলি ডাঃ পেগুৱে উল্লেখ কৰে। ইতিমধ্যে বিদ্যালয় পৰিদৰ্শকৰ নাম আৰু পদবী ব্যৱহাৰ কৰি অনুমোদনবিহীন বাৰ্তা প্ৰচাৰ কৰাৰ অভিযোগত নুৰুল হুছেইন নামৰ এজন CRCCক কাৰণ দৰ্শোৱা জাননী জাৰি কৰা হৈছে বুলি তেওঁ জানিবলৈ দিয়ে। নগাঁও লোকসভা সমষ্টিৰ সমাগত উপ নিৰ্বাচনক কেন্দ্ৰ কৰি জিলাখনত জিলা আৰু আৰক্ষী প্ৰশাসনৰ ব্যাপক তৎপৰতা আৰম্ভ হৈছে। নিৰ্বাচন মুক্ত, নিৰপেক্ষ আৰু শান্তি শৃংখলাপূৰ্ণ পৰিৱেশত সম্পাদন কৰাৰ অৰ্থে স্পৰ্শকাতৰ অঞ্চলসমূহত কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে। ইয়াৰ অংশস্বৰূপে প্ৰতিদিনে আৰক্ষী আৰু CRPF বাহিনীৰ দ্বাৰা পদযাত্ৰা কৰি ৰাইজৰ মাজত নিৰাপত্তা আৰু আস্থাৰ ভাৱ বৃদ্ধি কৰাৰ প্ৰয়াস চলোৱা হৈছে। কালি সন্ধিয়া ফুলগুৰি, বৰভেটি, হেৰাপতি আদি অঞ্চলত কৰা এনে পদযাত্ৰাত অতিৰিক্ত আৰক্ষী অধীক্ষক, উপ অধীক্ষক আৰু স্থানীয় সংশ্লিষ্ট চক্ৰ বিষয়াসকলেও অংশগ্ৰহণ কৰে। বিশেষকৈ ৰাজনৈতিক দলৰ সভা হ'বলগীয়া যিবোৰ ঠাইত অশান্তিকৰ পৰিস্থিতি সৃষ্টি হোৱাৰ আশংকা থাকে, তেনে স্থানত এনে এলেকা আধিপত্যৰ কাৰ্যসূচী বৃদ্ধি কৰা হ'ব বুলি আৰক্ষী সূত্ৰই জনাইছে। চামগুৰি বিধানসভা সমষ্টিৰ অন্তৰ্গত বৰমা, ভগামূৰ, নাঙলধোৱা আদিকে ধৰি বিস্তীৰ্ণ এলেকাত আৰক্ষী প্ৰশাসনৰ উচ্চস্তৰীয় বিষয়া আৰু CRPFৰ যৌথ দলে ফ্লেগ মাৰ্চ কৰে। ইফালে নগাঁও লোকসভাৰ উপ নিৰ্বাচনৰ বাবে বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী

0: দেৱাশীষ শৰ্মাৰ হৈ মন্ত্ৰী বিশ্বজিৎ দৈমাৰীয়ে আজি প্ৰচাৰ চলায়। জাগীৰোডৰ বড়ো অধ্যুষিত গাঁও জাতি বামফৰত উপস্থিত হৈ মন্ত্ৰী শ্ৰী দৈমাৰীয়ে বড়ো ভাষাতে ৰাইজক সম্বোধন কৰে। মন্ত্ৰী পীযুষ হাজৰিকাই প্ৰতিনিধিত্ব কৰা জাগীৰোড সমষ্টিৰ পৰা বিজেপি প্ৰাৰ্থীগৰাকীয়ে 1 লাখতকৈও অধিক ভোট লাভ কৰিব বুলিও মন্ত্ৰী দৈমাৰীয়ে আশা প্ৰকাশ কৰে। আপোনালোকে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্টট্ৰেক আদালতত প্ৰৱাসী অসমীয়াৰ সাক্ষ্য প্ৰদান প্ৰক্ৰিয়া অব্যাহত আছে। আজি প্ৰৱাসী অসমীয়া তন্ময় ফুকন তৃতীয় দিনাৰ বাবে সাক্ষ্য প্ৰদানৰ উদ্দেশ্যে ফাষ্টট্ৰেক আদালতত উপস্থিত হয়। অভিযুক্ত অমৃতপ্ৰভা মহন্ত, সিদ্ধাৰ্থ শৰ্মা আৰু শেখৰজ্যোতি গোস্বামীৰ অধিবক্তাই তন্ময় ফুকনক জেৰা কৰে। সময়ৰ অভাৱৰ বাবে অভিযুক্ত শেখৰজ্যোতি গোস্বামীৰ অধিবক্তাৰ দ্বাৰা জেৰা প্ৰক্ৰিয়া সম্পূৰ্ণ নহ'ল। সেয়ে আদালতে প্ৰৱাসী অসমীয়া তন্ময় ফুকনক কাইলৈ পুনৰ আদালতত হাজিৰ হ'বলৈ নিৰ্দেশ দিছে। আজিৰ জেৰা প্ৰক্ৰিয়া অন্ত পৰাৰ পাছতে সংবাদ মাধ্যমৰ আগত প্ৰৱাসী অসমীয়া তন্ময় ফুকনে আদালতে প্ৰতিটো দিশ সূক্ষ্মভাৱে বিবেচনা কৰা বুলি ব্যক্ত কৰে। ইপিনে আজি গুৱাহাটী উচ্চ ন্যায়ালয়ে অভিযুক্তদ্বয় ক্ৰমে অমৃতপ্ৰভা মহন্ত আৰু পৰেশ বৈশ্যৰ জামিন আবেদনৰ পৃথকে পৃথকে শুনানি গ্ৰহণ কৰে। আজি উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ প্ৰাঞ্জল দাসৰ বিচাৰপীঠত অনুষ্ঠিত অভিযুক্ত অমৃতপ্ৰভা মহন্তৰ জামিন আবেদনৰ শুনানিত বিশেষ লোক অধিবক্তা জিয়াউৰ কামাৰে জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত বিস্তৃত তথ্য দাঙি ধৰে। অৱশ্যে আজিও শুনানি সম্পন্ন নোহোৱাত আদালতে কাইলৈ অভিযুক্ত অমৃতপ্ৰভা মহন্তৰ জামিন আবেদনখনৰ পুনৰ শুনানিৰ দিন ধাৰ্য কৰে। আনহাতে উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ শামীমা জাহানৰ বিচাৰপীঠত হোৱা শুনানিত চৰকাৰী পক্ষই অভিযুক্ত পৰেশ বৈশ্যৰ জামিন আবেদনৰ ভিত্তিত যুক্তি প্ৰদৰ্শনৰ বাবে সময় বিচাৰে। সেই অনুসৰি আদালতে 15 অক্টোবৰ পৰৱৰ্তী দিন ধাৰ্য কৰে। তেজপুৰৰ জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত আজি চাফাই মিত্ৰ সুৰক্ষা আৰু সন্মান শিবিৰ অনুষ্ঠিত হয়। স্বচ্ছতা হি সেৱা 2026 আৰু সেৱা সংকল্প অভিযানৰ অংশস্বৰূপে এই শিবিৰৰ আয়োজন কৰা হয়। ইয়াৰ জৰিয়তে তেজপুৰ পৌৰ এলেকাৰ পৰিষ্কাৰ পৰিচ্ছন্নতা আৰু অনাময় ব্যৱস্থাক গুৰুত্ব দিয়া হৈছে। অনুষ্ঠানত শোণিতপুৰ লোকসভা সমিতিৰ সাংসদ ৰঞ্জিত দত্ত মুখ্য অতিথি হিচাপে উপস্থিত থাকে। চাফাই মিত্ৰসকলক এই শিবিৰত বিভিন্ন চৰকাৰী কল্যাণ আৰু সামাজিক সুৰক্ষা আঁচনিৰ বিষয়ে অৱগত কৰা হয়। এ বি পি এম জে ৱাই আৰু পি এফ ফৰ্ম বিতৰণ কৰা হয়। চৰাইদেউ জিলাত কাইলৈৰে পৰা অহা 10 অক্টোবৰলৈ সেৱা সেতু অভিযানৰ বিশেষ শিবিৰৰ আয়োজন কৰা হৈছে। ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ নিৰ্দেশ অনুসৰি চৰাইদেউ জিলা আয়ুক্তৰ কাৰ্যালয়ে 4টা উন্নয়ন খণ্ডৰ বাবে এই বিশেষ শিবিৰৰ আয়োজন কৰিছে। অহা 2 অক্টোবৰত সোণাৰী উন্নয়ন খণ্ডৰ বামপথাৰ বেঙেনাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত, 5 অক্টোবৰত সাপেখাতি উন্নয়ন খণ্ডৰ কৰম ভৱনত, 6 অক্টোবৰত লাকুৱা উন্নয়ন খণ্ডৰ চফৰাই ৰাজহুৱা প্ৰেক্ষাগৃহত আৰু 8 অক্টোবৰত মাহমৰা উন্নয়ন খণ্ডৰ জাজলী পাঁচালী ৰাজহুৱা প্ৰেক্ষাগৃহত এই শিবিৰসমূহ অনুষ্ঠিত হ'ব। শিবিৰসমূহত সেৱা সেতু পৰ্টেলৰ জৰিয়তে অনলাইন আবেদন গ্ৰহণ কৰা হ'ব। এই সন্দৰ্ভত জিলা আয়ুক্ত ডাক্টৰ নেহা যাদৱে এইদৰে কয়।
1: সেৱা সংকল্প অভিযান আমাৰ প্ৰত্যেক ব্লকত আমি ৰাখিছোঁ। 2 অক্টোবৰকো সোণাৰী ব্লক আমাৰ বেঙনাবাৰী বমপথাৰ হাইস্কুল যিখিনি আছে তাত আমাৰ ব্লক মে সেৱা সংকল্প অভিযান কা প্ৰগ্ৰাম হ'ব। তাৰপিছত আমাৰ 5 তাৰিখে সাপেখাতি মে আমাৰ প্ৰগ্ৰাম হ'ব, সাপেখাতি ব্লক ভিতৰত। 6 তাৰিখ লাকুৱা মে আমাৰ চাফ্ৰাই অডিটৰিয়াম মে এইটো প্ৰগ্ৰাম হ'ব আৰু 8 তাৰিখে আমাৰ মামৰা ব্লকত যুজলি পাচলি মে এইটো আমাৰ পুৰা শিবিৰ আমাৰ অৰ্গেনাইজ হ'ব। যদি মই আপোনাৰ ডিটেইলছ কৈ যাওঁ, সেৱা সংকল্প অভিযান ভিতৰত আমাৰ বহুখিনি এনেকুৱা কাৰ্যসূচী লৈছে। ফাৰ্ষ্ট হ'ব আমাৰ হেল্থ কেম্প য'ত আমাৰ স্পেচিয়েলিষ্ট ডক্টৰছ আহিব। 2nd আছে আমাৰ ৰেভিনিউ মেটাৰ্ছ যিখিনি আছে, মাটিকা যিখিনি কাগজ আছে, পাট্টা হওক, বসুন্ধৰা 3.0 কা চাৰ্ভিচেছ হওক, এইটো তাত আমাৰ ফেচিলিটি দিয়া হ'ব। যিখিনি এপ্লিকেশ্যন আমি 30 ছেপ্টেম্বৰলৈকে লৈছোঁ, এইটো সকলোকো শেষ কৰি পেলাই আমাৰ ৰেভিনিউ ডিপাৰ্টমেণ্ট ফালৰ পৰা পাট্টা তাত আমি দিম। আৰু যদি কিবা আৰু মাটিকা ইছ্যুজ আছে এইটো এপ্লিকেশ্যন আমি ল'ম।
0: অসম ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষ আঙুৰলতা ডেকাৰ নেতৃত্বত আজি এটা সজাতি দলে গোৱালপাৰা জিলাত সমাজ কল্যাণ বিভাগৰ দ্বাৰা পৰিচালিত সখী একক অৱস্থান কেন্দ্ৰ, শ্বহীদ নিধানুৰাম ৰাজবংশী অসামৰিক চিকিৎসালয় আৰু জিলা কাৰাগাৰ পৰিদৰ্শন কৰে। এই পৰিদৰ্শনকালত দলটোৱে মহিলাসকলৰ বিভিন্ন সমস্যাৰ বুজ লয়। সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত আয়োগৰ অধ্যক্ষ আঙুৰলতা ডেকাই কয় যে কোনো মহিলা সমস্যাৰ সন্মুখীন হলে তেওঁৰ কাষত থিয় হৈ ন্যায় ব্যৱস্থা বা অন্যান্য ক্ষেত্ৰত সহায়ৰ বাবে মহিলা আয়োগে সদায়ে সহযোগিতা আগবঢ়াই আহিছে। ভাৰতীয় সংবিধানে মহিলাৰ অধিকাৰৰ ক্ষেত্ৰত প্ৰদান কৰা সুযোগ সুবিধাৰ তদাৰক কৰাটো মহিলা আয়োগৰ দায়িত্ব বুলি অধ্যক্ষগৰাকীয়ে প্ৰকাশ কৰে। ডিব্ৰুগড় জিলাৰ লাহোৱালৰ সঞ্জীৱ কুমাৰ শ্বাহ নামৰ এগৰাকী শিক্ষকৰ আজি মৃতদেহ উদ্ধাৰ কৰা হয়। উল্লেখযোগ্য যে কালিৰে পৰা নিৰুদ্দেশ হৈ থকা মদাৰখাট

0: সীতাৰাম চৌখানী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক সঞ্জীৱ কুমাৰ শ্বাহ কালি বিদ্যালয়ৰ পৰা নিজ ঘৰলৈ উভতি অহাৰ বাটত নিৰুদ্দেশ হৈ আছিল। স্থানীয় ৰাইজে আজি তামোলবাৰী চাহ বাগিচা ফেক্টৰীৰ সমীপৰ চেচা নৈৰ পৰা শিক্ষকগৰাকীৰ মৃতদেহ প্ৰত্যক্ষ কৰে। আৰক্ষীয়ে পাছত ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰাৰ লগতে মৰণোত্তৰ পৰীক্ষাৰ বাবে অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে। গুৱাহাটীৰ বৰ্ষাপাৰাত অনুষ্ঠিত এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ দ্বিতীয়খন খেলত ৱেষ্ট ইণ্ডিজে ভাৰতক জয়ৰ বাবে 406 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছে। ৱেষ্ট ইণ্ডিজে প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত 50 অভাৰত 7টা উইকেট হেৰুৱাই 405 ৰাণ সংগ্ৰহ কৰে। ৱেষ্ট ইণ্ডিজৰ জন কেম্বেলে 101, ছাই হোপে 104 আৰু আমিৰ জাংগুৱে 114 ৰাণ কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটি পুনৰ এবাৰ। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ বৰাক উপত্যকাৰ শ্ৰীকোণাৰ অসম সচিবালয়ত বিভিন্ন বিভাগৰ পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ আৰু বৰ্ষাপাৰাত অনুষ্ঠিত এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ভাৰতক জয়ৰ বাবে ৱেষ্ট ইণ্ডিজৰ 406 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ। এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল।
1: প্ৰিয় শ্ৰোতা নমস্কাৰ, মই ভাস্কৰ জ্যোতি আচাৰ্য আৰম্ভ কৰিছোঁ আজিৰ কৃষিজগত। আজিৰ কৃষিজগতত আমি এক গুৰুত্বপূৰ্ণ বিষয় আলোচনা কৰিবলৈ লৈছোঁ। আজিৰ বিষয় হৈছে ভূমিৰ উৰ্বৰা গুণৰ প্ৰত্যাৱৰ্তন। আমি সকলোৱে জানো জলবায়ু পৰিৱৰ্তন, প্ৰদূষণ ইত্যাদিৰ ফলত আমাৰ ভূমিভাগো বৰ বেয়াকৈ আক্ৰান্ত হৈছে, আগৰ দৰে উৰ্বৰা হৈ থকা নাই খেতিৰ ভূমি। গতিকে কেনেকৈনো ভূমিৰ উৰ্বৰা গুণ, মাটিৰ উৰ্বৰা গুণ ঘূৰাই আনিব পাৰি, সেই বিষয়ে আজি আমি আলোচনা কৰিম। আৰু এই বিষয়ত আলোচনা কৰিবলৈ আজি আমি ষ্টুডিঅ'লৈ আমন্ত্ৰণ জনাই আনিছোঁ দুগৰাকী সমল ব্যক্তিক। এওঁলোক দুয়োগৰাকী কাহিকুচি গুৱাহাটীৰ উদ্যান শস্য গৱেষণা কেন্দ্ৰৰ জ্যেষ্ঠ বিজ্ঞানী। এয়া ডক্টৰ কাবেৰী মহন্ত,
2: নমস্কাৰ।
1: আৰু আনফালে এয়া ডক্টৰ হিমা ভাগৱতী,
3: নমস্কাৰ।
1: দুয়োগৰাকীকে স্বাগতম,
3: ধন্যবাদ।
1: এতিয়া আৰম্ভণিতে যেতিয়া আমাৰ উৰ্বৰা গুণৰ প্ৰত্যাৱৰ্তনৰ কথাটো কোৱা হৈছে, একেবাৰে আৰম্ভণিতেই উৰ্বৰতা মানে আচলতেনো কি, অকণমান যদি কাৰিকৰী দিশৰ পৰা বুজাই দিয়ে।
3: হয়, একচুৱেলি মাটিৰ উৰ্বৰা শক্তি বুলিলে আমি এইটোৱেই কথা গম পাম যে কোনো এটুকুৰা মাটিৰ ফচল উৎপাদন ক্ষমতাটো, তাৰ আচলতে এইটো আমি স্বাভাৱিক ক্ষমতা, যিটো ঠাই বিশেষে বেলেগ বেলেগ হ'ব পাৰে। ফচল উৎপাদন ক্ষমতা মানেনো কি আচলতে? এজোপা গছ বা কোনো এজোপা উদ্ভিদ একদম পুলি অৱস্থাৰ পৰা ডাঙৰ হৈ সি ফল ফুল ধৰালৈকে 17 বিধ খাদ্যমৌলৰ প্ৰয়োজন হয় আচলতে। আমি সেইখিনি বাৰু পিছত আলোচনা কৰিম। এই 17 বিধ খাদ্যবস্তু সেই মাটিটুকুৰাত যথেষ্ট পৰিমাণে আছেনে নাই, গছজোপাই তাৰ জীৱন চক্ৰটো সম্পূৰ্ণ কৰিবলৈ সেই মাটিটুকুৰাত সেই মৌলখিনি সম্পূৰ্ণকৈ আছেনে নাই, সেইটো গুণেই হৈছে আচলতে মাটিৰ উৰ্বৰতা শক্তি। এইটো আচলতে মাটিৰ এটা স্বাভাৱিক গুণ, আৰু এই ঠাই বিশেষে এই গুণটো বেলেগ বেলেগ হ'ব পাৰে।
1: আৰু সেই অনুসৰি আমাৰ ফচলবোৰ বেলেগ বেলেগ উৎপাদন বেলেগ বেলেগ হয়। এতিয়া কথাটো হ'ল যে এতিয়া আমি ধৰক বায়ুৰ চাপ আমি জুখিব পাৰোঁ, তাপমান আমি জুখিব পাৰোঁ, এই উৰ্বৰতা শক্তিও নিৰূপণ কৰাৰ কিবা পদ্ধতি আছে নেকি?
3: হয় হয়, বৰ্তমান সময়ত এইটো এটা বহুত জৰুৰীয়ে কথা, কাৰণ উৰ্বৰতা শক্তি মাটিত লাহে লাহে কমি যাবলৈ ধৰিছে বিভিন্ন কাৰণত। আমি কাৰণখিনি আলোচনা কৰিম বাৰু, কিন্তু কথাটো হৈছে এই কাৰণখিনি আমি আলোচনা কৰিবলৈ হ'লে তাৰ আগতে আমি সেই উৰ্বৰা শক্তিৰ বিষয়ে জানিব লাগিব। আৰু এই উৰ্বৰা শক্তিৰ বিষয়ে আমি কেনেকৈ জানিম? এই উৰ্বৰা শক্তিৰ বিষয়ে আমি জানিম মাটি পৰীক্ষাৰ দ্বাৰা। আৰু এই মাটি পৰীক্ষাটো সাধাৰণতে যিহেতু গৱেষণাগাৰত হয়, পৰীক্ষাগাৰত মাটি গৱেষণা মাটি পৰীক্ষা কৰা হয়, কিন্তু আমি এই মাটিৰ পৰীক্ষা কৰিবলৈ যেতিয়া মাটিৰ নমুনাটো সংগ্ৰহ কৰিম, এই নমুনাটো সংগ্ৰহ কৰিব কৃষকসকলে তেওঁলোকে কিন্তু বহুত কিছুমান কথা মনত ৰখা দৰকাৰ। যেনে ধৰি লওক, যিডোখৰ মাটিৰ পৰা মাটিৰ পৰীক্ষাৰ কাৰণে নমুনাটো সংগ্ৰহ কৰা হ'ব, সেই মাটিটুকুৰা হ'ব এনেকুৱা জেগাৰ পৰা ল'ব লাগিব যাতে তাত ধৰি লওক গোবৰৰ দম থাকিব নালাগিব বা পানী জমা হোৱা ঠাই হ'ব নালাগিব। পথাৰখনৰ আলিৰ পৰা কমেও 1 মিটাৰ দূৰৰ পৰা নমুনাটো সংগ্ৰহ কৰিব লাগিব। ডাঙৰ গছ থকা জেগাৰ মানে গছৰ গুৰিৰ পৰা নমুনাটো সংগ্ৰহ কৰিব নালাগিব, এনেকুৱা কিছুমান কথা মন কৰিব লাগিব।

0: আৰু এই মাটিখিনি যেতিয়া আমি পৰীক্ষা কৰিম, পৰীক্ষা কৰাৰ ফলত তাত কি কি খাদ্যমৌল আছে তাৰ পৰিমাণ এই কথাখিনি আমি গম পাম। লগতে মাটিখিনি আম্লিক নে খাৰ ধৰ্মীয়, অৰ্থাৎ সেইটো হৈছে মাটিৰ pHটো আমি গম পাম। লগতে গম পাম মাটিখিনিৰ গঠন, তাৰপিছত তাত জৈৱ পদাৰ্থ, জৈৱ কাৰ্বন কিমান পৰিমাণে আছে, এইখিনি কথাও আমি মাটি পৰীক্ষাৰ দ্বাৰাই গম পাম। আৰু এইখিনিয়ে হৈছে মাটিৰ উৰ্বৰতা শক্তি নিৰ্ণয় কৰা প্ৰধান কাৰক।
1: এইখিনিতে মই অকণমান কিবা ক'বলৈ চাওঁ। যেতিয়া চেম্পুলটো কালেক্ট কৰিব আমাৰ কৃষক বন্ধুসকলে মাটি পৰীক্ষাৰ কাৰণে মাটিৰ চেম্পুল বা নমুনা আনিব, সেইখিনি আমাৰ তেওঁ কোৱা মতে বহুত সাৱধানে আমি সংগ্ৰহ কৰিব লাগে। কাৰণ নমুনাটো যদি ভুলকৈ সংগ্ৰহ কৰা হয় গুৰিতে, গোটেই আমাৰ যিটো আমি তাৰ পৰা ফলাফল পাম গোটেইটোৱে ভুল হ'ব। সেইকাৰণে যেতিয়া যেনেকৈ তেওঁ কৈছে মানে গছৰ গুৰিৰ পৰা ল'ব নালাগে তেনেকুৱা কথা, তেনেকৈ যেনে এখন যদি খুব ডাঙৰ পথাৰৰ পৰা ল'বলগীয়া হয় তেতিয়া অন্ততঃ মানে আমাৰ নমুনাৰ সংখ্যাটো সেই অনুপাতে বঢ়াই যাব লাগে। এটা কথা হৈছে কি, প্ৰতি বিঘা মাটিত কমেও 3-4 নমুনা সংগ্ৰহ কৰিলে ভাল। মানে এটা সমান দূৰত্বত 3-4 ঠাইৰ পৰা মানে নমুনা সংগ্ৰহ কৰিব লাগে। আৰু নমুনাটো সংগ্ৰহ কৰোঁতে এনেকুৱা কৰিব লাগিব, ওপৰৰ যিখিনি মাটি কমেও 1 ফুট মাটি, সেইখিনি আমি ওপৰৰ যিখিনি ঘাঁহ বন থাকে সেইখিনি চুৰুকি চাফা কৰি ল'ব লাগিব। তাৰপিছত আমি খুৰপি বা কুৰেৰে ল'ব লাগিব। সাধাৰণতে আমাৰ কৃষক বন্ধুৱে 15 চেণ্টিমিটাৰৰ মানে গভীৰতাৰ মাটি আনিলেই হ'ব। আৰু এই চেম্পুলখিনি আনি পেলাই তেনেকৈ চেম্পুল ধৰক এটা চেম্পুল 4 বা 5 কৰি সেইখিনি আমি এটা তাৰ পৰা আমি এটা চেম্পুল তৈয়াৰ কৰিব লাগিব। তাৰমানে সেই চেম্পুলখিনি সেইটোৱেহে তেতিয়া গোটেই
2: সঠিক ফলাফলটো ওলাব,
1: সঠিক ফলাফল আৰু সেই গোটেই ডাঙৰ বৃহৎ আকাৰৰ ঠাইখিনি মানে এটা যিটো ফলাফল দিওঁ সি ৰিপ্ৰেজেণ্ট কৰিব পাৰিব।
0: হয়, এতিয়া কথাটো হৈছে মানে বাইদেউ ক'লে যে আমি যেতিয়া চেম্পুলটো ল'ম, লওঁতে তাৰ মানে যিখিনি জেগাৰ পৰা ল'ম তাৰ গভীৰতা হ'ব লাগিব 15 চেণ্টিমিটাৰ। এই 15 চেণ্টিমিটাৰটো পথাৰ শস্য ধৰি লওক ধান মাহ সৰিয়হ এইবোৰ খেতিৰ কাৰণে এই গভীৰতাটো হ'ব লাগিব 15 চেণ্টিমিটাৰ। কিন্তু আমি যেতিয়া এখন উদ্যান শস্যলৈ যাম, উদ্যান শস্য মানে ফল মূলৰ বাগিচাৰ কথা ক'বলৈ গৈছোঁ, ফল মূলৰ বাগিচাৰ কাৰণে আমি এই গভীৰতাটো আৰু বেছি বঢ়াই দিব পাৰোঁ। এইটো ধৰি লওক 30 বা 30 চেণ্টিমিটাৰ বা 45 চেণ্টিমিটাৰ পৰ্যন্ত মানে
1: ল'ব পাৰোঁ।
0: কাৰণ এইবোৰ একেডোখৰ মাটিতে ধৰি লওক এই ফলৰ গছবোৰটোতো বহু বছৰ থাকে, লগতে আৰু সিহঁতে শিপাও বহুত তললৈ গুচি যায়। গতিকে যদি আমি বেছি গভীৰতাৰ পৰা মাটিখিনি লৈ পৰীক্ষা কৰিব পাৰোঁ তেতিয়া আমি বেছি সুফল পোৱাৰ মানে সম্ভাৱনা থাকে।
2: এতিয়া যিহেতু ভূমি পৰীক্ষাৰ কথা কোৱাই হৈছে, ইয়াক লৈ আমাৰ কৃষকসকলৰ মাজত সচেতনতা আছেনে, আপোনালোকে কি দেখিছে?
1: তেনেকৈ মানে সচেতনতা বুলি ক'বলৈ গ'লে তেওঁলোকে মানে মানে নমুনা সংগ্ৰহ কৰাত তেওঁলোকৰ কোনো আপত্তি নাই, কিন্তু তাৰপিছতে তেওঁলোকৰ মানে এটা দুৰ্বুদ্ধিত পৰি যায়, ক'ত দিম নমুনাটো সংগ্ৰহ কৰি আমি কাক দিম।
2: এইখিনিতে আৰু এটা প্ৰশ্ন আহে যে কিমান বছৰৰ বা কিমান সময়ৰ মূৰে মূৰে আচলতে ভূমি পৰীক্ষা কৰাটো দৰকাৰ?
1: এইটো আচলতে চাবলৈ গ'লে আমাৰ পথাৰ শস্যৰ কাৰণে 4-5 বছৰত এবাৰ কৰিলেই হয়,
2: কৰোৱাটো ভাল আৰু
1: ভাল। তাৰমানে কাৰণ এবছৰত আমাৰ সাধাৰণতে মাটি
2: এবছৰ
1: মাটিৰ কোনো সলনি ইমান বিশেষ সলনি নহয়। সেইকাৰণে আমাৰ কৃষক বন্ধুৰ সুবিধা চাই পেলাই 4-5 বছৰ অন্ততঃ এবাৰ কৰাব পাৰিলে ভাল।
2: এতিয়া আৰু এটা কথা আহে যে এতিয়া মাটিৰ উৰ্বৰতা শক্তি হ্ৰাস পাই আহিছে বুলি কওঁ, তাৰ কাৰণসমূহলৈ আমি এবাৰ যাব খুজিছোঁ।
0: মাটিৰ উৰ্বৰতা শক্তি হ্ৰাস পোৱাৰ কাৰণ বহুতো আচলতে, তাৰে ভিতৰত প্ৰধান এটা বুলি ক'ব পাৰি, প্ৰধান এটা কাৰণ হৈছে ধৰি লওক অত্যাধিক ৰাসায়নিক সাৰৰ ব্যৱহাৰ। অত্যাধিক ৰাসায়নিক সাৰ বা কীটনাশকৰ ব্যৱহাৰে মাটিৰ গুণাগুণ নষ্ট কৰিব পাৰে। এতিয়া কৃষকৰ মাজত বা জনসাধাৰণৰ মাজত এটা কথা চলি থাকে যে সাৰ মানে সাৰ প্ৰয়োগ কৰিলে বেয়া নেকি বুলি। একচুৱেলি কথাটো হৈছে এনেকুৱা, সাৰ প্ৰয়োগ কৰিলে বেয়া নহয়, কিন্তু সেই সাৰখিনি যেতিয়া আমি প্ৰয়োগ কৰিম তাৰ মাত্ৰাটো তাৰ পৰিমাণটো সঠিক হ'ব লাগিব, সঠিক সময়ত দিব লাগিব আৰু সঠিক পদ্ধতিৰে দিব লাগিব। এই গোটেইকেইটা পদ্ধতি এই গোটেইকেইটা বস্তু আমি মন কৰিব লাগিব। এতিয়া

0: কথাটো হৈছে প্ৰত্যেকবিধ খেতিৰ কাৰণে এই ৰাসায়নিক সাৰৰ পৰিমাণবোৰ বেলেগ বেলেগ হয়। কিন্তু এটা কথা দেখা যায় যে কৃষকসকলে সাধাৰণতে ইউৰিয়া সাৰত মানে গুৰুত্বটো বেছি দিয়ে,
1: বেছিকৈ দিয়ে।
0: কিন্তু আমি ইউৰিয়া সাৰ প্ৰয়োগ কৰিবলৈ যোৱাৰ লগে লগে আমি ইউৰিয়াৰ লগত ছুপাৰ সাৰটো, যাক ছিংগল ছুপাৰ ফচফেট বুলি কোৱা হয়, আৰু MOP যাক মিউৰেট অফ পটাছ বুলি কোৱা হয়, বা কৃষকসকলে সাধাৰণতে পটাছ বুলিয়ে কয়, এই তিনিটা সাৰ সমানুপাতিকভাৱে আৰু সঠিক পদ্ধতিৰে আমি প্ৰয়োগ কৰিব লাগিব। আমি জানো যে 1960ৰ দশকত কৃষি বিপ্লৱ হৈছিলে, আৰু এই বিপ্লৱ হৈছিলে ধৰি লওক আমাৰ ঠিক উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনত ইমান এফেক্ট হোৱা নাছিলে, যদিও এই আমাৰ যিকেইখন ভাৰতবৰ্ষৰ যিকেইখন উন্নত ৰাজ্য তাত বেছিকৈ প্ৰভাৱ পৰিছিলে। কিন্তু লাহে লাহে কৃষি বিজ্ঞানীসকলে অনুধাৱন কৰিলে যে এই কৃষি বিপ্লৱৰ ফলত কিন্তু কিছুমান অনিষ্টও হ'ল, যেনে ধৰি লওক তাৰ সেইখিনি সময়ত যধে মধে ৰাসায়নিক সাৰ প্ৰয়োগ কৰিলে, লগতে ৰাসায়নিক কীটনাশক ব্যৱহাৰ কৰিলে, অধিক মাত্ৰাত জলসিঞ্চন ব্যৱহাৰ কৰিলে, অধিক মাত্ৰাত উন্নত জাতৰ উচ্চ উৎপাদনক্ষম জাতসমূহ ব্যৱহাৰ কৰিলে, যাৰ ফলত নেকি মাটিখিনিৰো কিন্তু যথেষ্ট অনিষ্ট হ'ল। আৰু সেইকাৰণে মানে এতিয়া বৰ্তমান সময়ত এইটো এটা কনচেপ্ট আহি গ'ল যে আমি ৰাসায়নিক সাৰ ব্যৱহাৰ কৰিম, কিন্তু সেইটো সঠিক মাত্ৰাত হ'ব লাগিব, তাৰ লগতে জৈৱিক সাৰৰো পূৰ্ণ মানে সম্পূৰ্ণকৈ জৈৱিক সাৰো আমি ব্যৱহাৰ কৰিব লাগিব। এইটো হৈছে এটা মানে ৰাসায়নিক সাৰ মানে ব্যৱহাৰটো এটা প্ৰধান কাৰণ বুলি ধৰা হয়। কিন্তু সেইটো আমি সঠিক মাত্ৰাত যদি কৰিব পাৰোঁ তেতিয়াহ'লে তাৰ পৰা আমি সুফলো পাওঁ।
2: এইখিনিতে মই আৰু কেইটামান কথা ক'বলৈ চাম। ভূমিৰ যে উৰ্বৰতা, মাটিৰ উৰ্বৰতা দিনে দিনে কমিছে, কিছুমান আমাৰ যেনেকৈ ভূমিক্ষয় হ'বলৈ ধৰিছে, অধিক মাত্ৰাত বৰষুণ হয়, বতাহ আহে, তেনেকৈও বহুত পৰিমাণে ভূমিক্ষয় হয়। ভূমিক্ষয় মানে অকল মাটিয়ে নহয়, তাৰ লগতে আমাৰ যিবিলাক পোষক দ্ৰব্য থাকে সেইবিলাকো ধুই লৈ যায়,
1: উপকাৰী অনুজীৱবিলাকো
2: মানে সিহঁতৰো এটা মানে ডিষ্টাৰ্বেঞ্চ এটা হয়। তাৰোপৰি আমাৰ পাহাৰীয়া অঞ্চলত কি হয়, ঝুম খেতি কৰে। ঝুম খেতি মানে কি হয়, তেওঁলোকে এটুকুৰা জেগা চাফা কৰি লয়। চাফা মানে কি, তেওঁলোকে বন জাবৰবোৰ কাটি কুটি সেইখিনি জ্বলাই দিয়ে। জ্বলাই দিয়াৰ কাৰণে কি হ'ব, আমাৰ মাটিত যিটো জৈৱিক পদাৰ্থ থাকে, আমি যিটো কাৰ্বন বুলি কওঁ, সেইটো ধ্বংস হয়। আৰু যেই জ্বলালে তেতিয়া তাত থকা অনুজীৱবিলাকৰো বহুত হানি হয়। আৰু এটা কাৰণ হৈছে কি, আমাৰ বনাঞ্চলৰ ধ্বংস হৈছে, যি কাৰণতেই নহওক, নগৰীকৰণ হৈছে, বহুমুখী ধৰক ইণ্ডাষ্ট্ৰি ডেভেলপ হৈছে, এই যেনেকৈ ৰাস্তা বনাইছে, সেইবোৰ কাৰণেও আমাৰ মানে আমাৰ বনাঞ্চল ধ্বংস হৈছে। তাৰোপৰি বনাঞ্চল ধ্বংস কৰি আমাৰ কিছুমান কৃষিভূমিও মুকলি কৰা হৈছে, ফলত কি হৈছে, আমাৰ ভূমিক্ষয় হৈছে। আৰু তাৰোপৰি বানপানী, আমাৰ অসমৰ নিচিনা ৰাজ্যতো বাৰে বাৰে বানপানী আহিছে, বানপানীয়ে আমাৰ মাটিত থকা গুটি সাৰ মানে যিখিনি আমাৰ গছৰ পোষক দ্ৰব্য সেইখিনি লৈ গৈছে। তাৰপিছত এই আৰু এটা ক'বলৈ হৈছে কি, আমাৰ তাৰোপৰি চবতকৈ আমাৰ অসমৰ নিচিনা অঞ্চলত এটা ডাঙৰ সমস্যা হৈছে আমাৰ মাটিটুকুৰা অম্লীয় মাটি। অম্লীয় মাটিৰ কাৰণে তাত কি হয়, আমাৰ যিকোনো সাৰ ব্যৱহাৰেই কৰক বা প্ৰাকৃতিকভাৱে যিখিনি তাত পোষক দ্ৰব্য আছে সেইখিনি মানে আমাৰ গছে ল'ব পৰা অৱস্থাত নাথাকে। তাত কিছুমান ৰাসায়নিক ক্ৰিয়া হোৱাৰ ফলত সেইখিনি আমাৰ গছৰ ল'ব পৰা অৱস্থাত নাথাকে, সেইকাৰণে মানে কৃত্ৰিমভাৱে সেই হেৰিখিনি পোষক দ্ৰব্যবিলাক নাইকিয়া হৈ থাকে। এইবিলাক এনেকুৱা ধৰণৰ আৰু এটা হৈছে কি, আমাৰ বছৰি একেটুকুৰা মাটিতে, মই মানে সৰু শস্যৰ কথা ক'বলৈ গৈছোঁ, মানে তিনি হ্ৰস্বম্যাদী শস্যৰ কথা ক'বলৈ গৈছোঁ, তাত কি হয়, 3-4 মাহে যেনেকৈ ধানেই কৰি থাকে, একেটুকুৰা মাটিত ধানেই কৰি থাকে। সেইটো কৰাৰ ফলত কি হয়, ধান তেওঁলোকৰ যিটো তাৰ শিপাৰ মানে গঠন, সেইটো সদায় একেটা গভীৰতাৰ পৰাই হেৰি লয়, মানে পোষক দ্ৰব্য আহৰণ কৰে। কিন্তু তাৰ তলত হয়তো পোষক দ্ৰব্য আছে, কিন্তু সেই একেটুকুৰা মাটিতে ঢুকি নাপায়, সেই ওপৰখিনিত পোষক দ্ৰব্যৰ পৰিমাণ কমি গৈছে, কিন্তু আমাৰ তলত আছে। সেইটো এই এনেকুৱা বিভিন্ন কাৰণত কৃত্ৰিমভাৱে কিছুমান থকা পোষক দ্ৰব্যবিলাকো আমাৰ গছে ল'ব পৰা গছনি বা আমাৰ পথাৰ শস্যই ল'ব নোৱাৰে, সেই তেনেকৈও আমাৰ মাটিৰ উৰ্বৰতা হ্ৰাস পায়।
1: সেইকাৰণে একেডৰা মাটিতে বেলেগ বেলেগ ধৰণৰ খেতি কৰি থকাটো দৰকাৰ, বা ধানৰ মাজত মাহজাতীয় শস্য
0: শস্যক্ৰমত এটা মাহজাতীয় শস্য
1: কৰিলে ভাল মানে হয়। আৰু এতিয়া আমি উৰ্বৰতা শক্তি আমি উভতাই আনিবলৈ হ'লে কেনে ধৰণৰ বা উর্বরতা শক্তি থাকা খিনিকে বৃদ্ধি করবলে হলে কেনে ধরনের উপায় অবলম্বন করব লাগবে? এটা তো আপনি কৈছে যে শস্য

0: ক্ৰমত আমি বেলেগ বেলেগ ধৰণৰ শস্য যদি ৰুওঁ, তাৰ উপৰিও আমি যদি কৃষি বনানীকৰণৰ প্ৰসংগটো ক'ব পাৰোঁ নেকি?
1: আচ্ছা, এনেকুৱা হৈছে তাৰমানে বৰ্তমান সময়ত মানে কি হৈছে, আমাৰ কৃষিখণ্ডত নতুন নতুন প্ৰযুক্তি আহিছে, যেনেকৈ এই প্ৰযুক্তিসমূহৰ কিন্তু যি নামতেই নোলাব, বেলেগ বেলেগ নামাকৰণেৰে আহিছে, যদিও চবৰে এটাই হৈছে যি মানে আমাৰ মাটিত কাৰ্বন বা জৈৱিক পদাৰ্থৰ মানে সঞ্চয় কৰা, কিয়নো এই কাৰ্বন ভাগে আমাৰ মাটিৰ মানে সাৰুৱা গুণটোৱে নিৰূপণ কৰে। আৰু কাৰ্বনৰ আৰু এটা কাম হৈছে কি, সেইদৰে মাটিত পানী বা গছৰ পোষক দ্ৰব্য ধৰি ৰখাত সহায় কৰে, তাৰোপৰি মাটিৰ উষ্ণতা যিটো টেম্পাৰেচাৰটো ভাৰসাম্য এটা বেলেঞ্চ মেইনটেইন কৰি ৰাখে, সেয়ে মাটিত কাৰ্বন থকাটো অতিকৈ প্ৰয়োজন। এতিয়া যিবিলাক নতুন প্ৰযুক্তি বা প্ৰণালী শস্য কৃষি প্ৰণালী আহিছে, তাৰ ভিতৰত প্ৰথমটো হৈছে আপুনি এইটো যিটো কৈছে কৃষি বনানীকৰণ, সেইটো হৈছে এগ্ৰ'ফৰেষ্ট্ৰী। এইটো মানে এগ্ৰ'ফৰেষ্ট্ৰী হৈছে কি, একে ধৰা মাটিতে গছ গছনি শস্য বা কেতিয়াবা পশুপালনো কৰা হয়, বৈজ্ঞানিক ভিত্তিত কৰা হয়। এই পদ্ধতিয়ে মানে মাটিৰ যিটো মানদণ্ডতাটো উন্নত কৰাৰ লগতে পৰিৱেশ বনতো সহায় কৰে। এতিয়া কেনেকৈনো সিহঁতে কৰে, তাৰমানে গছ গছনি যেতিয়া বেছি হ'ব আমাৰ কৃষি বনানীকৰণত, তেতিয়া ওখ গছবিলাকৰ পাতবিলাক অনবৰতে মাটিত পৰিব, আৰু যিহেতু আমাৰ উত্তৰ পূব ভাৰত বা আমাৰ অসমখন এটা মানে যিখন আমাৰ চাব ট্ৰপিকেল ৰিজিয়নত পৰিছে, সেইকাৰণে তাত কি হয় অনবৰতে বৰষুণ হৈ থাকে আৰু মানে গৰমো অত্যন্ত বেছি, আৰু এই দুটা বস্তুৱে আমাৰ গছৰ পাত পচাত বহুত সহায় কৰে আৰু সেইখিনি আমাৰ জৈৱিক পদাৰ্থৰ পৰিমাণটো বঢ়াই লয়। তাৰোপৰি কি হয়, আমাৰ যিটো কৃষি বনানীকৰণ তাত আমাৰ কিছুমান মানে ডালজাতীয় গছ মানে মাহজাতীয় এই মানে গছ, সেইবিলাকে মানে গ্লাইডিচিডিয়া বা এনেকুৱা ধৰণৰ ডাঙৰ ডাঙৰ গছ, যিবিলাকে মানে নাইট্ৰজেন ভাগ আমাৰ বায়ুমণ্ডলত থকা নাইট্ৰজেন ভাগৰ স্থিতি মাটিত স্থিতি কৰিব পাৰে। তাৰোপৰি যেতিয়া আমাৰ ডাঙৰ গছবোৰ ৰোৱা হয় মাটিত, তেতিয়া কি হয় তাত গছৰ শিপা মানে বহুত দূৰ তললৈকে যায়, তললৈকে যোৱাৰ ফলত মাটিখিনিও সবল হয় আৰু তাত ভূমিক্ষয় পৰিমাণটো বহুত পৰিমাণে কমি যায়। আৰু এইখিনিয়ে প্ৰধান কাৰণ আমাৰ মাটিৰ মানে তেনেকৈ হেৰি কৰিব পাৰি, বিশেষকৈ মানে কাৰ্বন ভাগ বঢ়াই তোলে।
0: এতিয়া আমি কৃষি বনানীকৰণৰ কথা পাতিলোঁ, শস্য ক্ৰমত বেলেগ বেলেগ শস্যৰ অন্তৰ্ভুক্ত কৰাৰ কথাটো পাতিলোঁ, এবাৰ আমিও এটা প্ৰায় শব্দ শুনি থাকোঁ সংৰক্ষণমূলক কৃষি বুলি, ইও নিশ্চয় মাটিৰ উৰ্বৰতা বৃদ্ধি কৰাত সহায় কৰে।
1: আচ্ছা, সংৰক্ষণমূলক কৃষি হ'ল কি, এইটো হ'ল আমাৰ কনজাৰ্ভেশ্যন এগ্ৰিকালচাৰ বুলি যিটো কয়। তাৰমানে আমাৰ অসমত দেখা যায়, আমাৰ অসমৰ খুব বেছি বৰষুণ হয়, সেই কথাটো মই আগতেও কৈছোঁ, বৰষুণ হোৱাৰ কাৰণে কি হয় আমাৰ মাটিত পানীটো জমা হৈ যায়, বিশেষকৈ ধান খেতি আমাৰ তেনেকুৱা সেই পুৰণি পদ্ধতিতেই কৰে, তিনিবাৰ হাল বাই পেলাই তাৰপিছত আমাৰ সমান কৰি তাৰপিছত ৰুৱে। তাৰমানে কিন্তু এই সংৰক্ষণমূলক কৃষিটো হৈছে কি, মানে তাত আমাৰ হালটো বাব নালাগে, অসমৰ ক্ষেত্ৰত ইমান প্ৰযোজ্য নহয় সেইটো, জিৰ' টিলেজ বুলি যিটো কয় তাত আমি হাল বাব নালাগে। তাত আমাৰ কি হয়, খুব সাধাৰণভাৱে এটা মানে হেৰি কৰি সূতা মানে কি কাটি লৈ পেলাই তাত গুটি বীজটো দিয়া হয় আৰু দিয়া হয় য'ত মানে তেতিয়া আমাৰ কি হ'ব সেইটো কৰে, আৰু এই
0: গোটেই মাটিডৰা খান্দি পেলোৱা নহয়,
1: খান্দি পেলোৱা নহয়, তাৰমানে এনেইতো তিনিটা হাল বাব লাগে, ইয়াত মানে হাল বালে কি হ'ব আমাৰ যিটো মাটিৰ ওপৰত কাৰ্বনৰ যিটো লেয়াৰ থাকে, জৈৱিক পদাৰ্থৰ যিটো মানে তৰপ থাকে, সেই তৰপটো আমাৰ কি হ'ব হাল বোৱাৰ ফলত গোটেইখিনি ওপৰলৈ আহিব আৰু অনবৰতে সূৰ্য ৰশ্মি পৰি থাকিব, সূৰ্য ৰশ্মিত সেইবোৰ কি হ'ব কাৰ্বন ভাগটো কাৰ্বন ডাই অক্সাইড হৈ উৰি যাব, তাৰ ফলত আমাৰ মাটিত থকা কাৰ্বনৰ পৰিমাণটো কমি যাব। তাৰোপৰি যেতিয়া কাৰ্বনৰ পৰিমাণ কমি যাব তেতিয়া আমাৰ কি হ'ব অণুজীৱবিলাকৰ অশান্তি হ'ব,
0: কাৰণ
1: এই উপকাৰী অণুজীৱ, কাৰণ এই কাৰ্বন ভাগেই হ'ল ইয়াৰ পুষ্টি যোগায়। তাৰোপৰি এই সংৰক্ষণমূলক কৃষিৰ তিনিটা মেইন প্ৰিন্সিপল হৈছে নীতি বুলি যিটো কয়, তাৰমানে এটা হ'ল মিনিমাম টিলেজ, তাৰমানে ন্যূনতম চাহ কৰা, একেবাৰে মানে চাহ কৰিবই নালাগে, তাৰপিছত আৰু এটা হ'ল অনবৰতে তাত মালচিং কৰা, তাৰমানে আৱৰণ দি ৰাখিব লাগে মাটিটুকুৰা, আৱৰণ দি ৰখাৰ ফলত কাৰ্বন বা তাত মাটিত থকা পানী পোষক দ্ৰব্য একো লোকচান নহয়। আৰু এটা হৈছে ফচল পৰিৱৰ্তন, তাৰমানে ক্ৰপ ৰোটেশ্যন, যিটো মানে আমাৰ যেনেকৈ শস্য ক্ৰমত ধানৰ পিছত আমি যেনিবা মাহ কিয় ৰুব লাগে, এটা মানে আমাৰ মাহজাতীয় শস্য কৰিবই লাগিব, তাৰপিছত আকৌ আমি যাম হেৰিয়ালে তৈলজাতীয় বা তেনেকুৱা কৰিম, তেতিয়া আমাৰ হেৰি হয়। ইয়াৰ ফলত আচলতে এই যিটো সংৰক্ষণমূলক খেতি ইয়াৰ মানে লাভালাভবিলাক হৈছে কি, ই মাটিৰ গঠন উন্নত কৰে, মাটিৰ গঠন উন্নত কৰাৰ কাৰণে আৰু হয় কি তাৰ ভূমিক্ষয় হ্ৰাস হয়, তাৰমানে কাৰ্বন ভাগ থাকে, গছ গছনি ভালকৈ হয়, গছৰ শিপাই মাটিখিনি খুব টানকৈ ধৰি ৰাখে, সেইকাৰণে ভূমিক্ষয়ৰ পৰিমাণটো বহুত পৰিমাণে কমি যায়, আৰু তাৰোপৰি পানী সংৰক্ষণ কৰি ৰাখিব পাৰে, অণুজীৱৰ যিটো প্ৰক্ৰিয়া সেইটো বহুত খুব মানে দ্ৰুতগতিত চলে।

0: এইবিলাকেই লাভালাভ। আৰু যেতিয়াই অনুজীৱ আমাৰ আমাৰ কাৰণে অনুজীৱটো অতি দৰকাৰী, কাৰণ ই আমাৰ গোটেই আমাৰ গছৰ পুষ্টিদ্ৰব্যৰ যিটো চক্ৰত যথেষ্ট হাত আছে। যদি আমাৰ মাটিত অনুজীৱ নাথাকে তেতিয়াহ'লে আমাৰ মাটিটুকুৰা আমি মানে কি মৃতপ্ৰায় বুলিয়েই ক'ব পাৰোঁ, তাৰমানে আমাৰ যিটো মৰুভূমিৰ মাটিৰ নিচিনাই বালি বুলি ক'ব পাৰি। যেতিয়ালৈকে মাটিত মানে এনেকুৱাও কোৱা হয় যদি আমাৰ মাটিত অনুজীৱ নাথাকে আমাৰ মানৱ সভ্যতাৰ হয়তো সেইটোৱে আমাৰ শেষ হ'বগৈ পাৰে। তাৰমানে মাটিটো মানে আমাৰ অনুজীৱৰেই আমাৰ গোটেই কৃষি কাৰ্যটো মানে হস্তক্ষেপ
1: চম্ভালি চম্ভালি ৰাখে। এতিয়া আপুনি যে ক'লে এই সংৰক্ষণমূলক কৃষি বুলি, এইটো সকলো ধৰণৰ শস্যৰ ক্ষেত্ৰতে প্ৰয়োগ কৰিব পাৰি?
0: পাৰি, সাধাৰণতে পথাৰ শস্যত কৰা হয়, ধান বিশেষকৈ আমাৰ অসমত, মই এতিয়া কৈছোঁ আমাৰ অসমত এতিয়াও এইটো অহা নাই, খালি এইপিনে মানে আমাৰ নামনি অসমত অলপ হৈছে। তাৰমানে এইটোৰ এটা হৈছে কি, এইটো মানে আমাৰ মেকানাইজেশ্যনটো খুব লাগিব, যান্ত্ৰিকভাৱে আমি অলপ সবল হ'ব লাগিব। এই যান্ত্ৰিক মানে কি, তাত আমাৰ হেপী চিডাৰ বুলি এটা বস্তু আছে, এইবিধে মানে কি কৰে, সেই বস্তুটো মানে মানে যন্ত্ৰবিধে মাটিখিনি কি কৰিব, তাত মানে কিছুমান দাঁত থাকে কুৰ মানে কটাৰীৰ নিচিনা, সিহঁতে কি কৰিব যেতিয়া চলাই নিব, সিহঁতে এটা মাটিডোখৰ একদম মানে দাঁতকেইটা কাটি লৈ যাব, এটুকুৰ মানে একদম তাত অকল গুটিটোহে দিব পাৰে, তাৰপিছত গুটিটোও দি যায়। দি যোৱাৰ পিছত যেনেকৈ ধানৰ গুটি দিব পাৰিব, আমাৰ গোম ধানৰ গুটি দিব পাৰিব, মাহজাতীয় শস্যৰ গুটি দিব পাৰিব, তেনেকুৱা মানে তেনেকুৱা মানে তাৰ চাইজ লৈ লৈ তেনেকৈ তাৰপিছত কাটিবও পাৰিব। আৰু যেতিয়া আৰু এই যে যিটো যে আমাৰ সংৰক্ষণমূলক কৃষিৰ আৰু লাভালাভ হৈছে কি, ইয়াত মানে গোটেই মাটিখিনি যেতিয়া শস্যই ঢাকি ৰাখে তাৰপৰা আমাৰ জৈৱিক পদাৰ্থৰ লোকচান নহয়। এবাৰ যদি বৰষুণ দিলে সেই বৰষুণখিনি তাতে সঞ্চিত হৈ থাকে, কাৰণ উৰি যাবলৈ সুবিধা নাপায়, পোষক দ্ৰব্যৰ অনবৰতে তাত থাকে, সেইকাৰণে আমাৰ এই অনুজীৱৰ কেতিয়াও পৰিৱৰ্তন নঘটে, ধুনীয়াকৈ চলি থাকে গোটেই হেৰিটো।
1: এতিয়া আমাৰ ৰাসায়নিক সাৰৰ প্ৰয়োগৰ প্ৰসংগটো আছে, তাৰপাছতে আমি জৈৱিক কৃষিৰ কথা কৈছোঁ, আমি প্ৰাকৃতিক কৃষিৰো কথা পাতিছোঁ, গতিকে এই প্ৰাকৃতিক কৃষি পদ্ধতি এটা ভাল ব্যৱস্থা হ'ব পাৰে নেকি ভূমিৰ উৰ্বৰতা ৰক্ষা কৰাৰ কাৰণে?
2: হয় নিশ্চয়, মানে কি হৈছে, আগতে চলি আছিলে ধৰি লওক এই সেউজ বিপ্লৱৰ সময়ত ৰাসায়নিক, সম্পূৰ্ণ ৰাসায়নিক পদ্ধতিত ধৰি লওক খেতি কৰা হ'ল, তাৰপিছত তাৰ অপকাৰিতাৰ বিষয়ে গম পালে, তাৰপিছত লাহেকৈ আহিলে জৈৱিক কৃষি আহিলে। জৈৱিক কৃষিৰ আগতে ধৰি লওক সুসংহত সাৰ ব্যৱস্থাপনা পদ্ধতি, য'ত নেকি ৰাসায়নিক সাৰো ব্যৱহাৰ হয়, জৈৱিক সাৰো ব্যৱহাৰ হয়, লগতে জীৱাণুসাৰো ব্যৱহাৰ কৰা হয়, আৰু এই গোটেইখিনি বস্তুৰ সংমিশ্ৰণ ঘটাই কৃষি কাৰ্য কৰা হয়, তাৰো লাভালাভ যথেষ্টখিনি আছে। তাৰপাছত আহিলে জৈৱিক কৃষি, আৰু বৰ্তমান সময়ত আমি প্ৰাকৃতিক কৃষিৰ ফালে, প্ৰাকৃতিক কৃষি কাৰ্যৰ ফালে গৈ আছোঁ, আৰু ভাৰত চৰকাৰেও এই কৃষিকাৰ্যত যথেষ্ট গুৰুত্ব দিছে। প্ৰাকৃতিক কৃষিত আচলতে কৃষিকাৰ্য প্ৰাকৃতিকভাৱে কৰিবলৈ উৎসাহ যোগোৱা হয়, আৰু তাত ধৰি লওক নিজৰ ফাৰ্মখনৰে উৎপাদন হোৱা বিভিন্ন ধৰণৰ ধৰি লওক গোমূত্ৰ হওক বা গোবৰ হওক, গোমূত্ৰ হওক বা আৰু তাৰ যিখিনি জৈৱিক আৱৰ্জনা হওক, এইখিনি ব্যৱহাৰৰ ওপৰত গুৰুত্ব দিয়া হয়। ধৰি লওক জীৱামৃত বুলি কয়, জীৱামৃত য'ত গৰু গোবৰ, গৰুৰ মূত্ৰ এনেকুৱা ধৰণৰ বস্তু ব্যৱহাৰ কৰি পেলাই এবিধ মিশ্ৰণ বনোৱা হয়, যিখিনি নেকি মাটিত এই অনুজীৱবোৰৰ কাৰ্যক্ষমতা বঢ়াবলৈ কাৰণে ব্যৱহাৰ কৰা হয়, এইটো ব্যৱহাৰ কৰা হয় প্ৰাকৃতিক কৃষিৰ। লগতে বীজামৃত বুলি এবিধ বস্তু আছে, এইবিধে আকৌ মানে শস্যৰ গুটিৰ মানে কাৰ্যক্ষমতা বঢ়ায়। তাৰপাছত নেচাৰেল ফাৰ্মিং মানে প্ৰাকৃতিক কৃষিত আৰু এটা বস্তু ব্যৱহাৰ কৰা হয়, যাক কোৱা হয় নেকি মালচিং মানে ঢাকনি, আৱৰণ দিয়া আচ্ছাদন, আচ্ছাদন কৃষি আচ্ছাদন ব্যৱহাৰ কৰা হয়, য'ত মানে ঢাকি পেলাই যাতে তাতে পানী সঞ্চয় হয়, লগতে তাপমাত্ৰাৰো কণ্ট্ৰল হৈ থাকে, লগতে যিখিনি মানে বনবাত হ'ব সেইখিনিও নিয়ন্ত্ৰণ হৈ থাকে। এই আচ্ছাদন ব্যৱহাৰ কৰাৰ ফলত প্ৰাকৃতিক কৃষিত সেই আচ্ছাদন ব্যৱহাৰ কৰাত উৎসাহ যোগোৱা হয়। আৰু আৰু এটা বস্তু হৈছে ৱাপচা বেলি, মানে প্ৰাকৃতিক কৃষিত ব্যৱহাৰ কৰা হয়, মানে বায়ু আৰু পানী, যাতে এই মাটিখিনিত বায়ু আৰু পানী মেইনটেইন হৈ থাকে, সেইটো

0: ওপৰত গুৰুত্ব দিয়া হয়। আৰু সেইটো কেনেকৈ হ'ব, আমি আচ্ছাদন ব্যৱহাৰ কৰিলে বা জৈৱিক সাৰ ব্যৱহাৰ কৰিলে এই বস্তুখিনি মাটিত নিয়ন্ত্ৰণত থাকিব আৰু তেতিয়া কৃষিৰ পৰা অধিক লাভালাভ পোৱাত আমি সক্ষম হ'ম। এইটো এইখিনি প্ৰাকৃতিক কৃষি। তাৰোপৰি আমাৰ বিভিন্ন ধৰণৰ জৈৱিক সাৰ আছে যিবোৰ সাৰ ব্যৱহাৰ কৰি নেকি আমি সুফল পাব পাৰোঁ। গোবৰ সাৰটোতো আছেই, কিন্তু আজিকালি কি হৈছে, কৃষকসকলৰ নিজৰ ঘৰতে গৰুৰ সংখ্যা যথেষ্ট হ্ৰাস পাইছে, পশুধনৰ সংখ্যা মানে যথেষ্ট হ্ৰাস পাইছে, ফলত নেকি এই গোবৰ সাৰৰো যথেষ্ট নাটনি মানে হোৱা দেখা যায়, বহুত নাটনি কৃষকসকলে ব্যৱহাৰ কৰিবলৈ অসুবিধা হৈ যায়। কিন্তু আমি এই গোবৰ সাৰখিনি যিখিনি আছে সেইখিনিৰ পৰাই আমি সুফল পাবলৈ আমি ধৰি লওক কেঁচু সাৰ ঘৰতে কৰি ল'ব পাৰোঁ। কেঁচু সাৰ বিভিন্ন জাবৰ জোঁথৰ কলগছ এইবোৰৰ পৰা আমি কেঁচু সাৰ বনাই ল'ব পাৰোঁ, পচন সাৰ বনাই ল'ব পাৰোঁ। তাৰোপৰি আৰু এবিধ আছে, সেইটো হৈছে সেউজ সাৰ। এই কৃষকসকলে জানেই, তেওঁলোকে ধনচা বুলি কয় বা খৰি গছ, এইটো আচলতে সেউজ সাৰ হয়, আমি সেউজ সাৰো কৰিব পাৰোঁ। এইখিনি ধৰি লওক বিভিন্ন ধৰণৰ জৈৱিক সাৰ ব্যৱহাৰ কৰি পেলাই আমি মাটিৰ উৰ্বৰতা অক্ষুণ্ণ ৰখাত সহায় মানে ব্যৱহাৰ কৰিব পাৰোঁ যাতে মাটিৰ উৰ্বৰতাটো অটুট থাকে।
1: এইখিনিতে মই আৰু এটা ক'ব বিচাৰিম, এইটো যিটো মানে আমাৰ এইটো সমন্বিত পদ্ধতিত মানে সাৰ ব্যৱহাৰৰ কথা কৈছে ডক্টৰ সীমাই, মানে আমাক জৈৱিক সাৰৰ কথা ক'লে, তাৰপিছত আৰু এটা আছে কি, জীৱাণু সাৰ। জীৱাণু মানে বায়ু ফাৰ্টিলাইজাৰ, সেইটো বহুত এতিয়া মানে পপুলাৰ হৈছে আমাৰ কৃষক বন্ধুৰ মাজত। তাৰ ভিতৰত আমাৰ জৈৱিক সাৰৰ ভিতৰত হ'ল এটা ৰাইজবিয়াম। এই ৰাইজবিয়ামবিধ অকল আমাৰ মাহজাতীয় শস্যৰ কাৰণে, আৰু এইবিধ সাৰ মানে সাৰ সাধাৰণতে আমাৰ ছিড ট্ৰিটমেণ্ট মানে মাটিৰ কাৰণে, গুটিৰ কাৰণে ব্যৱহাৰ কৰা হয়। তাৰপিছত আছে আমাৰ কিছুমান নাইট্ৰজেন ফিক্সাৰ্ছ, নাইট্ৰজেনৰ স্থিতিকৰণ, নাইট্ৰজেন স্থিতিকৰণৰ কাৰণে আমাক কিছুমান মাহজাতীয় শস্যৰ মানে হেৰি কৰা হয়। এটা মাহজাতীয় শস্যত যিটো ব্যৱহাৰ কৰোঁ সেইটো আমি ধানত কৰিব নোৱাৰোঁ, সেইকাৰণে আমাৰ তাৰ কাৰণে হ'ল এজোটোবেক্টাৰ, এজোস্পাইৰিলাম, তেনেকুৱা বিধৰ যিমানো সাৰ আমি ব্যৱহাৰ কৰোঁ। তাৰপিছত আছে কিছুমান আজিকালি কিছু, মই যিটো কৈছিলোঁ অলপ সময় আগতে যে আমাৰ মাটি অম্লীয় হোৱাৰ কাৰণে, এচিডিক হোৱাৰ কাৰণে, তাত যিটো স্বাভাৱিকভাৱে যিখিনি প্ৰাকৃতিকভাৱে আমাৰ গছৰ পুষ্টিদ্ৰব্য আছে সেইখিনি আমাৰ গছে ল'ব নোৱাৰে, তাৰমানে যিটো অৱস্থাত ল'ব পাৰে, যিটো ফৰ্মত ল'ব পাৰে সেই ফৰ্মটো নাথাকে। সেইকাৰণে কি হৈছে, এই যিবিলাক জীৱাণু সাৰ আছে যেনে ফচফেট ছলিউবিলাইজাৰ, পটাছ ছলিউবিলাইজাৰ, জিংক ছলিউবিলাইজাৰ, ইহঁতে কি কৰে, সিহঁতৰ মানে যেতিয়া মাটিত এই এনেকুৱা ধৰণৰ জীৱাণু সাৰবোৰ মানে হেৰি কৰা হয়, প্ৰয়োগ কৰা হয়, সিহঁতে গৈ পেলাই তাত মানে যিবিলাক বিশেষকৈ ফচফৰাছ, জিংক আৰু পটাছৰ ক্ষেত্ৰত গৈ পেলাই তেওঁলোকে প্ৰক্ৰিয়া আৰম্ভ কৰে। প্ৰক্ৰিয়া আৰম্ভ মানে কি কৰে, তেওঁলোকৰ সেইটো খাদ্য হয়, তেওঁলোকে খায়, খোৱাৰ পিছত যি কাৰণতে নহওক সেইটো বান খাই থাকে বা গছে ল'ব পৰা অৱস্থালৈ নাথাকে, সেইখিনি ৰূপান্তৰ হৈ পেলাই খোল খাই পেলাই গছে ল'ব পৰা অৱস্থালৈ পৰিৱৰ্তন হয় আৰু গছে ল'ব পাৰে।
2: এতিয়া আমি আৰু এটা কথা মন কৰিছোঁ, জলবায়ু পৰিৱৰ্তনৰ কাৰণেই যিখিনি সময়ত বৰষুণ হ'ব লাগে সেইখিনি সময়ত নহয়। আমি যোৱা বছৰে দেখিছোঁ খুব খৰাং পৰিস্থিতি হৈছিলে, সেই খৰাং পৰিস্থিতিও আমাৰ উৰ্বৰতা হ্ৰাস কৰিব পাৰে।
1: খৰাং পৰিস্থিতিত মানে উৰ্বৰতা হ্ৰাসৰ এটা কথা হৈছে কি, যেতিয়া খৰাং হ'ব তেতিয়া আমি যদি জৈৱিক সাৰো ব্যৱহাৰ কৰোঁ তাৰো আমি ফলাফল পূৰাকৈ নাপাম। কাৰণ কি, জৈৱিক সাৰৰ মানে পূৰা সি পূৰা মানে 100% কাৰ্যকৰী হ'বলৈ হ'লে তাত পানীৰ এটা নিৰ্দিষ্ট পৰিমাণ লাগিবই, নিৰ্দিষ্ট, তাৰমানে সেই যেতিয়া পানী থাকিব সেইখিনি তেতিয়াই জৈৱিক সাৰ মানে কি, তাত অণুজীৱৰ এটা ভাণ্ডাৰ হয়, সেই অণুজীৱবোৰ মৰিব, যেতিয়া শুকাই যাব অণুজীৱ মৰিব, অণুজীৱবিলাক কাৰ্যক্ষম হৈ নাথাকিব, যেতিয়ালৈকে অণুজীৱখিনি কাৰ্যক্ষম হৈ থাকিব তেতিয়া কি কৰিব, ধীৰে ধীৰে ধীৰে ধীৰে সিহঁতে তাত কাৰ্য প্ৰক্ৰিয়া আৰম্ভ কৰিব, প্ৰক্ৰিয়া মানে কি, তেওঁলোকৰ সেইটো কি কৰিব, অণুজীৱবিলাকে খাই থাকিব, খাই থাকি থাকি সেই যিখিনি গছে ল'ব লাগে যিবিলাক পোষক দ্ৰব্যবিলাক গছে ল'ব পৰা অৱস্থালৈ পৰিৱৰ্তন কৰে। সেইকাৰণে যদি পানীৰ পৰিমাণ কমি যায় তেতিয়াহ'লে মানে উৰ্বৰতা শক্তিও হ্ৰাস হ'ব,
2: এটা আহুকলীয়া পৰিস্থিতিৰ সন্মুখীন
1: হ'বলগীয়া হ'ব পাৰে। সেইকাৰণে কোৱা হয় যে জৈৱিক সাৰ ব্যৱহাৰ কৰাৰ পিছতে পানী দিব লাগে।
2: হয়, আজি আমাৰ সময় হ'ল, আমাৰ অনুষ্ঠান সামৰাৰ। আমি আশা কৰিছোঁ আমাৰ শ্ৰোতাসকলে, আমাৰ ৰাইজে আজিৰ অনুষ্ঠানটি শুনি উপকৃত হৈছে আৰু লগতে ইয়াক লৈ অধিক সজাগ হ'ব যে কেৱল ৰাসায়নিক সাৰৰ ওপৰতে ভিত্তি নকৰি, নিৰ্ভৰ নকৰি জৈৱিক সাৰ, অণুজীৱ সাৰ, জীৱাণু সাৰ যিমানবিলাক আছে আৰু যিমান পাৰি

0: জৈৱিক পদ্ধতি বা প্ৰাকৃতিক পদ্ধতিৰ ফালেও যদি অকণমান অগ্ৰসৰ হয় তেতিয়াহ'লে আমাৰ ভূমিভাগ ভালে থাকিব,
1: কাৰণ আমাৰ
0: হয় আমাৰ ভূপেন হাজৰিকাৰ গীতত আমি দেখিছোঁ অমু ধৰিত্ৰী আয়, গতিকে আমাৰ ভূমিভাগকে আয় হিচাপে কোৱা হৈছে।
1: আমিতো আছো আমাৰ ভৱিষ্যত প্ৰজন্মৰ কাৰণে আমি সঞ্চয় কৰিব লাগিব, ভালকৈ ৰাখিব লাগিব।
0: গতিকে ভূমিভাগ যদি ভালে নাথাকে আমাৰ ভৱিষ্যত ভালে নাথাকিব। গতিকে আশা কৰিছোঁ আমাৰ সকলো আজি উপকৃত হৈছে এই অনুষ্ঠানটি শুনি, আৰু লগতে আপোনালোক দুগৰাকী আহি এইখিনি সময় দিলে, তাৰ বাবে দুয়োগৰাকীকে ধন্যবাদ জ্ঞাপন কৰিছোঁ।
1: ধন্যবাদ
2: ধন্যবাদ। ভূমিৰ উৰ্বৰা গুণৰ প্ৰত্যাৱৰ্তন আজিৰ কৃষি জগতত, এই বিষয়ে এতিয়া আলোচনা শুনিলে, আলোচনাটিত ভাগ ল'লে ডক্টৰ কাবেৰী মহন্ত আৰু ডক্টৰ সীমা ভাগৱতীয়ে। অনুষ্ঠানটিৰ আগ ধৰিলে ভাস্কৰ জ্যোতি আচাৰ্যই, প্ৰযোজনা উৎপল বৰাৰ।
3: এই আকাশবাণী গুৱাহাটীৰ মহাবাহু, এতিয়া শুনক এটি বৃন্দগান, ৰচনা পদ্মধৰ চলিহাৰ।

বৃন্দকান্তি শুনিলে ৰচনা আছিল পদ্মধৰ চলিহাৰ। এই আকাশবাণী গুৱাহাটীৰ মহাবাহু আমাৰ পাছৰ অনুষ্ঠানৰ ঘোষণা এতিয়াই শুনিবলৈ পাব। এই আকাশবাণী গুৱাহাটীৰ মহাবাহু খন্তেক পাছতেই সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব।

0: এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল, শিলচৰ পৌৰ নিগম নিৰ্বাচন উপলক্ষে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ, চৰকাৰী বা প্ৰাদেশিককৃত বিদ্যালয়ত বাহিৰৰ ব্যক্তিৰ প্ৰৱেশ নিষেধ বুলি প্ৰকাশিত বাতৰি সম্পূৰ্ণৰূপে ভিত্তিহীন বুলি শিক্ষামন্ত্ৰী ডঃ ৰণোজ পেগুৰ প্ৰকাশ, অহা 3 অক্টোবৰৰ পৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান পৰ্যটকৰ বাবে পুনৰ মুকলি, জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট ট্ৰেক আদালতত প্ৰৱাসী অসমীয়াৰ সাক্ষ্য প্ৰদান প্ৰক্ৰিয়া অব্যাহত, আৰু বৰ্ষাপাৰাত অনুষ্ঠিত এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ভাৰতক জয়ৰ বাবে ৱেষ্ট ইণ্ডিজৰ 406 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ। নমস্কাৰ, বাতৰিৰ সৈতে মই জিন্তি ৰাণী ডেকা আৰু মোৰ সৈতে আছে নিৰ্মালী শৰ্মা। অহা 3 অক্টোবৰত হ'বলগীয়া শিলচৰ পৌৰ নিগমৰ নিৰ্বাচন উপলক্ষে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি শিলচৰ পুলিচ পেৰেড গ্ৰাউণ্ডত এখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে। ডঃ শৰ্মাই দলীয় প্ৰাৰ্থীৰ সমৰ্থনত প্ৰচাৰ চলোৱাৰ লগতে দলৰ কৰ্মী আৰু সমৰ্থকসকলক উদ্দেশ্যি ভাষণ দিয়ে। তেওঁ শিলচৰৰ জনসাধাৰণক 24 ঘণ্টাই খোৱাপানী যোগানৰ লক্ষ্যৰে বিশ্ব বেংকৰ সহযোগত বৰাক খোৱাপানী প্ৰকল্প মুকলি কৰা হ'ব বুলি প্ৰকাশ কৰে। ইয়াৰ পূৰ্বে এদিনীয়া কাৰ্যসূচীৰে শিলচৰলৈ যোৱা মুখ্যমন্ত্ৰীয়ে বৰাক উপত্যকাৰ শ্ৰীকোণাৰ অসম সচিবালয়ত বিভিন্ন বিভাগৰ পৰ্যালোচনা বৈঠকত অংশ লয়। সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত মুখ্যমন্ত্ৰীয়ে দুৰ্গা পূজাৰ পাছত পুনৰ শিলচৰ ভ্ৰমণ কৰি সম্প্ৰতি ৰূপায়িত আঁচনিসমূহ দ্ৰুতগতিত সম্পূৰ্ণ কৰা বিষয়ত পৰ্যালোচনা কৰিব বুলি প্ৰকাশ কৰে। তেওঁ লগতে শিলচৰত মেৰামতিৰ কাম চলি থকা পথসমূহ এবছৰৰ ভিতৰত সম্পূৰ্ণ হ'ব বুলি আশ্বাস দিয়ে।
1: আজি আমি বৰাক ভেলী চলি থকা বিভিন্ন প্ৰজেক্টৰ এটা ৰিভিউ ললোঁ, কিন্তু আজি পলিটিকেল এংগেজমেণ্ট থকাৰ কাৰণে যিমান ডিটেইলছ মোক সময় লাগিছিলে সিমান সময় মই ল'ব পৰা নাই। পূজাৰ পিছত আকৌ এদিন আহি চলি থকা গোটেই প্ৰজেক্টবিলাকৰ আমি এটা ৰিভিউ ল'ম, যাতে আমি প্ৰজেক্টবিলাক খুব ফাষ্ট আমি কমপ্লিট কৰিব পাৰোঁ।
0: নগাঁও লোকসভা সমষ্টিৰ সমাগত উপ নিৰ্বাচনক কেন্দ্ৰ কৰি জিলাখনত জিলা আৰু আৰক্ষী প্ৰশাসনৰ ব্যাপক তৎপৰতা আৰম্ভ হৈছে। নিৰ্বাচন মুক্ত, নিৰপেক্ষ আৰু শান্তি শৃংখলাময় পৰিৱেশত সম্পাদন কৰাৰ অৰ্থে স্পৰ্শকাতৰ অঞ্চলসমূহত কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে। ইয়াৰে অংশস্বৰূপে প্ৰতিদিনে আৰক্ষী আৰু CRPF বাহিনীৰ দ্বাৰা পদযাত্ৰা কৰি ৰাইজৰ মাজত নিৰাপত্তা আৰু আস্থাৰ ভাৱ বৃদ্ধি কৰাৰ প্ৰয়াস চলোৱা হৈছে। কালি সন্ধিয়া ফুলগুৰি, বৰভেটি, হেৰাপতি আদি অঞ্চলত কৰা এনে পদযাত্ৰাত অতিৰিক্ত আৰক্ষী অধীক্ষক, উপ অধীক্ষক আৰু স্থানীয় সংশ্লিষ্ট চক্ৰ বিষয়াসকলেও অংশগ্ৰহণ কৰে। বিশেষকৈ ৰাজনৈতিক দলৰ সভা হ'বলগীয়া যিবোৰ ঠাইত অশান্তিকৰ পৰিস্থিতি সৃষ্টি হোৱাৰ আশংকা থাকে, তেনে স্থানত এনে এলেকা আধিপত্যৰ কাৰ্যসূচী বৃদ্ধি কৰা বুলি আৰক্ষী সূত্ৰই জনাইছে। চামগুৰি বিধানসভা সমষ্টিৰ অন্তৰ্গত বৰমা, ভগামুৰ, নাংলংধোৱা আদিকে ধৰি বিস্তীৰ্ণ এলেকাত আৰক্ষী প্ৰশাসনৰ উচ্চস্তৰীয় বিষয়া আৰু CRPFৰ যৌথ দলে ফ্লেগ মাৰ্চ কৰে। ইফালে নগাঁও লোকসভা উপ নিৰ্বাচনৰ বাবে বিজেপিৰ প্ৰাৰ্থী দেৱাশিষ শৰ্মাৰ হৈ মন্ত্ৰী বিশ্বজিৎ দৈমাৰীয়ে আজি প্ৰচাৰ চলায়। জাগীৰোডৰ বড়ো অধ্যুষিত গাঁও জাতি বামফৰত উপস্থিত হৈ মন্ত্ৰী শ্ৰীদৈমাৰীয়ে বড়ো ভাষাতে ৰাইজক সম্বোধন কৰে। চৰকাৰী বা প্ৰাদেশিককৃত বিদ্যালয়লৈ কোনো ব্যক্তিৰ প্ৰৱেশত বাধা আৰোপ কৰি শিক্ষা বিভাগে জাননী জাৰি কৰা বুলি সংবাদ মাধ্যমত প্ৰকাশিত বাতৰিক লৈ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। কাহিলিপাৰাৰ সমগ্ৰ শিক্ষাৰ কাৰ্যালয়ত এই সন্দৰ্ভত এখন সংবাদমেলত আজি শিক্ষামন্ত্ৰীগৰাকীয়ে কয় যে চৰকাৰী বা প্ৰাদেশিককৃত বিদ্যালয়ত বাহিৰৰ ব্যক্তিৰ প্ৰৱেশ নিষেধ বুলি প্ৰকাশিত বাতৰি সম্পূৰ্ণৰূপে ভিত্তিহীন। শিক্ষা বিভাগে এনে কোনো জাননী জাৰি কৰা নাই বুলি স্পষ্ট কৰি ডাঃ পেগুৱে কয় যে ৰাজ্যৰ বিদ্যালয়সমূহ নিয়মাৱলী আৰু শৈক্ষিক দৃঢ়পঞ্জী অনুসৰি পৰিচালিত হয়। এই অনুসৰি বিদ্যালয়সমূহত অভিভাৱক তথা সম্প্ৰদায়ৰ অংশগ্ৰহণত যথেষ্ট গুৰুত্ব দিয়া হৈছে বুলি শিক্ষামন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে।
2: একাংশ সংবাদ মাধ্যমত এটা বাতৰি প্ৰচাৰ হোৱা আমাৰ দৃষ্টিগোচৰ হৈছে যে শিক্ষা বিভাগে হেনো এক জাননী জাৰি কৰি আমাৰ চৰকাৰী বা প্ৰাদেশিককৃত বিদ্যালয়সমূহত বাহিৰা ব্যক্তিৰ প্ৰৱেশ বাধা দিছে, এনেকুৱা এটা বাতৰি পৰিৱেশন কৰা পৰিলক্ষিত কৰা হৈছে। এই সন্দৰ্ভত মই স্পষ্ট কৰি জনাব বিচাৰোঁ যে এইকেইদিন শিক্ষা বিভাগৰ তৰফৰ পৰা তেনেকুৱা কোনো জাননী, কোনো নিৰ্দেশনা কোনো বিদ্যালয়লৈ দিয়া নাই। আমাৰ বিদ্যালয়সমূহ পৰিচালনা কৰাৰ ক্ষেত্ৰত স্কুল ৰুল বুক এখন আছে আৰু যিখন ৰুল বুক

0: মতে, তার লগত একাডেমিক ক্যালেন্ডার আছে, একাডেমিক ক্যালেন্ডার আর রুল বুক মতে বিদ্যালয় সমূহ চলি আছে। বর্তমান সময় বিদ্যালয় সমূহত অভিভাবকর অংশগ্রহণ যথেষ্ট গুরুত্ব দিয়া হয়েছে। SMC গঠনের ক্ষেত্র 75% মেম্বার আমার অভিভাবক সকলের পর পিতৃ মাতৃ সকলের পর থাকে। কমিউনিটি পার্টিসিপেশনের উপর আমি বিশেষ গুরুত্ব দিও আর গুণোৎসবর মূল্যাঙ্কনের সময়তো আমি একটা নম্বর দিও যে বিদ্যালয়খনত কমিউনিটি বা রাইজর অংশগ্রহণ অংশীদারিত্বটো কিমান আছে তার উপরও আমি নম্বর দিও।
1: মন্ত্রীগৰাকীয়ে সংবাদমেলত আন কেইবাটাও গুরুত্বপূর্ণ ঘোষণা করে। তেওঁ কয় যে পারস্পরিক বুঝাবুঝির ভিত্তিত বদলীকরণের প্রক্রিয়া সম্পূর্ণ হওয়ার পাছত শীঘ্রে শিক্ষকর একক বদলীকরণের প্রক্রিয়া আরম্ভ হব। তেওঁ লগতে পূর্বে অনুষ্ঠিত বৃত্তি পরীক্ষাসমূহ পুনের অনুষ্ঠিত করা নহয় বলে উল্লেখ করে। রাজ্যত রূপায়ণ হয়ে থাকা বিশ্বব্যাঙ্কর একটা প্রকল্পর জড়িয়ে অহা 4.5 বছর 500খন বিদ্যালয় নির্মাণ করা হব বলেও শিক্ষামন্ত্রীগৰাকীয়ে জানিবলৈ দিয়ে। শ্রোতাসকলে সন্ধিয়ার আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক নির্মালী শর্মাৰ পৰা।
2: কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান অহা 3 অক্টোবৰত পৰ্যটকৰ বাবে পুনৰ মুকলি কৰি দিয়া হ'ব। পূব অসম বন্যপ্ৰাণী সংমণ্ডলৰ কাৰ্যালয়ে জাৰি কৰা জাননী অনুসৰি 2026-27 পৰ্যটন বৰ্ষৰ বাবে অহা 3 অক্টোবৰত ৰাষ্ট্ৰীয় উদ্যানখনত জীপ ছাফাৰী আৰম্ভ হ'ব। পুৱা 7:30 পৰা 10 বজালৈ আৰু দিনৰ 1:30 পৰা 3 বজালৈ জীপ ছাফাৰী সময় নিৰ্ধাৰণ কৰা হৈছে। প্ৰতি বছৰৰ দৰে এইবাৰো কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ দেশী বিদেশী পৰ্যটকৰ ভিৰ হ'ব বুলি আশা কৰা হৈছে। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্টট্ৰেক আদালতত প্ৰৱাসী অসমীয়াৰ সাক্ষ্য প্ৰদান প্ৰক্ৰিয়া অব্যাহত আছে। আজি প্ৰৱাসী অসমীয়া তন্ময় ফুকন তৃতীয় দিনাৰ বাবে সাক্ষ্য প্ৰদানৰ উদ্দেশ্যে ফাষ্টট্ৰেক আদালতত উপস্থিত হয়। অভিযুক্ত অমৃত প্ৰভা মহন্ত, সিদ্ধাৰ্থ শৰ্মা আৰু শেখৰজ্যোতি গোস্বামীৰ অধিবক্তাই তন্ময় ফুকনক জেৰা কৰে। কিন্তু সময়ৰ অভাৱৰ বাবে অভিযুক্ত শেখৰজ্যোতি গোস্বামীৰ অধিবক্তাৰ দ্বাৰা জেৰা প্ৰক্ৰিয়া সম্পূৰ্ণ নহল। সেয়ে আদালতে প্ৰৱাসী অসমীয়া তন্ময় ফুকনক কাইলৈ পুনৰ আদালতত হাজিৰ হবলৈ নিৰ্দেশ দিছে। আজিৰ জেৰা প্ৰক্ৰিয়া অন্ত পৰাৰ পাছতে সংবাদ মাধ্যমৰ আগত প্ৰৱাসী অসমীয়া তন্ময় ফুকনে আদালতে প্ৰতিটো দিশ সূক্ষ্মভাৱে বিবেচনা কৰা বুলি বক্তব্য কৰে।
3: আজি ক্ৰছ এক্সামিনেশ্যন হ'ল, জেৰা চলাইছিলে বিপক্ষৰ উকিলে। আজি শ্যাম খানো হৈ গ'ল, তাৰপিছত অমিত প্ৰভা হ'ল, শেখৰ অলপ থাকিলে আৰু সন্দীপনৰ হয়তো কালি হ'ব পাৰে। কথাবিলাক মানে বহুত সাৱধানে হ'ব লগালগীয়া হৈছে যাতে দোষী যাতে সাব্যস্ত হয়, কাৰণ আমি আছিলোঁ তাত থকা উইটনেছ, গোটেইখিনি চকুৰ আগত হোৱা ঘটনা, সেই গোটেইখিনি বিৱৰণ দিব লগাত পৰিছে যাতে তেওঁলোকে সুকলমে গম পায় তাত কেনেকৈ কোন দোষী কোন নিৰ্দোষী আৰু জাষ্টিছ পোৱাত যেন স্পীড আপ হয়। মই তেনেকৈ ভাবোঁ, মাননীয় আদালতে যিখিনি কাম কৰি আছে বহুত সূক্ষ্মভাৱে তেওঁলোকে চাইছে বস্তুবিলাক আৰু বহুত স্পীডত বস্তুবিলাক হৈ গৈ আছে।
2: ইপিনে আজি গুৱাহাটী উচ্চ ন্যায়ালয়ে অভিযুক্তদ্বয় ক্ৰমে অমৃত প্ৰভা মহন্ত আৰু পৰেশ বৈশ্যৰ জামিন আবেদনৰ পৃথকে পৃথকে শুনানি অনুষ্ঠিত হয়। আজি উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ প্ৰাঞ্জল দাসৰ বিচাৰপীঠত অনুষ্ঠিত অভিযুক্ত অমৃত প্ৰভা মহন্তৰ জামিন আবেদনৰ শুনানিত বিশেষ লোক অধিবক্তা জিয়াউৰ কামাৰে জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত বিস্তৃত তথ্য দাঙি ধৰে। অৱশ্যে আজিও শুনানি সম্পন্ন নোহোৱাত আদালতে কাইলৈ অভিযুক্ত অমৃত প্ৰভা মহন্তৰ জামিন আবেদনখনৰ পুনৰ শুনানিৰ দিন ধাৰ্য কৰে। আনহাতে উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ সামিমা জাহানৰ বিচাৰপীঠত হোৱা শুনানিত চৰকাৰী পক্ষই অভিযুক্ত পৰেশ বৈশ্যৰ জামিন আবেদনৰ ভিত্তিত যুক্তি প্ৰদৰ্শনৰ বাবে সময় বিচাৰে। সেই অনুসৰি আদালতে 15 অক্টোবৰ পৰৱৰ্তী দিন ধাৰ্য কৰে। জনসাধাৰণৰ চাহিদা অনুসৰি দুগ্ধ উৎপাদনৰ লক্ষ্যৰে ৰাজ্যত উন্নত জাতৰ চেউৰী গৰুৰ সংখ্যা বৃদ্ধিৰ উদ্দেশ্যে ৰাষ্ট্ৰীয় গোকুল মিছনৰ অধীনত পশুধনৰ কৃত্ৰিম প্ৰজননৰ সেৱা আগবঢ়োৱা ৰাজ্যৰ 1655 গৰাকী কৰ্মীলৈ পাৰিতোষিক হিচাপে 7,70,800 মোকলাই দিয়া হৈছে। অসম পশুধন আৰু পশু চিকিৎসা বিভাগ তথা অসম পশুধন উন্নয়ন অধিকৰণৰ উদ্যোগত খানাপাৰাৰ অভিকৰণ সভাগৃহত আয়োজিত এখন সভাত বিভাগীয় মন্ত্ৰী নীলিমা দেৱীয়ে আজি এই ধনৰাশি মুকলি কৰে। মন্ত্ৰীগৰাকীয়ে তেওঁৰ ভাষণত কয় যে কৃত্ৰিম প্ৰজননৰ জৰিয়তে ৰাজ্যত গাই গৰুৰ সংখ্যা বৃদ্ধি কৰি অধিক দুগ্ধ উৎপাদনৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে। পৰৱৰ্তী সময়ত আৰু 500 জন কৃত্ৰিম প্ৰজনন কৰ্মীৰ প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হ'ব বুলি তেওঁ উল্লেখ কৰে। অনুষ্ঠানত অংশ লৈ পশুপালন আৰু পশু চিকিৎসা বিভাগৰ অতিৰিক্ত মুখ্য সচিব কৈলাশ চন্দ্ৰ চামৰিয়াই কৃষকৰ পৰা সংগৃহীত গাখীৰৰ সংসাধন আৰু গুণগত মানৰ কথা উল্লেখ কৰে। চৰাইদেউ জিলাত কাইলৰে পৰা অহা 10 অক্টোবৰলৈ সেৱা সেতু অভিযানৰ বিশেষ শিবিৰ আয়োজন কৰা হৈছে। ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ নিৰ্দেশ

0: অনুসৰি চৰাইদেউ জিলা আয়ুক্তৰ কাৰ্যালয়ে চাৰিটা উন্নয়ন খণ্ডৰ বাবে এই বিশেষ শিবিৰৰ আয়োজন কৰিছে। অহা 2 অক্টোবৰত সোণাৰী উন্নয়ন খণ্ডৰ বামপথাৰ বেঙেনাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত, 5 অক্টোবৰত হাপেখাতি উন্নয়ন খণ্ডৰ কৰম ভৱনত, 6 অক্টোবৰত লাকুৱা উন্নয়ন খণ্ডৰ চাফ্ৰাই ৰাজহুৱা প্ৰেক্ষাগৃহত আৰু 8 অক্টোবৰত মাহমৰা উন্নয়ন খণ্ডৰ জাজলি পাচালী ৰাজহুৱা প্ৰেক্ষাগৃহত এই শিবিৰসমূহ অনুষ্ঠিত হ'ব। শিবিৰসমূহত সেৱা পৰ্টেলৰ জৰিয়তে অনলাইন আবেদন গ্ৰহণ কৰা হ'ব। বাতৰিৰ পৰৱৰ্তী অংশ শুনক জিন্তি ৰাণী ডেকাৰ পৰা।
1: অসম ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষ আঙুৰলতা ডেকাৰ নেতৃত্বত আজি এটা সজাতি দলে গোৱালপাৰা জিলাত সমাজ কল্যাণ বিভাগৰ দ্বাৰা পৰিচালিত সখী একক অৱস্থান কেন্দ্ৰ, শ্বহীদ নিধাৰুৰাম ৰাজবংশী অসামৰিক চিকিৎসালয় আৰু জিলা কাৰাগাৰ পৰিদৰ্শন কৰে। এই পৰিদৰ্শনকালত দলটোৱে মহিলাসকলৰ বিভিন্ন সমস্যাৰ বুজ লয়। সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত আয়োগৰ অধ্যক্ষ আঙুৰলতা ডেকাই কয় যে কোনো মহিলা সমস্যাৰ সন্মুখীন হলে তেওঁৰ কাষত থিয় হৈ ন্যায় ব্যৱস্থা বা অন্যান্য ক্ষেত্ৰত সহায়ৰ বাবে মহিলা আয়োগে সদায়ে সহযোগিতা আগবঢ়াই আহিছে। ভাৰতীয় সংবিধানে মহিলাৰ অধিকাৰৰ ক্ষেত্ৰত প্ৰদান কৰা সুযোগ সুবিধাৰ তদাৰক কৰাটো মহিলা আয়োগৰে দায়িত্ব বুলি অধ্যক্ষগৰাকীয়ে প্ৰকাশ কৰে। চৰকাৰী কাৰ্যত হস্তক্ষেপ, চৰকাৰী বিষয়াক ভয় ভাবুকি প্ৰদান আৰু ভূমি সম্পৰ্কীয় ৰাজহৰ কাম কাজ সম্পন্ন কৰি দিয়াৰ নামত প্ৰবঞ্চনাৰে ধন সংগ্ৰহ কৰাৰ অভিযোগত গৰৈমাৰী আৰক্ষীয়ে আজি ৰাহুল চৌধুৰী নামৰ এজন ব্যক্তিক গ্ৰেপ্তাৰ কৰে। প্ৰাপ্ত খবৰ অনুসৰি অভিযুক্তজনে বিভিন্ন প্ৰবঞ্চনাৰ লগতে সামাজিক মাধ্যমত মিছা আৰু মানহানিকৰ পোষ্ট প্ৰচাৰ কৰি আহিছিল। ভূমি সম্পৰ্কীয় ৰাজহৰ কাম কাজ সম্পন্ন কৰাৰ নামত বহু লোকৰ পৰা যথেষ্ট পৰিমাণৰ টকা সংগ্ৰহ কৰিছিল বুলিও অভিযুক্তজনৰ বিৰুদ্ধে অভিযোগ উত্থাপিত হৈছে। সংক্ৰান্তত ৰাহুল চৌধুৰীৰ বিৰুদ্ধে আৰক্ষী থানাত হোৱা গোচৰ ৰুজু আৰক্ষীয়ে অভিযুক্ত ৰাহুল চৌধুৰীক নিজ বাসগৃহৰ পৰা গ্ৰেপ্তাৰ কৰাৰ লগতে ভূমি ৰাজহ সম্পৰ্কীয় কাম কাজ, RTI আবেদন আৰু অন্যান্য আপত্তিজনক নথিপত্ৰও জব্দ কৰে। ডিমাকুছি এপছু আৰু ডিমাকুছি ক্ৰীড়া সন্থাৰ যৌথ উদ্যোগত কালিৰে পৰা অনুষ্ঠিত 29 সংখ্যক বড়োলেণ্ড গেল্টেন্স স্বৰ্ণকাপ ফুটবল টুৰ্ণামেণ্টত হৰিচিঙা টাউন FCয়ে জয়লাভ কৰে। ডিমাকুছি জেমছ বেংগা খেলপথাৰত আজি অনুষ্ঠিত প্ৰি কোৱাৰ্টাৰ ফাইনেলত হৰিচিঙা টাউন FCয়ে নৱজ্যোতি ক্লাব গুৱাহাটীক 6-2 গ'লত পৰাস্ত কৰে। কাইলৈৰ খেলত মাইনাও FC বঙাইগাঁও আৰু ছানৰাইজ SC নাওবান্ধাৰ মাজত প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। গুৱাহাটীৰ বৰ্ষাপাৰাত অনুষ্ঠিত এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ দ্বিতীয়খন খেলত ৱেষ্ট ইণ্ডিজে ভাৰতক জয়ৰ বাবে 406 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছে। ৱেষ্ট ইণ্ডিজে প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত 50 অভাৰত 7টা উইকেট হেৰুৱাই 405 ৰাণ সংগ্ৰহ কৰে। ৱেষ্ট ইণ্ডিজৰ জন কেম্বেলে 101, ছাই হোপে 104 আৰু আমিৰ জাংগুৱে 114 ৰাণ কৰে। ভাৰতৰ গুৰনুৰ ব্ৰাৰ, ৰবীন্দ্ৰ জাদেজা আৰু কুলদীপ যাদৱে 2টাকৈ উইকেট দখল কৰে। প্ৰত্যুত্তৰত ভাৰতে আমালৈ বাতৰি অহাৰ পৰলৈ 4 অভাৰত 1টা উইকেট নেহেৰুৱাকৈ 32 ৰাণ কৰি খেলি আছে। জাপানত অনুষ্ঠিত এছিয়ান গেমছত আজি ভাৰতে আৰ্চাৰীত 3টা আৰু শ্বুটিঙত 1টা সোণৰ পদকসহ মুঠ 4টা সোণৰ পদক অৰ্জন কৰে। আৰ্চাৰীত ছাহিল যাদৱ, কুশল দালাল আৰু গণেশ মণিৰত্নমে পুৰুষৰ কম্পাউণ্ড শাখাৰ দলীয় শিতানত চীনক পৰাস্ত কৰি সোণৰ পদক হস্তগত কৰে। একেদৰে ছাহিল যাদৱ আৰু চিকিতা দানিপাৰ্থীয়ে কম্পাউণ্ড মিক্স শাখাৰ ফাইনেলত কোৰিয়াক শ্বুট অফত পৰাভূত কৰি সোণৰ পদক লাভ কৰে। এই জয়ৰ সুবাদত ছাহিল আৰু চিকিতাই কোটা ব্যৱস্থাৰ অধীনত 2028 চনত হ'বলগীয়া অলিম্পিকত খেলাৰ যোগ্যতা অৰ্জন কৰিছে। ইয়াৰ আগেয়ে ভাৰতৰ মহিলা কম্পাউণ্ড আৰ্চাৰী দলে চীনক পৰাজিত কৰি সোণৰ পদক অৰ্জন কৰে। জ্যোতি সুৰেশ অভেন্নম, চিকিতা দানিপাৰ্থী আৰু প্ৰতীকা প্ৰদীপক লৈ গঠিত ভাৰতীয় দলটোৱে ফাইনেলত চীনৰ প্ৰতিদ্বন্দ্বীক 238-234 পইণ্টৰ ব্যৱধানত পৰাস্ত কৰে। উল্লেখযোগ্য যে ভাৰতে 2023 চনত হাংঝোত অনুষ্ঠিত এছিয়ান গেমছৰ মহিলাৰ কম্পাউণ্ড শাখাতো সোণৰ পদক অৰ্জন কৰিছিল। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। শিলচৰ পৌৰ নিগম নিৰ্বাচন উপলক্ষে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ। চৰকাৰী বা প্ৰাদেশিকীকৃত বিদ্যালয়ত বাহিৰৰ ব্যক্তিৰ প্ৰৱেশ নিষেধ বুলি প্ৰকাশিত বাতৰি সম্পূৰ্ণৰূপে ভিত্তিহীন বুলি শিক্ষামন্ত্ৰী ডঃ ৰণোজ পেগুৰ প্ৰকাশ। অহা 3 অক্টোবৰৰ পৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান পৰ্যটকৰ বাবে পুনৰ মুকলি। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট ট্ৰেক আদালতত প্ৰৱাসী অসমীয়াৰ সাক্ষ্য প্ৰদান প্ৰক্ৰিয়া অব্যাহত। আৰু বৰ্ষাপাৰাত অনুষ্ঠিত এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ভাৰতক জয়ৰ বাবে ৱেষ্ট ইণ্ডিজৰ 406 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ। সন্ধিয়াৰ আঞ্চলিক বাতৰি আজিলৈ ইমানেই। পৰৱৰ্তী বাতৰি 7:10 শুনিবলৈ পাব।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু নিয়োগ বাতৰি আগবঢ়াইছে উৎপল বৰাই।
1: ৰেলৱে ৰিক্ৰুটমেণ্ট বৰ্ডে 560টা পেৰামেডিকেল পদৰ বাবে আবেদন বিচাৰিছে। পদসমূহ হৈছে নাৰ্ছিং ছুপাৰিণ্টেণ্ডেণ্ট 365টা পদ, ডায়েলাইচিছ টেকনিচিয়ান 1টা পদ, হেলথ এণ্ড মেলেৰিয়া ইন্সপেক্টৰ গ্ৰেড 2 43টা পদ, অডিঅ'লজিষ্ট এণ্ড স্পীচ থেৰাপিষ্ট 1টা পদ, ফাৰ্মাচিষ্ট এণ্ট্ৰিগ্ৰেড 118টা পদ, ৰেডিঅ'গ্ৰাফাৰ এক্সৰে টেকনিচিয়ান 25টা পদ, ECG টেকনিচিয়ান 4টা পদ, অপ্টোমেট্ৰিষ্ট 2টা পদ আৰু লেবৰেটৰী এছিষ্টেণ্ট গ্ৰেড 2 31টা পদ। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট indianrailways.gov.in। আবেদনৰ শেষ তাৰিখ 14 অক্টোবৰ। ভাৰত চৰকাৰৰ বিভিন্ন বিভাগত খালী হোৱা বিভিন্ন শাখাৰ 480টা ইঞ্জিনিয়াৰ পদ পূৰ কৰাৰ বাবে ইঞ্জিনিয়াৰিং ছাৰ্ভিচেছ এক্সামিনেশ্যন 2027 এই পৰীক্ষাৰ আয়োজন কৰা হৈছে। প্ৰাৰ্থী চিভিল, মেকানিকেল, ইলেক্ট্ৰিকেল বা ইলেক্ট্ৰনিক্স এণ্ড টেলিকমিউনিকেশ্যন ইঞ্জিনিয়াৰিং শাখাৰ গ্ৰেজুৱেট হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 21-30 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট upsc.gov.in। আবেদনৰ শেষ তাৰিখ 6 অক্টোবৰ। কৰ্মচাৰী চয়ন আয়োগে 2536টা লোৱাৰ ডিভিজনেল ক্লাৰ্ক, জুনিয়ৰ ছেক্ৰেটেৰীত এছিষ্টেণ্ট আৰু ডেটা এণ্ট্ৰি অপাৰেটৰ পদত নিযুক্তিৰ বাবে প্ৰাৰ্থী বাছনিৰ উদ্দেশ্যে কম্বাইণ্ড হায়াৰ ছেকেণ্ডাৰী লেভেল এক্সামিনেশ্যন 2026 এই পৰীক্ষাৰ আয়োজন কৰিছে। প্ৰাৰ্থী উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 18-27 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট ssc.nic.in। আবেদনৰ শেষ তাৰিখ 7 অক্টোবৰ। অসম ভূমিলেখ্য আৰু জৰীপ অধিকৰ্তাৰ কাৰ্যালয়ে 579টা লেণ্ড ৰেকৰ্ড এছিষ্টেণ্ট পদৰ বাবে আবেদন বিচাৰিছে। দৰমহাৰ নিৰিখ মাহে 14,000 টকাৰ পৰা 70,000 টকালৈ, লগত 6,200 টকা গ্ৰেড পে আৰু অন্যান্য বানচ থাকিব। প্ৰাৰ্থী ৰেকৰ্ডাৰ চাৰ্টিফিকেট ক্লাছ কোৰ্ছ প্ৰশিক্ষণ থকা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 21-40 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট dlrs.assam.gov.in। আবেদনৰ শেষ তাৰিখ 21 অক্টোবৰ। নিয়োগ বাতৰি ইমানেই।
2: আলাপ অনুরাগ আকাশবাণী গুৱাহাটীৰ মহাবাহু শাখাত এতিয়াৰে পৰা প্ৰতি শনিবাৰে নিশা 9:30 বজাত প্ৰচাৰ হৈ আছে আলাপ অনুৰাগ। অসমৰ বৰেণ্য শিল্পীসকলৰ কৰ্মজীৱনৰ আধাৰত ৰচিত এই ধাৰাবাহিক প্ৰামাণ্য অলেখ্যলানীৰ ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ বৰাৰ।
3: কাহিনী পঢ়ি আপুনি নিশ্চয় ভাল পায়। উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9 বজাত FM ৰ 100.8 MHz।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক ৰুদ্ৰ বৰুৱাৰ কথাৰে এটি বৃন্দগান।

বৃন্দগানটি শুনিলে গীতৰ কথা আছিল ৰুদ্ৰ বৰুৱাৰ। এই আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া 7:10 বাতৰি শুনিবলৈ পাব।

0: Iya, Akakbani. বাতৰিৰ সৈতে মই সংগীতা শৰ্মা। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে 2029 চনৰ ভিতৰত পঞ্জাৱক মাদক দ্ৰব্য মুক্ত কৰি তুলিব বুলি মত প্ৰকাশ কৰিছে। কেন্দ্ৰীয় মন্ত্ৰীসভাৰ অৰ্থনৈতিক পৰিক্ৰমা সমিতিয়ে 2027-28 বিপণন বৰ্ষৰ বাবে অপৰিহাৰ্য সকলো ৰবি শস্যৰ ন্যূনতম সমৰ্থন মূল্য বৃদ্ধিত অনুমোদন জনাইছে। নতুন দিল্লীৰ ভাৰত মণ্ডপমত কাইলৈ কেন্দ্ৰীয় লোকসেৱা আয়োগৰ শতবৰ্ষ উদযাপনৰ সামৰণি অনুষ্ঠান অনুষ্ঠিত হ'ব। আৰু গুৱাহাটীৰ বৰ্ষাপাৰাত অনুষ্ঠিত তিনিখনীয়া এদিনীয়া ক্ৰিকেট শৃংখলাৰ দ্বিতীয়খন খেলত ৱেষ্ট ইণ্ডিজে ভাৰতক জয়ৰ বাবে 406 ৰাণৰ বৃহৎ লক্ষ্য নিৰ্ধাৰণ কৰি দিছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে 2029 চনৰ ভিতৰত পঞ্জাৱক মাদক দ্ৰব্য মুক্ত কৰি তুলিব বুলি মত প্ৰকাশ কৰিছে। পঞ্জাৱৰ জলন্ধৰত আজি নিচামুক্ত পঞ্জাৱ শীৰ্ষক সজাগতামূলক যাত্ৰাৰ শুভাৰম্ভ কৰি দিয়া ভাষণত তেওঁ এইদৰে কয়। শ্ৰীশ্বাহে কয় যে ৰাজ্যখনক মাদক দ্ৰব্যৰ ভীতিৰ পৰা মুক্ত কৰাটো মূল বিষয় হিচাপে লৈ পঞ্জাৱৰ সমাগত বিধানসভা নিৰ্বাচনত বিজেপিয়ে প্ৰতিদ্বন্দ্বিতা কৰিব। তেওঁ কয় যে বিজেপিয়ে দিয়া প্ৰতিশ্ৰুতিসমূহ সদায় সম্পূৰ্ণ কৰি আহিছে। শ্ৰীশ্বাহে চৰকাৰে জম্মু কাশ্মীৰৰ সন্ত্ৰাসবাদৰ সমস্যা সমাধান কৰাৰ বাবে প্ৰয়াস কৰাৰ লগতে উত্তৰ পূৰ্বাঞ্চলত উগ্ৰপন্থী কাৰ্যকলাপ সম্পূৰ্ণৰূপে নিশ্চিহ্ন কৰিছে বুলি উল্লেখ কৰে। পঞ্জাৱক মাদক দ্ৰব্য মুক্ত কৰি তোলাৰ ক্ষেত্ৰত এতিয়া চৰকাৰে মনোনিৱেশ কৰিব বুলিও তেওঁ কয়। দেশৰ স্বাধীনতা সংগ্ৰামত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা পঞ্জাৱৰ শ্বহীদ ভগৎ সিং আৰু উধম সিঙকে ধৰি সকলো শ্বহীদলৈ তেওঁ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। শ্ৰীশ্বাহে এসময়ত সাহস, কৃষি আৰু সমৃদ্ধিৰ বাবে জনাজাত ৰাজ্যখন সম্প্ৰতি মাদক দ্ৰব্যৰ দৰে প্ৰত্যাহ্বানৰ মুখামুখি হ'বলগীয়া হৈছে বুলিও উল্লেখ কৰে। মাদক দ্ৰব্য সংক্ৰান্তীয় সমস্যা বৃদ্ধি, দুৰ্নীতি আৰু আইন শৃংখলাৰ অৱনতি আদিৰ বাবে তেওঁ ৰাজ্যখনৰ আম আদমী চৰকাৰক দোষাৰোপ কৰে। শ্ৰীশ্বাহে মাদক দ্ৰব্যৰ অপব্যৱহাৰৰ বাবে নিজৰ আত্মীয়ক হেৰুওৱা পৰিয়ালসমূহকো সাক্ষাৎ কৰা বুলি জনায়। তেওঁ ৰাজ্যখনত বিজেপি ক্ষমতালৈ আহিলে মাদক দ্ৰব্য সৰবৰাহ আৰু বিক্ৰীৰ সৈতে জড়িত লোকসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলি নিশ্চিতি দিয়ে। গৃহমন্ত্ৰীগৰাকীয়ে লগতে কৃষকসকলক তেওঁলোকৰ সমস্যাসমূহ সমাধান কৰিব বুলিও নিশ্চিতি দিয়ে। শ্ৰীশ্বাহে লগতে পঞ্জাৱৰ উদ্যোগসমূহ পুনৰ উজ্জীৱিত কৰাৰ লগতে ৰাজ্যখনৰ যুৱ প্ৰজন্মৰ বাবে নিয়োগৰ সুযোগ সৃষ্টি কৰিব বুলি সজোৰে উল্লেখ কৰে। উল্লেখযোগ্য যে এই যাত্ৰাৰ জৰিয়তে জনসাধাৰণৰ মাজত মাদক দ্ৰব্য বিৰোধী সজাগতা সৃষ্টিৰ প্ৰয়াস কৰা হৈছে। কেন্দ্ৰীয় মন্ত্ৰীসভাৰ অৰ্থনৈতিক পৰিক্ৰমা সমিতিয়ে আজি 2027-28 বিপণন বৰ্ষৰ বাবে অপৰিহাৰ্য সকলো ৰবি শস্যৰ ন্যূনতম সমৰ্থন মূল্য বৃদ্ধিত অনুমোদন জনাইছে। কেন্দ্ৰীয় মন্ত্ৰীসভাৰ বৈঠকৰ অন্তত নতুন দিল্লীত সংবাদ মাধ্যমৰ আগত তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কয় যে কৃষকসকলৰ উৎপাদিত সামগ্ৰীৰ লাভজনক মূল্য সুনিশ্চিত কৰাৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। কুসুমৰ উৎপাদনৰ বাবে সৰ্বাধিক MSP প্ৰতি কুইণ্টলত 675 টকা বৃদ্ধি কৰা হয়। সৰিয়হ আৰু আফুগুটিৰ MSP প্ৰতি কুইণ্টলত 413 টকা বৃদ্ধি কৰা হয়। শ্ৰীবৈষ্ণৱে কয় যে মচুৰ দাইলৰ প্ৰতি কুইণ্টলত 390 টকা, বাৰ্লিত 136 টকা, বুটত 83 টকা আৰু ঘেঁহুত প্ৰতি কুইণ্টলত 25 টকা বৃদ্ধি কৰা হৈছে।
1: Rabi season ki MSP badhane se
2: the increase in MSP for the Rabi season will bring an additional 84,263 crore rupees to our farmers in recognition of their hard work and efforts. MSP is determined through a well-established mechanism based on the recommendations of the Commission for Agricultural Costs and Prices. The new MSP rates for the 6 major Rabi crops, wheat, barley, gram, lentil, rapeseed and mustard and sunflower have been approved today. This decision is in line with the government's commitment to ensuring that MSP remains at least 50% above the cost of production.
1: Us commitment ko dhyan mein rakhte hue ye naye MSP aaj approve hue hain.
0: দিল্লী আৰক্ষীৰ 1,799 কোটি টকা ব্যয় সাপেক্ষ প্ৰকল্প ইণ্টেলিজেণ্ট ট্ৰেফিক মেনেজমেণ্ট ছিষ্টেম ITMS ৰূপায়ণৰ বাবেও মন্ত্ৰীসভাৰ সমিতিয়ে অনুমোদন জনাই বুলি শ্ৰীবৈষ্ণৱে উল্লেখ কৰে। তেওঁ কয় যে এই প্ৰকল্পৰ জৰিয়তে 42টা যাতায়াতগলি সামৰি লোৱা হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ নতুন দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত হ'বলগীয়া কেন্দ্ৰীয় লোকসেৱা আয়োগৰ শতবৰ্ষ উদযাপন অনুষ্ঠানত অংশগ্ৰহণ কৰি সমবেত লোকসকলক উদ্দেশ্যি ভাষণ দিব। 1926 চনত কেন্দ্ৰীয় লোকসেৱা আয়োগ প্ৰতিষ্ঠা হোৱাৰ 100 বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে যোৱা বছৰৰ 1 অক্টোবৰৰ পৰা আৰম্ভ হোৱা বছৰজোৰা উদযাপনৰ কাইলৈ সামৰণি পৰিব। অনুষ্ঠানত প্ৰধানমন্ত্ৰী মোদীয়ে শতবৰ্ষ উপলক্ষে স্মাৰক মুদ্ৰা, স্মাৰক ডাক টিকট আৰু কেন্দ্ৰীয় লোকসেৱা আয়োগৰ নীতি সংক্ৰান্তীয় এখন

গ্ৰন্থও উন্মোচন কৰিব। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। বস্ত্ৰখণ্ডত ক্ৰমবৰ্ধিত প্ৰযুক্তি সন্দৰ্ভত আলোচনা কৰাৰ উদ্দেশ্যে নতুন দিল্লীত কাইলৈ এখন বস্ত্ৰ সন্মিলন অনুষ্ঠিত হ'ব। নতুন দিল্লীত আজি আয়োজিত এখন সংবাদমেলত লঘু উদ্যোগ ভাৰতীৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক ওম প্ৰকাশ গুপ্তাই এই সন্মিলনত দেশৰ বিভিন্ন প্ৰান্তৰ বস্ত্ৰখণ্ডৰ সৈতে জড়িত প্ৰায় 400টা ক্ষুদ্ৰ আৰু লঘু উদ্যোগে অংশগ্ৰহণ কৰিব বুলি কয়। কেন্দ্ৰীয় বস্ত্ৰমন্ত্ৰী গিৰিৰাজ সিঙে সন্মিলনখন উদ্বোধন কৰিব। বিভিন্ন দেশৰ সৈতে স্বাক্ষৰিত মুক্ত বাণিজ্য চুক্তিয়ে নতুন বজাৰ মুকলি কৰাৰ সম্ভাৱনা আছে আৰু এই বিষয়টো সন্মিলনত আলোচনাৰ এটা গুৰুত্বপূৰ্ণ বিষয় হিচাপে স্থান পাব বুলি শ্ৰীগুপ্তাই জানিবলৈ দিয়ে। সন্মিলনত অংশগ্ৰহণকাৰীসকলক বস্ত্ৰখণ্ডৰ সৈতে জড়িত চৰকাৰৰ দৃষ্টিভংগী, নীতি আৰু বিভিন্ন আঁচনিৰ বিষয়েও অৱগত কৰা হ'ব। শ্ৰীগুপ্তাই দেশৰ প্ৰায় 4,50,00,000 লোকক বস্ত্ৰখণ্ডই কৰ্ম সংস্থাপন দি আহিছে বুলি উল্লেখ কৰে। বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰী ডঃ জিতেন্দ্ৰ সিঙে আজি নতুন দিল্লীত অনুষ্ঠিত ৰাষ্ট্ৰীয় কোৱাণ্টাম মিছন প্ৰগতি কিউ ফাউণ্ডৰী অনুষ্ঠানত উদ্বোধনী অধিৱেশনত ভাৰতৰ প্ৰযুক্তিগত ক্ষমতাই এটা গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি অতিক্ৰম কৰিছে বুলি মন্তব্য কৰে। ভাৰতে কোৱাণ্টাম সুৰক্ষিত যোগাযোগৰ ক্ষেত্ৰত 1,000 কিলোমিটাৰৰো অধিক দূৰত্ব অতিক্ৰম কৰিবলৈ সক্ষম হৈছে। 8 বছৰীয়া লক্ষ্যৰে আৰম্ভ কৰা এই অভিযানত আধাতকৈও অধিক কাম মাত্ৰ 3 বছৰৰো কম সময়ৰ ভিতৰতে সম্পূৰ্ণ কৰিবলৈ সক্ষম হোৱা বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। তেওঁ কয় যে ৰাষ্ট্ৰীয় কোৱাণ্টাম মিছনৰ পৰিৱেশতন্ত্ৰত 14টা কাৰিকৰী গোট, 17টা প্ৰকল্প দল, 150ৰো অধিক গৱেষক আৰু 17খন ৰাজ্য তথা 2টা কেন্দ্ৰীয় শাসিত অঞ্চলত 43টা প্ৰতিষ্ঠান জড়িত হৈ আছে। কোৱাণ্টাম উদ্ভাৱনক বাণিজ্যিকভাৱে কাৰ্যক্ষম আৰু দীৰ্ঘম্যাদী কৰি তোলাত উদ্যোগ খণ্ডৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। অনুষ্ঠানত মন্ত্ৰীগৰাকীয়ে ৰাষ্ট্ৰীয় কোৱাণ্টাম মিছনৰ অধীনত 9টা নতুন ষ্টাৰ্টআপো মুকলি কৰে। জাপানত অনুষ্ঠিত এছিয়ান গেমছত আজি ভাৰতে আৰ্চাৰীত 3টা আৰু শ্বুটিঙত 1টা সোণৰ পদকসহ মুঠ 4টা সোণৰ পদক অৰ্জন কৰে। আৰ্চাৰীত সাহিল যাদৱ, কুশল দালাল আৰু গণেশ মণিৰত্নমে পুৰুষৰ কম্পাউণ্ড শাখাৰ দলীয় শিতানত চীনক পৰাস্ত কৰি সোণৰ পদক হস্তগত কৰে। একেদৰে সাহিল যাদৱ আৰু চিকিতা তনিপাৰ্থীয়ে কম্পাউণ্ড মিক্সড শাখাৰ ফাইনেলত কোৰিয়াক শ্বুট অফত পৰাভূত কৰি সোণৰ পদক লাভ কৰে। এই জয়ৰ সুবাদত সাহিল আৰু চিকিতাই কোটা ব্যৱস্থাৰ অধীনত 2028 চনত হ'বলগীয়া অলিম্পিকত খেলাৰ যোগ্যতা অৰ্জন কৰে। ইয়াৰ আগেয়ে ভাৰতৰ মহিলা কম্পাউণ্ড আৰ্চাৰী দলে চীনক পৰাজিত কৰি সোণৰ পদক অৰ্জন কৰে। জ্যোতি সুৰেখা ভেন্নম, চিকিতা তনিপাৰ্থী আৰু প্ৰথিকা প্ৰদীপক লৈ গঠিত ভাৰতীয় দলটোৱে ফাইনেলত চীনৰ প্ৰতিদ্বন্দ্বীক 238-234 পইণ্টৰ ব্যৱধানত পৰাস্ত কৰে। উল্লেখযোগ্য যে ভাৰতে 2023 চনত হাংজুত অনুষ্ঠিত এছিয়ান গেমছৰ মহিলাৰ কম্পাউণ্ড শাখাতো সোণৰ পদক অৰ্জন কৰিছিল। ইপিনে শ্বুটিঙত নিৰু ধান্দা আৰু কাইনন সেনাইৰ যুটিটোৱে মিক্সড ট্ৰেপ শাখাৰ দলীয় শিতানত স্বৰ্ণ পদক অৰ্জন কৰি ইতিহাস ৰচনা কৰে। অসম কন্যা লাভলীনা বৰগোহাঁয়ে মহিলাৰ বক্সিঙৰ 75 কিলোগ্ৰাম ওজন শাখাৰ ফাইনেলত প্ৰৱেশ কৰিছে। লাভলীনাই ছেমি ফাইনেলত কাজাখস্তানৰ নাটালিয়া বগদনভাক 3-2 ফলাফলত পৰাভূত কৰে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে এছিয়ান গেমছত সোণৰ পদক লাভ কৰা ভাৰতীয় মহিলা আৰ্চাৰী দলৰ খেলুৱৈসকলক অভিনন্দন জনাইছে। ভাৰতে সম্প্ৰতি 10টা সোণ, 21টা ৰূপ আৰু 28টা ব্ৰঞ্জসহ মুঠ 59টা পদকেৰে প্ৰতিযোগিতাৰ তালিকাৰ 7ম স্থানলৈ উন্নীত হৈছে। গুৱাহাটীৰ বৰ্ষাপাৰাত অনুষ্ঠিত 3খনীয়া এদিনীয়া ক্ৰিকেট শৃংখলাৰ আজি দ্বিতীয়খন খেলত ৱেষ্ট ইণ্ডিজে ভাৰতক জয়ৰ বাবে 406 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছে। ৱেষ্ট ইণ্ডিজে নিৰ্ধাৰিত 50 অভাৰত 7টা উইকেটৰ বিনিময়ত 405 ৰাণ সংগ্ৰহ কৰে। দলটোৰ হৈ আমিৰ জাংগুৱে 114, ছাই হোপে 104 আৰু জন কেম্বেলে 101 ৰাণ কৰে। ভাৰতে এই বাতৰি যুগুতোৱাৰ পৰলৈকে 9 অভাৰত 1টাও উইকেট নেহেৰুৱাকৈ 75 ৰাণ সংগ্ৰহ কৰিছে। ইয়াৰ আগেয়ে টছত জিকি ভাৰতে প্ৰথমে ফিল্ডিং কৰাৰ সিদ্ধান্ত লয়। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটি পুনৰ এবাৰ। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে 2029 চনৰ ভিতৰত পঞ্জাৱক মাদক দ্ৰব্য মুক্ত কৰি তুলিব বুলি মত প্ৰকাশ কৰিছে। কেন্দ্ৰীয় মন্ত্ৰীসভাৰ অৰ্থনৈতিক পৰিক্ৰমা সমিতিয়ে 2027-28 বিপণন বৰ্ষৰ বাবে অপৰিহাৰ্য সকলো ৰবি শস্যৰ ন্যূনতম সমৰ্থন মূল্য বৃদ্ধিত অনুমোদন জনাইছে। নতুন দিল্লীৰ ভাৰত মণ্ডপমত কাইলৈ কেন্দ্ৰীয় লোকসেৱা আয়োগৰ শতবৰ্ষ উদযাপনৰ সামৰণি অনুষ্ঠান অনুষ্ঠিত হ'ব। আৰু গুৱাহাটীৰ বৰ্ষাপাৰাত অনুষ্ঠিত 3খনীয়া এদিনীয়া ক্ৰিকেট শৃংখলাৰ দ্বিতীয়খন খেলত ৱেষ্ট ইণ্ডিজে ভাৰতক জয়ৰ বাবে 406 ৰাণৰ বৃহৎ লক্ষ্য নিৰ্ধাৰণ কৰি দিছে। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী মুখ্য বাতৰি নিশা 8 বজাত।

মিডিয়াম ৱেভৰ 411.5 মিটাৰ 729 কিলোহাৰ্জ আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্জত এই আকাশবাণী গুৱাহাটীৰ মহাপাহো আৰম্ভ কৰিছো। আকৌ শুনো আহক অনুষ্ঠানত প্ৰথম গীতৰ শিল্পী ভূপেন হাজৰিকা, গীতৰ কথা শিল্পীৰ নিজা।

আকৌ শুনোৱা হওক অনুষ্ঠানটি শুনিলে। আজিৰ অনুষ্ঠানত শ্ৰোতাসকলে শুনিলে ভূপেন হাজৰিকা, এন পাহাৰী আৰু মনজ্যোৎস্না মহন্তৰ কণ্ঠৰ গীত। গীতৰ কথা আছিল ভূপেন হাজৰিকা, কেশৱ মহন্ত আৰু হীৰেণ ভট্টাচাৰ্যৰ। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু পূবালীৰ সুৰ অনুষ্ঠানত। এতিয়া শুনক সাবিত্ৰী পাটৰ আৰু সংগীসকলৰ কণ্ঠৰ তিৱা গীত।

পূবালীৰ সুৰ অনুষ্ঠানত তিৱা গীত শুনিলে সাবিত্ৰী পাটৰ আৰু সংগীসকলৰ কণ্ঠত। এই আকাশবাণী গুৱাহাটীৰ মহাবাহু আৰম্ভ কৰিছো আধুনিক গীতৰ অনুষ্ঠান। আজিৰ অনুষ্ঠানত শ্ৰোতাসকলক শুনাবলৈ লৈছো বিপুল বৰুৱাৰ কণ্ঠৰ গীত। প্ৰথমে এয়া বিষ্ণুপ্ৰসাদ ৰাভা ৰচিত এটি গীত।

শ্ৰোতাসকলে আধুনিক গীতৰ অনুষ্ঠানটি শুনি আছে আকাশবাণী গুৱাহাটীৰ মহাবাহুযোগে। আজিৰ শিল্পী বিপুল বৰুৱা। এইবাৰৰ গীতৰ কথা দ্বিজেন্দ্ৰ মোহন শৰ্মাৰ।

0: আধুনিক গীতৰ অনুষ্ঠানটি শুনিলে। আজিৰ শিল্পী আছিল বিপুল বৰুৱা। গীতৰ কথা আছিল বিষ্ণুপ্ৰসাদ ৰাভা, দ্বিজেন্দ্ৰ মোহন শৰ্মা আৰু প্ৰফুল্ল খাটনিয়াৰৰ। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া সময় মুখ্য বাতৰিৰ।
1: নমস্কাৰ, আকাশবাণী গুৱাহাটীৰ নিশা 8 বজাৰ মুখ্য বাতৰি পঢ়িছো জিন্তি ৰাণী ডেকাই। অহা 3 অক্টোবৰত হ'বলগীয়া শিলচৰ পৌৰ নিগমৰ নিৰ্বাচন উপলক্ষে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি শিলচৰ পুলিচ পেৰেড গ্ৰাউণ্ডত এখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে। শিলচৰ পৌৰ নিগম নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত অহা 2 আৰু 3 অক্টোবৰত ড্ৰাই ডে ঘোষণা কৰা হৈছে। চৰকাৰী বা প্ৰাদেশিকীকৃত বিদ্যালয়লৈ কোনো ব্যক্তি যোৱাত বাধা আৰোপ কৰি কোনো জাননী বা নিৰ্দেশনা জাৰি কৰা হোৱা নাই বুলি বিদ্যালয় শিক্ষা বিভাগে স্পষ্ট কৰি দিছে। নগাঁও লোকসভা সমষ্টিৰ সমাগত উপ নিৰ্বাচনক কেন্দ্ৰ কৰি জিলাখনত জিলা আৰু আৰক্ষী প্ৰশাসনৰ ব্যাপক তৎপৰতা আৰম্ভ হৈছে। ৰাজ্য চৰকাৰৰ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা, সাধাৰণ প্ৰশাসন আদি বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই আজি বঙাইগাঁও জিলা আয়ুক্তৰ কাৰ্যালয়ত কেইবাটাও বিভাগৰ কাম কাজ আৰু বিভিন্ন বিষয় সন্দৰ্ভত এখন পৰ্যালোচনা সভা অনুষ্ঠিত কৰে। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট ট্ৰেক আদালত

প্ৰবাসী অসমীয়াৰ সাক্ষ্য প্ৰদান প্ৰক্ৰিয়া অব্যাহত আছে। চৰাইদেউ জিলাত কাইলৈৰ পৰা অহা 10 অক্টোবৰলৈ সেৱা সেতু অভিযানৰ বিশেষ শিবিৰৰ আয়োজন কৰা হৈছে। জনসাধাৰণৰ চাহিদা অনুসৰি দুগ্ধ উৎপাদনৰ লক্ষ্যৰে ৰাজ্যৰ 1655গৰাকী কৰ্মীলৈ পাৰিতোষিক হিচাপে 7,06,70,800 টকা মোকলাই দিয়া হৈছে। জাপানত অনুষ্ঠিত এছিয়ান গেমছত আজি ভাৰতে আৰ্চাৰীত 3টা আৰু শ্বুটিঙত 1টা সোণৰ পদকসহ মুঠ 4টা সোণৰ পদক অৰ্জন কৰে আৰু গুৱাহাটীৰ বৰ্ষাপাৰাত অনুষ্ঠিত এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ দ্বিতীয়খন খেলত ৱেষ্ট ইণ্ডিজে ভাৰতক জয়ৰ বাবে 406 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছে। আমাৰ এতিয়াৰ মুখ্য বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি নিশা 9:25 শুনিবলৈ পাব।

হোমেন বৰগোহাঁইৰ একে নামৰ উপন্যাসৰ মহেন্দ্ৰ বৰঠাকুৰে কৰা অনাতাঁৰ নাট্যৰূপ এই ধাৰাবাহিকখনে নিবেদন কৰিছে গুৱাহাটীৰ কথা ৰেপাৰেটৰী থিয়েটাৰে। প্ৰযোজনা অবিনাশ শৰ্মাৰ। এয়া শুনক অস্তৰাগৰ প্ৰথম খণ্ড।

0: যা, মায়ে দিব ভালকৈ, যা ভিতৰলৈ।
1: গেটখনে মই কোনো দুখ কৰা নাই, গতিকে ভয় কৰাৰ কাৰণো নাই।
0: মাৰ খং, পঢ়া শুনা নাই, কেৱল খেলা আৰু খেলা, কলেজ নাই।
1: কলেজখন আছে আইতা, ক্লাছে নাই।
0: ঐ, চুপাত ভৰি তুলিলে মায়ে কিন্তু সুধাই নেৰে দেই, দিব ভালকৈ।
1: দিয়ে যদি মোক দিব, তোৰ চিন্তা কি হ'ৰ?
0: কুচন কভাৰ কেইটা কেতিয়াবা ধুই পাইছ? মা আৰু মইহে তেওঁ ধুব লাগে।
1: কিনো মানুহে নকৰা কাম কৰ, এনেকে চাবোন অকণমান মাৰি এনেকে এনেকে ঠুকুচি দিলে হৈ গ'ল, এইটো কিবা কাম নেকি? দেউতা গ'ল,
0: ওলাইছে।
1: ৰ'ব মা, বাকীখিনি মই সম্পূৰ্ণ কৰি দিওঁ। পৰীক্ষালৈ আৰু এমাহো নাই, অথচ খেলা খেলা আৰু খেলা। আজি মা, কেৱল আজি আৰু কাইলৈ, আজি প্ৰেক্টিচ কৰি আহিলোঁ, আকৌ পিছবেলা যাম। কাইলৈ খেল, কাৰ লগত জানা? গুৱাহাটী ইউথ ক্লাবৰ লগত। পঢ়িৰ পৰা একেবাৰে পঢ়া পঢ়া পঢ়া আৰু পঢ়া।
2: হৈছে হৈছে, অসমীয়াত মেজৰলৈ।
1: তুমি দেখিছাই মা, আজিকালি মই সাহিত্যিক ভাষাকে কথা বতৰাত ব্যৱহাৰ কৰোঁ।
0: মই যাওঁ।
2: তাৰমানে তই আকৌ খেলিবলৈ যাবি?
0: প্ৰেক্টিচ মাত্ৰ আজি।
1: ঐ তই গলি নে? যা যা যা।
3: সাবিত্ৰী।
2: গৈছোঁ ৰবা। কুনাল, অকণমান ছিৰিয়াছ হ। আজিকালি যিটো প্ৰতিযোগিতাৰ যুগ, যেনে তেনে পাছ কৰিলেইতো নহ'ব, এই কথাষাৰ অন্ততঃ মনত ৰাখিবি।
0: দেউতাই চিঞৰি আছে, ৰঙা বল পেনটো দেউতাৰ মেজত নাই, মই যাওঁ পাই।
3: সাবিত্ৰী, মোৰ গৰম হৈ যায় বুজিছা?
2: কি হ'ল?
3: এই যে বেঞ্জামিন কষ্টাৰ টেবুলৰ ওপৰত, মানে
2: বেঞ্জামিন কষ্টাৰ টেবুলৰ
3: নহয়, হে আই মিন হেৰিটো যে,
2: হেৰিটো যে কোনটো, এই যে ক'লা তুমি বেঞ্জামিন কষ্টাৰ, সেইটোনো কি বস্তু?
3: আহা, মই ক'ব খুজিছোঁ মোৰ ৰঙা বল পেনটো কলৈ গ'ল। বস্তু থোৱা ঠাইত থাকিব লাগে, তোমালোকে কোনেও হাত নিদিলে থোৱা ঠাইৰ পৰা সি আঁতৰি যাব নোৱাৰে নহয়।
2: তুমিয়ে কিজানি অন্য ক'ৰবাত থলা।
3: এৰা, তেনেকুৱা ভুল মই কৰোঁ? হা, মই কৰোঁ কেতিয়াবা? বেঞ্জামিন কষ্ট,
2: সেইটোনো কি গাই আছা হে, মই একো বুজিছোঁ যি পোৱা নাই।
3: নক'বা, মূৰত মানে সোমাই আছে বুজিছা। কালি ক্লাছত বেঞ্জামিন কষ্টাটোৰ বিষয়ে কৈছিলোঁ, অসম্পূৰ্ণ হৈ থাকিল। আজি আকৌ সেইটো প্ৰসংগত কম বুলি কৈ আহিছোঁ। কথা কেইটামান দাগ দি ল'ব লাগিছিল। এই ৰঙা বল পেইণ্টটো
1: দেউতা, এইটোৰে কাম চলিবনে? ৰঙা নহয় পিছে, ক'লা।
3: এই ৰঙা আৰু ক'লা, ইটোৰ পৰিপূৰক সিটো হ'ব পাৰে নেকি?
1: মোৰ ভুল হ'ল দেউতা, তোমাৰ ৰঙা বল পেইণ্টটো ময়ে জেপত লৈ ক্লাবলৈ গৈছিলোঁ, তাত থাকি আহিল।
2: তইনো বাৰু দেউতাৰ পেইণ্টটো লৈ?
3: ৰ'বা, মোক ক'বলৈ দিয়া,

0: মোৰ মেজৰ পৰা কলমটো তোৰ জেপলৈ কিয় যাবলগীয়া হ'ল? হা, তহঁতক প্ৰয়োজনীয় সকলোবোৰ গোটাই দিয়া নাইনে? মই নিজৰ নিজৰ বস্তুবোৰ য'তে ত'তে পেলাই ৰাখিব লাগে কিয়?
1: চৰি দেউতা,
0: এটা শব্দ উচ্চাৰণ কৰাৰ লগে লগে সকলো দুখ মাফ হৈ যাব নোৱাৰে। মই বাৰে বাৰে কৈছোঁ, একোটা নিৰ্দিষ্ট বস্তু নিৰ্দিষ্ট ঠাইত ৰখা হয়, ৰখা উচিত যাতে হাত দিলেই বস্তুটো পোৱা যায়। যা, এতিয়া 10 মিনিটৰ ভিতৰত মোক মোৰ কলমটো আনি দে। 10 মিনিট সময় দিছোঁ, মোৰ কলেজলৈ যাবৰ সময় হৈ গৈছে।
1: কিন্তু দেউতা,
0: সময় নষ্ট নকৰিবি, যা। এৰা সাবিত্ৰী, কলমটো মই কলেজলৈ নিনিও, বুজিছা? এতিয়া মোৰ নহ'লেও হ'ব, কিন্তু শিক্ষা এটা পাব লাগে।
2: ঘৰখনত আমি আটাইবোৰ জীয়া মানুহ আছোঁ, বয় বস্তুবোৰ অকণমান ইফালৰ পৰা সিফাল হ'ব পাৰে আৰু, তাতে তুমি একেবাৰে?
0: মই একেবাৰে মানে গৰ্জি উঠোঁ। কিয় কিয় গৰ্জি উঠোঁ? সকলোতে এটা ডিচিপ্লিন লাগে, এটা শৃংখলা, নিয়ম, এইবোৰ সিহঁতে শিকিব লাগিব, দৰকাৰ হ'লে তুমিও।
2: মই ইতিমধ্যে তোমাৰ পৰা কি শিকিলোঁ জানা? ক'তো হাত নিদিয়াকৈ থম থমকৈ বহি থাকিলে বয় বস্তুবোৰ তাৰ নিজ নিজ ঠাইত থাকিব। আমি ভাবিব নালাগিব যে আমিবোৰো লৰচৰ কৰিব পৰা, হাত ভৰি থকা, বয় বস্তু ব্যৱহাৰ কৰিবলগীয়া হোৱা একো একোজন জীয়া মানুহ।
0: মোৰ কথাষাৰ তুমি বুজি পোৱা নাই কিয়? মই ক'ব খুজিছোঁ,
2: তোমাৰ 11:15 ক্লাছ আছে বুলি কৈছিলা নহয়, এতিয়া 10:30 বাজিল।
0: শুনা শুনা, মই ক'ব খুজিছোঁ,
2: আজিনো তোমাৰ কেইটা ক্লাছ আছে?
0: মই তোমাক ক'ব খুজিছোঁ,
2: তুমিনো ক'ব লগাখিনি কৈ চাই দেখোন, বাৰে বাৰে আৰু একেখিনি কথাই কিয় কৈ থাকিব লাগে? তোমাৰ কথাৰ সাৰমৰ্ম হৈছে যে থোৱা বস্তুবোৰ তাৰ নিজ নিজ ঠাইত থাকিব লাগে, এইটো নহয় জানো? কিন্তু কিছুমান কাৰণত কেতিয়াবা সেইটো নহ'ব পাৰে, তাতে তুমি একেবাৰে হুলস্থুল এখন নকৰিলেও হয় দিয়া।

0: টেলিগ্রাম।
1: হ্যাঁ, টেলিগ্রাম? তার মানে
0: লোয়া নিজে চাই লোয়া।
1: দিয়ে এতিয়া মই কি করো?
0: কি করো মানে? দেউতার অবস্থা বেয়া, তোমাক মাতি পঠিয়েছে, গতি তুমি যাবা। ইয়াত আর কি করো বলে সুদিবলগে কি তো আছে?
1: পুরোহিত দিয়া টেলিগ্রাম, আজি তিনিদিন হল।
0: সেইবাবেতো কৈছো এতিয়া যোৱাৰ ব্যৱস্থা কৰা।
1: এৰা এৰা, কি যে কৰো। আচ্ছা, ইতিমধ্যে যদি কিবা দুৰ্ঘটনা ঘটি গৈছে,
0: ওচৰত কাৰো ফোন চোন নাই নেকি? খবৰ এটা কৰি চাব পাৰা দেখোন।
1: আমাৰ গাঁৱলৈ এতিয়াও ফোনৰ লাইন যোৱা নাই ৰবা।
0: কিবা অঘটন ঘটক বা নঘটক, তুমিতো যাবই লাগিব, গতিকে এতিয়া তাৰ ব্যৱস্থা কৰা।
1: মোৰ বিশ্বাস টেলিগ্ৰাম যেতিয়া কৰিছে, নিশ্চয় একেবাৰে ক্ৰিটিকেল অৱস্থাত কৰিছে। গতিকে দেখিবলৈ আজিলৈকে জীয়াই থকাৰ সম্ভাৱনা ক্ষীণ। মই কিজানি দেউতাক দেখিবলৈ নাপাম।
0: কিজানি তোমাৰ অপেক্ষাতে আছে, কিজানি তোমাক দেখি ভাল হৈ যায়। কিয়, যোৱা বছৰ দেখোন দেউতাক কিমান ছিৰিয়াছ হৈছিল, কিন্তু তুমি গৈ পোৱাৰ পিছত দেউতা লাহে লাহে ভাল হৈ আহিছিল।
1: মই গৈ দেউতাক পাবগৈও পাৰোঁ নহয়নে? ঠিকেই, মই এতিয়া যোৱা উচিত, কিন্তু এতিয়াতো বাছ নাই।
0: ৰাতিৰ বাছবোৰ নাই নেকি? কিবা
1: ৰাতিৰ বাছ, ৰাতিৰ বাছ, ৰাতিৰ বাছ আছে।
0: চোৱা, সোনকালে টিকট নকৰিলে নাইট চুপাৰটো ছিট পোৱা মুস্কিল।
1: টিকেট নাপাব পাৰোঁ নেকি বাৰু?
0: ফোন এটা কৰি চোৱাচোন নহ'লে।
1: টিকেট পাই যাওঁ নহয়, মানে মই ক'ব খুজিছোঁ নাইট চুপাৰত টিকেট পাবও পাৰোঁ ন? আচ্ছা ৰবা, মই ফোন এটা কৰি লওঁ, ৰবা ফোন এটা কৰি লওঁ।

Hello. Super service. আচ্ছা, লখিমপুর নাইট সুপাৰটা যি নাই, কোনো এখন গাড়ীটো নাই? আচ্ছা আচ্ছা ঠিক আছে, হ'ব হ'ব। এৰা নাই, বুজিছা? নাই, টিকেট নাই। আচ্ছা, এই মই এতিয়া কলেজলৈকে যোৱাটো ভাল হ'ব নেকি? আচ্ছা, কালিলৈ ৰাতিপুৱা হেৰি নহয়, হেৰা যদি কিবা

0: অঘটনে ঘটিলেহেঁতেন আৰু এখন টেলিগ্ৰাম নকৰিলেহেঁতেন নে? বাৰু ৰ'বাচোন ৰ'বা, আচল কথাটো চোৱাই নাই, টেলিগ্ৰামখন এক্সপ্ৰেছ নে অৰ্ডিনেৰী? অৰ্ডিনেৰী চোৱা, এইয়া চোৱা, বৰ বেছি ছিৰিয়াছ হোৱা হ'লে নিশ্চয় এক্সপ্ৰেছ টেলিগ্ৰাম কৰিলেহেঁতেন। আচ্ছা সাবিত্ৰী, মই এতিয়া কলেজৰ পৰাই আহোঁ বুইছা, এই কিতাপকেইখন মই
1: দেউতা গ'ল।
2: মই তহঁতক কিমান ক'ব লাগে যে দেউতাৰ বস্তু নল'বি, কিয় বাৰে বাৰে গালি খাবলগীয়া কামবোৰ কৰ? তহঁতে জানই যে দেউতা সকলো ক্ষেত্ৰতে সাংঘাতিক পৰিপাতি, এটা বস্তু ইফালৰ পৰা সিফাল হ'লে দেউতাৰো খং উঠে। অথচ
1: এইটো পেইন,

0: এডৰে হুমুনিয়া কাহি থাকিলে কি হ'ব?
1: ও তুমি টোপনি ধৰা নাই?
0: সাৰ পাই গ'লো। চোৱা, কাইলৈ পুৱাৰ বাছতে তুমি যাব লাগিব, প্ৰায় দিনটোৱে যাব। তাত গৈ আকৌ কি অৱস্থাত কি পোৱাগৈ সেইটোতো ইয়াত একো ক'ব নোৱাৰি, গতিকে টোপনিটো পূৰাই লোৱা হ'লে ভাল আছিল।
1: মোৰ মানে কিবা এটা হৈছে বুজিছা, টোপনি ধৰিব খোজে, সপোন দেখা দি কিবা কিবি দেখোঁ, সাৰ পাই যাওঁ।
0: কি দেখা?
1: একো ঠিক নাই, সংলগ্ন কিছুমান ছবি, মোৰ গাঁৱৰ ঘৰখন, সেই শৈশৱ নৈখন, গাঁৱৰ মানুহৰ বিচিত্ৰ মুখ কিছুমান, দেউতাক দেখোঁ, বৰ ভয় লাগে বুজিছা।
0: চোৱা, এই অযথা চিন্তাবোৰ কৰি একো লাভ নাই, বোলা অকণমান শুই ল'বাগৈ।
1: সিবাৰ যাওঁতে দেখিছিলোঁ এক ভয়ংকৰ দৃশ্য।
0: জানো, তুমি দেখোন সকলোবোৰ মোক কৈছিলা। চোৱা, এইবোৰ কথা ভাবি এতিয়া একো লাভ নাই। কিয়? তুমি দেখোন সিবাৰ যোৱাৰ পাছত দেউতা লাহে লাহে ভাল হৈ আহিছিল, এইবাৰো ভাল হৈ আহিব পাৰে, অথবা
1: আৰু বেয়া লগা অৱস্থালৈও যাব পাৰে। দেউতাক চোৱা মেলা কৰিবৰ কাৰণে যিজনী তিৰোতা আছিল তাইও এতিয়া নাই। কি হৈছে বাৰু কোৱাচোন?
0: কি হৈছে কি নাই হোৱা, অথবা কি হ'ব লাগিছিল, সেইবোৰ কথা ভাবি জানো এই দুভাগ ৰাতি আমাৰ কিবা লাভ হ'ব কোৱাচোন?
1: বুঢ়া বয়সত মানুহৰ শৌচ প্ৰস্ৰাৱৰ নিয়ন্ত্ৰণ ক্ষমতাও কমি যায় নহয়নে, আনকি ঘ্ৰাণ শক্তিও কমি যায়। বিছনাৰ পৰা আহিছিল শৌচ প্ৰস্ৰাৱৰ দুৰ্গন্ধ, কিন্তু দেউতাৰ নাকত সেই দুৰ্গন্ধ লগাগৈ নাছিল। জীৱনৰ ইয়েই কি পৰিণতি!
0: তুমি ইমান আৱেগিক হ'লে কেনেকৈ হ'ব কোৱাচোন?
1: মই বাৰে বাৰে ভাবিছোঁ বুজিছা সাবিত্ৰী, মৃত্যুৱে যেন বাৰ্ধক্যৰ এই চৰম যন্ত্ৰণা আৰু অৱমাননাৰ পৰা দেউতাক ৰক্ষা কৰে। আনকি মোলৈ অহা টেলিগ্ৰামখনে দেউতাৰ মৃত্যুৰ বাতৰি কঢ়িয়াই আনক, কিন্তু
0: মোৰ কি ভাৱ হয় জানা? মৃত্যু নামৰ এই দৈত্যটো আচলতে এনেকুৱাই, নিগনিটো মাৰি পেলোৱাৰ আগতে মেকুৰীটোৱে তাক লৈ যিদৰে খেলা কৰে, এই মৃত্যু নামৰ দৈত্যটিও সেইদৰে আমাৰ জীৱনক লৈ খেলা কৰে। মই খুব ভালদৰে অনুভৱ কৰিছোঁ তুমি তেনেকুৱা এটা দৃশ্য চাবলৈ ভয় কৰিছা।
1: ভয় লাগিছে, লাগিছে, মোৰ ভয় লাগিছে, কাৰণ দেউতাক মই খুব ভাল পাওঁ সাবিত্ৰী, দেউতাক মই খুব ভাল পাওঁ।
0: মই বুজিছোঁ, আৰু সেইবাবে যে অথনি নাইট চুপাৰ টিকট নাপায় তুমি স্বস্তি অনুভৱ কৰিছিলা, সেইটো মোৰ চকুত ধৰা পৰিছিল। এইটো যে এটা সাময়িক সকাহ আছিল সেই কথাটো তোমাৰ মুখখনতে ধৰা পৰি গৈছিল
1: সাবিত্ৰী।
0: বলা বলা, অকণমান শুই ল'বাগৈ। চোৱা, তোমাৰ দৰকাৰী কাপোৰ কানিবোৰ মই চুটকেছত ভৰাইছোঁ, আৰু হৰলিক্স, বাদাম, খিচমিচ, বেদনা, এনেকৈ দুই এটা বস্তু গোটাই থৈছোঁ।

0: নহবনে বাৰু?
1: জানো ছাৰ, এইবোৰ দৰকাৰ নহয়।
0: সেইবোৰৰ দৰকাৰ হওক বুলিয়ে আমি আশা কৰিম।
1: আচ্ছা, মই বাৰু সঁচাকৈ নাইট ছুপাৰত টিকেট নাই বুলি শুনি স্বস্তি অনুভৱ কৰিছিলোঁ নেকি হে সাবিত্ৰী?
0: কৈছোৱেই দেখোন, তোমাৰ মুখত স্বস্তিৰ ভাৱ স্পষ্ট হৈ পৰিছিল।
1: কিয়? কিয় মই সকাহ পোৱাৰি পাইছিলোঁ? কিয় মোৰ মনৰ ভাৱ এনেকুৱা কিয় হৈছিল?
0: হয়তো তুমি ক'ব নোৱাৰাকৈ ভাবি পেলাইছিলা যে অন্ততঃ কিছু সময়ৰ বাবে হ'লেও এক যন্ত্ৰণাদায়ক দৃশ্য চোৱাৰ পৰা তুমি নিষ্কৃতি পালা।
1: হ'ব পাৰে সাবিত্ৰী, হ'ব পাৰে। বাৰ্ধক্যৰ হাতত জীৱনৰ এই কৰুণ আৰু অপমানজনক পৰাজয়ৰ দৃশ্য চাব পৰা সাহস হয়তো মোৰ নাই।
0: কিন্তু বাস্তৱটোতো আৰু তুমি ভাল পোৱা বেয়া পৰে নাহে।
1: তুমি নাজানা সাবিত্ৰী, মোৰ দেউতা কিমান শক্তিমান মানুহ আছিল, সেই কথা তুমি নাজানা। মোৰ এনেকুৱা লাগে যেন তেওঁ আছিল পৃথিৱীৰ আটাইতকৈ শক্তিমান মানুহ। 50 চনৰ ভূমিকম্পত যেতিয়া পৃথিৱী প্ৰায় তল ওপৰ হৈছিল, নৈ বিলৰ চিন নোহোৱা হৈছিল, বৰদেউতাহঁতৰ পকী ঘৰটো ভাগি পৰিছিল, গৰু ছাগলীবোৰে আতংকত চিঞৰিছিল, ঈশ্বৰ আল্লাহ নামে আকাশ মুখৰিত কৰিছিল, মোৰ দেউতাই মোক কোলাত তুলি লৈছিল। মোৰ শিশু মনত সেইদিনাই অনুভৱ কৰিছিলোঁ যে মোৰ দেউতাই পৃথিৱীৰ সবাতোকৈ ওখ আৰু বলি মানুহ। ধুমুহাই দেউতাক হাৰ মনাব নোৱাৰে, বানপানীয়ে বাট এৰি দিব লাগিব, কোনেও তেওঁৰ গতিক ৰুদিব নোৱাৰিব। কিন্তু
0: চোৱা, বেছি চিঞৰ বাখৰ কৰিলে ইহঁতৰো টোপনি ভাগিব, ওচৰৰ কোনোবাই যদি শুনি দৌৰি আহে বৰ ডাঙৰ কথা হ'ব। চোৱা, সময়ে বৰ নিষ্ঠুৰ খেল খেলে
1: সাবিত্ৰী। যিজন মানুহে ধুমুহা, বানপানী, ভূমিকম্পক শাসন কৰিছিল, তেওঁ আজি নিজৰ শৌচ প্ৰস্ৰাৱৰ বেগ নিয়ন্ত্ৰণ কৰিব নোৱাৰে?
0: আমি কোনোৱে সেই নিৰ্মম খেলৰ পৰা আঁতৰি থাকিব নোৱাৰোঁ, কোনোৱেই নোৱাৰোঁ।

0: কিয়নলো
1: কত আছ?
0: ইয়াত ইয়াত আছো। মাক কবি পৰিছো। সোফাত ভৰি তুলি বহিছো যদিও মোৰ ভৰি সোফা।
1: দাদা এখন চাই দে না।
0: এটা মোৰ পৰা আছে।
1: অকমান চাই দে না, মাৰো সময় নাই। দেউতা যাবলৈ ওলাইছে বাপে, মা একেবাৰে দৌৰি ফুৰিছে। অকমান চাই দে না।
0: মই কিন্তু সোফাত ভৰি হাত তুলি বহিছো।
1: এতিয়া বহ পাৰো, সদায় নবহি।
0: এতিয়া কিয় বহিব পাৰো? পিছত কিয় নোৱাৰো?
1: আরে দে না,
0: কারণ এতিয়া তো স্বার্থ আছে সেলফিজ কৰবাৰ।
1: দে না প্লিজ।
0: চাও বইখন দে। ঐ এবোৰ কি লিখিছ?
1: আহিল কোনোবা?
0: চন্দ্ৰ আংকলৰ গাড়ীৰ মাত।
1: ফটকৈ চাই দে।
0: হ'ব দে, গুড গুড গুড।
1: হসা পাৰিছো মই লিখিব, একেবাৰে নিজে লিখিছো। কিন্তু
2: তোমালোক দেউতাৰ ওলাইছেনে?
1: ওলাইছে।
0: বহক আংকল।
1: দেউতা, অ দেউতা, আংকল আহিছে।
2: কি মাজনী, স্কুললৈ অহা যোৱা চলি আছে?
1: আজি স্কুল নাই।
2: অ, আজি শনিবাৰ বাবে। হেল্ল' ইয়ং মেন, তোমাৰ কেনে চলিছে প্ৰিপেৰেশ্যন? আমাৰ সুশান্তৰ পঢ়া কিন্তু বৰ চেলেং পেটেং, একে ঠাইতে বেছি সময় বহিয়েই থাকিব নোৱাৰে।
3: চন্দ্ৰ, তুমি বৰ ভাল সময়ত আহিলাহে চন্দ্ৰ।
2: মই দেখোন তোমাক কালিয়ে কৈ থৈছিলোঁ 7 বজাত পাই যাম বুলি।
3: তোমাৰ গাড়ীৰ শব্দ নুশুনিলোঁ যে।
2: আনিছোঁ আনিছোঁ, গাড়ীখন আনিছোঁ।

0: শুনিছো,
1: আমি শুনিছো।
2: আংকলৰ গাড়ী শব্দ নাই যেনে লাগে।
3: ও তুমি ওলাই চাই, লৰালৰি নকৰিলে হ'ব বুজিছা। ইয়াৰ পৰা বাছ ষ্টেণ্ডলৈ বৰ বেছি 12-15 মিনিট সময় লাগিব। আমাৰ হাতত এতিয়া 45 মিনিট সময় আছে, তাৰমানে চাহ একাপ খাব পৰা সময় আছে। আরে মই চাহৰ নাম লওঁতেই ফুকননি আনি চাহ হাজিৰ কৰি দিলে।
4: আপোনাৰ মাত শুনিয়ে বুজিলোঁ, একাপ চাহ বেছিকৈ ল'ব লাগিব। লওকচোন,
3: দিয়ক
4: দিয়ক। আকৌ কেনিবা যোৱাৰ আগতে চাহ একাপ খায়ে যায় নহয়। লোৱা, তুমিও লোৱা।
0: দিয়া দিয়া।
4: ঐ তহঁত দুটা ভিতৰলৈ যাচোন।
0: আচ্ছা চন্দ্ৰ,
3: কোৱা।
0: এই কলেজৰ পৰা মই মাথোন 3 দিনৰ ছুটী লৈছোঁ বুজিছা, হ'বগৈ চাগে নহয়নে?
3: দৰকাৰ পৰিলে এক্সটেণ্ড কৰিবা।
0: মই ভাবিছোঁ দেউতাক ইয়ালৈকে লৈ আহিম, নোৱাৰিনে?
3: এই সিদ্ধান্ত তুমি ইয়াত ল'ব নোৱাৰা। দিলীপ যোৱা, তুমি ৰেডি হৈ লোৱাগৈ।
0: ৰাইট।
4: খুব নাৰ্ভাছ কৰিছে।
3: কালি খবৰটো মোক দিবলৈ যাওঁতেই মই বুজি পাই গৈছোঁ।
4: যোৱা নিশাটো একেবাৰে নুশুলে, ইয়াতে বহি আছে।
3: আচলতে এই গোটেই কথাটো বুজাবলৈ অলপ মুস্কিল বুজিছে। দিলীপৰ বাবে তেওঁ দেউতাকেই আছিল ফ্ৰেইন, ফিলছফাৰ আৰু গাইড। সৰুতে মাতৃহাৰা হ'ল। তেওঁ শৈশৱ, কৈশোৰ, যৌৱনৰ প্ৰতিটো খোজতে আছিল দেউতাক। শৈশৱ কিশোৰৰ দেউতাকজনক তেওঁ এনেদৰে মনত সোমাই আছে যে বৰ্তমানৰ বয়সে আচুৰা দেউতাকক তেওঁ গ্ৰহণ কৰিব পৰা নাই।
4: আপুনি নহ'লে অকণমান বুজাবচোন, ইমান আৱেগিক হ'লে কেনেকৈ হ'ব কওকচোন?
3: দেউতাকৰ বাৰ্ধক্যকাতৰ যন্ত্ৰণাখিনি চাবলৈ পোৱাতকৈ তেওঁ কেতিয়াবা কেতিয়াবা দেউতাকৰ মৃত্যুকো কামনা কৰিছে। আকৌ পিছ মুহূৰ্ততে তাৰ বাবে অপৰাধবোধেও তেওঁক বিব্ৰত কৰিছে। কথাবোৰ তেওঁ মোৰ আগত ইমান গোপন কৰা নাই। আজি কাগজখন দিয়া নাই?
4: কাগজখন ৰ'ব। এইখন এইখন লওকচোন।
3: দিয়ক,
4: আপুনি অকণমান বহকচোন দেই, মই আহিছোঁ ভিতৰৰ পৰা।
3: হ'ব।
0: চন্দ্ৰ, মই সাজু।
3: ব'লা তেনেহ'লে গৈ থাকোঁ।
0: ব'লা, মই আহোঁ সাবিত্ৰী।
4: গৈ পাই নহ'লে কিবাকৈ খবৰ এটা দিবা।
3: ৰাইট, আমি সকলোৱে যে চিন্তাত আছোঁ এইষাৰ কথা কিন্তু তুমি মনত ৰাখিবা। ব'লা,
0: ব'লা।

0: মই ঠিক ধৰিব পৰা নাই অ।
1: মই দুল দুল দিলীপ
0: দুল দুল অ আমাৰ দুল
1: হয়
0: হেও মইনো বাৰু তোৰ মুখখন পাহৰিব লাগেনে। তেওঁজ বেলি এনেকুৱা সময়তে মই জানো তোৰ সেই চহৰৰ ঘৰ ওলোৱাগৈ নাছিলোঁ। চকু গৈছে বুইছ চকু গৈছে তই তাৰমানে
1: পোৱাগৈয়ে নাই এই আহিয়ে আছোঁ।
0: এ মই তহঁতৰ ঘৰৰ পৰা আহিলোঁ বুইছ। অঁ
1: হয় নেকি?
0: এই কালিয়াম পণ্ডিত আছে
1: অঁ
0: মই পিছে নজগালোঁ এই দেউতাৰ আকৌ মাত সাৰ নলগালোঁ। এই যে তোৰ পেহীৰ বিধৱাজনী কি

0: নাম
1: স্বৰ্ণ বাইদেউৰ কথা কৈছে?
2: অঁ অঁ অঁ পাহৰি থাকোঁ নামবোৰ আজিকালি, পাহৰি পাহৰি যাওঁ। তাইকে মাতটো দি আহিলোঁ, ভাগৰ যুগে আহিছ নহয় বোপাই, যা যা, এই পিছে পৰে লগ হ'লে কথা পাতিম, মই আকৌ আহিম, মই আকৌ আহিম।
1: ভাল তেনেহ'লে,
2: যা বোপাই যা, ঈশ্বৰে মংগল কৰক।

0: Why do?
1: Wadul? Toy ahili.
2: Tumi asa boli khobor palo. E deutar
1: bhale ase buisa? Bhale ase. To kon mani yar bo? Moi pani kolot hoya.
2: Deuta
1: etia huise buisa? Dudin man khawon huon ekoi nasil noy. Aji rati upoy ga tu dhum bolle. Thuai dilu. Pithaguri duta manoke hijai dilu. Khale. Khai ako bisonat pori. এতিয়া দেখিলো হৈ আছে ওচৰতে পণ্ডিতো আছে
2: পণ্ডিত
1: ৱা কালিৰাম পণ্ডিত আকৌ তই আহিবি আহিবি বুলি কালিৰে পৰা বাটলৈ চাই আছো গাঁৱৰ মানুহবোৰেও আহি তোৰ কথাকে সুধি থাকেই নহয় দুদিনমান ভয় খুৱাই দিলে বুজিছ হেৰি কৰ মুখ হাতখন ধুইয়াকৈ নাদৰ পাৰতে পানী আছে তহঁতৰ কোঠাটোতে বিচনা মই পাৰিয়ে থৈছোঁ সেইটোলৈকে গৈ কাপোৰ কানি সলাই ল'ব পাৰিবি ল গামোচাখন ল
2: দিয়া
3: বাইদেউ অ বাইদেউ
1: হিৰু লাহে লাহে মাত্ৰ অকণ সৰু কৰচোন মোমাইটি শুইছে পণ্ডিতে সেই অকণমান শুব ধৰিছে হাতীয়ে ছোৱালী নিচৰিবিচোন
3: এ মই বুজিছা বাইদেউ
1: ঢেৰ মাতটো অলপ সৰু কৰচোন
3: এ ৰ'বাহে মোৰ কথা শুনা পিতৌ বেজৰ তাৰ পৰা আহিলোগৈ মাতি আহিছো পিতৌ বেজ বোলো নিশ্চকুৰে বেমাৰী চাই লৈ কি দিয়া দিবা আহিব এতিয়া
1: দুল আহিছে
3: কি আহিছে
1: কৰ্তাই এইটো ধুমকলা নেকি আমাৰ দুল আহিছে
3: অ আমাৰ দুলকাইদেউ আহিছে অ কেতিয়া আহিল
1: আকৌ চিঞৰিছ
3: অ কেতিয়া আহিল
1: এই এখন্তেক আগতে হেৰি নহয় এই তই যে পিতৌ বেজক মাতিলি পণ্ডিতক সুধিছিলি
3: নাই নাই কাকো সোধা নাই
1: কেলে পণ্ডিতক নুসুধাকৈ মাতিব নালাগিছিল নহয়
3: আহা চাই আপত্তি নকৰি দিয়াহে
1: কৰে নকৰে সেইবোৰ পিছৰ কথা কিন্তু সুধিবতো লাগিব
3: সুধিম দিয়া সুধিম অ ছাৰ ৰাতি ৰাতি ইয়াতে আছে উপায় ন মানে এই বৰ্তাৰ লগত
1: পণ্ডিত মানুহ নহয় বুজিছ হাইলাখ দেৱতা পণ্ডিত নোহোৱা হ'লে ইমান দিনে মোমাইটিৰ হাৰতো বন গজিলেহেঁতেন মোকে খবৰ দিবলৈ তহঁতনো কোন গৈছিলি হু গৈছিলি জানো কচোন
3: এ মইনো খবৰ পাইছোঁ কেতিয়া কালিহে চাইহে ক'লে গৈ বোলে ডম্বৌ এনেকুৱা তেনেকুৱা কথা খবৰ এটা ৰাখিবি মই লগে লগে আহিলোঁগৈ নহয় আজি সেয়া পিতৌ বেজৰ ওচৰ পালোগৈ
1: এতিয়া ল'ৰাও আহিছে পণ্ডিতো আছে তেওঁলোকে যি ভাল বোলে সেইমতেহে কৰিব লাগিব বুজিছ ঘপকৈ একো কৰিব নোৱাৰিবি আৰু এটা কথা নহয় এই পিতৌ বেজৰ মন্ত্ৰ বোলে আজিকালি নাফাফে বহুতেই কোৱা শুনিছোঁ নহয়
3: বিশ্বাসে মিল হৈ তককে বহুদূৰ বুজিলা বাইদেউ পিতৌ বেজৰ জহা পানী সভক্তি এঢুক মাৰি দিয়া মাৰি দিয়া দিলা নে
1: দিলো পিছে
3: লগে লগে তোমাৰ গাৰ পৰা দেহবোধ সকলোবোৰ পলাই পত্ৰং দিলে সেই যে টংকেশ্বৰ
0: ল'ৰাটো ডম্বৰো দেখোন
3: ইয়ে মোৰ ভাগ্যই কাইদেউ মোৰ ভাগ্য তোমাক এনেকে লগ পাম বুলি মই
1: হিৰু বোপাই ডম্বৈ তোক আকৌ কৈছো বৰ চিঞৰি চিঞৰি কথাবোৰ নকবিচোন পণ্ডিতৰ কথাকে অকণমান চিন্তা কৰ হেৰো বেমাৰীৰ লগত দুনিশা মানুহজনে
3: কি কৰিম ককাইদেউ মানে পাহৰি পাহৰি যাওঁ
1: মই চাহ পানী এটোপা কৰোঁ পণ্ডিতৰ হাৰ পাইহে লাগে

অস্তরাগ। শ্রোতাসকলে ইমান পরে হোমেন বরগোহাঁইর একে নামৰ উপন্যাসৰ মহেন্দ্ৰ বৰঠাকুৰে কৰা নাট্যৰূপৰ প্ৰথম খণ্ডটি শুনিলে। নাটখনি নিবেদন কৰিলে গুৱাহাটীৰ কথা ৰেপাৰ্টৰী থিয়েটাৰে। বিভিন্ন চৰিত্ৰত অভিনয় কৰিলে জয়ন্ত দাস,

এই আকাশবাণী গুৱাহাটীৰ মহাবাহু আৰম্ভ কৰিছোঁ চিত্ৰগীত। অসমীয়া বোলছবিৰ গীতৰ অনুষ্ঠানটিত প্ৰথমেই শুনোৱা হওক জেতুকা পাতৰ দৰে বোলছবিৰ দুটি গীত। প্ৰথমে এয়া জুবিন গাৰ্গৰ কণ্ঠৰ এটি গীত।

জেতুকা পাতৰ দৰে বোলছবিত সেয়া আছিল দেখু আৰু জুবলি। শ্ৰোতাসকলে চিত্ৰগীত অনুষ্ঠানটি শুনি আছে আকাশবাণী গুৱাহাটীৰ মহাবাহুযোগে। এইবাৰ শুনোৱা হওক ৰাঘৱ বোলছবিৰ এটি গীত জুবিন গাৰ্গ আৰু মহালক্ষ্মী আয়াৰৰ কণ্ঠত।

0: অঘৰী আত্মাবোল ছবিত সেয়া আছিল ময়ূখ হাজৰিকা। চিত্ৰগীত অনুষ্ঠানটি ইমানতে অন্ত পৰিল। এই আকাশবাণী গুৱাহাটীৰ মহাবাহু খন্তেক পাছতেই নিশাৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী। এতিয়াৰ বাতৰিৰ সৈতে মই জেন্তী ৰাণী ডেকা। অহা 3 অক্টোবৰত হ'বলগীয়া শিলচৰ পৌৰ নিগমৰ নিৰ্বাচন উপলক্ষে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি শিলচৰ পুলিচ পেৰেড গ্ৰাউণ্ডত এখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে। ডঃ শৰ্মাই দলীয় প্ৰাৰ্থীৰ সমৰ্থনত প্ৰচাৰ চলোৱাৰ লগতে দলৰ কৰ্মী আৰু সমৰ্থকসকলক উদ্দেশ্যি ভাষণ দিয়ে। তেওঁ শিলচৰৰ জনসাধাৰণক 24 ঘণ্টাই খোৱা পানী যোগানৰ লক্ষ্যৰে বিশ্ব বেংকৰ সহযোগত বৰাক খোৱা পানী প্ৰকল্প মুকলি কৰা হ'ব বুলি প্ৰকাশ কৰে। ইয়াৰ পূৰ্বে এদিনীয়া কাৰ্যসূচীৰে শিলচৰলৈ যোৱা মুখ্যমন্ত্ৰীয়ে বৰাক উপত্যকাৰ শ্ৰীকোণাৰ অসম সচিবালয়ত বিভিন্ন বিভাগৰ পৰ্যালোচনা বৈঠকত অংশ লয়। সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত মুখ্যমন্ত্ৰীয়ে দুৰ্গা পূজাৰ পাছত পুনৰ শিলচৰ ভ্ৰমণ কৰি সম্প্ৰতি ৰূপায়িত আঁচনিসমূহ দ্ৰুতগতিত সম্পূৰ্ণ কৰা বিষয়ত পৰ্যালোচনা কৰিব বুলি প্ৰকাশ কৰে। তেওঁ লগতে শিলচৰত মেৰামতিৰ কাম চলি থকা পথসমূহ এবছৰৰ ভিতৰত সম্পূৰ্ণ হ'ব বুলি আশ্বাস দিয়ে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ কনভয় গৈ থকা অৱস্থাত এখন এম্বুলেন্স ৰখাই দিয়াৰ বাবে কাছাৰৰ 4 গৰাকী আৰক্ষীক তাৎক্ষণিকভাৱে নিলম্বন কৰা হৈছে। আজি শিলচৰৰ শ্ৰীকোণা অঞ্চলৰ চিৰুকান্দি পইণ্টৰ পৰা বৰাক উপত্যকাৰ অসম সচিবালয়লৈ যোৱা পথত এই আৰক্ষীকেইজন কৰ্তব্য সম্পাদনৰ দায়িত্বত আছিল। কাছাৰৰ আৰক্ষী অধীক্ষক পাৰ্থপ্ৰতিম দাসৰ নিৰ্দেশ অনুসৰি এছ আই বিজয় গোস্বামী, এছ আই শিৱশংকৰ দাস, এল এন কে জাহৰুল ইছলাম আৰু কাপচাৰ আহমেদ বৰভূঞাৰ বিভাগীয় তদন্ত সম্পূৰ্ণ নোহোৱালৈকে নিলম্বন কৰা হৈছে। কাছাৰৰ আৰক্ষী অধীক্ষক পাৰ্থপ্ৰতিম দাসে পূৰ্বে দিয়া এটা নিৰ্দেশত উল্লেখ কৰা মতে কনভয়ৰ চলাচলৰ সময়ত সাধাৰণ ৰাইজৰ অসুবিধা নকৰিবৰ বাবে স্পষ্ট নিৰ্দেশনা দিয়া আছে।

0: পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী অতুল বৰাই আজি গুৱাহাটীৰ কাঁহিকুছিত থকা গোলাপ বৰবৰা ৰাজ্যিক পঞ্চায়ত আৰু গ্ৰামোন্নয়ন প্ৰতিষ্ঠানৰ দ্বিতীয়টো চৌহদ পৰিদৰ্শন কৰে। পৰিদৰ্শন কালত মন্ত্ৰীগৰাকীয়ে প্ৰতিষ্ঠানখনৰ চৌহদত থকা প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ আৰ্হি গৃহ, প্ৰশিক্ষণ কেন্দ্ৰ, প্ৰশিক্ষাৰ্থীৰ আৱাসকে ধৰি বিভিন্ন আন্তঃগাঁথনি আৰু ব্যৱস্থাসমূহ পৰিদৰ্শন কৰে। মন্ত্ৰী বৰাই লগতে প্ৰতিষ্ঠানখনৰ শৈক্ষিক আৰু প্ৰশিক্ষণমূলক কাৰ্যসূচীসমূহৰ অগ্ৰগতিৰ বিষয়েও সংশ্লিষ্ট বিষয়াসকলৰ সৈতে আলোচনা কৰে। তেওঁ প্ৰতিষ্ঠানখনত অনুষ্ঠিত ক্লাইমেট চেঞ্জ একচন এণ্ড ডিজাষ্টাৰ ৰেচিলিয়েন্স শীৰ্ষক এখন কৰ্মশালাত অংশগ্ৰহণ কৰা অংশগ্ৰহণকাৰীসকলৰ সৈতে বাৰ্তালাপ কৰে। ৰাজ্যৰ সাংস্কৃতিক জগতক অধিক সমৃদ্ধ কৰি তোলাৰ লক্ষ্যৰে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজ আৰু পাঞ্জাৱ বিশ্ববিদ্যালয়ৰ মাজত আজি এখন বুজাবুজিৰ চুক্তি সম্পন্ন হয়। এই উপলক্ষে চণ্ডীগড়ত অনুষ্ঠিত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ সচিব সুদৰ্শন ঠাকুৰ আৰু পাঞ্জাৱ বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক অধ্যাপক ৱাই পি বাৰ্মাই চুক্তিখনত আনুষ্ঠানিকভাৱে স্বাক্ষৰ কৰে। এই অনুষ্ঠানত পাঞ্জাৱ বিশ্ববিদ্যালয়ৰ অধ্যাপক মীনাক্ষী গোৱেল, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক সত্যকাম বৰঠাকুৰ, পাঞ্জাৱ বিশ্ববিদ্যালয়ৰ শ্ৰীমন্ত শংকৰদেৱ আসনৰ সমন্বয়ক অধ্যাপক সুপ্ৰীত কৌৰ আদিকে ধৰি শিক্ষা জগতৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। উল্লেখযোগ্য যে বুজাবুজি চুক্তিখনৰ জৰিয়তে দুয়োটা প্ৰতিষ্ঠানে পাৰস্পৰিক সহযোগিতাৰে কেতবোৰ কৰ্ম আঁচনি ৰূপায়ণ কৰাৰ সিদ্ধান্ত লৈছে। সেই অনুসৰি ভক্তি আন্দোলন, শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰী শ্ৰী মাধৱদেৱক বিষয় অধ্যয়ন, ভাৰতীয় সাংস্কৃতিক ঐতিহ্য, সাহিত্য, দৰ্শন, পৰিৱেশীয় কলা আৰু অসমৰ সমাজ সংস্কাৰৰ পৰম্পৰা ইত্যাদি বিষয়ক প্ৰতিষ্ঠান দুখনে যুটীয়াভাৱে গৱেষণা তথা বিদায়তনী কৰ্মসূচী ৰূপায়ণ কৰিব। যোৰহাট জিলাৰ সংহত জিলা আয়ুক্ত কাৰ্যালয়ৰ নতুন সভাকক্ষত আজি জিলা পানী আৰু অনাময় মিছনৰ ছেপ্টেম্বৰ মাহৰ পৰ্যালোচনা সভা অনুষ্ঠিত হয়। জিলা আয়ুক্ত জয় শিৱানীৰ নেতৃত্বত জল জীৱন মিছন আৰু স্বচ্ছ ভাৰত মিছন গ্ৰামীণ আঁচনিৰ অগ্ৰগতি, ৰূপায়ণ তথা জিলা জল বৈঠকৰ পৰ্যালোচনাৰ উদ্দেশ্যে এই সভাৰ আয়োজন কৰা হয়। সভাত জিলাখনত জল জীৱন মিছনৰ অধীনত ৰূপায়িত বিভিন্ন কাৰ্যসূচীৰ সবিশেষ পৰ্যালোচনা কৰা হয়। ইয়াৰ ভিতৰত আঁচনিসমূহৰ সংক্ষিপ্ত সাৰাংশ প্ৰস্তুতকৰণ, অচল হৈ থকা পানী যোগান আঁচনিৰ পুনৰুদ্ধাৰ আৰু বিগত ডি ডব্লিউ এছ এমৰ সভাত গ্ৰহণ কৰা সিদ্ধান্তসমূহৰ কাৰ্যকৰীকৰণৰ বুজ লোৱা হয়। ইয়াৰ উপৰি ডি ডব্লিউ এছ এমৰ অনুমোদনৰ বাবে প্ৰস্তুত কৰা সৰু সুৰা মেৰামতিৰ প্ৰাককলন আৰু চলি থকা আঁচনিসমূহৰ গোটভিত্তিক অগ্ৰগতি সন্দৰ্ভত বিস্তাৰিতভাৱে আলোচনা কৰা হয়। ডিফু বৈদ্যুতিক উপসংমণ্ডলীয় অভিযন্তাই জানিবলৈ দিয়া অনুসৰি নতুন 33 কিলো ভল্ট ধনশিৰি পেডাৰৰ নিৰ্মাণ কাৰ্যৰ বাবে কাইলৈৰ পৰা 10 অক্টোবৰলৈ প্ৰতিদিনে পুৱা 5 বজাৰ পৰা 9 বজালৈ ডিফুৰ কেইবাটাও এলেকাত বিদ্যুৎ যোগান বন্ধ থাকিব। ইয়াৰ ফলত এই সময়ছোৱাত বিৰলা, তাৰালাংচু, 5 মাইল আৰু মাঞ্জাৰ সম্পূৰ্ণ অঞ্চল প্ৰভাৱিত হ'ব। আমাৰ নিশাৰ আঞ্চলিক বাতৰি আজিলৈ ইমানেই। পৰৱৰ্তী বাতৰি কাইলৈ পুৱা 7:05 শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু সাহিত্য চোৰা।

0: সাহিত্যানুৰাগী সমূহ শ্ৰোতাকে নমস্কাৰ জনাই আজিৰ চোৰা মুকলি কৰিছোঁ। আজিৰ চোৰাত আছে হেমলতা বৰুৱা দত্তৰ এটি চুটিগল্প আৰু প্ৰকল্প ৰঞ্জন ভাগৱতীৰ এমুঠি কবিতা। চোৰাত প্ৰথমেই শুনো আহক হেমলতা বৰুৱা দত্তৰ চুটিগল্প মাদল যেতিয়া বাজে। আহকচোন গল্পটিৰ ৰসাস্বাদন কৰোঁ।
1: ধম ধমাধম ধম ধমাধম দুকমোকালিলৈকে নিৰ্দিষ্ট লয়ত বাজি থকা মাদলৰ গম্ভীৰ সুমধুৰ শৱদে কুঁৱলীখনা শৰতৰ পোৱাটো অধিক বৰ্ণময় কৰি তুলিছে। তন্দ্ৰালহ চকু দুটা মুদি থাকিয়েই পৰিমাই কোমল পোৱাটোৰ ৰসাচাদন কৰাৰ যত্ন কৰিছে। ধম ধমাধম ধম ধমাধম

পুনৰ সেই চন্দাইত শব্দ, কোমল, ভাল লগা। এই ভাল লগা স্বপ্নিল অনুভৱ সামৰি ফুটফুটীয়া ৰঙা বগা ফ্ৰক পিন্ধা থুপুকী ছোৱালীজনী ঘূৰি ফুৰে, মুখত এক সন্তুষ্টিৰ ৰং সানি। সিহঁতৰ ঘৰৰ কাষৰ চাহ বাগিচাৰ মানুহবোৰে পূজা পাতে, সিহঁতৰ জনগোষ্ঠীয় পূজা। একেটা শ্ৰেণীতে পঢ়া তাইৰ লগৰ জানকী, বসন্তী, টুটুৱে তাইক সিহঁতৰ পূজা চাবলৈ মাতে। পিছে তাই জানে ঘৰত তাইক নিদিয়ে যাবলৈ। জানকীহঁতে এবাৰ তাইক ঘৰত নজনোৱাকৈ জোৰকৈ লৈ গৈছিল। দিনটো সিহঁতৰ লগত দৌৰি ঢাপৰি খেলি ভালেই লাগিছিল। মানুহবোৰে মাদল বজাই নাচি নাচি গীত গাইছিল। সন্মুখত দেৱী মূৰ্তিক ৰঙা কাপোৰ পিন্ধাই ৰঙা জবা ফুল দি পূজা কৰিছিল। গীতৰ ভাষা তাই বুজা নাছিল। পূজাৰ অন্তত সিহঁত সৰু সৰুবোৰে বুট ভজা খাইছিল। সন্ধিয়া পৰত বসন্তী ৰশ্মিহঁতে তাইক ঘৰত থৈ গৈছিলহি। তাইক বিচাৰি হাইৰাণ হোৱা দেউতাকে ভালকৈ এজাউৰি দিছিল। সিদিনাৰ পিছত তাই বাগিচাৰ পূজালৈ নোযোৱা হ'ল। কিন্তু মাদলৰ শব্দ শুনিলে তাই আপোন পাহৰা হয়। এই শব্দ মাদল বাজিলেই যেন কুঁৱলী সৰে, শেৱালি ফুলে, দুবৰিত সৰি পৰা নিয়ৰবোৰ মুকুতা হৈ জিলিকে। তেতিয়াই তাই জানে তাৰমানে পূজা পাইছেহি। পইচা ভৰোৱা টেকেলিটো জোকাৰি চায়, কিমান বা জমা হৈছে। এইকেইদিন তাই মাক দেউতাকে বেয়া পোৱা কাম নকৰে। তেওঁলোক অসন্তুষ্ট হলে জানোচা পূজাত নতুন কাপোৰ নিদিয়ে, পূজা দেখুৱাবলৈ নিনিয়ে। দিয়ে, কাপোৰো দিয়ে, পূজা দেখুৱাবলৈও নিয়ে। পূজা দেখুৱাবলৈও নি তাই ভাল পোৱা বেলুন, পুতলা, ৰঙীন চশমা, ঘড়ী সকলো কিনি দিয়ে। মেলাৰ দোকানত নি জেলিপি খুৱায়। ধমধমাধম, ধমধমাধম, মাদলৰ শব্দ অবিৰতভাৱে ভাহি আছে। পৰিমাই অলহ চকু দুটা লাহে লাহে মেলি দিলে। কাণ থিয় কৰি ভালদৰে শুনাৰ যত্ন কৰিলে মন হৰি নিয়া মাদলৰ সেই চিনাকি শব্দ। ক'ৰ পৰা আহিছে বাৰু শব্দটো? পৰি বিচনাৰ পৰা নামি গৈ খিৰিকীখন খুলি পৰ্দাখন চপাই ধৰিলে। ধূসৰ কুঁৱলীৰ এটি পাতল আৱৰণ বাহিৰত বিচৰণ কৰি আছে অতি আলফুলে। যিমান দূৰলৈ চকু যায় তাই চাই পঠিয়ালে। আহিনৰ সুকোমল সেউজীয়াত তাইৰ চকু ৰৈ গ'ল। পথাৰৰ সেউজীয়া সিঁচিলে তাইৰ মন ভবাই তুলিলে। হঠাৎ তলসৰা শেৱালিৰ সুঘ্ৰাণ এটি খিৰিকীৰে সোমাই আহি পৰিমাৰ নাকে মুখে পৰহি গ'ল। এক নামহীন পুলকত সিঁয়ৰি উঠিল পৰি। পৰি, পৰিমা সেনাপতি, সম্ভ্ৰান্ত পিতৃ মাতৃৰ একমাত্ৰ আলহুৱা ছোৱালী পৰীৰ বাবে এই ঠাইখনত এইটো প্ৰথম পুৱা। প্ৰথম পুৱাতেই প্ৰকৃতিৰ আবেদনে সন্মোহিত কৰিছে তাইক। তাই ভাল লাগিছে, ভাল লাগিছে প্ৰকৃতিৰ এই শান্ত সমাহিত ৰূপ। আটাইতকৈ ভাল লাগিছে অদূৰৰ কোনোবা চাহ বাগিচাৰ পৰা ভাহি অহা আহিনৰ পুৱতি নিশাৰ, কোনো উন্মাদ প্ৰেমিকৰ হাতৰ পৰশত প্ৰাণ পাই উঠা মাদলৰ নিৰ্দিষ্ট লয়ৰ সেই ধ্বনি প্ৰতিধ্বনি। ধমধমাধম, ধমধমাধম, পৰীৰ বাবে সেই ধ্বনিত নিহিত আছে কত ব্যঞ্জনা, কত যে উন্মাদনা, পৰিৱেশত এক মৃত হৃদয়ৰ বিষণ্ণতা। আৰু সেই বিষণ্ণতাৰ পৰিধি ভাঙিয়ে পৰীৰ এই নিঃসংগ জীৱন যাত্ৰা। তাই হয়তো পলাব খুজিছিল সমাজৰ পৰা, লোকচক্ষুৰ পৰা, পলাব খুজিছিল নিজৰ পৰা, কিন্তু পাৰিলে জানো? সেয়া তাইৰ বাবে এক জটিল প্ৰশ্ন। এই প্ৰশ্ন মনলৈ আহিলেই তাইৰ মন ভাৰাক্ৰান্ত হয়। তেতিয়াই তাইৰ দেহ আৰু মনে জিৰণি বিচাৰে, আৰু জিৰণি বিচাৰিয়ে তাই কৰ্মস্থলীৰ পৰা আঁতৰি আহিছে নিৰলে। এসময়ত প্ৰাণোচ্ছল কথাৰে, হাঁহিৰে অনেক উদ্ভ্ৰান্ত যুৱক, আনকি পৌঢ়ৰ হৃদয় জয় কৰা পৰি এতিয়া নিসংগতাৰ মায়াত বন্দী। নিসংগতাই তাইৰ প্ৰিয় সখী, তাই আজি মুক্ত। বেছ কিছুদিন

এনেকৈ নিজকে মুক্ত ৰাখি নিজৰ সতে কথা পাতিব খোজে তাই। কম দৈৰ্ঘ্যৰ জীৱনটোত হেৰাই যোৱা প্ৰাচুৰ্যবোৰৰ খতিয়ান অকলশৰে ল'ব খোজে পৰীয়ে। এটি দীঘল হুমুনিয়া অন্তৰ্ভেদী ওলাই আহিল পৰীৰ। অলপ ফ্ৰেছ হ'বলৈ বুলি তাই বাথৰুমত সোমালেগৈ। আধুনিক সা সুবিধাৰে পৰিবেষ্টিত এই ভাড়াঘৰটোত দুটা মাহ থকাৰ অনলাইন বুকিং দুটা দিনৰ আগতে তাই কৰি লৈছিল। ঘটনাটো ঘটি যোৱাৰ পিছত তাইৰ হৃদয়ৰ এক বিধ্বস্ত ৰূপ মুখমণ্ডলত পৰিস্ফুট হৈ উঠিছিল। চৰকাৰী বাসগৃহটোত তাই আৰু এখন্তেকো থকাৰ কথা নাভাবিলে। ঊৰ্ধ্বতম কৰ্তৃপক্ষৰ পৰা আৰ্জিত ছুটি মঞ্জুৰ কৰাই প্ৰয়োজনীয় সামগ্ৰী কেইপদমান গাড়ীৰ ডিকিত ভৰাই তাই ওলাই আহিল অকলে। বহুদিনৰ পিছত গাড়ী চলাইছে পৰীয়ে। ঘৰটোত সোমাওঁতে সন্ধিয়াই হ'ল। সোমাই বেয়া লগা নাই, যিমান দিন থাকে নিশ্চিন্ত মনে শান্তিৰে থাকিব পাৰিব। এতিয়া তাইক শান্তি লাগে। তাই পাহৰিব খোজে জীৱনৰ দুখ সময়ৰ অধ্যায়, এক ব্যথাভৰা অতীত। অন্তৰৰ সমস্ত দুখ দলিয়াই থৈ তাই ইয়ালৈ আহিছে। অতদিনেতো তাই শান্তিতে আছিল, নেভাবো বুলিও সেই দুখ স্বপ্নৰ কথা, আশাভংগৰ দস্তাবেজ মনৰ পৰা বিসৰ্জিব পৰা নাই। নোৱাৰে, সেয়া স্বাভাৱিক। এৰা, কি ভাবি আছিল তাই, কি হ'ল? সকলো নাৰীয়ে এজোপা বটবৃক্ষৰ তলত জিৰণি বিচাৰে। বিচাৰিছিল তাইও। সেই বিচৰাত কোনো পাপ নাছিল। এজোপা বটবৃক্ষৰ কোমল ছায়াত আজীৱন জিৰাব বিচাৰিছিল। বিচাৰিছিল জীৱনৰ চৰম সত্য আৰু প্ৰশান্তি। এই প্ৰশান্তিৰ গইনাৰে এক বটবৃক্ষৰ ছায়াত তাইৰ খোজ ৰৈ গৈছিল। ৰৈ গৈছিল তাইৰ চলমান পৃথিৱী। ক্লান্ত হৈ নহয়, ৰ'দ জিলমিল এজাক পোহৰৰ ঊৰ্ধ্বমুখী জখলাত আৰোহণৰ বৰ্ণনাতীত আকাংক্ষাৰে। পিছে এই আকাংক্ষাৰ অৱৰোহণ হ'ল। আশাভংগৰ দুখবোধত তাৰ হৃদয় এতিয়া স্তব্ধ। পৰিমাই এতিয়া অনুভৱ কৰে এই জীৱনবৃক্ষৰ ছায়াত পাব খোজা প্ৰশান্তি মৰীচিকা অথবা স্বপ্নীল সন্ধিয়াৰ বিষণ্ণ অৱসাদ মাথো। তাইক নাৰীবাদীয়েই বোলক, আন কিবাই বোলক, পুৰুষ সম্বন্ধে তাইৰ পূৰ্বৰ ধাৰণাই সঠিক আছিল। এৰা, সঠিক আছিল। পুৰুষ সম্বন্ধে বিতৃষ্ণা মিশ্ৰিত এই ধাৰণালৈয়ে নিজক গঢ় দিছিল তাই। তাই ধৰি লৈছিল পৃথিৱীৰ প্ৰায়ভাগ পুৰুষেই দুৰ্বল হৈ উঠে যেতিয়া সন্মুখত এজনী ধুনীয়া গাভৰু দেখে। তেতিয়াই বিকৃত সুৰত ৰাগ গাবলৈ আৰম্ভ কৰে। এনেধৰণৰ ধাৰণা মনত লৈয়ে এক চলমান আৱৰ্তত নিজস্ব কক্ষপথত বিচৰণ কৰিছিল পৰিমাই। আৰু এদিন সেই কক্ষপথৰ পৰা কক্ষচ্যুতি ঘটিছিল। সেয়াও অন্য এক অধ্যায়, অন্য কাহিনী। তেতিয়া পৰিমাই পলিটিকেল ছায়েন্সত গোল্ড মেডেলিষ্ট হৈ মাষ্টাৰ ডিগ্ৰী লৈ জুনিয়ৰ কলেজখনত সোমাইছে। চৌদিশ তাইৰ প্ৰাচুৰ্যৰে ভৰা, হৃদয়ত প্ৰাচুৰ্যৰ সমাহাৰ, অন্তহীন সেউজীয়া। সেউজীয়া তাইৰ চৌকাষৰ পৰিৱেশ। তাইৰ চৰকাৰী আৱাসগৃহৰ কাষতে আছে এখন চাহ বাগিচা। আছে চাহ বাগিচাৰ মনোমোহা সেউজীয়া। শিৰিষৰ পাতেৰে চাহ গছত টোপ টোপ নিয়ৰ সৰে। চোতালৰ দুবৰীত শেৱালি সৰি শুভ্ৰ দলিচা সজায়। দুভাগ ৰাতি কুঁৱলী ফালি বাগিচাৰ পৰা উফৰি আহে কোনো উদ্ভ্ৰান্ত প্ৰেমিকৰ হৃদয়ৰ পৰা হৃদয়লৈ বোৱাই দিয়া মাদলৰ প্ৰাণময় শব্দ। ধম ধমাধম, ধম ধমাধম। কিয় জানো এই শব্দৰ হৃদয়ত ঠেকা খাই পৰি কৰি তোলে উদ্বাউল। সেই শব্দৰ আকুলতাত স্নিগ্ধ শাৰদী জোনাকৰ মায়াময়তাত তাই হেৰাই যায়। হেৰাই যায় পলিটিকেল ছায়েন্সৰ অলেখ অধ্যায়, অলেখ পৃষ্ঠা। প্ৰকৃতিৰ সুধা পান কৰি পৰীয়ে নিচেই পুৱাতে উঠি হিমসনা সেউজীয়া বাগিচাৰ মুক্ত পথত খোজকঢ়া আৰম্ভ কৰে। বাগিচাৰ বাংলোটোৱে তাইক আকৰ্ষিত কৰে।

বাংলোৰ চৌহদৰ বিলাতী বাঁহেৰে পৰিবেষ্টিত ফুলনিৰ মনোমোহা ৰূপ উপভোগ কৰি পৰিমা নিতৌ এপাক ঘূৰে। এনেকৈ ঘূৰোঁতেই এদিন মুখামুখি হ'ল সুদৰ্শন মাৰ্জিত চেহেৰাৰ যুৱক, বাংলাটোৰ অধিকৰ্তা, বাগিচাৰ বৰচাহাব সুদীপ্ত ৰঞ্জন বৰুৱাৰ। তেওঁৰ হস্তীৰ দৰে খোজৰ গাম্ভীৰ্যত ফুটি উঠা ব্যক্তিত্বত পলকতে মোহিত হ'ল পৰিমা। পুৰুষৰ প্ৰতি থকা নেতিবাচক ধাৰণা মুহূৰ্ততে কৰ্পূৰ হৈ উৰি গ'ল। এনে লাগিল যেন অন্তৰৰ নিভৃত কক্ষত অতদিনেই এইজন পুৰুষৰ ছবিকে আঁকিছিল, এইজোপা বটবৃক্ষৰ ছাঁতে জিৰাব বিচাৰিছিল। ইয়াৰ পিছত পৰি প্ৰজাপতি হৈ উৰিছিল, প্ৰাপ্তিৰ আনন্দত বাংময় হৈ উঠিছিল প্ৰতি পল অনুপল। বটবৃক্ষৰ ছায়া প্ৰচ্ছায়াত সাৰ পাই উঠিছিল তাইৰ লালিত পালিত প্ৰতিটো সপোন। আচ্ছন্ন কৰি ৰাখিছিল দেহ মন সুদীপ্তৰ অযুত মৰমেৰে। তাইৰ সমগ্ৰ চিন্তা সমগ্ৰ ভাৱনা একীভূত হৈছিল সুদীপ্তক কেন্দ্ৰ কৰি। স্বপ্নাতীত আছিল অতদিন এই মায়া, এই সুখানুভূতি। প্ৰাপ্তিৰে পৰিপূৰ্ণ মনৰ খবৰ, তাইৰ একাকিত্বৰ তাৰণাত শংকিত পিতৃমাতৃক আনন্দেৰে জনাই বিয়াৰ প্ৰাৰম্ভিক প্ৰস্তুতিৰ বাবেও সাজু হ'বলৈ কৈ থলে। সাজু হ'ল পৰিও। বিয়াৰ ছুটি, আবাসগৃহ পৰিষ্কাৰ কৰা, ৰং তেল দিয়া, আৰু যে কত আয়োজন! তাইৰ চৰকাৰী আবাসলৈ পৰি আৰু সুদীপ্ত দুয়োৰে আহ যাহ চলি থাকিল। এক নিৰ্দিষ্ট ছন্দত চলি থাকিল দুয়োৰে জীৱন বৃত্ত। বৃত্তৰ পৰিধিৰ সীমাত একাল নুপুৰৰ ৰুণঝুন ৰুণঝুন। বৃত্তৰ কেন্দ্ৰত পৰিৰ ৰঙীন অনেক সপোন। পিছে এই ছন্দায়িত নতুন জীৱনৰ হঠাৎ এদিন ছন্দপতন ঘটিল। কলেজৰ প্ৰতিষ্ঠা দিৱস, মানুহবোৰ খুবেই ব্যস্ত। পৰিমাও, তাই অতিথি আপ্যায়ন, সাংস্কৃতিক বিভাগ, স্মৃতিগ্ৰন্থ আদি কেইবাটাও বিভাগ পৰিচালনা কৰিবলগীয়া হৈছে। সুদীপ্তৰ লগত এইকেইদিন যোগাযোগ হোৱা নাই, সুদীপ্তৰ ফোনো নাই। তেওঁতো এইকেইদিন খুবেই ব্যস্ত। পূজাৰ সময়ত শ্ৰমিকসকলে বোনাছৰ কাৰণে হুলস্থুল এখন কৰি পৰিয়ে পৰাপক্ষত শ্ৰমিকসকল সন্তুষ্ট হোৱাকৈ সুদীপ্তক বোনাছ দিয়াৰ চেষ্টা কৰিবলৈ কৈছে। মালিকপক্ষ লাভত থাকিব লাগিব। এৰা, পূজাৰ সময়ত মালিকৰ আকুৰগোজ মনোভাৱে বাগিচাবোৰত পৰিৱেশ বেয়া কৰি তোলে। সুদীপ্ত চতুৰ মানুহ, তেওঁ মিলাব পাৰিব। প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচী দুদিনীয়া। দ্বিতীয় দিনাৰ মুকলি সভালৈ বিশেষ অতিথিৰূপে বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ডক্টৰ অৰূপ বৰঠাকুৰ পাইছেহি। লগত আহিছে তেওঁৰ দুহিতা মৰম লগা ছোৱালীজনী, পিএইচডিৰ পাঠ্যক্ৰম সমাপ্ত কৰি আহিছে। পৰিমাই আঠে বেঠে তেওঁলোকক বহুৱালে, আপ্যায়ন কৰোৱালে, সভাও চলি থাকিল। বেলি লহিয়ালে। দায়িত্ব সামৰি খাই বৈ কন্যাৰ সৈতে অৰূপ বৰঠাকুৰ যাবলৈ ওলাল। ঘৰ গৈ পাওঁতে চাগে নিশা হ'বগৈ, কথাষাৰ ভাবিয়েই পৰিমাই সুধিলে, ছাৰ ঘৰ গৈ পাওঁতে কিমান সময় লাগিব? অ, আমি আজি সাউতলি বাগিচাত থাকিম। সাউতলি? পৰিমাই অবাক হৈ সুধিলে। অ, আমাৰ এই কুকীৰ কোৰ্ট মেৰেজ কাইলৈ। কোৰ্টৰ পৰা অহাৰ পিছত ল'ৰাৰ তাত পাৰ্টি এটা আছে, আমাৰ বাকী মানুহ পুৱাই পাবহি, আমি তাতেই থাকিম আজি। তাতে মানে? পৰিৰ আউল লাগে। সাউতলি বাগানৰ বাংলোত, মেনেজাৰ সুদীপ্ত ৰঞ্জন বৰুৱাৰ লগতে কোৰ্ট মেৰেজ কুকীৰ, ওচৰৰে বাগান, চিনি পোৱা চাগে সুদীপ্তক? হা, নাই নাই, নাপাওঁ। মূৰ ঘূৰাইছিল পৰিৰ। তাই বেৰখনত ভেজা লৈ কোনোমতে নপৰাকৈ ৰৈ গৈছিল। তাৰ মানে বটবৃক্ষ বুলি ধৰি লোৱা সুদীপ্তও মেৰুদণ্ডহীন। স্বপ্নভংগৰ প্ৰচণ্ড কোলাহলত তাইৰ হেঁপাহৰ কাঁচঘৰ ঝনঝনকৈ ভাগি পৰিল, চিটিকি পৰিল তাই কক্ষপথৰ পৰা। অতদিনে পুৰুষৰ প্ৰতি যি ধাৰণাক হৃদয়ত লালন পালন কৰিছিল, শেষ মুহূৰ্তত সেই ধাৰণাই দৃঢ়ভাৱে মূৰ্ত হৈ উঠিল। সুদীপ্তক লগ পোৱাৰ পিছত

সেই ভাবনাক তল পেলাই তাই জিকিব খুজিছিল। নোৱাৰিলে জিকিব, হাৰি গ'ল তাই অতি নিৰ্লজ্জভাৱে। বঞ্চনাত হৰবিদ্ধ হ'ল হৃদয়, লগে লগে পৰি এক সিদ্ধান্তত উপনীত হ'ল। কিছুদিনৰ বাবে তাই আঁতৰি থাকিব লোকচক্ষুৰ পৰা, তিতা মিঠা স্মৃতি বিজড়িত সেই ঠাইৰ পৰা। যন্ত্ৰণা কঢ়িয়াই ফুৰাৰ পক্ষপাতি নহয় তাই। এইকেইদিন পৰিয়ে আহিনৰ সেউজীয়াৰ সৈতে নিজৰ সৈতে কথা পাতিব, অনেক কথা, আৰু শেষত সকলো দুশ্চিন্তা যন্ত্ৰণা দলিয়াই মুক্ত বিহংগৰ দৰে উৰি নতুন জীৱন আৰম্ভ কৰিব। সুদীপ্তৰ কথা আৰু কেতিয়াও নাভাবে। এতিয়াৰ পৰা এক প্ৰচণ্ড ঘৃণাৰ নাম হ'ব সুদীপ্ত। গুচি আহিছিল পৰিমা এই নিৰল ঠাইখনলৈ, সেউজীয়াৰ মাজলৈ। আহি ভালেই কৰিলে, ভাল লাগিছে।

0: মোৰ সকলো দুখ জোকাৰি থৈ তাই কাৰ্পেট গ্ৰাছৰ লনখনলৈ বুলি ধীৰে ধীৰে আগুৱাই গৈ থাকিল। মাদল তেতিয়াও বাজিয়েই আছিল।
1: মাদল যেতিয়া বাজে, হেমলতা বৰুৱা দত্তৰ চুটি গল্পটি শুনিলে, গল্পটি পাঠ কৰিলে মেলোডি পাটগিৰিয়ে। চোৰাত এইবাৰ শুনো আহক প্ৰকল্প ৰঞ্জন ভাগৱতীৰ এমুঠি কবিতা।
2: চাকি। দিনান্তৰ সকলো ক্লান্তি ধূলিময় ভেটিত এৰি থৈ আহি দেখো দুই বিন্দুৰ মাজত জ্বলি থকা এগচি চাকি। ফু মাৰি নুমুৱালেই যেন ছিঙি যাব সলিতাৰে চিৰবন্ধন। আন্ধাৰে দিব পূৰ্ণ বিৰাম, নাথাকিব সপোনৰ আলোঞ্জন। প্ৰতিটো সপোনতে থাকেনে সিপাৰে এখন নৈ, য'ত অবিৰত বয় পানী অথবা মহঙা সময়। আৰু সঁচাকৈয়ে থাকেনে সিপাৰে কোনো চাৰণ কবি, যাৰ অনাশায় কণ্ঠই আকে বলুকাত খোজৰ ছবি। কাৰ বুকুৰ ভাষাত গীত গাই হাঁহে, গছপাতবোৰ হৰিহতে হালে জালে, ডালে ডালে ওলমা জুনুকাবোৰ বাজে, ঘোঁৰাৰ কদম সংগীত কাষ চাপি আহে, বাট চুটি হৈ আহে, সময় দীঘল হৈ যায়, অথচ কতো কোনো বিৰক্তিৰ চিন নাই। ঘটনাবোৰ। এজনী চৰায়ে এদিন নিজকে তেজীমলা বুলি পৰিচয় দিলে আৰু মোক গছ হ'বলৈ কুতুৰিলে। মই হ'লো গছ, এজোপা লহ পহ, তাৰে এটাডালত তাই ফুলিল হৈ ফুল এপাহ। আনদিন মোক সাউদ হ'বলৈ কুতুৰিলে, মই হ'লো সাউদ, গ'লো বনিজ, বহু দেশ ঘূৰি আহিলোঁ পলকতে, আনিলোঁ মানিক সাত সাগৰৰ। এদিন এটা পিলিঙা ডেকাই নিজকে ধৰা কাউৰী বুলি চিনাকি দিলে আৰু মোক সাগৰ হ'বলৈ কুতুৰিলে। মই হ'লো সাগৰ, সাৱতি অনেক নদ নদী, কিন্তু তাক নিদিলোঁ পানী, পখালিবলৈ ঠোঁট, খাবলৈ টিপচি। এদিন কেইটামান ঘটনাই নিজকে কাহিনী বুলি পৰিচয় দিলে আৰু মোক লেখক হ'বলৈ কুতুৰিলে। জোতালো ঘটনাবোৰ, পালো পাঠ। এতিয়া লেখক মৰে নে পাঠক হৈ উপজে কাহিনীয়ে কি জানে। জীৱনকে লিখিব খুজিলোঁ যেন, শূন্য ভাৱনাৰে হঠাৎকাৰে লিখিবলৈ লোৱা এটা কবিতা, স্মৃতিৰ সঁফুৰা জপাই থৈছোঁ, অভিজ্ঞতাও মনলৈ অনা নাই। এটা হয় যদি হওক সম্পৰীক্ষা। পুখুৰীৰ পাৰত অকলশৰে বহিছোঁ, জৰা ব্যাধি কামনা বাসনালৈ শতকোটি ভেঙু চালি, বন্ধ পানীত পোনাৰ খলখলনি, মনত নাই তাৰ কোনো আঁচুৰ। আকাশেৰে এজাক চৰাই, বাঁহনীৰ এচাটি চেঁচা বতাহ, চকুমুদি পালোঁ ৰাতি আৰু আগুৱাব নোখোজো এখন ৰথ। জীৱনকে লিখিব খুজিলোঁ যেন নতুনকৈ, মাথো উদং পাত্ৰৰ ঠন ঠননি। উঠি আহিবলৈ লৈ দেখিলোঁ হৰ হৰকৈ সোমাই অহা ৰঙৰ থোপা মোৰ সৰ্বশৰীৰ চেলেকা চুবুৰা। তেওঁ গছৰ জীৱন পালে, তেওঁ মাটিৰ মানুহ, মাটি খামুচি আকাশ ধিয়াই ডাল পাত মেলি তেওঁৰ গছ হোৱাৰ মন। চৰাইৰ ঠোঁটেৰে গছৰ গুটি পচাই তেওঁ বঢ়াইছিল হাবি। সকলোৰে অগচৰে তেওঁ জীছিল গছৰ জীৱন, কেৱল সেউজীয়া আৰু সেউজীয়া। বেলিৰ পোহৰেৰে মাৰিছিল পেটৰ ক্ষুধা। তেওঁ বিচাৰিছিল বুঢ়া হৈ মৃত্যু, বিচাৰিছিল শেষ বয়সত সিপাৰে সৈতে উভালি পৰিবলৈ, ডালপাতবোৰ হ'বগৈ কোনো চনমাটিত সাৰ, গা ভাগ বাগৰি হ'বগৈ কোনো জুৰিত সাকো। এদিন বুঢ়া হোৱাৰ ঠিক আগে আগে পাত এখিলা সৰি পৰাৰ শব্দতকৈও ক্ষীণ শব্দৰে তেওঁৰ ঘটিল প্ৰস্থান। কিমান পোহৰ খৰচ হ'ল তেওঁ জানি নগ'ল, সকলোৱে ক'লে ভাল মানুহ এজন গ'ল। বাতৰি কাকতে লিখিলে এজোপা মহিৰুহৰ মহাপ্ৰয়াণ। কেৱল গছবোৰে নিজৰ মাজতে ৰটিলে, তেওঁ গছৰ জীৱন পালে।

0: তেওঁ গছৰ জীৱন পালে। কন্ধ মুণ্ডহীন জীৱ এটা ঘূৰি ফুৰা বুলি জনৰব উঠে নগৰত। লাজত নগৰবাসীয়ে বালিত মূৰ গুজি উৎপক্ষী সাজে। দুজনমানে হেনো নিজে দেখিছে, ওখই আঢ়ৈ ফুট, কন্ধ হ'ব কিজানি। জনৰবে দেৱালত তুলিলে কম্পন, ঘোলা কণীৰ ঘটিল মহাপতন। ভূত প্ৰেতত কাৰো নাই বিশ্বাস, বোঠা মাৰা বোঠা মাৰা, জীৱন এটা সপোন। মূৰ নালাগে হেনো, কন্ধক লাগে হৃদয়। হৃদয়হীন মানুহবোৰ উঠি আহে ৰাজপথলৈ। গ্ৰীণ কৰিডৰ, ৱেন এলিফেণ্টছ ৱাক, ফৰেষ্ট ৱাক উইথ ডেম। এজাক বনৰীয়া হাতীয়ে শুঙি ফুৰিছে নগৰৰ অলি গলি, বিচাৰি সিহঁতৰ জিনীয় মেপত থকা পথটো। এক আৱাসভূমিৰ পৰা পুৰণি আন একলৈ যোৱাৰ নিৰ্ভয় পথ, যি পথেৰে এদিন সিহঁতৰ পূৰ্বজসকলেও অহা যোৱা কৰিছিল, যি পথেৰে সিহঁতৰ খোজত খোজ মিলাই অৰণ্যখনেও ভ্ৰমণ কৰে, যি পথত সিহঁতৰ খোজৰ চাবৰ পুখুৰীত ক্ষুদ্ৰ জীৱবোৰে নতুন উশাহ লয়, যি পথত সিহঁতৰ বিস্তাৰ স্তূপত পোক পতংগবোৰে নতুন ঘৰ বান্ধে। হাতীজাকে পুৰণি চিনাকি পথটো বিচাৰি নগৰখন চলাথ কৰিছে, সিহঁতৰ বহল কাণেৰে শুনিবলৈ চেষ্টা কৰিছে। নগৰখনৰ সিমূৰে আছে নেকি সিহঁতৰ পুৰণি আৱাসভূমিখনে উচুপি? শূন্যতা শব্দবোৰ, শব্দ একোটাই কাণত ভুনভুনালে হাত দাঙি তাক খেদি নিদিওঁ। তৰ্জনী তুলি লৈ ওজন মাপো, উঠত লওঁ, জিভাৰে চেকি চাওঁ, আকৌ তৰ্জনী তুলি এৰি দিওঁ শূন্যত। চাৰি পাঁচটা শব্দই মোৰ গালে মুখে সুৰসুৰাই দিলে অস্বস্তিত নপৰোঁ। শব্দকেইটা তলুৱাত লৈ ক্ৰমত সজাবলৈ যত্ন কৰোঁ, আকৌ এৰি দিওঁ শূন্যত। অলেখ চিনাকি অচিনাকি শব্দই মোক আগুৰি ধৰিলে বিচুৰ্তি নাখাওঁ, পিছুৱায়ো নাযাওঁ। শব্দবোৰে মোৰ সমুখৰ শূন্যত এখন দেৱাল সাজে। দূৰলৈ নেদেখা হওঁ, বিচ্ছিন্নতাৰ বোধত কপে চকু, তথাপি দেৱালখন ভাঙিবলৈ প্ৰয়াস নকৰোঁ। শব্দবোৰ কোনো ক্ৰমত আছে নেকি তাকো জানিবলৈ যত্ন নকৰোঁ। য'ত আছোঁ, যেনেকৈ আছোঁ, তেনেকৈয়ে থাকোঁ। শব্দবোৰে মোক আগুৰি থাকে অনেক সময়। যদি সেইখিনি সময়ত মোক আপুনি বিচাৰে, দেৱালৰ সিপাৰৰ পৰা মোক নেদেখা বাবে মই নাই বুলি ধৰি আপুনি গুচি যায়, কিমান সময় যে মই এখন দেৱাল সমুখত লৈ থাকোঁ। হঠাৎ জঞ্জ আলুঞ্জন তুলি দেৱাল খহে, শব্দবোৰ ভাহি ভাহি শূন্যত মিলে। কিন্তু শব্দবোৰ মাখি নহয়, গছৰ ঠানি নহয়, কিতাপৰ আলমাৰী নহয়, শব্দবোৰ ভ্ৰান্তি নহয়। শূন্যতা আছে বাবে, শব্দবোৰ আহে বাবে মোৰ বুকুৰ চুককোণবোৰ শূন্যতাৰে ভৰে।
1: প্ৰকল্প ৰঞ্জন ভাগৱতীৰ কবিতাকেইটি শুনিলে, কবিতাকেইটি পাঠ কৰিলে পল্লৱী চৌধুৰীয়ে। সাহিত্যচৰা অনুষ্ঠানটি আজিলৈ ইমানতে অন্ত পৰিল। মেলডি পাটগিৰিৰ সহযোগত অনুষ্ঠানটি প্ৰযোজনা কৰিলে প্ৰবাল কুমাৰ শৰ্মাই।

0: অগ্নিযুগৰ গান।
1: অগ্নিযুগৰ কিৰিঙতি মই নতুন অসম গঢ়িম।
2: ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে আমাৰ দৈনিক আয়োজন অগ্নিযুগৰ গান।
1: ও মোৰ প্ৰিয় জনগণ, মই গাওঁ তোমাৰ গান।
0: প্ৰতি পুৱা 8:15 পৰা 8:25 লৈ সুধা কণ্ঠৰ গীত
2: বিবিধ ভাৰতে গুৱাহাটীত অগ্নিযুগৰ গান।

0: সংগীত জীৱনত আগুৱাই যোৱাৰ ক্ষেত্ৰত তেখেত কিদৰে অনুপ্ৰাণিত হৈছিল? যিসকল ব্যক্তিয়ে তেখেতৰ সংগীত জীৱনত বিশেষ অৰিহণা যোগাইছিল সেইসকলৰ বিষয়ে জানিবলৈ বিপুল বৰুৱাদেৱে কিধৰণে তেখেতক সংগীত জীৱনত সহযোগ কৰিছিল, তেখেতৰ সংগীত জীৱনত নৰেৰেকৰ ভূমিকা কি আছিল, এই সকলো কথা জানিবলৈ শুনিবলৈ নাপাহৰিব দেওবাৰে দিনৰ 10 বজাত সাধক সুন্দৰৰ
1: সাক্ষাৎ গ্ৰহণ আৰু প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ,
0: পুনৰ প্ৰচাৰ মঙলবাৰে নিশা 9:30 বজাত।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু অভিলেখাগাৰৰ পৰা। এই অনুষ্ঠানত মিহিৰ বৰদলৈৰ বিষয়ে কিছু কথা। প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ।

0: মুদা পৰিল গানৰ, আৰু বেচিকেলি আধুনিক গানেই শিকাইছিলাম, কিন্তু এতিয়া ক্লাছিকেলত দিয়া নাই। ডিব্ৰুগড়ত অহাৰ পিছত ডিব্ৰুগড়তো গানৰ পৰিৱেশ নাই তেনেকৈ। এই এজন আছিলে কনক দাস বুলিব, খুব ভাল সংগীতজ্ঞ তেওঁ। দেউতাই গৈ কনক দাসক লগ ধৰিলে যে এনেকৈ তেওঁ গান তান শিকিছিলে, বোলে শিকাব পাৰিব নেকি, বোলে পাৰিম, বোলে কিন্তু নোৱাৰিম। বাইদেউ মানে গানত তাৰ চিতা দেউতাই ভাঙিলে, ভূমিকম্প হৈছিলে, চিতা বাদ দিলে তাই। সেইকাৰণে গান তাইও গান গায়, ময়ো গান গাওঁ। তাৰপিছত আৰু এই কনক দাসে শিকায়, তেওঁ দেওবাৰে দেওবাৰে আহে আৰু, এনেই গধূলি গধূলি গাওঁ তেনেকৈ এইবিলাক। এনেকৈ থাকোঁতে থাকোঁতে মই বহুত গানেই গালোঁ, তাত শিকিলোঁ তাৰমানে অসমীয়া গান বেছিকৈ।
1: আপুনি তেতিয়া ৰাইজৰ আগত মুকলি মঞ্চত গাবলৈ আৰম্ভ কৰিছিল?
0: নাই
1: কৰা, এনেই
0: ঘৰুৱা গাওঁ, নদী পাৰত গৈ চিঞৰি চিঞৰি গাওঁ। মোৰ দুই এটা ফ্ৰেণ্ড আছিলে তাতে, গাছো গাওঁ, আৰু মোৰ ভস্তুটো আছিলে মহম্মদ ৰফিৰ নিচিনা, মহম্মদ ৰফিৰ গানবিলাক গাওঁ মই তেতিয়া নদীৰ পাৰত। কাৰণ ঘৰত গালে দেউতা হৈছে হিন্দী গান গাওঁ আৰম্ভ কৰিলে, অসমীয়া গান শিকি আছে। তাৰপিছত কি হ'ল, ডিব্ৰুগড়ত থাকোঁতে দেউতা ধুবুৰীলৈ ট্ৰান্সফাৰ হ'ল, তেওঁ চিভিল চাৰ্জনো আহিল ধুবুৰীলৈ। ধুবুৰীলৈ নদী পাৰতে ঘৰ বঢ়িয়া বংলা, বাইদেউ আৰু মই আৰু মাজে মাজে গান গান থাকোঁ, তাই গাই ময়ো গাওঁ গধূলি গধূলি। কিন্তু নলিমালা দেৱী আহে আমাৰ জেঠাই গুৱাহাটীৰ পৰা যায়, তেওঁ গান কিছু শিকায় আমাক। এনেকৈ পৰিৱেশটো কিছু তাত ৰখা গ'ল। তাৰ মই মেট্ৰিক দিলোঁ, মই 54ত মেট্ৰিক দিয়াৰ পিছত শ্বিলঙলৈ পঠিয়ালে দেউতাই এডভান্সত পঢ়াবলৈ। এডভান্স কলেজ ভৰ্তি হ'লোঁ হোষ্টেলত থাকোঁ তেতিয়া। আই পঢ়ি থাকোঁতেই এডভান্সৰ যিজন আমাৰ ইউনিয়ন ছেক্ৰেটাৰী আছিলে নেকিব আহমদ বুলিব, বৰ ভাল তেওঁ, আৰু বিজয় শংকৰ আছিলে ভায়লিন বজাই
1: অভিনেতা।
0: তেতিয়া আমাৰ এদিন মানে মই সেই খুব কেন্দ্ৰত তবলা বজাই বজাই গান গাই আছোঁ হাতেৰে, এই গান গাই দেখোঁ লৈ। তাৰপিছত প্ৰেচাৰ চচিয়েলত মোক টানিটো উঠাই দিলে তাত, তাতে ৰাজেশ্বৰ বৰদলৈ আছিল তেতিয়া, তেওঁ একৰ্ডিয়ান বজায়, মই আৰু আগত বিজয় শংকৰ, মোৰ পিছত আৰু দুজন ভায়লিনিষ্ট, ৰোহিণীধৰ বৰুৱা আৰু দুৰ্লভ শৰ্মা, তিনিখন ভায়লিন, আগফালে মাইকৰ আগত মই, ভায়লিনত পিছফালে ৰাজেশ্বৰ বৰদলৈ। এই প্ৰথম গান এটা মই গালোঁ তাত, চিলমিল টোপনিতে আহি মনে মনে,
1: মনত আছে নে কলি?
0: নাই নাই,
1: এইটো গান কাৰ গান আছিলে?
0: এইটো লিখা গান আছিলে, লিখিছিলে বোলে জিতেন দাস বোলা এজন ল'ৰা আছিলে গুৱাহাটীৰে, সি মানে গানটো কৈছে, সুৰ দিছে, সি গায় ক'ৰবাত ক'ৰবাত, মোৰ গানটো খুব ভাল লাগিলে। সেই গানটো তেতিয়া তাহাঁতে বজাই দিলে, মই গালোঁ, সেই যে আৰম্ভ হ'ল ন। তাৰপিছত এডভান্সত মই আই পাছ কৰাৰ পিছত কটন কলেজত আহিলোঁ, থাৰ্ড ইয়াৰ বি এ পঢ়িলোঁ, 55-50 কটনতো তাহাঁতে গম পাই গৈ গান গায়, মই গান ফ্ৰেচাৰ চচিয়েলত গান গালোঁ, সেইটো আছিলে মুকুল বৰাৰ গান, মুকুল
1: বৰাৰ
0: কুৰকাৰ, আৰু গানটো লিখিছে অবনিন্দ্ৰ বৰাই নেকি। সেই গানটো গালোঁ, গাই পিনে কটন কলেজত কোনোবা কোনোবাই কৈছিল আকৌ, বোলে ইয়াত ফ্ৰেচাৰ চচিয়েল গাব আহিছে, বোলে খেলাকণি মাৰিব মুখত। কিন্তু কি হ'ল, মই বুকু ডাঠ কৰি দিলোঁ গাই ধুনীয়াকৈ, ধেৰ হোষ্টেলৰ ল'ৰা ভৰ্তি গাই পেলাই আছেনো কিছুমান, প্ৰথমতে কিবা কিবি কৈছিলে, মই এই আহিছে শ্বিলঙৰ পৰা, দেচাইৰ পঢ়ি আছিলোঁ এতিয়া, চুলি দীঘল একদম কোলা এলবাৰ্ট থকা চুলি। তাৰপিছত মই গোৱাৰ লগে লগে কিন্তু সঁচাকৈ নিজম পুৰি গ'লোঁ, গানটো আছিলে নিজম নিশাৰ গান গাম কেতিয়াবা, নিজম পুৰিলে প্ৰাণ মোৰ, নিজম পুৰিলে
1: বঢ়িয়া কথাখিনি, বঢ়িয়া
0: সঁচাকৈ দেখিলোঁ মানে নিজম হৈ গ'লোঁ, খুব ভাল লাগিলোঁ। প্ৰিন্সিপাল আছিলে আমাৰ ইয়াত টি কে ভট্টাজী নেকি,
1: তাই নিকান্ত,
0: খুব এপ্ৰিচিয়েট কৰিলে মোক। তাৰপিছত মই ৰেগুলাৰ ছিংগাৰ, আমাৰ গ্ৰুপ এটা আছে, ৰমেন বৰুৱা, মই, নৰেন দাস, অপূৰ্ব দাস, ৰোজ
1: ভনীয়েক,
0: ৰোজ শেৱালী দেৱী যোৰহাটৰ, চব কটনত পঢ়িছিলোঁতো, গোটেই এটা মস্ত আমাৰ যিমান কোৰাছ ফুৰাছ হয় তাতে ৰিহাৰ্চেল হয়। কটন কলেজ চুদ মাছ হলৰ পিছত ৰুম এটা আছিলে, তাতে ডাঙৰ এটা অৰ্গেন এটা আছিলে,
1: আমাৰ আকাশবাণীত গান গাবলৈ আপুনি
0: তাকে কৈছোঁ। তাতে গাই থাকোঁতে কটনত মই আহি পেলাই জেঠাইৰ লগত থাকিলোঁ, হোষ্টেলত থকা নাছিলোঁ, তাৰপিছত তাত জেঠাইৰ লগত থাকোঁ, জেঠাইৰ ঘৰৰ ওচৰতে থাকে মুকুল বৰুৱা, মুকুল বৰুৱাৰ কথাটো শুনিলে মই যে গালোঁ গান, আৰু তেওঁৰে গানটো যে গালোঁ মই, মুকুল বৰুৱাই মোক ক'লে তই এটা আহিবিচোন মোৰ তাত শিকিম, গান শিকিবি। তেওঁ মুকুল বৰুৱাৰ এবছৰমান গান শিকিলোঁ, শিকাৰ পিছত মুকুল দাই ক'লে যে অপূৰ্ব দাস যে আছে সিও শিকিছিলে আমাৰ লগত একেলগে, জ্যোতিময় কাকতি, মই অপূৰ্ব দাস। তেতিয়া ক'লে যে তই আহিবি ৰেডিঅ' ষ্টেচনত ফৰ্ম টৰ্ম ফিল আপ কৰিলে, সেইবুলি কৈছে ৰেডিঅ' লাইভ ক'লে, ৰেডিঅ'ত আমাৰ অডিশ্যন হ'লোঁ, অডিশ্যন পাছ কৰিলোঁ, পাছ কৰাৰ পিছত লগে লগে বোধহয় কণ্টেক্ট পালোঁ আৰু এমাহমানৰ পিছত নেকি, আৰু তেতিয়া খুব ভাল আছিল কি, ঘনাই ঘনাই কণ্টেক্ট দিয়ে, গায়ক বেছি নাছিল, এইটো ৰেডিঅ' ষ্টেচন নহয়, বিল্ডিং হোৱাই নাই তেতিয়া,
1: নদী
0: পাৰত অঁ, আমাৰ ঘৰৰ ওচৰত ৰাতিপুৱা 7:15 থাকে প্ৰগ্ৰেম, মই 7 চাইকেল মাৰি মাৰি ওলাওঁ,
1: আৰু তেতিয়া পোনপটীয়া প্ৰচাৰ আছিল,
0: পোনপটীয়া প্ৰচাৰ আছিল,
1: ৰেকৰ্ডিং চিষ্টেম
0: নাই, নাই একদম ডাইৰেক্ট, আৰু
1: ডাইৰেক্ট
0: লাইভ গাব লাগিব।

0: আনকি কোৰাছো লাইভ হয় সাংঘাতিক ৰিহাৰ্চেল কৰিব লাগে, ৰঙালাওটো জ্বলাৰ লগে লগে আৰম্ভ হৈ যাব নহয়। পুৰুষোত্তম দাস আছিলে, তাৰপিছত আমাৰ দেৱেন শৰ্মা আছিলে, মুকুল দাটো আছিলেই, বিয়েন ফুকন, এনেকে খুব।
1: সেইটো কোন চনৰ কথা আপুনি আৰম্ভ?
0: এইটো মই আৰম্ভ হ'ল 1956-ত।
1: 56-ত আপুনি অনাতাঁৰ শিল্পী হৈ
0: গ'লো। হৈ গ'লো। আৰু প্ৰথম গানটো কোনটো
1: কৰিলে?
0: প্ৰথম গানটো আছিলে সেইটো ইয়াৰে মুকুল দাৰ টিউন, লিখিছে লক্ষ্মীৰা বাইদেউৱে। এই পাৰে মই নাৱৰ টিঙত গীত ৰচি ৰচি যাওঁ, সিপাৰৰ কাৰণে দৌৰি দিয়াৰ প্ৰাণত পৰ। বৰ মেলোডিয়াছ গান,
1: বৰ মেলোডিয়াছ হয়।

0: তাহলে ইমান মেলোডি আছিল গানবিলাক নহয়, আৰু মুকুল দা সঁচাকেই সুৰবিলাক বৰ মেলোডিয়াছ আছিল টিউনবিলাক, আজিকালি ধুম ধাৰাক্কা বেছি নহয় জানো, তেতিয়া দিনত গীটাৰো নাছিলে, চেতাৰ তবলা আৰু এছৰাজ
1: এছৰাজ। তেনেকৈ কিমানটামান গান গালে এবাৰ আমাৰ আকাশবাণীত?
0: হিচাপ নাই, এতিয়া মোৰ পৰা 400-500 ৰূপ হ'ব নেকি, 1956 আৰম্ভ কৰি

চা অসমৰ জিম ৰিপছ গৈ আছে, এনেকুৱা কথা। আৰু তেতিয়াৰ পৰাই তেখেতৰ কণ্ঠৰ প্ৰতি এটা আমাৰ দুৰ্বলতা আছিলে, আৰু সেই দুৰ্বলতাটোৱেই এসময়ত গৈ পেলাই আমি যেতিয়া ডাঙৰ হ'লোঁ, কৈশোৰ পাৰ হ'লোঁ, সংগীতৰ জগতত অলপ চলপ কিবা কিবি কৰিবলৈ ধৰিলোঁ, ভৰি থলোঁ, তেতিয়া মানে এটা আমাৰ খুব এটা সাংঘাতিক ইচ্ছা এটা জাগিছিল আমাৰ যে মিহিৰ দাৰ সান্নিধ্যলৈ আহিব পৰা হ'লে কিবা কিবি কৰি। আমি যেতিয়া সংগীতৰ অলপ সুৰ চুৰ কৰা আৰম্ভ কৰিলোঁ, তেওঁ যে তেখেতৰ দ্বাৰা যদি আমাৰ সুৰ এটা গালে হয়, গোৱাব পাৰিলোঁ হয়, কিন্তু ক'ত গাব মিহিৰ দাই আমাৰ গান, আমাতকৈ ডাঙৰো বহুত, বহুত ছিনিয়ৰ, আমাৰ গান ক'ত গাব। কিন্তু যেতিয়া মানে কাজিৰঙা কাহিনী যেতিয়া সংগীত পৰিচালনাৰ মই সুযোগটো পালোঁ, তেতিয়া মই প্ৰথমে মিহিৰ দাৰ কথাটো মনলৈ আহিলে। এটা বিশেষ গীত আছিলে মায়াবী নিশাৰে, সেই গীতটোৰ বাবে মই কৈছোঁ ইয়াতকৈ আৰু মিহিৰ দাৰতকৈ আৰু ইয়াত বেলেগৰ কথা চিন্তা কৰিব নোৱাৰোঁ, কিন্তু মিহিৰ দাকে লাগিব। সেই হিচাপে গৈ পেলাই মই মিহিৰ দাৰ লগত কথা বতৰা হ'লোঁ। মিহিৰ দাৰ কথা শুনি খুব ভাল পালে, কথাটো শুনি, গানটো শুনিলে, সুৰ শুনিলে মই গাম, বৰ ভাল লাগিছে গানটো শুনি, বৰ ভাল মই গাম। আৰু গানটো তেখেতক দিয়া হ'ল, শিকোৱা হ'ল। সেইখিনি সময়ত ইয়াত তেনেকৈ ৰেকৰ্ডিঙৰ ব্যৱস্থা নাছিলে, তো আমি কলিকতাৰ টেকনিচিয়ান ষ্টুডিঅ' বুক কৰিলোঁ। এইটো 1971 চনৰ ঘটনা, এইখন মোৰ প্ৰথম বোলছবি আৰু সংগীত পৰিচালনাৰ। তাৰপিছতে সেইখিনি সময়ত আকৌ মিহিৰ দা তেখেতে টি কোম্পানী এটাত কাম কৰিছিলে, কিবা এটা ট্ৰেইনিঙৰ কাৰণে তেখেত তেতিয়া কলিকতাত আছিলে। মই কৈছোঁ খুব ভালেই হ'ল, মই আপুনি তাত থকাৰ সময়ছোৱাতে মই ষ্টুডিঅ' বুক কৰি লৈছোঁ, একো দিগদাৰ নাই, আপুনি তাতে গাব পাৰিব। তো সেই হিচাপে মই গ'লোঁ, গৈ ষ্টুডিঅ'ত এদিন ৰিহাৰ্চেল কৰা হ'ল, পিছদিনা টেক হ'ব। তেখেতে আকৌ কৈছে মই অফিচৰ পৰা বাহিৰে বাহিৰে ষ্টুডিঅ' পামগৈ, তুমি চব ৰেডি কৰি ৰাখিবা, মই ঠিক সময়ত পামগৈ, চিন্তা কৰিব নালাগে। তো 2 বজাৰ পৰা আমাৰ শ্বিফ্ট টেকনিচিয়ান ষ্টুডিঅ'ত, মিউজিচিয়ান আহি গ'ল, সকলো আহি গ'ল, আমি ৰেডি, আমি ৰৈ আছোঁ, 2 বাজি গ'ল, 3 বাজিলে, মিৰা দেখা দেখি নাই, 4 বাজিলে দেখা দেখি নাই, আমাৰতো আৰু উৎকণ্ঠা হৈছে ইফালে, কিন্তু ষ্টুডিঅ'ৰ ভাড়াটো উঠি আছে, মিটাৰটো চলি থাকিব, ৰেকৰ্ডিং হওক নহওক। বহুত দেৰি মূৰত প্ৰায় 4:30 বজাত টেক্সি এখনত আহিবলৈ আহিছে, মই দেখি পেলাই দৌৰ মাৰি গৈ, আৰু মিহিৰ হাততকৈ ফাইল কিছুমান আছিলে, ফাইল টাইল মই দুলি মাৰি দি মোৰ লগত পালোঁ মিহিৰ গান গাব লাগে। সেইকাৰণে 2 বজাৰ পৰা আমি চব ৰৈ আছোঁ। ৰেকৰ্ডিষ্ট আছিলে সত্যেন চেটাৰ্জী, বিখ্যাত চাউণ্ড ৰেকৰ্ডিষ্ট আছিলে। তেখেতে কৈছে ৰ'ব ৰ'ব অনুপম, তুমি হেৰি নকৰিবা, ইমান তেখেতক নকৰিবা, তেনেকুৱা তেখেতক ভাগৰি জগৰি আহিছে, আৰু এনেকুৱা কৰিলে তোমাৰ গান নষ্ট হৈ যাব, কিন্তু মোৰ হেৰি হৈ যাব। তাৰপিছত মিহিৰ আৰু আস্তেকৈ বহিব দিলোঁ, বহিব দিলে চাহ তাহ খোৱালোঁ, অলপ খুৱাই অলপ ঠাণ্ডা হ'ল তেওঁ। তাৰপিছত এতিয়া ষ্টুডিঅ'লৈ গীত গাবলৈ ছিংগাৰ বুথত সোমালগৈ, ভীষণ গৰম সেইখিনি সময়ত, আৰু ছিংগাৰ বুথত তেতিয়া এচি নাই, যে গৰমত থাকিব নোৱাৰি, মিহিৰে চাৰ্ট টাৰ্ট খুলি দিছে, গেঞ্জি পিন্ধি, প্ৰকাণ্ড মানুহ, সুন্দৰ হেল্ডি মানুহ, একেবাৰে ৰেকৰ্ডিষ্ট চিঞৰ, আৰে বাপৰে, এই আৰ্টিষ্ট নে পালোৱান বোলেচোন। তাৰপিছত যেতিয়া গান গালে, যেতিয়া মিহিৰে গাইছে গান, তেওঁৰ ভইচ শুনি মানে তেখেতে কৈছে আৰু ৰেকৰ্ডিষ্ট সত্যেন দাই, যেনেকুৱা চেহেৰা ভইচো তেনেকুৱা, সুন্দৰভাৱে গান গাই দিলে। আমাৰ মানে তেতিয়া মানে এই উৎকণ্ঠা খং ক'ৰবাত গ'ল, ইমান সকলোৱে ভাল পাওঁ যে কি ধুনীয়া গীত গালে মায়াবী নিশাৰে চন্দ্ৰমা, সেইটো আজিও ৰাইজে শুনি খুব ভাল পায় সেই গীতটি।

0: কাজিৰঙাৰ কাহিনীত আপোনাৰ পৰিচালনাত তেখেতে গীত গালে,
1: গীত গালে দুটা গাইছিলে, আৰু আইবি নিখাৰে আৰু এটা হ'ল এই জ্যোতি সংগীত, সেউজী সেউজী সেইটো গাইছিলো গাইছিলে। কিন্তু আজি আমাৰ এটা অনুভৱ হয় এই মিৰিদাহঁতৰ যিটো কণ্ঠস্বৰ আছিলে আৰু গায়কী এটা ঢং আছিলে আজিকালি খুব বিৰল তেনেকুৱা পোৱা। এতিয়াৰ সংগীত পৰিচালকসকলে তেনেকুৱা বিচাৰে, তেনেকুৱা এটা কণ্ঠস্বৰ, তেনেকুৱা গায়কী, তেনেকুৱা আবেদন থকা এজন শিল্পী। কিন্তু

গুৰুগম্ভীৰ কণ্ঠস্বৰ, এক বিশেষ গায়নশৈলী, আকৰ্ষণীয় ব্যক্তিত্বৰ অধিকাৰী মিহিৰ বড়োলে শ্ৰোতা দৰ্শকৰ মনত চিৰদিন এক বিশেষ ঠাই অধিকাৰ কৰি থাকিব।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহ। এতিয়া শুনক দুদিমান আধুনিক গীত। প্ৰথমে এয়া গায়ত্ৰী হাজৰিকা।

গায়ত্ৰী হাজৰিকাৰ কণ্ঠৰ গীতটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া সময় নিশা 10:30 বাজিছে। ইয়াৰ লগে লগে সামৰিবোৰ হ'ল আমাৰ আজিৰ অনুষ্ঠান প্ৰচাৰণ। আমাৰ কাইলৈৰ অনুষ্ঠানসমূহ মুকলি কৰা হ'ব পুৱা 5:30 বজাত। আজিলৈ মই পুলকিতাই বিদায় লৈছোঁ। নমস্কাৰ, শুভৰাত্ৰি, জয় হিন্দ।